এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 29 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ 13 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান

চি চি কল্ডনে কৈছিল, তীব্ৰ উত্তাপিত অগ্নিশিখাৰ মাজতো যেনেকৈ লো একত্ৰিত হৈ থাকে, তেনেদৰেই দৃঢ় বন্ধুত্বও পাৰস্পৰিক বিপৰ্যয়ৰ মাজতো গঢ় লৈ থাকে।

0: national footprint. Cabinet Secretary Dr. T.V. Somnath has reviewed the preparedness for the NEET re-examination in a meeting with the Director General, National Testing Agency, Abhishek Singh. During the review, the Cabinet Secretary emphasized the need for ensuring the smooth, transparent and secure conduct of the re-examination through close coordination among all concerned stakeholders. Mr. Somnathan said that the full might and weight of the law will fall on any person trying in any manner to distort, disrupt or tamper with the integrity or smooth conduct of the re-examination. Prime Minister Narendra Modi will visit Slovak Republic from tomorrow. Prime Minister Narendra Modi will hold talks with Slovak Prime Minister Fico during the visit and explore new avenues of cooperation. The Prime Minister will also meet President Pellegrini during the visit. The Prime Minister's state visit assumes greater significance in view of the continuous increase in bilateral trade, which crossed $1 billion in 2024 and reached $1.8 billion last year. In badminton, India's P.V. Sindhu will face world champion Akane Yamaguchi of Japan in the women's single semi-finals of the Australian Open in Sydney today. The third-seeded Indian booked her place in the last four with a commanding victory over Chen Suyu in just 27 minutes in the quarter-finals. Delhi NCR witnessed a second consecutive night of heavy rainfall last night, accompanied by thunderstorms, lightning and strong winds. The India Meteorological Department has issued a red alert for Delhi and adjoining areas, warning of moderate thunderstorms accompanied by lightning and squally winds reaching 60 to 70 km per hour with gusts up to 80 km per hour. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক মুকুতামালা।
2: আত্মজীৱনী জীৱন জীৱন বৰ অনুপমত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে লিখিছিল, জীৱন এক জিজ্ঞাসা, এই জিজ্ঞাসাৰ শেষ নাই। জীৱন এক অনন্ত যাত্ৰাও, এই যাত্ৰাৰো শেষ নাই। গোটেই জীৱনজুৰি মই বিভিন্ন ৰহস্যৰ সন্ধান কৰিছোঁ। প্ৰতিটো ৰহস্যৰ স্থিতি আছে, প্ৰশ্ন আছে, উত্তৰ। উত্তৰ অৱশ্যে আংশিক। জীৱনত বহুতবাৰ ভয়ংকৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছোঁ। শয্যাশায়ী দেউতাৰ অতি সংকটাপন্ন মৃত্যুবত অৱস্থাৰ মাজত আইজনীৰ বিয়াখন পাতিবলগা সময়খিনিত, তাইৰ যমজ সন্তান দুটা জন্ম হোৱাৰ সময়ত, পাৰিবাৰিক মাটি বাৰী সম্পৰ্কীয় বিভিন্ন কঠিন সমস্যাত, মোৰ মামীৰ উপহীৰ কঠিন ৰোগৰ সময়ত, আইজনীৰ ছেপ্টিক ফিভাৰ হৈ জুৱাত হোৱা অৱস্থাত, ডাঙৰ ভাই সোণৰ এক অচিনাকি ব্যাধিৰ সময়ত সৰগ ভাগি মূৰত পৰা অৱস্থাত যি মহাশক্তিয়ে মোক হাত পাতি ধৰি ৰক্ষা কৰিছে, সেই বিষয়ে বৰ্ণনা দিবলৈ গ'লে মানুহে মোক ধৰ্মপ্ৰচাৰিকা বুলিও ভাবি ল'ব পাৰে। এয়া মোৰ ব্যক্তিগত জীৱনত ব্যক্তিগত সত্য অভিজ্ঞতাৰহে বৰ্ণনা, মোৰ সত্য অন্বেষণৰহে কাহিনী। অন্বেষণ, কেৱল অন্বেষণ। গছৰ পাত সৰে, পাত ওলায়, পাত সৰে, পাত ওলায়, পাত ওলায়, পাত সৰে, পাত ওলায়, পাত সৰে। এনেকৈয়ে মই গৈ থাকোঁ। গীৰ্জা, মছজিদ, মন্দিৰ, নামঘৰৰ তোৰণ পাৰ হৈ হৈ মোৰ অবিৰত যাত্ৰা অবিৰাম। পুৱাৰ ব্ৰহ্ম মুহূৰ্তত প্ৰত্যক্ষ কৰোঁ ভুৱনেশ্বৰীক, মধ্যাহ্ন সূৰ্যত দৰ্শন পাওঁ বিষ্ণুক। জীৱনৰ বিভিন্ন প্ৰহৰত দেখা দিয়ে দশ মহাবিদ্যাই, গীতাৰ বিশ্বৰূপ সসীম অসীম বিয়পী। মই ক'ত অনুভৱ কৰা নাই মহত্তম সেই শক্তি? সকলোতে, সকলোতে, মোৰ প্ৰতিটো নিশ্বাসত, প্ৰতিটো কৰ্মত। মোৰ প্ৰাণশক্তি সেই শক্তিৰেই অস্তিত্ব। এই যে ডিভাইন ডিছকণ্টেণ্টমেণ্ট, স্বৰ্গীয় অতৃপ্তি, এই যে ৰহস্যময় হিউমেন ৰিলেশ্যনশ্বিপ, এই যে সংজ্ঞাবিহীন মানসিক স্তৰ।

0: এই যে পূর্ব নির্দিষ্ট ঘটনাবোৰ, দৈব সংযোগবোৰ, এইবোৰৰ অর্থ বিচাৰি মনে নিৰন্তৰ অহা যোৱা কৰে মাটিৰ পৰা আকাশলৈ, আকাশৰ পৰা মাটিলৈ। কিবা এটা বিচাৰি ফুৰো, অহৰহ কিবা এটাৰ অনুসন্ধানত থকাটো মোৰ এটা নিৰন্তৰ অভ্যাসত পৰিণত হৈছিল। তেতিয়া অৱশ্যেই জনা নাছিলোঁ মই এক সত্যকে বিচাৰি ফুৰিছোঁ। আকাশলৈ মূৰ তুলি চাওঁ, কিজানিবা কিবা দেখোঁ পোহৰত, আন্ধাৰত, বিদ্যুতত। কাণ পাতো মেঘৰ গৰ্জনত, কিজানিবা কিবা শুনো বতাহৰ হুঁহুঁৱনিত, কিজানিবা কিবা শুনো নদীৰ সোঁতত, কিজানিবা কিবা দেখোঁ। কোন শব্দত মই কি বিচাৰোঁ, কোনেও নুশুনা হৃদয়ৰ শব্দত, আৰ্তনাদত, বলি দিয়া পশুৰ কাতৰ ক্ৰন্দনত, প্ৰণয়ৰ অফুট গুণগুণনিত, শাস্ত্ৰীয় গীতৰ আৰোহণৰ তুংগত? কোনটো শব্দ, কোনটো শব্দই মোৰ অন্বেষণৰ পথত পোহৰ পেলাব? বিথোভেনৰ চিম্ফনীত কি আছে ৰহস্যৰ সেই চমকনি? মুনলাইট চোনাটাত কোনটো শ্লোক, পুৰাণৰ কোনটো কাহিনীত, বেদান্তৰ কোনটো উপলব্ধিত? মই এবাৰ হাত থওঁ বাইবেলত, এবাৰ হাত থওঁ কোৰাণত, এবাৰ হাত থওঁ বৌদ্ধ শাস্ত্ৰত। তন্ত্ৰশাস্ত্ৰৰ ভাইব্ৰেশ্যনত কি সত্য আছে? মই কোন ৰূপত কাক প্ৰাৰ্থনা কৰোঁ? মাৰ মুখৰ কাকুতি ঘোষাৰ সুৰে মোৰ অন্তৰ বিগলিত কৰে, কৃষ্ণৰ ৰূপে মোক সন্মোহিত কৰে, ভাগৱতৰ বেদস্তুতিয়ে মোৰ শেষ প্ৰাৰ্থনানে? ইয়াতো সিপাৰৰ গূঢ়তত্ব ক'ৰবাত আছে নেকি? তৃষ্ণাৰ বিশাল জোৱাৰে মোৰ বুকুত খুন্দিয়াই থাকে।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাখিনি নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰিছোঁ পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন, ৰাগ বৈৰাগী।

ৰিটাৰ্ণ পৰে শ্ৰোতাসকলে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন শুনিলে। ৰাগ আছিল বৈৰাগী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ডলী বৈশ্যৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত। শিল্পীৰ কণ্ঠত পুনতে শুনোৱা হওক এই বৰগীতটি।

আপোনালোকে বৰগীত শুনিছে ডলি বৈশ্যৰ কণ্ঠত। অনুষ্ঠানত এবাৰ শুনো আহক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত আন এটি বৰগীত।

ইমান পৰে শ্ৰোতাসকলে, ডলী বৈশ্যৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত কেইটিমান বৰগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

নিশা 10 বজাত অখিল ভাৰতীয় সংগীতানুষ্ঠানত ইউ এছ প্ৰসাদৰ ছেক্সোফোন বাদন শুনিবলৈ পাব। সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 8:02 বজাত দৃষ্টিপাত। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত অনিতা দেৱীৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানত অসমত ৰেচম পলুৰ খাদ্য হিচাপে ব্যৱহৃত উদ্ভিদৰ বিৱৰণ, এই বিষয়ে আলোচ কৰিব ছগেন্দ্ৰ নাথ কাকতি আৰু নিভাৰাণী গায়নে। আগ ধৰিব কৃতাঞ্জলি বৰ্মনে। প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 বজাত হিন্দী ভাষা শিক্ষাৰ পাঠ আগবঢ়াব বৰ্ণালী মালাকাৰে। ইয়াত ভাগ ল'ব মণীষ দাসে। পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানত অনিমা চৌধুৰী, ইজ্জত সিং, নীলিমা খাতুন, জ্যোতিপ্ৰকাশ দাস আৰু কৃষ্ণা লহকৰ বৰদলৈৰ কণ্ঠৰ গীত শুনিবলৈ পাব। দিনৰ 12:15 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান নৃত্যশিল্পী তথা অভিনেত্ৰী অলংকৃতা মহন্তৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ স্নেহা পাঠকৰ। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:30 বজাত বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ প্ৰথম খণ্ড শুনিবলৈ পাব। ৰচনা মনীষা শৰ্মাৰ। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। পুৱা 10:30 বজাত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এটি বিশেষ

অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 9:45 অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য পক্ষী যায় মন কপাইৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। ৰচনা ডম্বৰুধৰ পাঠকৰ, প্ৰযোজনা জয়হৰি দাসৰ। দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বেলা চৌধুৰীৰ কণ্ঠৰ খেয়াল শুনিবলৈ পাব। ৰাগ চুত সাৰংগ। দিনৰ 1:50 সুৰৰ জিঞ্জিৰি। পুৱা 7:30 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জল পদুমৰ পাঞ্চৈৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। পুৱা 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 9:15 জিলাৰ ৰেহৰূপ। পুৱা 9:20 আৰু 10:00 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। দিনৰ 11:05 পৰাগ মালা লাইভ আৰু 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। ৩:05 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 7:35 পূবালীৰ সুৰ অনুষ্ঠানত সন্তোষ তেৰণ আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত শুনিবলৈ পাব। নিশা 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

শ্ৰোতাসকল, এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানৰ অংশ হিচাপে আয়ুষ মন্ত্ৰালয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ নামৰ প্ৰতিষ্ঠানৰ জৰিয়তে আটাইতকৈ অধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনলাইন যোগ সত্ৰৰ বিশ্ব অভিলেখ স্থাপনৰ প্ৰয়াস কৰিছে। 14 জুন তাৰিখে পুৱা 6:15ৰ পৰা 7:35লৈ আয়োজন কৰা এই অনলাইন যোগ সত্ৰত ভাগ ল'ব খোজা ব্যক্তিয়ে 1800-315-7008 এই নম্বৰলৈ ফোন কৰি সংযোগ কাটি দিবলৈ অনুৰোধ কৰা হৈছে। পঞ্জীয়ন হোৱাৰ পাছত এই সত্ৰত ভাগ ল'বৰ বাবে প্ৰয়োজনীয় লিংক হোৱাটছএপ বাৰ্তাযোগে প্ৰেৰণ কৰা হ'ব। তদুপৰি 21 জুন তাৰিখে আয়োজিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মূল যোগাসন সত্ৰৰ সমান্তৰালভাৱে অংশগ্ৰহণ কৰিব খোজা অনুষ্ঠান প্ৰতিষ্ঠান তথা শিক্ষানুষ্ঠানসমূহে yoga.ayush.gov.in এই পৰ্টেলৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব।

উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

এই দুটা খণ্ড অধ্যয়ন কৰি 1897 চনত আৱিষ্কাৰ কৰে যে ইয়াৰ এটা অংশ ঋণাত্মক আধানযুক্ত, যাৰ নাম ইলেক্ট্ৰন। থমছনৰ পৰীক্ষাই এইটো উমান দিলে যে পৰমাণুৰ আনটো ভাগ গধুৰ আৰু ধনাত্মক আধানযুক্ত, ইয়েই হ'ল নিউক্লিয়াছ। বিজ্ঞানী ৰাদাৰফৰ্ডৰ পৰীক্ষাসমূহে ইয়াৰ স্থিতি সন্দেহবিহীনভাৱে সাব্যস্ত কৰে। আদিতে পৰমাণুৰ কেন্দ্ৰত অৱস্থিত গধুৰ নিউক্লিয়াছটোক নিৰ্দিষ্ট সংখ্যাৰ ধনাত্মক আধানযুক্ত প্ৰট'ন আৰু ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনৰ সমষ্টি বুলি ধৰা হৈছিল। অৱশ্যে নিউক্লিয়াছৰ এই ছবিখন সময়ৰ লগে লগে সলনি হয়, কাৰণ নিউক্লিয়াছৰ ক্ষুদ্ৰ পৰিসৰে সাধাৰণ শক্তিযুক্ত ইলেক্ট্ৰন এটাক আবদ্ধ কৰি ৰাখিব নোৱাৰে। জাৰ্মান পদাৰ্থবিজ্ঞানী হাইজেনবাৰ্গে প্ৰট'নৰ প্ৰায় সমান ভৰৰ আধানশূন্য মৌলিক কণা নিউট্ৰনৰ অৱস্থিতিৰ ভৱিষ্যৎবাণী কৰে। 1932 চনত ইংলেণ্ডৰ জেমছ চেডুইকে গৱেষণাগাৰত নিউট্ৰন আৱিষ্কাৰ কৰে। এনেদৰে ইলেক্ট্ৰন, প্ৰট'ন আৰু নিউট্ৰনৰ আৱিষ্কাৰৰ জৰিয়তে মৌলিক কণা পদাৰ্থবিজ্ঞানৰ আৰম্ভণি ঘটে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্ছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড TV, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ B আৰু

গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ডেৰাডুনৰ ভাৰতীয় মিলিটাৰী একাডেমীৰ দীক্ষান্ত কুচকাৱাজৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ ল'ব। ওমানৰ উপকূলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ আক্ৰমণত তিনিজন ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱা ঘটনাক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে মত বিনিময় কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি জি আই টেকযুক্ত তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰে। ভাৰত আৰু আফগানিস্তানৰ মাজত তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা আজি আৰম্ভ হ'ব আৰু ফিফা বিশ্বকাপত যোৱা নিশাৰ টৰণ্ট' ষ্টেডিয়ামত বছনিয়া হাৰ্জেগোভিনা আৰু কানাডাৰ মাজৰ খেলখন এক এক গ'লত ড্ৰ হয়। এতিয়া বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ডেৰাডুনৰ ভাৰতীয় মিলিটাৰী একাডেমীৰ দীক্ষান্ত কুচকাৱাজৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ ল'ব। এইবাৰৰ দীক্ষান্ত কুচকাৱাজত প্ৰথমবাৰৰ বাবে মহিলা কেডেটসকলে ভাগ ল'ব। 500ৰো অধিক পুৰুষ আৰু মহিলা কেডেটে দীক্ষান্ত কুচকাৱাজত ভাগ ল'ব আৰু তেওঁলোক সেনাবাহিনীৰ বিষয়া হিচাপে নিয়োজিত হ'ব। দুদিনীয়া ভ্ৰমণসূচীৰে ডেৰাডুনলৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক কালি উত্তৰাখণ্ডৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল গুৰমিত সিং আৰু মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আদৰণি জনায়। শ্ৰীমতী মুৰ্মুৱে কালি ডেৰাডুনৰ ৰাষ্ট্ৰপতি নিকেতনত 132 একৰ ভূমিত নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰপতি উদ্যানৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। ওমানৰ উপকূলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ আক্ৰমণত তিনিজন ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱা ঘটনাক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে মত বিনিময় কৰাৰ লগতে এই আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে বাণিজ্যিক জাহাজৰ বিৰুদ্ধে এনেধৰণৰ প্ৰাণঘাতী আক্ৰমণ ন্যায়সংগত নহয়। ওমানৰ উপকূলত পশ্চিম প্ৰশান্ত মহাসাগৰৰ দ্বীপৰাষ্ট্ৰ পালাউৰ পতাকাযুক্ত এম টি ছেটেবেল্লো নামৰ টেংকাৰখনত আমেৰিকাৰ আক্ৰমণত তিনিজন ভাৰতীয় নাবিকৰ মৃত্যুৰ পাছতে ডঃ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে বাণিজ্যিক জাহাজখনত 24 ভাৰতীয় নাবিক আছিল আৰু ইয়াৰে 21 উদ্ধাৰ কৰাৰ বিপৰীতে সন্ধানহীন হৈ থকা 3 নাবিকৰ মৃত্যু হোৱা বুলি শেহতীয়াকৈ নিশ্চিত কৰা হয়। এই ঘটনাক লৈ ভাৰতে তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে আমেৰিকাৰ

ৰাষ্ট্ৰদূতক নতুন দিল্লীলৈ তলব কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জি আই টেগযুক্ত তেজপুৰৰ লিচুৰ ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰে। ছিংগাপুৰলৈ পিয়াঞ্জি প্ৰজাতিৰ 500 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে তেজপুৰৰ লিচুৱে বিগত কেইবাটামান বছৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান পাবলৈ সক্ষম হৈছে।

সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে তেজপুৰৰ লিচুৱে বিগত কেইবাটামান বছৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান পাবলৈ সক্ষম হৈছে। তেওঁ কয় যে কিছুদিনৰ আগতে কৃষি আৰু সংসাৰিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন পৰিষদ এপেডাৰ জৰিয়তে ডুবাইলৈ 1000 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছিল। ডঃ শৰ্মাই কয় যে উপযুক্ত পৰিকল্পনা আৰু বহনক্ষম প্ৰচেষ্টাৰ জৰিয়তে অসমে লিচু, কাজিনেমু আৰু ভূত জলকীয়াকে ধৰি কেতবোৰ কৃষি সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ প্ৰেৰণ কৰিব পাৰে। তেওঁ লগতে এনে পদক্ষেপে অনাগত সময়ত কৃষকসকলক উৎসাহিত কৰাৰ উপৰি লিচুৰ খেতি বৃদ্ধি কৰিব বুলি উল্লেখ কৰে। শেহতীয়াকৈ ডুবাইলৈ লিচু ৰপ্তানিৰ পাছতে ছিংগাপুৰৰ বজাৰলৈ লিচুৰ প্ৰেৰণে অসমৰ উৎকৃষ্টমানৰ কৃষি সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় চাহিদা বৃদ্ধি পোৱাকে সূচায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্লোভাক ৰিপাব্লিক ভ্ৰমণলৈ যাব। আকাশবাণীৰ ব্ৰাটিশ্লাভাৰ সংবাদদাতাই জনোৱা মতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো শ্লোভাকিয়া ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে শ্লোভাক প্ৰধানমন্ত্ৰী ফিকোৰ সৈতে আলোচনাত মিলিত হ'ব আৰু কৌশলগত সহযোগিতাৰ নতুন নতুন খণ্ডৰ অন্বেষণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে দেশখনৰ ৰাষ্ট্ৰপতি পেলেনগ্ৰিনিক সাক্ষাৎ কৰিব। ভাৰত আৰু শ্লোভাক ৰিপাব্লিকৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য নিৰন্তৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে। এই ভ্ৰমণে লগতে ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে সহযোগিতা শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰতিফলিত কৰিব। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে কয় যে এয়াৰ ইণ্ডিয়াৰ বিমান AI-171ৰ দুৰ্ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি অব্যাহত আছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনাইডুৱে বিগত বছৰৰ এই মৰ্মান্তিক বিমান দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। যোৱা বছৰ আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই বিমানখন দুৰ্ঘটনাত পতিত হৈছিল। এই দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই দুৰ্ঘটনাৰ কাৰণ নিৰ্ধাৰণ তথা বিমান পৰিবহণত নিৰাপত্তা বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি আশ্বাস দিয়ে। ইপিনে বিমান দুৰ্ঘটনা তদন্ত ব্যুৰোই কয় যে আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে যোৱাৰ সময়ত দুৰ্ঘটনাত পতিত হোৱা AI-171 বিমান দুৰ্ঘটনাৰ তথ্য আধাৰিত তদন্তৰ ক্ষেত্ৰত তেওঁলোকৰ সংস্থাটো প্ৰতিশ্ৰুতিবদ্ধ। ব্যুৰোই ইতিমধ্যে তদন্তৰ অগ্ৰগতিৰ অন্তৰ্বৰ্তী বিবৃতি দাখিল কৰিছে আৰু সকলো তদন্তমূলক কাৰ্য তথা প্ৰয়োজনীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যালোচনা সম্পূৰ্ণ হলেই চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হ'ব। কেবিনেট সচিব ডঃ টি ভি সোমানাথনে নীটৰ পুনৰ পৰীক্ষা প্ৰস্তুতি সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ সঞ্চালক প্ৰধান অভিষেক সিঙৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লয়। এই পৰ্যালোচনাৰ সময়ত কেবিনেট সচিবগৰাকীয়ে সকলো অংশীদাৰীৰে সৈতে আলোচনা কৰি নীট পুনৰ পৰীক্ষা স্বচ্ছ, নিৰাপদ আৰু সুকলমে পৰিচালনা কৰাৰ বাবে আহ্বান জনায়। শ্ৰীসোমানাথনে কয় যে এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে সমন্বিতভাৱে কাম কৰি আছে। তেওঁ লগতে কয় যে যদি কোনো ব্যক্তিয়ে এই পুনৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো প্ৰকাৰে বাধাৰ সৃষ্টি কৰে তেন্তে আইন অনুযায়ী তেনে ব্যক্তিক দণ্ড বিহা হ'ব। চলিত মাহৰ প্ৰথম ভাগতে শ্ৰীসোমানাথনে এই সন্দৰ্ভত তেওঁ কেন্দ্ৰীয় চৰকাৰ আৰু সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে পৰ্যালোচনা কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰে যে নীটৰ পুনৰ পৰীক্ষা প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰিবলৈ কাৰ্যকৰী সহযোগিতা সুনিশ্চিত কৰা আৰু প্ৰস্তুতি শক্তিশালী কৰা এই বৈঠকসমূহৰ মূল উদ্দেশ্য। অহা 21 জুনত নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ কীৰ্তিবৰ্ধন সিঙে কয় যে ছাংহাই সহযোগিতা সংস্থা কেৱল এটা আঞ্চলিক গোট নহয়, বৰঞ্চ ই ভাৰতক ইউৰোপ আৰু এছিয়াৰ সৈতে ঐতিহাসিক আৰু সভ্যতাৰ অংশীদাৰ হিচাপে সংযোগ কৰাৰ এটা গুৰুত্বপূৰ্ণ সংস্থা। তাজিকিস্তানত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাগ লোৱাৰ সময়ত তেওঁ কয় যে এই সংস্থাৰ সৈতে সহযোগিতাৰে কাম কৰাৰ ক্ষেত্ৰত থকা ভাৰতৰ দৃষ্টিভংগী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ নিৰাপত্তা

0: যোগাযোগ আৰু সুযোগৰ পৰিকাঠামোৰ দ্বাৰা পৰিচালিত। তেওঁ কয় যে এই ক্ষেত্ৰত মধ্য এছিয়াই বিশেষ স্থান অধিকাৰ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ছাংঘাই সহযোগিতা সংস্থাৰ সভ্যতা আলোচনা মঞ্চ উদ্বোধনী সংস্কৰণ কলকাতাত অহা 17 জুলাইৰ পৰা 19 জুলাইলৈ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধনী ভাষণ দিব। ভাৰত আৰু আফগানিস্তানৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা আজি আৰম্ভ হ'ব। শৃংখলাৰ প্ৰথমখন খেল হিমাচল প্ৰদেশৰ ধৰমশালাত আজি দিনৰ 1:30 বজাত আৰম্ভ হ'ব। বিৰাট কোহলি আঘাতৰ বাবে এই শৃংখলাৰ পৰা বাদ পৰাত ভাৰতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। শুভমন গিলে ভাৰতীয় দলক নেতৃত্ব দিব। শৃংখলাৰ দ্বিতীয়খন খেল অহা 17 জুনত লক্ষ্ণৌত আৰু তৃতীয় তথা অন্তিমখন খেল অহা 20 জুনত চেন্নাইত অনুষ্ঠিত হ'ব। ফিফা বিশ্বকাপত যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত বছনিয়া হাৰ্জেগোভিনাৰ বিৰুদ্ধে গ্ৰুপ বিৰ এখন খেল 1-1 গ'লত ড্ৰ হোৱাত সহ আয়োজক দেশ কানাডাই প্ৰথমটো পইণ্ট অৰ্জন কৰে। বছনিয়াৰ খেলখনৰ 21 মিনিটত প্ৰথমটো গ'ল দিয়াৰ বিপৰীতে কানাডাই 78 মিনিটত প্ৰথমটো গ'ল দিয়ে। প্ৰতিযোগিতাত আজি পুৱা গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ডেৰাডুনৰ ভাৰতীয় মিলিটাৰী একাডেমীৰ দীক্ষান্ত কুচকাৱাজৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ ল'ব। অমানৰ উপকূলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ আক্ৰমণত 3 জন ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱা ঘটনাক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে মত বিনিময় কৰে। আৰু ফিফা বিশ্বকাপত যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত বছনিয়া হাৰ্জেগোভিনা আৰু কানাডাৰ মাজৰ খেলখন 1-1 গ'লত ড্ৰ হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি আগবঢ়াইছে লিউচিন্না বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

মেক্সিম গৰ্কিয়ে কৈছিল, জীৱনৰ প্ৰতিটো মুহূৰ্তৰে একোটা মহৎ উদ্দেশ্য আছে। এই চৰম উদ্দেশ্য সাধনৰ কাৰণে কৰা কঠোৰ প্ৰচেষ্টাতেই জীৱনৰ অৰ্থ লুকাই আছে।

0: প্ৰিয় শ্ৰোতা, যোগ চৰ্চা শিতানত শীতলি প্ৰাণায়ামৰ বিষয়ে উল্লেখ কৰি আজি আমাৰ সৈতে এয়া যোগ প্ৰশিক্ষক নবনীতা গোস্বামী।
1: শীতলি প্ৰাণায়াম যোগশাস্ত্ৰত উল্লেখিত এক উল্লেখযোগ্য প্ৰাণায়াম হৈছে শীতলি প্ৰাণায়াম। শীতলি প্ৰাণায়ামে আমাৰ শৰীৰটোক প্ৰাকৃতিকভাৱে শীতল কৰি ৰাখে। এই প্ৰাণায়াম অভ্যাস কৰিবলৈ হ'লে মেৰুদণ্ড পোন কৰি ধ্যান আসনত বহি ল'ব। প্ৰথমে গভীৰভাৱে শ্বাস প্ৰশ্বাসত ধ্যান কৰিব, চকু বন্ধ ৰাখিব। তাৰপিছত জিভাখন চৰাই ঠোঁটৰ দৰে বাহিৰলৈ উলিয়াই দি জিভাখন পকাই পাইপৰ নিচিনা কৰি ল'ব। এতিয়া জিভাৰ মাজেৰে উশাহ টানি লৈ কিছু সময় কুম্ভক কৰি অৰ্থাৎ উশাহ ভিতৰতে আবদ্ধ কৰি ৰাখিব। এতিয়া লাহে লাহে উশাহ সম্পূৰ্ণ এৰিব। মনত ৰাখিব, এই প্ৰাণায়ামত উশাহ জিভাৰে টানি লৈ দুই নাকেৰে এৰিব লাগে। এই প্ৰাণায়াম অতি কমেও 5-10 মিনিট অভ্যাস কৰিব। এই প্ৰাণায়ামৰ বিশেষ উপকাৰিতা হ'ল, এই প্ৰাণায়ামে আমাৰ শৰীৰটো প্ৰাকৃতিকভাৱে শীতল কৰি ৰাখে। উচ্চ ৰক্তচাপত ভুগি থকা লোকসকলৰ বাবে এই প্ৰাণায়াম বৰ উপকাৰী। ইয়াৰ উপৰিও পিত্তৰোগ, জ্বৰ, চৰ্মৰোগ আদিৰ বাবেও এই প্ৰাণায়াম অতি উপকাৰী। এই প্ৰাণায়াম

0: মে তৃষ্ণা দূৰ কৰিব পাৰে, শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰিব পাৰে। এই প্ৰাণায়াম বিশেষকৈ গৰমৰ দিনত অভ্যাস কৰিলে বৰ লাভ হয়। যিহেতু এই প্ৰাণায়ামে শৰীৰক শীতলতা প্ৰদান কৰে, সেয়েহে শীতকালত ইয়াৰ বেছিকৈ অভ্যাস কৰাটো উচিত নহয়। চৰ্দি, কাহ অথবা হাঁফৰ ৰোগ থাকিলে এই প্ৰাণায়াম অভ্যাস কৰাটো একেবাৰে উচিত নহয়।
1: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক নবনীতা গোস্বামী। এগৰাকী আইৰিছ কবি, নাট্যকাৰ, গদ্য লেখক উইলিয়াম বাটলাৰ য়েটছৰ আজি উপজা দিন। 1865 চনৰ 13 জুন তাৰিখে আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা উইলিয়াম বাটলাৰ য়েটছৰ সাহিত্যকৃতিসমূহৰ ভিতৰত দ্য ক্ৰছৱেজ, দ্য ৰোজ, দ্য টাৱাৰ, মাইকেল ৰবাৰ্টছ এণ্ড দ্য ডান্সাৰ, দ্য লেটাৰ্ছ আদি উল্লেখযোগ্য। 1923 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰা এইগৰাকী আইৰিছ কবি, নাট্যকাৰ, গদ্য লেখক উইলিয়াম বাটলাৰ য়েটছৰ মৃত্যু হয় 1939 চনত। এজন স্কটিছ গণিতজ্ঞ আৰু বিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেল, তেওঁ তড়িৎ চুম্বকীয় তৰংগৰ সৰ্বোত্তম তত্ত্ব বৰ্ণনা কৰিছিল, যাৰ সহায়ত বিদ্যুৎ চুম্বকত্ব আৰু পোহৰক একে শক্তিৰ ভিন্ন ৰূপৰূপে বৰ্ণনা কৰা সম্ভৱ হৈছিল। মেক্সৱেলৰ তড়িৎ চুম্বকীয় বলৰ সমীকৰণক পদাৰ্থবিজ্ঞানত দ্বিতীয় সৰ্বশ্ৰেষ্ঠ একীকৰণ বুলি কোৱা হয়, য'ত প্ৰথম সৰ্বশ্ৰেষ্ঠ একীকৰণ কৰিছিল ছাৰ আইজাক নিউটনে। 1865 চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ এ ডাইনামিকেল থিয়ৰী অৱ দ্য ইলেক্ট্ৰমেগনেটিক ফিল্ডত তেওঁ কৈছিল যে বিদ্যুৎ আৰু চুম্বক ক্ষেত্ৰৰ তৰংগবোৰ পোহৰৰ গতিত মহাশূন্যত ভ্ৰমণ কৰে। লগতে তেওঁ আৰু কৈছিল যে একে মাধ্যমত বৈদ্যুতিক আৰু চুম্বকীয় তৰংগৰ ভ্ৰমণৰ ফলত পোহৰ তৰংগৰ সৃষ্টি হয়। এই একীকৰণৰ দ্বাৰা ৰেডিঅ' তৰংগৰ অস্তিত্বৰ ভৱিষ্যৎবাণী কৰা হৈছিল, যাৰ বাবে তেওঁক আধুনিক বৈদ্যুতিক কৌশল ক্ষেত্ৰৰ পথ প্ৰদৰ্শক হিচাপেও গণ্য কৰা হয়। মেক্সৱেলৰ গৱেষণাই বিশেষ আপেক্ষিকতা আৰু কোৱাণ্টাম বলবিদ্যাৰ দৰে আধুনিক বিজ্ঞানৰ শাখাসমূহৰ ভেটি সাজিবলৈ সহায় কৰিছিল। 19 শতিকাৰ লোক হৈও তেওঁ 20 শতিকাৰ পদাৰ্থ বিজ্ঞানৰ ওপৰত গভীৰতম প্ৰভাৱ পেলাইছিল। আইনষ্টাইনে তেওঁৰ কামক নিউটনৰ সময়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ আটাইতকৈ গভীৰ আৰু ফলপ্ৰসূ আৱিষ্কাৰ হিচাপে অভিহিত কৰিছিল। 1831 চনৰ 13 জুন তাৰিখে জন্মগ্ৰহণ কৰা এইগৰাকী গণিতজ্ঞ বিজ্ঞানীয়ে 1879 চনত মাত্ৰ 48 বছৰ বয়সতে মৃত্যুবৰণ কৰে, যদিও তেওঁৰ গৱেষণা আৰু আৱিষ্কাৰসমূহে বিজ্ঞানৰ ক্ষেত্ৰত তেওঁক চিৰদিন জীয়াই ৰাখিব। ছাৰ আইজাক নিউটন আৰু এলবাৰ্ট আইনষ্টাইনৰ সৈতে তেওঁৰ নাম বিজ্ঞানৰ ইতিহাসত চিৰস্মৰণীয় হৈ ৰ'ব। মিত্ৰদেৱ মহন্ত অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা। তেখেতে বহু গ্ৰন্থ, শিশু সাহিত্য পুথি আৰু নাট ৰচনা কৰি থৈ গৈছে। আজি তেখেতৰ উপজা দিন। 1894 চনৰ 13 জুন তাৰিখে অৰ্থাৎ আজিৰ দিনটোতে যোৰহাটত জন্মগ্ৰহণ কৰা মিত্ৰদেৱ মহন্তই প্ৰাথমিক শিক্ষা সমাপ্ত কৰি 1912 চনত যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত আই এ শ্ৰেণীত নামভৰ্তি কৰে। 1914 চনত সুখ্যাতিৰে আই এ পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজতে সংস্কৃত বিষয়ত অনাৰ্ছসহ বি এ শ্ৰেণীত নামভৰ্তি কৰে, কিন্তু আৰ্থিক অনাটনৰ বাবেই কটন কলেজৰ শিক্ষা আধাতে সমাপ্ত কৰি যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে। তাৰ পাছত ক্ৰমে যোৰহাট নৰ্মেল স্কুলৰ সহকাৰী অধীক্ষক হিচাপে, গোলাঘাট চৰকাৰী হাইস্কুলত প্ৰধান শিক্ষক ৰূপে আৰু গোলাঘাট গুৰু ট্ৰেইনিং স্কুলত অধীক্ষক পদত কাৰ্যনিৰ্বাহ কৰি সেই পদতেই 1950 চনত অৱসৰ গ্ৰহণ কৰে। মিত্ৰদেৱ মহন্তৰ সাহিত্যকৃতিসমূহৰ ভিতৰত কেইখনমান গ্ৰন্থ হ'ল জ্ঞান লহৰী, চন্দ্ৰহাৰ, ধ্ৰুৱ, মৌ মহাভাৰত, মোহন ভোগ, অসমীয়া ধৰ্মাচাৰ্যৰ উপাধি, ব্ৰিটিছ সাম্ৰাজ্যৰ বুৰঞ্জী, ভাকুটকুট, বৈদেহী বিয়োগ, চৰণধূলি, ৰাংঢালী, অজামিলৰ মুক্তি, স্বৰ্গ নেমৰ্ত, নৰনাৰায়ণ, যুধিষ্ঠিৰৰ ৰাজসূয়যজ্ঞ, মৌ ৰামায়ণ, মইনা পাৰিজাত, চেনেহজুৰি ইত্যাদি। অসম সাহিত্য সভাৰ আদৰণি গীত চিৰ চেনেহী মোৰ ভাষা জননীৰ ৰচক মিত্ৰদেৱ মহন্তই 1932 চনত অসম সাহিত্য সভাৰ সহ সম্পাদকৰ কাৰ্যভাৰ পালন কৰাৰ লগতে পৰৱৰ্তী সময়ত দুবাৰকৈ অসম সাহিত্য সভাৰ উপসভাপতিৰ পদত অধিষ্ঠিত হোৱাৰ উপৰিও 1955 চনত অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ

0: সংগীত শাখাৰ সভাপতি আৰু 1964 চনত অসম সাহিত্য সভাৰ ডিগবৈ অধিৱেশনৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। 1961 চনত অভিনয়ৰ বাবে সংগীত নাটক একাডেমি বঁটা লাভ কৰা মিত্ৰদেৱ মহন্তক 1982 চনত অসম সাহিত্য সভাই সাহিত্যাচাৰ্য সন্মানেৰে বিভূষিত কৰে। এইগৰাকী কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতাৰ দেহাৱসান হয় 1983 চনত। এগৰাকী ভাৰতীয় ভলীবল খেলুৱৈ আৰু ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক নিৰ্মল চাইনীৰ আজি স্মৃতি দিৱস। 1938 চনৰ 10 অক্টোবৰত পঞ্জাৱত জন্মগ্ৰহণ কৰা নিৰ্মল চাইনীয়ে 1958 চনত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1960 চনত তেওঁ দিল্লীৰ লেডী আৰ্য়ন কলেজত শাৰীৰিক শিক্ষা বিভাগৰ উপ প্ৰশিক্ষক ৰূপে যোগদান কৰি কাৰ্যনিৰ্বাহ কৰিছিল যদিও পিছলৈ তেওঁ পঞ্জাৱ ক্ৰীড়া সংস্থাৰ সহকাৰী সঞ্চালকৰ পদত অধিষ্ঠিত হৈছিল। মিলখা সিং আছিল এই সংস্থাৰ ডেপুটি ডিৰেক্টৰ। 1963 চনৰ পৰা 1980 চনত অৱসৰ গ্ৰহণ কৰালৈকে এই পদত নিয়োজিত আছিল। কিংবদন্তী ভাৰতীয় দৌৰবিদ মিলখা সিঙৰ পত্নী নিৰ্মল চাইনী মিলখা সিং সেৱা সংস্থাৰ সহযোগী আছিল, যি সংস্থাই অভাৱী খেলুৱৈ আৰু শিশুৰ হকে সহায়ৰ হাত আগবঢ়াইছিল। তেওঁৰ অৱশ্যে এক ৰাজনৈতিক দৃষ্টিভংগীও আছিল আৰু জীয়ৰী ডাক্তৰ মনা সিঙৰ সৈতে 2014 চনত আম আদমী পাৰ্টীত যোগদান কৰিছিল, কিন্তু পিছলৈ তেওঁ দল ত্যাগ কৰে। এগৰাকী ভাৰতীয় ভলীবল খেলুৱৈৰ 2021 চনৰ 13 জুন তাৰিখে কোভিড-19 আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি হয়।
1: গুৱাহাটীৰ আহোমগাঁৱত থকা এছ কে হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ
2: 7042562907।
1: গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃত পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়াকৈ ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে।
2: এছ কে হাজৰিকা কলেজ, আহোমগাঁও, গুৱাহাটী।
0: প্ৰিয় শ্ৰোতা, আজি আন্তৰ্জাতিক এলবিনিজিম সজাগতা দিৱস। এলবিনিজিম হৈছে জন্মৰ পৰাই শৰীৰত দেখা পোৱা এক অসংক্ৰামক ৰোগ। এই ৰোগে পুৰুষ মহিলা উভয়কে আক্ৰান্ত কৰে। পৃথিৱীৰ সকলো অঞ্চলতে দেখা পোৱা এই ৰোগৰ ৰোগীৰ ক্ষেত্ৰত চুলি, ছাল আৰু চকুত পোৱা মেলানিন নামৰ ৰঞ্জক পদাৰ্থৰ অভাৱ দেখা যায়, যাৰ বাবে এই ৰোগৰ ব্যক্তিজনে প্ৰখৰ ৰোদ অথবা পোহৰ সহ্য কৰিব নোৱাৰে। প্ৰতিবছৰে 13 জুন তাৰিখে আন্তৰ্জাতিক এলবিনিজিম সজাগতা দিৱস পালন কৰা হয়। এলবিনিজিম ৰোগীয়ে প্ৰায়ে পক্ষপাতিত্ব আৰু বৈষম্যৰ সন্মুখীন হ'বলগীয়া হয়, যাৰ বাবে এই দিৱস সমগ্ৰ বিশ্বতে বৰ্তমান উদযাপন কৰিবলৈ লোৱা হৈছে। বহুলোকে বৰ্তমানেও এই ৰোগৰ ৰোগীক অস্পৃশ্য জ্ঞান কৰে। প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণে দেখা দিব পাৰে এলবিনিজিমৰ লক্ষণ। সাধাৰণতে এজন ব্যক্তিৰ ছাল, চুলি আৰু চকুৰ ৰঙৰ দ্বাৰা চিনাক্ত কৰিব পাৰি এলবিনিজিম ৰোগ। তেওঁলোকৰ ছালৰ কৰ্কট ৰোগ হোৱাৰো সম্ভাৱনা দেখা যায়। শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে যিকোনো ব্যক্তিৰে হ'ব পৰা এই ৰোগত আক্ৰান্ত লোকৰ চকু বাদামী ৰঙৰ অথবা ৰঙা ৰঙৰ দেখা যায়। প্ৰতিজন মানুহেই বিশেষ। এলবিনিজিম সেই বিশেষত্বৰেই এক অংশ। সজাগতা, সন্মান আৰু সমতাৰ পোহৰেৰে আঁতৰ কৰিব পাৰি বৈষম্যৰ অন্ধকাৰ। আহকচোন আমিও এই ৰোগত আক্ৰান্ত ৰোগীসকলক মানসিকভাৱে সহায় কৰোঁ। এলবিনিজিম কোনো সংক্ৰামক ৰোগ নহয়। আক্ৰান্ত ব্যক্তিক স্পৰ্শ কৰিলেও ই বিয়পি নাযায়। এই ৰোগৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য আক্ৰান্ত ৰোগীসকলক প্ৰদান কৰি আমিও গঢ়িব পাৰোঁ এখন সুন্দৰ সমাজ। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1773 চনত ইংৰাজ পদাৰ্থ বিজ্ঞানী টমাছ ইয়ঙৰ জন্ম হয়। 1928 চনত আমেৰিকান গণিতজ্ঞ জন ফৰ্বছ নেছৰ জন্ম হয়। 1983 চনত ভাৰতীয় ৰসায়ন বিজ্ঞানী ফণীন্দ্ৰ চন্দ্ৰ দত্তৰ মৃত্যু হয়। 2012 চনত পাকিস্তানৰ গজল গায়ক মেহদি হাছানৰ মৃত্যু হয়।
3: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
4: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
3: তাৰ মানে?
4: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত কি হয়?
4: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে

0: তেতিয়া হলেতো গাখীরতে মহৰ খুটি
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: সুস্থ হৈ থাকক সজাগ হৈ থাকক এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে উচ্চ ৰক্তচাপ হৃদৰোগ ডায়েবেটিছ থাইৰয়ড কেন্সাৰ আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা
4: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল পশ্চিম বৰাগাঁও গুৱাহাটী সুস্থ জীৱনৰ বিশ্বস্ত লগৰী
5: বিশেষ লোক আদালত সমাধান সমাৰোহ মহাবিদ্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল
6: এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ আৰম্ভ হ'ল ফুটবলৰ বিশ্বযুদ্ধ আগন্তুক ডেৰ মাহ নিজৰ সৰ্বোচ্চ উজাৰি দিব বিশ্বৰ 48খন দেশৰ ফুটবলাৰে ইয়াৰ সূচনা হ'ল সুৰতাল মূৰ্চনাৰে এতিয়াৰে পৰা সাধাৰণ গ্ৰাহকে প্ৰতিদিনে সৰ্বাধিক 200 লিটাৰ ডিজেলহে ক্ৰয় কৰিব পাৰিব এই ডিজেল পুনৰ বিক্ৰী কৰাত কঠোৰ নিষেধাজ্ঞা বলবৎ হ'ব তদুপৰি কাৰখানা আৰু বাণিজ্যিক গ্ৰাহকে খুচুৰা পেট্ৰল পাম্পত ইন্ধন ক্ৰয় কৰিব নোৱাৰিব কেন্দ্ৰীয় চৰকাৰে এই নতুন নিয়ম সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে কয়লাৰ সলনি সেউজ শক্তি উৎপাদনত দেশে সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ বাবে ৰাজ্যৰ শক্তি বিভাগেও অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰি সৌৰশক্তি উৎপাদনত গুৰুত্ব দিছে এ পি ডি চি এলৰ সূত্ৰৰ পৰা জানিব পৰা মতে অসম সৌৰশক্তি নীতি 2025ৰ অধীনত 2030 চনৰ ভিতৰত অসমে 3500 মেগাৱাট সৌৰ বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশন 6 জুলাইৰ পুৱা 9:30 বজাৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভা সচিবালয়ে আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰিছে নতুন চৰকাৰৰ এইখন হ'ব প্ৰথম বাজেট অধিৱেশন সমগ্ৰ দেশত সৃষ্টি হোৱা নাটনিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্কট ৰোগৰ ঔষধৰ মূল্যবৃদ্ধিত অনুমোদন জনাইছে চৰকাৰে কেন্দ্ৰীয় চৰকাৰে কৰ্কট ৰোগৰ ঔষধ চিচপ্লেটিন আৰু কাৰ্বোপ্লেটিনৰ মূল্যবৃদ্ধিৰ বাবে নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিক অনুমতি প্ৰদান কৰিছে পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তি সন্দৰ্ভত গৱেষণা বিকাশ পৰীক্ষণ আৰু বাণিজ্যিকীকৰণৰ ক্ষেত্ৰত আই আই টি কানপুৰৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে বি এছ এন এলে এই কথা প্ৰকাশ কৰিছে বি এছ এন এলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকে ভাৰত বাংলাদেশৰ সীমান্তত উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰি থকাৰ মাজতে দুয়োখন দেশে আন্তঃৰাষ্ট্ৰীয় সীমাত সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সহমতত উপনীত হৈছে ৰাজধানী দিল্লীত থকা বি এছ এফৰ মুখ্য কাৰ্যালয়ত ভাৰত আৰু বাংলাদেশৰ সীমান্ত সুৰক্ষা সংস্থাৰ মাজত 8 জুনৰ পৰা 11 জুনলৈ অনুষ্ঠিত সমন্বয় বাৰ্তাত এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে খেলৰ পৃষ্ঠাত সহজ জয়েৰে চলিত ফিফা বিশ্বকাপত অভিযান আৰম্ভ কৰিলে মেক্সিকোৱে মেক্সিকোৰ এষ্টাডিঅ' এষ্টেকা ষ্টেডিয়ামত ঘৰুৱা দল মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছিল 2026 বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবলৰ উদ্বোধনী মেচখন দক্ষিণ কোৰিয়াই চলিত ফিফা বিশ্বকাপৰ গ্ৰুপ এৰ প্ৰথমখন মেচত বিজয় সাব্যস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে ঘৰুৱা দল টীম ইণ্ডিয়া আৰু আফগানিস্তানৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ প্ৰথমখন মেচ আজি ধৰমশালাত অনুষ্ঠিত হ'ব অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক সুখবৰ বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ 2026ৰ ঘোষণা কৰা ভাৰতীয় দলত অসমৰ প্ৰতিভাৱান মহিলা শ্বাটলাৰ ইছাৰাণী বৰুৱাই স্থান লাভ কৰিছে প্ৰিয় শ্ৰোতা আজি পুৱাৰ বাবে সময় শেষ হৈ আহিল আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে।
1: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: ভৰ দুপৰীয়া পথাৰৰ মাজে মাজে খোজ দি সি দেখিলে তাহানিৰ চলা বিলখনৰ চিনচাপ নাই। ব্ৰহ্মপুত্ৰৰ বুকুত যাহ গ'ল চলা, বৰাগী চলা আৰু খেৰণী তিনিওখন বিল। বিশাল এলেকাজুৰি থকা বিলকেইখনৰ পাৰ চিৰসেউজীয়া গুগুল বন, পাতিদৈ, কঠ বন আৰু নলখাগৰিয়ে এসময়ত গেজেপনি মাৰি আছিল। বিলৰ পানীত শিঙৰি, উৎপল ভেঁট আৰু এচোৱাত পদুমৰ পাহিয়ে ৰূপৰ পোহাৰ মেলিছিল। ৰিবৰিব বতাহে তোলা সৰু সৰু ঢৌবোৰ ৰ'দ পৰি ভগা কাঁচৰ টুকুৰা যেন হৈ চিকমিকাই উঠিছিল। মাজে মাজে ঘিলাহাঁহ, হাড়গিলা, শামুক ভঙা, দৈকলা, সাৰেং, শৰালিৰ জাকে কৰা জলকেলিৰ নয়নাভিৰাম দৃশ্যবোৰো তাৰ চকুৰ আগত ভাঁহি উঠিল। শূন্য, এতিয়া সকলো খালী হৈ গ'ল। তাৰ ঠাইত এতিয়া বালি, বালি আৰু বালি। সোঁত বগা ঢকঢকীয়া বালি এতিয়া যেন দিগন্তজুৰি পৰি আছে। এই বিস্তৃত বালিৰাশিৰ পৰা এতিয়া উৰি আছে জলীয় বাষ্প। অনৰ্গল উৰি থকা বাষ্পখিনিয়ে ওপৰৰ শূন্যতাখিনিত যেন অনুভূত নোহোৱা এক মৃদু কম্পনৰ সৃষ্টি কৰিছে তাৰ এনে লাগিল। তাৰ পাছত সি বাওঁ দিশৰ গাঁওখনলৈ চালে। একেই বাঁহনি কাঠনিৰে ভৰা যুগলাতি গাঁওখন কোনো ক্ষয়ক্ষতি নোহোৱাকৈ আগৰ দৰেই আছে। কিন্তু ওচৰৰ প্ৰাকৃতিক দৃশ্যপটৰ সলনিয়ে যেন গাঁওখনৰ পূৰ্ণাংগ চেহেৰা সলনি কৰি পেলালে। ওচৰতে এডৰা কৰিয়নী দেখি সি ভাবিলে স্লুইচ গেটলৈ বেছি দূৰ নাই। সেই পুৰণি স্লুইচ গেটখনৰ কাষতে মথাউৰিৰ দাঁতিত মনেশ্বৰ ককাইদেউৰ ঘৰ বুলি সি শুনি আহিছে। সি তালৈকে আগবাঢ়িছে। মনেশ্বৰ ককাইদেউ, এই নামটোৱেই তাৰ মনলৈ এতিয়াও এশটা নঢল বোৱাই আনে। এক শীতল অনুভূতি, এক অনিৰুদ্ধ প্ৰেৰণাৰ স্ৰোত। বৰ মৰমীয়াল আছিল মানুহজন। কি আকুল হৃদয়, কিমান ৰসাল কথাৰ মৌচাক এই মানুহজন। সিহঁত যেতিয়া ল'ৰামতীয়া হৈ আছিল, সিহঁত যেতিয়া চেমনীয়া হৈছিল, তেতিয়াই এই মানুহজনে চোতমহীয়া হাবিত সোমাই শুকান গছৰ পাতত মচক মচক খোজ দি দি গাঁৱৰ ল'ৰাবোৰক লগত লৈ জাত জাত বিহুনাম শিকাইছিল। যধে মধে বিহুনাম নহয় দেই মইনাহঁত, প্ৰথমে যোজনা, তাৰপাছত চেনেহ, চেনেহৰ পাছত পিৰিতি, পিৰিতিৰ পাছত বিৰহ, বিৰহৰ পাছতহে মিলনৰ গান গাব লাগে। পোনচাতেই পিৰিতি বা মিলনৰ বিহুনাম নাগায়, কথাটো মনত ৰাখিবি হওক। হয়, মানুহজনে জাত জাতকৈ বিহুনাম শিকাইছিল। ওপৰ দৈয়ঙীয়া, মইনাপৰীয়া, অকলে ৰান্ধি খাই ভাত। কোনোবা এটাই সোধে, মনে কয়দো মইনাপৰীয়া বুলি যে গালে মইনা পাৰনো ক'ত, আমাৰ এইফালে ধনশিৰি পাৰ, দিছৈ পাৰহে আছে। হুঁ হুঁকৈ হাঁহি মানুহজনে বকলা মেলিব,
1: বহ বহ হৌ ল'ৰাহঁত, মইনা বুলি কোনো নৈ নাই। ৰ শুন হওক বাৰু, আমাৰ উপৰি দেউতাসকল একালত ওপৰ দৈয়াঙৰ ফালে আছিল। বৰ হুতাহুতি আছিল সেইসকলৰ মাত কথা। এবাৰ হাতীৰ পিঠিত উঠি ৰজা হওক সেইফালে দেশ ফুৰিবলৈ, এটা ঘোঁৰাৰ পিঠিত বহি আহিছে মৰঙীৰ ৰাজখোৱা। হাতী ঘোঁৰাৰ পিঠিত বহি ৰজা ৰাজখোৱা যেই গাঁৱত সোমাল, কোনোবা দুটামানে চিনিব নোৱাৰি পেংলাই কৰি চিঞৰি চিঞৰি ইটোৱে সিটো সোধা সুধি কৰিলে। হে বোলো বান্ধৈ, ভোকোৰা এন্দুৰ বৰফুকন্তি হৈ যে গড় মাৰিবলৈ ওলায়, এই দুফেৰা বা কোন, দেওনে মনীষ? ঐ ঢেঁকী থোৰাৰে মাৰ সোধাম, সজে সজে হাতী ঘোঁৰা গাঁৱৰ পৰা বাজ কৰ। ৰজাই ঠাইতে হাতী বৈধ কৰালে, ৰাজখোৱাও ঘোঁৰাৰ পিঠিৰ পৰা নামিল। তাকে দেখি সকলো সেই ঠাইৰ পৰা পলাই পত্ৰং দিলে। তাৰ পাছতে ৰজা আৰু ৰাজখোৱাৰ কিবা আলোচনা হ'ল। ৰজাই ক'লে, মৰঙীৰ ৰাজখোৱা। ৰাজখোৱাই ক'লে, স্বৰ্গদেউ ঈশ্বৰ। ৰজাই ক'লে, এই ডিকিৰ পাইক পৰ্যায় যে মাত মাতে হুতা। ৰাজখোৱাই ক'লে, হয় স্বৰ্গদেউ, আমাৰো আহজাহ তাকৰ, উভত মাত ই খবৰ লগৰীয়া। ৰজাই ক'লে, আমাৰ আদেশ, ইসকলে গছৰ পৰা ঘৰে প্ৰতি মইনা চৰাইৰ পোৱালি পাৰক। মইনা চৰাইক ভাল মাত বোলাই আমাৰ কাৰেঙত ভেটক গৈ। গিৰি এঘৰ, মইনা এক, যি গিৰিৰ চৰাইৰ মাত উভত আৰু হুতা হ'ব, সেই গিৰিৰ জিভা কাটি কোৱা খুৱাম। ৰাজখোৱাই ক'লে, স্বৰ্গদেৱে ভাল জানি মোত আজ্ঞা কয়, এতেকেহে এই আজ্ঞা ঢোল খুন্দি পাইকক দিওঁ।

0: ৰজাই ক'লে, ৰাজখোৱাই এখেতে থাকক, সজ কাম কৰক। ৰাজখোৱাই ক'লে, শৰকতেৱে বাঞ্ছা কৰা মতেই কাম হ'ব, পাইক পৰ্যাও সজ হ'ব, কথাৰ গড় মাৰিলোঁ। ৰাজখোৱা তাতে থাকি সকলো ৰাইজ গোট খুৱাই ৰজাৰ আদেশৰ জান দি বুজাই বঢ়াই ঘৰে প্ৰতি একোটাকৈ মইনা চৰাই পুহিবলৈ ক'লে। ৰাইজেও উৎসাহেৰে গছৰ পৰা মইনা চৰাইৰ পোৱালি পাৰি আনি খুব সাৱধান হৈ ভাল মাত কথা শিকাবলৈ ল'লে। সকলোৱে আগৰ হাই কাজিয়া হোতা মাত কথা এৰি মৰমখনা মিহি মাতেৰে কথা বতৰা পাতিবলৈ ধৰিলে। গছৰ পৰা মইনা চৰাইৰ পোৱালি পাৰি পোহ মনোৱাৰ কাৰণেই ওপৰদৈয়াঙৰ সেইফালৰ মানুহক মইনাপৰীয়া বোলে। ঠাইখনৰ নামো মইনাপৰা হ'ল।
1: এজাক চেমনীয়া ল'ৰা লগত লৈ মনেশ্বৰে যেতিয়া গাঁৱৰ মাজেৰে বাট বোলে, তেতিয়া ঘৰৰ চোতালৰ পৰাই কোনোবা গৃহস্থই মাত লগায়, মনেশ্বৰ, তোমাৰ সৈন্যসকলক চম্ভালি ৰাখিবা দেই, গোটেইজাক সোমাই আমাৰ অশোক বন ধ্বংস নকৰিলেই ৰক্ষা। কোনোবাই আকৌ সোধে, অ সেয়া মনেশ্বৰ নে, তুমি ল'ৰা মুখাত এনেই বলিয়া কৰিলাহে, মুখত হৰিনাম নাই, খালি বিহু নাম, চতৰ বিহুলে ছমাহ থাকোঁতেই ইহঁতে ওলাহত হাত দাঙি নচা হ'ল, চাবা দেই এইজাক কাললৈ উঠিছে নে ভাললৈ উঠিছে ঠিক নাই। চতমহীয়া জোনাক নিশা মনেশ্বৰে নিজৰ ঘৰৰ চোতালত আঠ নটামান ল'ৰাৰ হাতে হাতে নিজ হাতে সজা মহৰ শিঙাৰ পেপা তুলি দি বজাবলৈ শিকায়। ধনশিৰি নৈৰ খহনীয়াত পৰি এদিন মনেশ্বৰহঁতৰ গাঁওখনৰ মানুহবোৰ দিহিঙে দিপাঙে গুচি গ'ল। নাই, মনেশ্বৰ ককাইদেউহঁত ইয়াৰ পৰা গুচি যোৱাৰ পাছত কোনোদিনে সোণমইনাই তেওঁক লগ পোৱা নাই। মাথো ক'ৰবাত পেপাৰ মাত শুনিলে চেৰেংকৈ তেওঁলৈ মনত পৰে। মানুহজনৰ হিয়া উপচি থকা মৰমে তাৰ মনত এনে সাঁচ বহুৱালে যে মানুহজনক আকৌ আজি লগ পাব বুলি তাৰ গা হাতখনাতখন লাগিল। আনন্দৰ ঢৌ পাৰ ভাঙি ওলাই আহিব খুজিলে। কেনে আছে মানুহজন, কেনে আছে জেউতি বাইদেউ? মনেশ্বৰ আৰু জেউতি দুয়োৰে ল'ৰা ছোৱালীহঁতো চাগৈ মানুহহালৰ দৰেই ৰঙিয়াল মৰমীয়াল হ'ব। অকস্মাত গৈ সি যেতিয়া মনেশ্বৰ ককাইদেউ আৰু জেউতি বাইদেউক মাত লগাব, কি কৰিব সিহঁতে? আৰু ল'ৰা ছোৱালীবোৰে কি বুলি মাতিব তাক? মামা? চুমা খাব, গালে মুখে হাত ফুৰাই মনেশ্বৰ ককাইদেৱে তাক চুমা খাব। জেউতি বাইদেৱে এশটা কান্দি ক'ব, বৰ ডাঙৰটো হ'লেও সোণমইনা, জীৱনত দেখা পাম বুলি ভবাই নাছিলোঁ, থাক থাক আজি ৰাতিটো ইয়াতে থাক। থাকিব, সি ৰাতি তাতে থাকিব। এতিয়া সি বহু কথা জানিব বুজিবলৈ আছে মনেশ্বৰ ককাইদেৱৰ পৰা, বহুত কথা পাতিব। কথাবোৰ ভাবি ভাবি সি স্লুইচ গেটৰ ওচৰ পালেগৈ। দুপৰ হৈ আহিছে, ফাগুন মাহৰ বতৰ, বতাহত ধূলি উৰি আছে, ছিগা মথাউৰিটোৰ কাষৰ পৰাই ব্ৰহ্মপুত্ৰৰ নতুন বালিচৰ পৰিছে, ঝাওবন গজিছে, এছাতি বতাহ ঝাওগছবোৰৰ মাজেদি বৈ অহাত এক মৃদু সোঁ সোঁৱনি শব্দ শুনা গৈছে। সৌটো স্লুইচ গেট, নদীয়ে এইচোৱা ঠাই খহোৱা নাই, এটা সৰু ঘৰ, ঘৰৰ ছাল ধানৰ নৰাৰে চৌওৱা, বেৰ গোবৰ মাটিৰে লেপা, ঘৰটোৰ মুধৰ ফালে আঁৰ বেৰ নোহোৱা এখন চালি, তাতে এটা চৌকাত এজনী তিৰোতাই জোহালত কিবা খুচৰি আছে। সোণমইনা মানুহগৰাকীৰ ফালে আগবাঢ়ি গ'ল, মনেশ্বৰৰ ঘৰৰ খবৰ ল'ব ইয়াতে। সোণমইনাক দেখি মানুহগৰাকী থিয় হৈ সোঁহাতখন চকুৰ চেলাউৰিৰ ওপৰত ৰাখি কোন মানুহ আহিছে চাব বিচাৰিলে। মানুহজনীৰ মনত কিবা সন্দেহ উপজিলে। সোণমইনা একেবাৰে চালিখনৰ ওচৰলৈ গৈ ৰৈ গ'ল।
2: জেউতি বাইদেউ, চিনি পাইছেনে? মই কিন্তু আপোনাক চিনি পালোৱে।
1: মানুহগৰাকী অলপ থতমত খোৱাৰ দৰে হ'ল।
3: কোন বা?
2: ভালকৈ চাওকচোন।
1: এইবাৰ মানুহজনীয়ে তাৰ মুখলৈ চাই ৰৈ গ'ল। সন্দেহৰ চকুৰে চালে জেউতিয়ে, ভাবিলে নিশ্চয় কোনোবা চোৰাংচোৱা চৰকাৰী মানুহ। কিছুপৰ সোণমইনালৈ চাই জেউতিয়ে টেংটেঙীয়া কঠোৰ মাতেৰে সুধিলে,
3: কাক বিচাৰিছে?
2: আপোনাক, মনেশ্বৰ ককাইদেউক।
1: এক অক্ষমনীয় ভাৱ দেখুৱাই মানুহজনীয়ে এইবাৰ জেঙেৰা মাৰি উঠিল।
3: নাই নাই, ইয়াত কোনো মনেশ্বৰ নাই। কোনে ক'লে মোৰ নাম জেউতি বুলি? কোনটো টকিয়াই লগাইছে এইটো মনেশ্বৰৰ ঘৰ বুলি? নাই, কোনো মনেশ্বৰ ফনেশ্বৰ ইয়াত নাই।
2: বাইদেউ, ইমান খং কৰিছে কেলৈ? চাওকচোন, মই কোন? মই সোণমইনা, গোহাঁইৰ ঘৰৰ, মনত পৰিছেনে?
3: এহে মৰাটো তাকে কোৱা নাছিলি কেলে অথনিৰ পৰা? বহ বহ, পিয়াখনতে বহ। বৰটো হলিও বোপাই, সৰুতে কেটেং মেটেং আছিলি, কচোন চিনি পাওঁ কেনেকৈ? আইঅ,

0: কত বছর হল তহতক নেদেখা। বহ বোপাই, র মই চাহ পানী অকণ টপটাও, বহায়ে দিওঁ। কমখন বাট কৰিবাই আহিছনে? ইছ ৰাম, মোৰ কপালৈ!
1: মানুহজনী একে উশাহতে ঢেৰ কথা কৈ পেলালে। চাহৰ কেটলিটো চৌকাত বহুৱাই আকৌ এবাৰ তাৰ মুখলৈ চালে।
0: চিকুণটো হলি, কচোন বাৰু, কেনেকৈনো চিনি পাওঁ? পিছে আমি ইয়ালৈ আহিলোঁ বুলি খবৰটো কোনে দিলে?
1: সোণমইনাই পীৰাখন অকণমান পিছুৱাই দি মুধৰ বেৰখনত আওঁজি বহিল।
2: পালোঁ বাইদেউ, কিবা স্বৰূপত আপোনালোকে ইয়াতে থকা বুলি গম পাই চিধাই ইয়ালৈকে পোনালোঁ। কওকচোন, আপোনালোকে ইমান দিন ক'ত আছিলেগৈ?
1: উতলি থকা পানীখিনিত চাহপাত এজেবা দি জেউতীয়ে কিবা এটা বিচাৰিলে। গিলাচ, চিচা গিলাচ এটা ওচৰ চপাই আনি তাতে গাখীৰ অকণ ঢালি চাহৰ কেটলিটো চাদৰৰ আগটোৰে ধৰি নমালে। চেকনিখন গিলাচটোৰ ওপৰত থৈ চাহ পানী ঢালিলে। তাৰপাছত গিলাচটো তালৈ আগবঢ়াই দি কৈ গ'ল,
0: খাই লচোন পানীটোপা, গুৰ নাই। হেই নহয়, আমি ইয়াৰ পৰা সাতঘৰ মানুহ গৈছিলোঁ নহয় গমাৰিগুৰি ইজাপলৈ। গৰু ছাগলী আধাখিনি ইয়াতে বিহৰা বজাৰত বেচি যিকেইটা ধন পালোঁ তাৰে তাত গৈ মাটি ভাঙি ঘৰ দুৱাৰ কৰি খেতি বাতিত লাগিলোঁ। হওক, ভালে ভালেই গৈছিল সকলো। ঔ মইনা, কি চাবি কলৰ গোট, নেমু টেঙা এইডাল এইডাল
2: হয়নে?
0: তাতে ককায়েৰ হাতখন জানোই নহয়, কিবা এটা গোজ মাৰিলে ঠন ধৰি উঠে। তামোল পুলিও ৰুলে ভালেমান। আহু শালি দুয়োটা খেতিকে কৰিছিলোঁ। হওক, কি ধান, ছবছৰ হৈছিল তাত।
2: হয় নেকি?
0: তামোলে দাবি মেলিছিলহে সেইবছৰে, কেলে চৰকাৰে হাতী লগাই চব ভাঙি পেলোৱা নাই? ভঁৰাল গোহালি ঘৰ চব ভাঙিলে, তামোল নেমু কলগছ কাটি খাস্তাং কৰিলে। এ ভেকচন নে কি, খেদাই পঠিয়ালে চবকে চৰকাৰী মাটি। উপায় নাপায় মানুহবোৰ আকৌ দিহিঙেদি পাঙে উঠি গ'লগৈ। ঘৰ ভঙা বছৰে তাতে মেলেৰিয়াত পৰি ডাঙৰ ল'ৰাটোও ঢুকাল। অ নহয় নহয়, এই মাটি ভঙাৰ তিনি বছৰৰ পাছতহে সেইবাও এভেকচন কৰিবলৈ আহিছিল। তাৰপাছত তাৰ পৰা আহি আমি আকৌ উত্তৰ পাৰলৈ উঠি গ'লোঁ। গহপুৰৰ ফালে গৰু গাই ঘটি বাতি যি আছিল এটাইবোৰ বেছি আমি তেতিয়া তিনিটা প্ৰাণীহে কিবা কৰি খাম বুলিয়ে তালৈ গ'লোঁ। প্ৰথমে বাপেক গৈ চাই চিতি আহিলগৈ, তাৰ মানুহৰ লগত কথা বতৰাও পাতিলে। পাহাৰৰ নামনিফালে চৰকাৰী মাটি এটুকুৰাতে ঘৰ দুৱাৰো সাজিলেগৈ। পাছত ল'ৰাটোৰ সতে মোক নিলেহি, আধিয়া খুন্দোৱাকৈ খেতি কৰি ভালেই চলি আছিল। পাছে নহ'ল, স্কুলীয়া ল'ৰাবোৰে গণ্ডগোল কৰা বছৰে আমাকো তাৰ মানুহে বিদেশী বুলি হিংসা কৰিবলৈ ধৰিলে। এদিন যদি গৰু ছাগলী চুৰ কৰি নিয়ে, আন এদিন ঘৰত জুই লগাই মাৰিম বুলি ধমকি দিয়ে। পাছত দেখা দেখিকে ধান চাউল দকাহকা দি নিয়া হ'ল। গান উমে শত্ৰুৰ নিচিনা হ'ল, কাকো বিশ্বাস কৰিব নোৱাৰি। এদিন ঘৰত জুই লগাই দিলে, আমাৰ ছোৱালীজনী তেতিয়া পানী কেঁচুৱা, বাচিলোঁ বুলিহে। তাৰপাছত আকৌ তাৰ পৰা আহি জাপৰি পথাৰ পালোহি। ল'ৰাটো তাতেই স্কুলত পঢ়িছিল। ইয়ালৈ আহি যেনিবা মাষ্টৰক কৈ মেলি নামটো লগাই দিলোঁ। পিছে সোণমইনা, দৰিদ্ৰ বোলে লংকালে যায়, সাগৰো শুকায় মানিকো লুকায়, আমাৰ কপালেই এনেকুৱা। জাপৰি পথাৰতো থকা নহ'ল, হাতীয়ে তিনিবাৰমান ঘৰ ভাঙিলে, আধিৰ মাটিও নোপোৱা হ'লোঁ। হওক, কি কৰিবি ক?
1: সোণমইনাই একান্ত মনেৰে কথাবোৰ শুনি গ'ল। মাজে মাজে শলাগি যোৱাৰ বাহিৰে আৰু ক'বলগীয়া তাৰ একোৱেই নাথাকিল। সেয়ে সি কথাৰ সুৰ সলাবলৈ এনেই সুধিলে,
2: বাইদেউ, আপোনাৰ ল'ৰাটো এতিয়া ক'ত, স্কুললৈ গ'ল নেকি?
1: প্ৰশ্নটো শুনিয়েই যেন মানুহজনীৰ গাত গৰম তেলহে পৰিল। জাঙুৰ খাই উঠিল জেউতী,
0: কি সুধিলি, কি সুধিলি? মোক যে সুধিছ মাধ গোসাঁইক নুসুধকে কেলে? জট কুটৰ ঘাই মাধ, মাধ গোসাঁই ল'ৰাই মাধ গোসাঁই পুতেকৰ লগ লাগি দেশ স্বাধীন কৰিবলৈ গৈছে। দেশ স্বাধীন কৰিব মাধ গোসাঁই পুতেকে? দেখিলোঁ নহয় গান্ধী বুঢ়াই কিখন দেশ স্বাধীন কৰিলে।
1: সোঁতমোচ খাই পৰিল সোণমইনা। মানুহজনীৰ কি হ'ল হঠাৎ? ইমান উত্তেজিত হ'ব লগা কি কথা আছে? নিশ্চয় ইয়াৰ অন্তৰালত মানুহজনীৰ অন্তৰত আঘাত হানিব পৰা এনে কিছুমান কাৰণ আছে যি অব্যক্ত বেদনাদায়ক, অথচ সেই কথা সকলোৱে জানি গৈছে। জেউতীয়ে বহু পৰ তললৈ মূৰ কৰি মাটিলৈ চাই থাকিল, নিমাত নিস্তব্ধ। সোণমইনাৰ নিজকে বৰ অপৰাধী যেন লাগিল। এনে গোমা পৰিৱেশ মুকলি কৰিবৰ বাবে কি ক'লে ভাল হ'ব সি ভাবিবলৈ ধৰিলে। এই নীৰৱতা নিজেই ভংগ কৰি এইবাৰ মানুহজনী সহজ হৈ পৰিল। এটা দীঘল হুমুনিয়াহ চাৰি জেউতী আকৌ কৈ গ'ল,

0: সি কলেজতো নাম লগাইছিল। তাৰ কথা সুধি মোৰ বুকুত জ্বলি থকা জুইকুৰাত আৰু খেৰবাহ নিদিবি। সি য'তে আছে তাতেই থাকক, ভালে কুশলে থাকক। শুন মইনা, জাপৰি পথাৰতো আমাৰ বৰ বেয়া দিন গ'ল। ককায়েৰ স্বভাৱ একেবাৰে খিংখিঙীয়া হ'ল। আগৰ ৰঙিয়াল মানুহটোক কিবা দেওভূতে পালেই হ পায়, চামোন হ'ল, মহ জোখে পালেই হ পায়। মাজে মাজে কাজিৰঙা হাবিলৈ গৈ বানপানীত পৰি মৰা মহৰ শিং বুটলি আনি পেপা সাজে। এনেই হেনো মতা মহৰ সোঁফালৰ শিংটোৰহে মাত শুৱলা হয়। পাছে ককায়েৰে সেইটো বাছ বিচাৰ নকৰি যি পায় তাৰেই পেপা সাজে। শিংবোৰ আনি এমাহমান ৰ'দ পৰা কেঁচা গোবৰৰ দমত পুতি থয়। এইচোৱা সময়তে ল'ৰাটোৰে মিলি বেহু, চুপহি, থুৰুহি, গৰববোৰ বাঁহেৰে সাজি উলিয়ায়। পাছত গোবৰৰ পৰা উলিয়াই আনি কোমল শিংবোৰ চোকা কটাৰীৰে চাচে। তাৰ পাছতে জোখমাপ লৈ কাটি কুটি তপত পানীত উতলাই তপতে তপতে ভেলৌ কাঠৰ সাজটো শিঙত সুমুৱাই থয়। পিতলৰ বান্ধবোৰ ক'ৰবাত গঢ়াই আনি ঠোলাত সুমুৱাই থৈ দিয়ে। গ্ৰাহক ঢেৰ ওলাল, দাম ভাল পায়। তথাপি সেইবোৰ বেছি যি দুই এপইচা ওলায় তাৰে ঘৰখনৰ খা খৰচ নোজোৰে। ল'ৰাটোকো পঢ়াৰ খৰচ ভালকৈ দিব নোৱাৰে, কানি কাপোৰৰ কথা বাদেই। তাৰ পাছত মাজে মাজে দুই এযোৰা মানুহ পেপা বিচাৰি আহি ফুচফুচাই কথা পাতে। কি কথা, কি বতৰা, একো ভূ নাপাওঁ, সুধিলে মানুহটোৱে গেঙেৰি মাৰি ধৰে। একো কথা কাকো নকয়। ল'ৰাটোকো নমতা হ'ল, ছোৱালীজনীকো একেবাৰে নিবুকা চামোন। মাজে মাজে আকৌ ঘৰৰ পৰা অন্তৰ্ধান হয়, আকৌ ওলাই আহি লগত চাউল পাত, মাছ পুঠি, কেতিয়াবা কাপোৰ কানিও কিনি লৈ আহে। ইফালে বনৰীয়া হাতীয়ে বাৰে বাৰে ঘৰ ভঙাৰ পাছত তাত আৰু থকা নহ'ল, ইয়ালৈ উঠি আহিলোঁ।
1: জেউতীয়ে তললৈ মূৰ কৰিয়ে কথাবোৰ কৈ গ'ল। সোণমইনা নিমাত, কথাৰ কোনো শলাগ লোৱা নাই। দীঘলীয়া নিস্তব্ধতা দেখি জেউতীয়ে সোণমইনাৰ মুখলৈ চালে। সোণমইনা তেতিয়া মুগ্ধ, এক মোহনীয় আৱেশত বিভোৰ। সমুখত যে এয়া এপাহি পদুমৰ পোহৰ, ই কি, এয়া কি সঁচাই মানৱীনে? পৃথিৱীত ইমান সুন্দৰীও থাকিব পাৰেনে? বৈ পৰা চেলাউৰী, সপোন ভৰা উজ্জ্বল চকু, গোলাপৰ পাহিৰ দৰে কম্পিত ওঁঠ আৰু একান্ত চিত্তে দুয়ো দুয়োতে মগ্ন হৈ পৰিছে। তাইৰ অন্তৰত উঠানমা কৰিছে অনুৰাগৰ অনন্ত উৰ্মিমালা, চিত্ৰলেখা সেই সখী মোৰ, দলিয়াই পেলোৱা তোমাৰ হাতৰ তলিকা, মই যে পালোঁ মোৰ সপোনৰ সখা। চোৱা চোৱা, এয়া মোৰ সন্মুখত ৰৈ আছে সপোনৰ সখা। আৰু সোণমইনা, নৈৰ পকনীয়াত বাজি উঠা এটা পানী সুহুৰি তাৰ বুকুৰ ভিতৰত পাক লৈ লৈ ওলাই আহিব খুজিছে। উঠা ৰঘুনন্দন, ঘঁহা তেল চন্দন, হীৰে লৈ বকুলৰ মালাহে।
2: ঐ তই যে জয়দৌল শিৱদৌল দেখুৱাই মতা ল'ৰাটোৰ আগত এনেকে ৰৈ আছ, গাত কাপোৰ এছাটি লৈ ল'ব পৰা নাই?
1: কেটেংকৈ চিঞৰি উঠিল জেউতী।

0: উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পানচুইৰ ধাৰাবাহিক পাঠৰ চতুর্থ খণ্ডটি শুনিলে। বিভিন্ন চরিত্রত অভিনয় করিলে মনেশ্বর উৎপল বৰা, জেউতী সীমা বৰুৱা আৰু সোণমইনাৰ চৰিত্ৰত অভিনয় কৰিলে শ্যামল চমুৱাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পানচুই উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটাবাৰৰ এই একে সময়তে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আমার ডেজার্ট আহি গল, পিছে আমার চ্যাম্পিয়ন অহাই নাই এতিয়ালৈ।
1: বিল ভরার আগতে তো আহিব নহয়।
2: ওই সোয়ালিহত কি করে আছো?
3: বিললৈ রই আছো।
2: তোমার কার্ডখন দিয়া না, পিন দিয়া।
4: RBI কয় যে আপনার পিন, OTP, CVV বা ইন্টারনেট ব্যাংকিং পাসওয়ার্ড কাকুই নিদিব। অনলাইন ব্যাংকিং কেবল নিজের কম্পিউটার, মোবাইল বা সিকিউর নেটওয়ার্কের পরাহে করিব। হে, এয়া খুয়ার চ্যাম্পিয়নশিপ আছিল নাকি? RBI কয় জানি ল, সতর্ক হোক।
5: তোর লড়াটুক এতিয়া বহুত সুস্থ দেখা গৈছে।
6: হয়,
5: সঠিক চিকিৎসায় সকল সলনি করে দিলে।
6: পিছে এনে যত্ন কত পালি?
5: গুৱাহাটী ভেটাপাড়ার হোমিওপেথিক আঞ্চলিক গবেষণা প্রতিষ্ঠানত।
6: ও, তাত পিছে শিশুর বাবেহে সুবিধা আছে নাকি?
5: নহয়ও, শিশুর স্বাস্থ্য শিবির, পুষ্টি সম্পর্কীয় সজাগতা আর সকল বয়সর লোকর বাবে বিশেষ স্বাস্থ্য সেবা উপলব্ধ।
6: ও, সঁচাকৈ বৰ ভাল কথা,
5: কারণ সকলোৰে বাবে সুস্থ স্বাস্থ্যবান ভবিষ্যৎ অতি প্রয়োজন।
7: হোমিওপেথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
8: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
9: ঘৰত পানী সোমালে সুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
8: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
10: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভৌগোলিক সূচাংক লাভ কৰা তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰে। ছিংগাপুৰলৈ সুস্বাদু পিঁয়াজী প্ৰজাতিৰ 500 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সাংবাদিকৰ আগত কয় যে তেজপুৰৰ লিচুৱে বিগত কেইটামান বছৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান পাবলৈ সক্ষম হৈছে। কিছুদিনৰ আগতে কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন পৰিষদ এপেডাৰ জৰিয়তে ডুবাইলৈ 1000 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে উপযুক্ত পৰিকল্পনা আৰু বহনক্ষম প্ৰচেষ্টাৰ জৰিয়তে অসমে লিচু, কাজিনেমু আৰু ভোট জলকীয়াকে ধৰি কেতবোৰ কৃষি সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ প্ৰেৰণ কৰিব পাৰে। তেওঁ লগতে এনে পদক্ষেপে অনাগত সময়ত কৃষকসকলক উৎসাহিত কৰাৰ উপৰি লিচুৰ খেতি বৃদ্ধি কৰিব বুলি উল্লেখ কৰে। শেহতীয়াকৈ ডুবাইলৈ লিচু ৰপ্তানিৰ পাছতে ছিংগাপুৰৰ বজাৰলৈ লিচুৰ প্ৰেৰণে অসমৰ উৎকৃষ্টমানৰ কৃষি সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় চাহিদা বৃদ্ধি পোৱাকে সূচায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অসমৰ কৃষকক বিশ্ব বজাৰৰ সৈতে সংযোগ ঘটোৱা, কৃষিজাত উৎপাদনক অধিক মূল্য সংযোজনৰ সুযোগ দিয়া তথা উৎকৃষ্টমানৰ সামগ্ৰীসমূহক আন্তৰ্জাতিক পৰ্যায়ত চিনাকি কৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিজেপিৰ ডিব্ৰুগড়ৰ মাণ্ডলিক কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত কালি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ 6টা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়কসকলক সম্বৰ্ধনা জনায়। অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, ৰামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈ, চক্ৰধৰ গগৈ, পুলক গোহাঁই আৰু সঞ্জয় কিষাণক সম্বৰ্ধনা জনোৱা হয়। সোণোৱালে বিধায়কসকলক জনসাধাৰণৰ আস্থাৰ প্ৰতি সন্মান জনাই সেৱা আৰু সমৰ্পণৰ মনোভাৱেৰে কাম কৰি নিজ নিজ সমষ্টিৰ লগতে ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত অৰিহণা যোগাবলৈ আহ্বান জনায়। দুলিয়াজান সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে নিজ নিজ দায়িত্ব পালনেৰে বিধায়কসকলে জনকল্যাণৰ স্বাৰ্থত কাম কৰি যাব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
11: আমাৰ লোকসভাৰ সাংসদ, ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰিছিল আৰু আমি ইয়াত উপস্থিত আছিলোঁ সকলোৱে, আৰু তাৰ লগতে এটা ভোজৰ ব্যৱস্থা কৰিছে। সেইকাৰণে মই আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মোৰ ফালৰ বহুত বহুত ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি 10জন বিধায়ক আছোঁ ডিব্ৰুগড় লোকসভা সমষ্টিত, 10জনেই ভাৰতীয় জনতা পাৰ্টীৰ, আৰু নিশ্চয় আমি এই 10জনৰ ভিতৰত 4জনে আমি ইতিমধ্যে অসম চৰকাৰৰ বিভিন্ন পদ ইতিমধ্যে পাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেবিনেটত স্থান পাইছোঁ, আমি ভালকৈ কাম কৰিম।
10: চৰাইদেউ জিলাৰ মাহমৰাৰ ৰাজচক্ৰত আফ্ৰিকান চুৱাইন ফিভাৰৰ অৱস্থিতি নিশ্চিত হোৱাৰ পাছতে জিলা প্ৰশাসনে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ পশু চিকিৎসা বিষয়াৰ পৰা লাভ কৰা তথ্য অনুসৰি চৰাইদেউৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত লুখুৰাখন গাঁৱত এই ৰোগৰ অৱস্থিতি ধৰা পৰিছে।

অনুষ্ঠানৰ আৰম্ভণিতে এয়া অনিমা চৌধুৰী, ৰচনা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো হীৰেণ গোস্বামী ৰচিত এটি গীত ইজ্জত সিঙৰ কণ্ঠত, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। গুৱাহাটীৰ আহোম গাঁৱত থকা SK হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা SK হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। SK হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।
3: অনুষ্ঠানত এইবাৰ শুনো আহক নীলিমা খাতুনৰ কণ্ঠৰ গীত, ৰচনা গুণমণি বৰাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: 22 আৰু 23 আগষ্টত অনুষ্ঠিত হবলগীয়া এই লোক আদালতত অংশ লবলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হল।
1: আপোনালোকে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক জ্যোতি প্ৰকাশ দাসৰ কণ্ঠৰ এই গীতটি। গীতটিৰ ৰচনা তৰুণ শৰ্মাৰ।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নলব,
0: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: অনুষ্ঠানৰ শেষত আগবঢ়াইছো কৃষ্ণা লহকৰ বৰদলৈৰ কণ্ঠৰ এটি গীত, গীতিকাৰ ৰজনী হাজৰিকা।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, দেশৰ অন্যান্য প্ৰান্তৰ বিকাশৰ সমান্তৰালকৈ উত্তৰ পূবৰ ৰাজ্যসমূহৰ সম উন্নয়নৰ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নীতি আয়োগৰ বৈঠকত প্ৰকাশ, ভৌগোলিক সূচাংক লাভ কৰা তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ, মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ তৃতীয়খন বৈঠক, প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি আৰু ফিফা বিশ্বকাপত যোৱা নিশা কানাডা আৰু বছনিয়া হাৰ্জে গভিনাৰ মাজত খেলখন 1-1 গলত ড্ৰ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেশৰ অন্যান্য প্ৰান্তৰ বিকাশৰ সমান্তৰালকৈ উত্তৰ পূবৰ ৰাজ্যসমূহৰ সম উন্নয়নৰ প্ৰয়োজন বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত উত্তৰ পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবসকলক লৈ অনুষ্ঠিত নীতি আয়োগৰ বিশেষ বৈঠকত কালি মুখ্যমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু আঞ্চলিক বৈষম্য দূৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে প্ৰতিখন ৰাজ্যৰ সম উন্নয়ন নহলে আঞ্চলিক বৈষম্য বৃদ্ধি পোৱাৰ অৱকাশ থাকি যাব পাৰে। এই ক্ষেত্ৰত নীতি আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শক্তি আৰু সম্ভাৱনীয়তা অনুসৰি নীতি প্ৰস্তুত কৰিব লাগে বুলি ডঃ শৰ্মাই মত ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত সম্পন্ন হোৱা ঐতিহাসিক চুক্তিৰ প্ৰসংগ উত্থাপন কৰি দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত থকা হাইড্ৰকাৰ্বনৰ দৰে প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰ দুখন ঐকমতত উপনীত হোৱাৰ কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ভৌগোলিক সূচাংক লাভ কৰা তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰে। ছিংগাপুৰলৈ সুস্বাদু পিয়াজি প্ৰজাতিৰ 500 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ আগত কয় যে তেজপুৰৰ লিচুৱে বিগত কেইটামান বছৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান পাবলৈ সক্ষম হৈছে। কিছুদিনৰ আগতে কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন পৰিষদ এপেডাৰ জৰিয়তে ডুবাইলৈ 1000 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে উপযুক্ত পৰিকল্পনা আৰু বহনক্ষম প্ৰচেষ্টাৰ জৰিয়তে অসমে লিচু, কাজিনেমু আৰু ভোট জলকীয়াকে ধৰি কেতবোৰ কৃষি সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ প্ৰেৰণ কৰিব পাৰি। তেওঁ লগতে এনে পদক্ষেপে অনাগত সময়ত কৃষকসকলক উৎসাহিত কৰাৰ উপৰি লিচু খেতিৰ বৃদ্ধি কৰিব বুলি উল্লেখ কৰে। শেহতীয়াকৈ ডুবাইলৈ লিচু ৰপ্তানিৰ পাছতে ছিংগাপুৰৰ বজাৰলৈ লিচুৰ প্ৰেৰণে অসমৰ উৎকৃষ্টমানৰ কৃষি সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় চাহিদা বৃদ্ধি পোৱাকে সূচায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: যোৱা কেইটামান বছৰত আমাৰ তেজপুৰৰ লিচুৱে এখন আন্তৰ্জাতিক বজাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই বছৰ কেইদিনমান আগতে এপেডাৰ জৰিয়তে আমি ডুবাইলৈ 1000 কেজি লিচু ৰপ্তানি কৰিছিলোঁ। ছিংগাপুৰলৈ 500 কেজি লিচু ৰপ্তানি কৰাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ যিখন ড্ৰুক এয়াৰৱেজ আছে, যিখন আমাৰ ভূটানৰ পৰা ছিংগাপুৰলৈ যায় ভায়া গুৱাহাটী, তাতে এই 500 কেজি লিচু ছিংগাপুৰলৈ যাব। আৰু ছিংগাপুৰৰ হাই কমিশ্যনাৰে মোক জনাইছে যে তেওঁলোকক এই 500 কেজি দি নহ'ব, আৰু 500 কেজি লাগে। অৰ্থাৎ এটা কথা আমি বুজি পাম যে আমাৰ যিখিনি প্ৰিমিয়াম এগ্ৰিকালচাৰেল প্ৰডাক্ট আছে, আমি যদি ভাল কৰি প্ৰচেষ্টা কৰোঁ, আমি ভাৰতৰ বাহিৰলৈকে ৰপ্তানি কৰাৰ সুযোগ পাম।
0: অসমৰ কৃষকক বিশ্ব বজাৰৰ সৈতে সংযোগ ঘটোৱা, কৃষিজাত উৎপাদনক অধিক মূল্য সংযোজনৰ সুযোগ দিয়া তথা উৎকৃষ্টমানৰ সামগ্ৰীসমূহক আন্তৰ্জাতিক পৰ্যায়ত চিনাকি কৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি

0: মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হ'ব। দিনৰ 11 বজাৰ পৰা হ'বলগীয়া বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ডঃ শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ এইখন তৃতীয়খন বৈঠক। গুৱাহাটীৰ লালমাটিত থকা ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানত প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে 4-দিনীয়াকৈ আয়োজন কৰা আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচী কালি সফলতাৰে সামৰণি পৰে। যোৱা 9 জুনৰ পৰা অনুষ্ঠিত এই 4-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সময়ছোৱাত বিভিন্ন জিলাৰ 44 গৰাকী বিষয়া আৰু অসম লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ 15 গৰাকী বিষয়াকে ধৰি মুঠ 59 গৰাকী বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষকসকলে পৰৱৰ্তী সময়ত 1109 গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰিব। 2027 চনৰ লোকপিয়লৰ ফলপ্ৰসূ পৰিচালনাৰ বাবে ৰাজ্যজুৰি 83,535 গৰাকী গণনাকাৰী আৰু তত্বাৱধায়কক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। বিজেপিৰ ডিব্ৰুগড়ৰ মাণ্ডলিক কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত কালি কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ 6টা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়কসকলক সম্বৰ্ধনা জনায়। অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, ৰামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈ, চক্ৰধৰ গগৈ, পুলক গোহাঁই আৰু সঞ্জয় কিষাণক সম্বৰ্ধনা জনোৱা হয়। শ্ৰীসোণোৱালে বিধায়কসকলক জনসাধাৰণৰ আস্থাৰ প্ৰতি সন্মান জনাই সেৱা আৰু সমৰ্পণৰ মনোভাৱেৰে কাম কৰি নিজ নিজ সমষ্টিৰ লগতে ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত অৰিহণা যোগাবলৈ আহ্বান জনায়। দুলিয়াজান সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে নিজ নিজ দায়িত্ব পালনেৰে বিধায়কসকলে জনকল্যাণৰ স্বাৰ্থত কাম কৰি যাব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: আমাৰ লোকসভাৰ সাংসদ, ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এখন সম্বৰ্ণা সভাৰ আয়োজন কৰিছিল আৰু আমি ইয়াত উপস্থিত আছিলোঁ সকলোৱে, আৰু তাৰ লগতে এটা ভোজৰ ব্যৱস্থা কৰিছে। সেইকাৰণে মই আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মোৰ ফালৰ বহুত বহুত ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি 10 জন বিধায়ক আছোঁ ডিব্ৰুগড় লোকসভা সমষ্টিত, 10 জনেই ভাৰতীয় জনতা পাৰ্টীৰ, আৰু নিশ্চয় আমি এই 10 জনৰ ভিতৰত 4জনে আমি ইতিমধ্যে অসম চৰকাৰৰ বিভিন্ন পদ ইতিমধ্যে পাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেবিনেটত স্থান পাইছোঁ, আমি ভালকৈ কাম কৰিম।
0: অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ আজি জন্মবাৰ্ষিকী। লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব পালন কৰা মিত্ৰদেৱ মহন্তই অভিনয়ৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। তেওঁ 15খনকৈ শিশু উপযোগী গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। চৰাইদেউ জিলাৰ মাহমৰা ৰাজচক্ৰত আফ্ৰিকান চোৱাইন ফিভাৰৰ অৱস্থিতি নিশ্চিত হোৱাৰ পাছতে জিলা প্ৰশাসনে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ পশু চিকিৎসা বিষয়াৰ পৰা লাভ কৰা তথ্য অনুসৰি চৰাইদেউৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত লুখুৰাখন গাঁৱত এই ৰোগৰ অৱস্থিতি ধৰা পৰিছে। জিলা দণ্ডাধীশ ডঃ নেহা যাদৱে জাৰি কৰা নিৰ্দেশনাটোত ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত মাহমৰা ৰাজচক্ৰৰ ভিতৰত গাহৰি পালন বা গাহৰি মাংসৰ বিক্ৰী তথা ক্ৰয় নিষিদ্ধ কৰিছে। যদি কোনো গাহৰিৰ মৃত্যু হয় তেন্তে ততালিকে স্থানীয় পশু চিকিৎসা বিভাগক গাহৰি পালকে জনাব লাগিব। লগতে গাহৰি মৃতদেহসমূহ জৈৱ সুৰক্ষা বিধি মানি দহ গাঁতত পুতি পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব। নিৰ্দেশনাত সকলো গাহৰি পালকক জৈৱ সুৰক্ষা ব্যৱস্থা মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশনা কালিৰ পৰা কাৰ্যকৰী হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। নিৰ্দেশনা উলংঘা কৰা লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাটোত স্পষ্ট উল্লেখ আছে। ধুবুৰীৰ বিশেষ পক্সো আদালতে কালি জিলাখনৰ ফকীৰগঞ্জৰ সাতচিয়া জনকল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জালালুদ্দিন মণ্ডলক 7 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। এগৰাকী নাবালিকা ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অপৰাধত গোচৰৰ ৰায় প্ৰদান কৰি আদালতে প্ৰধান শিক্ষকগৰাকীক শাস্তি বিহে। বিশেষ ন্যায়াধীশ আলহাজ মজুমদাৰে দিয়া ৰায় অনুসৰি অভিযুক্তক 10,000 টকাৰ জৰিমনাৰ নিৰ্দেশ দিয়া হৈছে। এই ধন ভুক্তভোগী ছাত্ৰীগৰাকীক প্ৰদান কৰাৰ লগতে ৰাজ্যিক ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ অধীনত ছাত্ৰীগৰাকীক 1,00,000 টকাৰ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে 2021 চনৰ 10 জুনত বিদ্যালয়খনৰ 9ম শ্ৰেণীৰ এগৰাকী 14-বছৰীয়া ছাত্ৰীক বিদ্যালয় চৌহদতে শিক্ষকগৰাকীয়ে শাৰীৰিক নিৰ্যাতন চলাইছিল। এই অন্যায় কাৰ্যৰ বিৰুদ্ধে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাত আদালতে এই ৰায় প্ৰদান কৰে। মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত সৃষ্টি সিংহৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সামগ্ৰিক পথ সুৰক্ষা ব্যৱস্থা আৰু শেহতীয়া চৰকাৰী নিৰ্দেশনাসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়।

গৰাকীয়ে পথ সুৰক্ষাৰ নিয়মসমূহ কঠোৰভাৱে পালন কৰিবলৈ আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ সকলো বিভাগকে একত্ৰিতভাৱে কাম কৰাৰ নিৰ্দেশ দিয়ে। যান বাহনৰ নিয়ম উলংঘাকাৰী চালকৰ বিৰুদ্ধে পৰিবহণ আৰু আৰক্ষী বিভাগক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত ভাস্কৰ জ্যোতি বৰা, সহকাৰী আয়ুক্ত তথা সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। ডিমা হাছাওৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালে কালি হাফলঙৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ সভাগৃহত এখন বিভাগীয় পৰ্যালোচনা বৈঠকত অধ্যক্ষ

0: ডিমা হাছাওৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালে কালি হাফলঙৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ সভাগৃহত এখন বিভাগীয় পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত শ্ৰীপালে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ লগতে বাৰিষা কালৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰস্তুতিৰো বুজ লয়। মন্ত্ৰীগৰাকীয়ে সম্ভাৱ্য বান খহনীয়া প্ৰতিৰোধৰ উপৰি সময়মতে সঁহাৰি দিয়া তথা কাৰ্যকৰী দুৰ্যোগ ব্যৱস্থাপনা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অভিভাৱক মন্ত্ৰীগৰাকীয়ে পাৰ্বত্য জিলাখনৰ অৰ্থনৈতিক বিকাশ আৰু ৰাজহ বৃদ্ধিৰ বাবে পৰ্যটনক এটা গুৰুত্বপূৰ্ণ খণ্ড হিচাপে বিকশাই তোলাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। সমূহীয়া প্ৰচেষ্টা আৰু উন্নয়নমূলক পদক্ষেপসমূহৰ কাৰ্যকৰী ৰূপায়ণে অনাগত সময়ত ডিমা হাছাওৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি শ্ৰীপালে আশা প্ৰকাশ কৰে। বৈঠকত মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰলোচা, বিধায়ক ৰূপালী লাংথাছাকে ধৰি কেইবাগৰাকীও শীৰ্ষ প্ৰশাসনিক বিষয়া উপস্থিত থাকে। শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অন্তৰ্গত ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক অতি শীঘ্ৰে ই কে ৱাই চি সম্পন্ন কৰিবলৈ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে আহান জনাইছে। বিভাগে জনোৱা মতে ৰেচনৰ সুবিধা লাভ কৰিবলৈ ই কে ৱাই চি সম্পন্ন কৰাটো বাধ্যতামূলক। হিতাধিকাৰীসকলে নিকটৱৰ্তী সুলভ মূলৰ দোকান অথবা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত গৈ এই প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে। ফিফা বিশ্বকাপত যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত বছনিয়া হাৰ্জে গভিনৰ বিৰুদ্ধে গ্ৰুপ বিৰ এখন খেল 1-1 গলত ড্ৰ হোৱাত সহ আয়োজক দেশ কানাডাই প্ৰথমটো পইণ্ট অৰ্জন কৰে। বছনিয়াৰ খেলখনৰ 21 মিনিটত প্ৰথমটো গ'ল দিয়াৰ বিপৰীতে কানাডাই 78 মিনিটত প্ৰথমটো গ'ল দিয়ে। প্ৰতিযোগিতাত আজি পুৱা গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰ পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ভাৰত আৰু আফগানিস্তানৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা আজি আৰম্ভ হ'ব। শৃংখলাৰ প্ৰথমখন খেল হিমাচল প্ৰদেশৰ ধৰমশালাত আজি দিনৰ 1:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অংকুৰজ্যোতি শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: অসমত সৌৰ শক্তি উৎপাদনৰ সামৰ্থ 680 মেগাৱাটলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ পৰা আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা পুনৰ হ্ৰাস কৰা হৈছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ প্ৰভাৱৰ ফলত দেশৰ লগতে অসমৰ কৰ্কট চিকিৎসালয়সমূহত ঔষধৰ নাটনি হৈছে। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা ডাটা চেণ্টাৰসমূহত বিদ্যুতৰ চাহিদা ক্ৰমাৎ বৃদ্ধি হোৱাত পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰয়োজন হ'ব। ইয়াৰ ফলত বিশ্বত জল সংকটৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ পাইছে। এখন গৱেষণা পত্ৰৰ উদ্ধৃতিৰে নিয়মীয়া বাৰ্তা কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অস্ত্ৰোপচাৰ অবিহনে হৃদযন্ত্ৰত পেচমেকাৰ সংস্থাপন কৰিব পৰা যাব বুলি অসমীয়া খবৰ কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লোকসভাৰ 170টা বৃহৎ সমষ্টিক 2-3 বিভক্ত কৰি 824টালৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰক। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত বান প্ৰতিৰোধ কৰিবলৈ 9খন জিলাত 15খন আৰ্দ্ৰভূমি পুনৰুজ্জীৱিতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ জলসম্পদ বিভাগে। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পেট্ৰলিয়াম মন্ত্ৰালয়ৰ সিদ্ধান্ত অনুসৰি 200 লিটাৰতকৈ অধিক ডিজেল এজন গ্ৰাহকে ক্ৰয় কৰিব নোৱাৰিব। এই বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থীৰ নামভৰ্তি 4% হ্ৰাস পাইছে। এই বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ অংকুৰজ্যোতি। ডিব্ৰুগড় পাঁচালী নিবাসী বিশিষ্ট ব্যৱসায়ী তথা উজনি অসমৰ অন্যতম খেলৰ সামগ্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী মহিদুৰ ৰহমানৰ কালি সন্ধিয়া মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 75 বছৰ। আজি তেওঁৰ জানাজা আমোলাপট্টি কবৰস্থানত সম্পন্ন হ'ব বুলি পৰিয়ালৰ সূত্ৰই জনাইছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। দেশৰ অন্যান্য প্ৰান্তৰ বিকাশৰ সমান্তৰালকৈ উত্তৰ পূবৰ ৰাজ্যসমূহৰ সম উন্নয়নৰ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নীতি আয়োগৰ বৈঠকত প্ৰকাশ। ভৌগোলিক সূচাংক লাভ কৰা তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ তৃতীয়খন বৈঠক। প্ৰথম পৰ্যায়ৰ

স্কপিয়লৰ আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি আৰু ফিফা বিশ্বকাপত যোৱা নিশা কানাডা আৰু বছনিয়া হাৰ্জেগোভিনাৰ মাজৰ খেলখন 1-1 গ'লত ড্ৰ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি লৈ যাম শ্ৰীভূমি জিলালৈ। আজি আমাৰ সংগী হৈছে শ্ৰীভূমি জিলাৰ সংবাদদাতা জাকাৰিয়া ৰহমান। শ্ৰীভূমি জিলাত ৰাস্তা ঘাটৰ দুৰৱস্থা আৰু যানজট সমস্যাক লৈ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হৈছে। এই সন্দৰ্ভত অধিক শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: শ্ৰীভূমি জিলা আয়ুক্তৰ সন্মিলন কক্ষত জাতীয় সড়কৰ বেহাল অৱস্থা, চলমান উন্নয়নমূলক প্ৰকল্প আৰু যানজট সমস্যা লৈ যোৱা 2 জুন এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। এই সভাৰ সভাপতিত্ব কৰে জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীয়ে। সভাত উপস্থিত থাকে পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল, উত্তৰ আৰু দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আমিনুৰ ৰচিদ চৌধুৰী আৰু জাকাৰিয়া আহমেদ সহ NHIDCLৰ ঊৰ্ধ্বতন বিষয়া, প্ৰাক্তন ৰাজ্যসভা সদস্য, পুৰসভাৰ প্ৰতিনিধি, জিলা প্ৰশাসনৰ বিষয়াসকল, পুলিচ প্ৰশাসন আৰু স্থানীয় বিশিষ্ট নাগৰিকসকল। সভাত শ্ৰীভূমি নগৰ হৈ উলুখান্দিলৈ জাতীয় সড়কৰ বৰ্তমান অৱস্থালৈ বিশদভাৱে আলোচনা কৰা হয়। দীৰ্ঘদিন ধৰি ৰাস্তাৰ বিভিন্ন অংশত গাঁত, ভাঙাচোৰা অৱস্থা আৰু অপৰ্যাপ্ত ৰক্ষণাবেক্ষণৰ ফলত সাধাৰণ ৰাইজ, ব্যৱসায়ী, শিক্ষাৰ্থী আৰু যাত্ৰীসকলে সমস্যাৰ সন্মুখীন হৈ আহিছে বুলি উদ্বেগ প্ৰকাশ কৰা হয়। এই পৰিপ্ৰেক্ষিতত সম্প্ৰতি অনুমোদিত 43.50 কৰোৰ টকাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। সংশ্লিষ্ট কৰ্তৃপক্ষই জনায় যে প্ৰকল্পটোৰ টেণ্ডাৰ প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাম আৰম্ভ কৰাৰ লক্ষ্য লোৱা হৈছে।
1: আমাৰ ভূমি আমাৰ ভৱিষ্যত, এই সংকল্পক আগবঢ়াই শ্ৰীভূমি জিলাত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বন বিভাগৰ উদ্যোগত ব্যাপক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই সন্দৰ্ভত অধিক শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: 5 জুন বিশ্ব পরিবেশ দিবস উপলক্ষে শ্রীভূমি জেলার বন বিভাগের উদ্যোগত দিনজোড়া বিভিন্ন কর্মসূচি রূপায়ণ করা হয়। লোয়াইপর রেঞ্জ আর বালিপিপলা বিটর উদ্যোগত বালিপিপলা উচ্চ মাধ্যমিক বিদ্যালয়ের কেন্দ্রীয়ভাবে দিবসটি উদযাপন করা হয়। এই উপলক্ষে ছাত্রছাত্রী, শিক্ষক, শিক্ষিকা আর বনকর্মী সকলের অংশগ্রহণত এই বর্ণাঢ্য সচেতনতা র্যালি অনুষ্ঠিত হয়। অনুষ্ঠানত DFO, RFO আৰু বিট অফিচাৰ সকল, বন বিভাগৰ বিষয়া সকল উপস্থিত থাকে। এই কৰ্মসূচীৰ অন্তৰ্গত লোৱাইপুৱা ৰেঞ্জৰ অধীনত 17টা ফৰেষ্ট ভিলেজ আৰু 4টা টাউইংগিয়া গাঁৱত মুঠ 22,530টা গছৰ পুলি ৰোপণ কৰা হয়। ইয়াৰ উপৰিও জিলাৰ বিভিন্ন বিদ্যালয় আৰু শিক্ষানুষ্ঠানত কুইজ, অংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
1: প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ 10ম বৰ্ষপূৰ্তি উপলক্ষে শ্ৰীভূমি জিলাত বিশেষ গৰ্ভকালীন স্বাস্থ্য পৰীক্ষা কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰা হৈছে। এই সন্দৰ্ভত আমাক অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: প্রধানমন্ত্রী সুরক্ষিত মাতৃত্ব অভিযানের 10ম বর্ষপূর্তি উপলক্ষে শ্রীভূমি জেলার বিভিন্ন সরকারি স্বাস্থ্য প্রতিষ্ঠানত বিশেষ গর্ভকালীন স্বাস্থ্য পরীক্ষা কর্মসূচি সফলভাবে রূপায়ণ করা হয়। এই কর্মসূচীত ব্যাপক সাকরি জানাই জেলার প্রায় 6,000 গর্ভবতী মহিলায় স্বাস্থ্যসেবা গ্রহণ করে। জেলার করিমগঞ্জ অসামরিক চিকিৎসালয়, ব্লক প্রাথমিক স্বাস্থ্যকেন্দ্র, আয়ুষ্মান আরোগ্য মন্দির, আরবান হেলথ সেন্টার আর অন্যান্য নির্ধারিত স্বাস্থ্য প্রতিষ্ঠানত বিশেষ অধিবেশন অনুষ্ঠিত করা হয়। ইয়াত গর্ভবতী মহিলাসকলক বিশেষজ্ঞ চিকিৎসকৰ পরামর্শ, রক্তচাপ পরীক্ষা, হিমোগ্লোবিন পরীক্ষা, রক্ত আর মূল সূত্র মলমূত্র পরীক্ষা, প্রয়োজন অনুসরি পুষ্টি বিষয়ক পরামর্শ আর উচ্চ ঝুঁকিপূর্ণ গর্ভাবস্থার চিহ্নিতকরণ আদি গুরুত্বপূর্ণ সেবা আগবঢ়া হয়। উল্লেখযোগ্য যে 2016 চনত কেন্দ্র সরকারে আরম্ভ করা প্রধানমন্ত্রী সুরক্ষিত মাতৃত্ব অভিযান দেশের গুরুত্বপূর্ণ মাতৃ স্বাস্থ্য কর্মসূচি।
1: আজির সময় হল জেলার রেহরূপর পৰা বিদায় লওয়ার। পুনৰ সোমবাৰে পুৱা 9:15 লৈ আহিম আন এখন জেলার।

রূপ। নমস্কার। জিলা ৰেহৰূপ অনুষ্ঠানত শ্ৰীভূমি জিলাৰ ৰেহৰূপ শুনিলে। আমাক সংগ দিলে শ্ৰীভূমি জিলাৰ সংবাদদাতা জাকাৰিয়া ৰহমানে। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছো হিন্দী চলচ্চিত্ৰৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছো কোই মেৰে দিল মেহে ছবিৰ এটি গীত, অনুৰাধা পৰৱাল আৰু কুমাৰ চানুৰ কণ্ঠত।

0: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। এপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত এপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
2: এপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
4: ঘৰত পানী সোমালে সুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
3: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
4: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নলব,
3: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
4: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
3: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
5: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
6: অনুষ্ঠানত এইবাৰ আগবঢ়াইছো এক হিন্দুস্তানী ছবিৰ এটি গীত, উদিত নাৰায়ণ আৰু অলকা য়াগ্নিকৰ কণ্ঠত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয়

0: জাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অ, সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: অনুষ্ঠানত এইবাৰ শুনোৱা হওক অলকা ইয়াগ্নিক, কবিতা কৃষ্ণমূৰ্তি আৰু বাবুল সুপ্ৰিয়ৰ কণ্ঠৰ এটি গীত, ছবি জিনা শ্ৰীফ মেৰেলিয়ে।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। গুৱাহাটীৰ আহোম গাঁৱত থকা SK হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা SK হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। SK হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।
6: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
7: হিন্দী চলচ্চিত্ৰৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক আ অব লৌট চলে ছবিৰ পৰা এটি গীত। গীতটিত কণ্ঠদান কৰিছে উদিত নাৰায়ণ আৰু অলকা য়াগ্নিকে।

0: ইমানপৰে শ্ৰোতাসকলে হিন্দী চলচ্চিত্ৰৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: অসমা সুষমা। এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।
2: এতিয়া শুনক লোকগীতত চৰাই বিষয়ক এখনি সংগীতালেখ্য, পখী যায় মন কপায়।

0: মূল আলেখ্যৰ রচনা ডম্বৰধৰ পাঠকৰ, অনাতাঁৰ ৰূপান্তৰ মনোজ বৰপূজাৰীৰ, প্ৰযোজনা জয়হৰি দাসৰ, এয়া পখী যায় মন কপায়।
1: আজি শুনক চতুৰ্থ তথা শেষ খণ্ড।
2: ৰাধাকৃষ্ণৰ প্ৰণয় লীলাটো আকৌ কুকুৰাৰ ডাকে বিধি পথালি দিয়াৰ প্ৰসংগ লোকগীতত পোৱা যায়।

সকলো ভাষাৰে অমূল্য সম্পদ লোকগীতবোৰত চহা জীৱনৰ সৰল প্ৰকাশ ঘটে। প্ৰকৃতিৰ সহজ ৰূপ মাধুৰীয়ে শিল্পীৰ কণ্ঠটো ঋতুৰ নপুৰ পিন্ধায়, বৰষাই পৃথিৱীক নৱৰূপ দিয়ে, ৰঙেৰে উপচি পৰে মন, পশু পক্ষীবোৰো যেন চঞ্চল হৈ উঠে, ময়ূৰে পেখম ধৰে আৰু তাৰ পৰশ পৰে মানৱ সুন্দৰীৰ দেহত সাজোল কাচোলত। ইয়াৰ বৰ্ণনা মহাকবি কালিদাসৰ অমৰ সৃষ্টি বা ধ্ৰুপদী কথক নৃত্যৰ চন্দ্ৰলয়ত যেনেকৈ আছে তেনেকৈ আমাৰ লোকগীততো পোৱা যায়।

জীৱজগতৰ বিচিত্ৰ প্ৰণয়লীলাৰ সম্ভেদ দিয়ে চাকৈ চকুৱাৰ স্বাভাৱিক আচৰণে। বসন্ত হ'ল প্ৰকৃতিৰ মিলন কাল, কিন্তু চাকৈ চকুৱা হালে দিনটো উৰুলীকৃত হৈ থকাৰ পাছত নিশা যাপনৰ বাবে বিপৰীত দিশলৈ গুচি যায়। এই নৈশ বিৰহৰ বাবেই চৰায়ে বিননি তোলে বুলি লোকগীতত কোৱা হৈছে।

0: জন্ম, বিবাহ আৰু মৃত্যু এই তিনি অপরিহার্য জৈবনিক সমাহারৰ বাণীৰে লোকগীতবোৰ সমুজ্জ্বল, চিৰন্তন সত্যৰে সিবোৰ উদ্ভাসিত, সেইবাবেই লোকগীতৰ মৃত্যু নাই, যুগৰ পৰিৱৰ্তনেও তাক মানুহৰ হৃদয়ৰ আপোন কৰি ৰাখিছে। চৰায়ে পাখি মেলাৰ দৰে লোকগীতেও মানুহৰ অন্তৰাত্মাক দি আহিছে আশ্ৰয় আৰু অৱলম্বন।
1: পক্ষী যায় মন কপায়, লোকগীতত চৰাই বিষয়ক আলেখ্যখনিৰ শেষ খণ্ডটি শুনিলে। মূল আলেখ্যৰ ৰচনা ডম্বৰুধৰ পাঠক, অনাতাঁৰ ৰূপান্তৰ মনোজ বৰপূজাৰীৰ, আলেখ্যখনিৰ সূত্ৰ ধৰিলে গুণজিৎ কুমাৰ দেৱগোস্বামীয়ে, নয়ন প্ৰসাদৰ সহযোগত আলেখ্যখনি প্ৰযোজনা কৰিলে জয়হৰি দাসে।
2: অসমা সুষমা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানৰ অংশ হিচাপে আয়ুষ মন্ত্ৰালয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ নামৰ প্ৰতিষ্ঠানৰ জৰিয়তে আটাইতকৈ অধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনলাইন যোগ সত্ৰৰ বিশ্ব অভিলেখ স্থাপনৰ প্ৰয়াস কৰিছে। 14 জুন তাৰিখে পুৱা 6:15ৰ পৰা 7:35লৈ আয়োজন কৰা এই অনলাইন যোগ সত্ৰত ভাগ ল'ব খোজা ব্যক্তিয়ে 1800-315-7008 এই নম্বৰলৈ ফোন কৰি সংযোগ কাটি দিবলৈ অনুৰোধ কৰা হৈছে। পঞ্জীয়ন হোৱাৰ পাছত এই সত্ৰত ভাগ ল'বৰ বাবে প্ৰয়োজনীয় লিংক হোৱাটছএপ বাৰ্তাযোগে প্ৰেৰণ কৰা হ'ব। তদুপৰি 21 জুন তাৰিখে আয়োজিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মূল যোগাসন সত্ৰৰ সমান্তৰালভাৱে অংশগ্ৰহণ কৰিব খোজা অনুষ্ঠান প্ৰতিষ্ঠান তথা শিক্ষানুষ্ঠানসমূহে yoga.ayush.gov.in এই পৰ্টেলৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব। এতিয়া আগবঢ়াইছো একক হিন্দী চলচ্চিত্ৰৰ গীত। আজিৰ চলচ্চিত্ৰ কৃষ। অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰেটি গীত।

আপোনালোকে একক হিন্দী চলচ্চিত্ৰৰ গীতৰ অনুষ্ঠানত ক্ৰিছ ছবিৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী কুণাল গঞ্জাৱালা।

0: একক হিন্দী চলচ্চিত্ৰৰ গীতৰ অনুষ্ঠানত আপোনালোকে ক্ৰিছ ছবিৰ গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ

আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। যোৱা দুটাকৈ খণ্ডত আমি ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ বিস্তাৰ এই বিষয়ত কথা পাতি আছোঁ আৰু যোৱা খণ্ডতে আমি সামৰণি মাৰিছিলোঁ ভূপেন হাজৰিকাই একাধিকবাৰ নিজৰ গীত বাণীবদ্ধ কৰাৰ প্ৰসংগত। কেতিয়াবা নিজৰে একোটি গীত তেখেতে বিভিন্ন সময়ত দুবাৰকৈ বাণীবদ্ধ কৰিছে আৰু বহু সময়ত নিজৰ গীত আন শিল্পীক গোৱাইছে, তাৰপাছত নিজেও সেই গীতটি গাইছে, বা প্ৰথমে নিজে গাইছে তাৰপাছত আন শিল্পীক সেই গীত গোৱাইছে। সেই প্ৰসংগত আমি কথা পাতি আছোঁ। আমি এই বিষয়ত কথা আলোচ কৰি আছোঁ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, অসমৰ এগৰাকী বিশিষ্ট লেখক ডক্টৰ পৰমানন্দ মজুমদাৰ ডাঙৰীয়াৰ সৈতে। এনে গীতৰ প্ৰসংগত মনলৈ আহিছে লটিঘটি চিনেমাৰ এটি গীত, কোনে কয় মই অকলশৰীয়া, পৃথিৱী নকবা মই অকলশৰীয়া, মই আৰু মোৰ ছাঁ। সেই গীতটি চিনেমাটো কৰিলে আৰু পাছত আকৌ নিজেই গালে। মুকেশক এটি গীত গাইছিল চিকমিক বিজুলীত, ঘৰ আমাৰ মাটি হয়।

0: আকাশবাণী আৰু ভূপেন হাজৰিকা বুলি ক'লে ভালেমান গীতৰ জন্মকথা ইয়াৰ লগত জড়িত হৈ পৰে আৰু ভূপেন হাজৰিকাৰ জীৱনৰ বহু গীত আকাশবাণীৰ ষ্টুডিঅ'তে জন্ম হৈছিল, যি পিছত আকৌ অন্য ধৰণে প্ৰচাৰ বা প্ৰসাৰ লভিছে। সেই ধৰণৰ গীত তেওঁ পাছত ৰেকৰ্ডিং কৰা আপোনাৰ কি কি মনত পৰিছে এই মুহূৰ্তত?
1: আকাশবাণীত আচলতে আকাশবাণীত তেওঁৰ বহু অবিস্মৰণীয় গান আকাশবাণীত আছে। আমি গীতিমিলিকাত প্ৰায়ে শুনো, সেই গীতিমিলিকাত গোৱা গান বহু গান পিছত তেওঁ গাঁওখন ৰেকৰ্ড কৰিছে। কিন্তু পিছত গোৱা গান আৰু আকাশবাণীৰ গানৰ দুয়োটাৰ মাজত মই পাৰ্থক্য লক্ষ্য কৰিছোঁ। যেনে ৰেডিঅ'ত তেওঁ এটা নিয়ম বৰদলৈ এটা গান আছে, বৰ সুন্দৰ গান, মই এই মাটিৰে ল'ৰা।

নবকান্ত বৰুৱাৰ নিয়ৰৰ ফুলটো ৰেডিঅ'ৰ গানটো অপূৰ্ব, ৰেডিঅ'ত ইমান সুন্দৰকৈ গাই দিছে তেনেকৈ যেন কোনোৱে গাব নোৱাৰিব, তেওঁ নিজেও দ্বিতীয়বাৰ তেনেকৈ গাব পৰা নাই।

0: গান আছে লুইতৰ বলিয়াবান,
1: ৰঙানদী বলিয়াবান বুলি যে প্ৰথমতে গাইছিলে,
0: নহয় লুইতৰ বলিয়াবান, আমি জয়ন্ত হাজৰিকাৰ গানটো আমি শুনি আছো, কিন্তু ভূপেন হাজৰিকাৰ হৃদয়ত গাইছে লুইতৰ বলিয়াবান, ভূপেন হৃদয়ত গাইছিলে, গায়কীটোৰ অলপ পাৰ্থক্য আছে, কিন্তু সুৰটো একেটা, ভূপেন হাজৰিকাৰ অলপ বলিষ্ঠভাৱে গাই জয়ন্ত
1: হাজৰিকাৰ সেই গীতটোৰ জন্ম কাহিনী সম্পৰ্কে আমি অলপতে এটা খণ্ডত উল্লেখ কৰিছিলো, অৱশ্যে যিহেতু ৰঙানদীৰ বানপানীত মানুহক বানসাহাৰ্য দিবলৈ যাওঁতে তাত তেতিয়া লিখিছিলে, তাত প্ৰথমতে লিখিছিলে ৰঙানদীৰ বলিয়া বান তই কলনু ঢাপলি মেলিছে বুলি লিখিছিল, পাছত যেতিয়া গীতটি কৰিলে তেতিয়া ৰঙানদীটো আনি লুইট কৰি বিশাল কৰি আগাকে লগতে সকলোকে সামৰি থৈ দিলে বুলি উল্লেখ আছে,
0: কিন্তু দুইজনে কিন্তু একে সময়তে গোৱা দেই, বোধহয় ভূপেন হাজৰিকাই গোৱাটো তেওঁ ৰেকৰ্ড কৰা নাই, ৰেডিঅ'তে আছে, জয়ন্ত হাজৰিকাৰ পৰৱৰ্তী কালত গাঁওখন ৰেকৰ্ডত লৈ গ'ল ৰেডিঅ'ৰ পানী পেলাই কৰিলে, গতিকে দুইটাই ৰেডিঅ'তে গোৱা,
1: আৰু যিহেতু তেতিয়া সুৰ বাহিনীতে গীতটো খুব গাইছিলে,
0: হয় হয়,
1: সেই গীতটি ব্যাপক ৰূপত জয়ন্ত হাজৰিকাৰ গীতটি প্ৰচাৰ হোৱা বোধকৰ এটা মূল কাৰণ সেইটো হ'ব পাৰে,
0: সেইটো
1: মানুহৰ মাজলৈ গীত
0: মানুহৰ মাজত ৰেডিঅ'
1: পোনে পোনে গুচি গ'ল
0: জয়ন্ত
1: হাজৰিকাৰ কথা,
0: আৰু তেনেকুৱা ৰেডিঅ'
1: আছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰেম প্ৰেম বুলি
0: প্ৰেম প্ৰেম বুলি কেতিয়াবা ৰেডিঅ'ত গাইছে।

0: সকলো গানটোৰ পাৰ্থক্য আছে। হয়, ৰেকৰ্ডত আমি যিটো শুনিছোঁ ৰেডিঅ'ৰ গানটো এটা বেলেগ মাধুৰ্য আছে, ৰেকৰ্ডৰ গানটো এটা বেলেগ মাধুৰ্য আছে। দুইটাৰ পাৰ্থক্য আছে গায়কৰ।
1: আৰু কিছু এনে গীত আছে যিবিলাক গীত তেখেতে গাইছিল পাছত যেতিয়া গাইছে তেতিয়া আন শিল্পী হতুৱাই গাইছে, বহু সময়ত নিজৰ ভগ্নীক তেখেতে
0: ৰাধাচূড়া ফুলগুজি, হয় ৰাধাচূড়া ফুলগুজি তেওঁ এই গানটো ভূপেন হাজৰিকাই ৰেডিঅ'ত গাইছে, কিন্তু তেওঁৰ ভনীয়েক কবিতা বৰুৱাই ৰেকৰ্ড কৰিছে প্ৰথম। তাৰপিছত কিন্তু উষা মঙ্গেশকৰ ৰেকৰ্ড কৰিছে আৰু কুমে কুমে ৰেকৰ্ড কৰিছে। প্ৰথম কিন্তু ভূপেন হাজৰিকাই ৰেডিঅ'ত গাইছে, ভনীয়েকে গ্ৰামোফোন ৰেকৰ্ড কৰিছে সেই গানটো।
1: ৰাধাচূড়াৰ ফুলগুজি গীতটিৰ উষা মঙ্গেশকৰে গোৱা যিটো সংস্কৰণ সেই গীতটি আমাৰ হাতত আছে, তাৰে কিয়দংশ এইখিনিতে শুনাব খুজিছোঁ।

0: তেনে আৰু আৰু কি গীতৰ কথা মনলৈ আহিব আপোনাৰ? আমি বাৰু লুইত বলিয়া মানুহৰ কথাটো ক'লো, আৰু গান
1: আৰু এটা গান জয়ন্ত হাজৰিকা আৰু ভূপেন হাজৰিকাই দুইজনে পৃথককৈ গোৱাটো মই ক'ব পাৰোঁ, বৰ সুন্দৰ গান, মোৰ মন বাঘ যদি আজি চৰাই হয়।

0: আর জয়ন্তী সিংহ গাইছে মোর মন বাগ যেতিয়া যে প্রজাপতি হয় একেতাই এই যে লুইতৰ বলিয়া বানৰ যে কথা কৈছিলো ভূপেন সিং অলপ উচ্চ হৃদ গায় আৰু এওঁ অলপ তাৰিকে গায় কিন্তু এইটো শব্দ এটা সলনি
1: দুইটা গানে পৃথকে বৰ
0: পৃথকে বৰ
1: সুন্দৰ গীত শুনিবলৈ
0: দুইটা বেলেগ বেলেগ
1: কেৱল এটা চৰাই আৰু আনটো প্ৰজাপতি
0: প্ৰজাপতি
2: প্ৰজাপতি

0: এতে গীত বৰ সুন্দৰ গীত আছিল, শ্বিলঙৰে মনালিছা লিংডো।
1: শ্বিলঙৰে মনালিছা লিংডো তেওঁ ৰেডিঅ'ত অকলে গাইছে, ৰেডিঅ'ত অকলে গাইছে, কিন্তু ৰেকৰ্ড কৰিছে জয়ন্তী হাজৰিকাৰ সৈতে।
0: হয়, দুইটা গীতে বেলেগ বেলেগ ধৰণৰ,
1: দুইটা অলপ বেলেগ পিছত বেছি পাৰ্থক্য হোৱা নাই। পিছৰটো শুনিবলৈ বেছি মধুৰ হৈছে, পিছৰটো বেছি শুনিবলৈ বেছি মধুৰ হৈছে।

0: গ্ৰন্থ আছিল লগত, মোৰ ধাৰণা ইলাবুচু আছিল বোধহয় লগত, কোনোবা কোনোবা কবিতা বৰুৱা থকা বুলি কয়, তেওঁক মই সুধিছিলোঁ নহয় তোক ইলাবুচুৱে গাইছে সেই গানটো, আৰু পিছত তেওঁ গোৱাটো প্ৰায় 70 দশকত আকৌ তেওঁ কৈছে আহা ওলাই আহ, তেওঁ অকলে গাইছে পিছত, অকলে পিছৰ গানটো বেছি মানুহ জানে এতিয়া।
1: কেতিয়াবা যেতিয়া পিছৰবাৰ বাণীবদ্ধ কৰে গীত এটা, তেতিয়া অলপমান ক'ৰবাত সুৰৰ যেনেকৈ সালসলনি হয়, শব্দৰ কিছু
0: শব্দৰ
1: ঘটে, তেনে এটি গীত আছিলে এটি কুহি।

0: ভূপেন হাজৰিকাৰ গীতত ইতিহাস চেতনাৰ কথাটো আচলতে আলোচনা কৰিবলগীয়া আৰু গৱেষণা কৰিবলগীয়া এটি বিষয়। এটি এটি গীতে এচোৱা এচোৱা সময় বান্ধি থৈ দিয়ে, যিদৰে জুয়ে পুৰা তিৰাশী নিৰ্বাচনী বছৰ মোৰ ভাইটো নোহোৱা হ'ল জাননে খবৰ, এই গীতটিয়ে সেই সময়ৰ ছবিখন চকুৰ আগত
1: তুলি ধৰিছে। প্ৰতিটো গীতেই এক একোটা ইতিহাস, সেই সময়ৰ ইতিহাস আচলতে তেনেকৈ কৰিছে। কেইটামান খুব গুৰুত্বপূৰ্ণ গান তেওঁ কিয় দ্বিতীয়বাৰ ৰেকৰ্ড নকৰিলে মাজে মাজে মোৰ প্ৰশ্ন হয়। যেনে সাগৰ সংগমত কটনা সাঁতুৰিলোঁ, তেওঁ কিন্তু দ্বিতীয়বাৰ নাগালে অসমীয়াত, কিন্তু বাংলাত গাইছে দুবাৰ। ঠিক তেনেকৈ বিস্তীৰ্ণ পৰাৰে তেওঁ দ্বিতীয়বাৰ গোৱা নাই অসমীয়াত, দ্বিতীয়বাৰ ৰেকৰ্ড কৰা নাই, কিন্তু বাংলাত কৰিছে। মানুহে মানুহৰ বাবে তেওঁ দ্বিতীয়বাৰ ৰেকৰ্ড কৰা নাই, এইটো তিনিটা প্ৰমিনেণ্ট গান, কিন্তু দ্বিতীয়বাৰ তেওঁ অসমীয়াত ৰেকৰ্ড কৰা
0: নাই,
1: বাংলাত কিন্তু আছে।
0: হিন্দীটো কৰিছে,
1: হিন্দীটো হিন্দীটো কৰিছে। মানুহে মানুহৰতো বাংলাত মানে দুই তিনবাৰ হৈছে। আচলতে সুৰটো প্ৰথমতে সৃষ্টি হৈছিলে বাংলাত, তাৰপিছত অসমীয়াত তেওঁ গানটো লিখিছিল।
0: সেই বাংলা সংস্কৰণটোকে বিবিচিয়ে শতিকাৰ
1: কুৰি শতিকাৰ শ্ৰেষ্ঠ গান হিচাপে তালিকাভুক্ত কৰিছিলে বাংলা গানটো।
0: বাংলা গানটো হয়, কিন্তু মূলটো আছিল অসমীয়া।
1: মূলটো অসমীয়া,
0: অসমীয়া,
1: কিন্তু মূলটো হেৰি কথাটোৱে অসমীয়াতে মূল, কিন্তু বাংলাত সুৰটো আগতে সৃষ্টি কৰিছিল তৰুণ বেনাৰ্জীয়ে গাইছিলে। 1966 চনতে তৰুণ বেনাৰ্জী এটা গান বাংলাত গাইছিলে, সেই গানটোৰ সুৰটো কম বিদেশী সুৰৰ আৰ্হিত কৰিছিলে
0: ভূপেন হাজৰিকাই
1: কৰা। কেলকাতাত এটা বিদেশী দল এটা আহিছিলে, আফ্ৰিকাৰ দল নেকি মই পাহৰিলোঁ ঠিক, য'ত অনুষ্ঠানটো হৈছিলে তাত ভূপেন হাজৰিকা চাব গৈছে আৰু লগত বহি আছিল পুলক বন্দ্যোপাধ্যায়। গানটোৰ সুৰটো ইমান ভাল লাগিল তেওঁলোকৰ, পুলক বন্দ্যোপাধ্যায় কৈছে যে হেৰি তুমি এইটো হেৰি কৰা, কথা বহাই দিয়া, এটা এটা গান হৈ যাব
0: সুৰটো।
1: সেই সুৰটোত গানটো বহালে তেওঁ পিছফালে

0: সলনি কৰিছে। এই প্ৰথম তৰুণ বন্দ্যোপাধ্যায় মোৰ ধাৰণা তেওঁ গাইছিলে গানটো,
1: সেইটো মানুহ মানুহৰ জন্য আছিল নে আন কিবা আছিল?
0: নাই নাই, বেলেগ আছিল,
1: শব্দমালা বেলেগ,
0: ৰোমান্টিক, পুৰা ৰোমান্টিক ধৰ্মীয়। তাৰপিছতেই অসমলৈ আহিলতো, এই যে ছাথিৰ ভাষাৰ যিটো সংঘৰ্ষ হ'ল, অসমীয়া আৰু বাংলা ভাষী মানুহৰ মাজত ঠায়ে ঠায়ে যে সংঘৰ্ষ হ'ল, তেতিয়া হেমাংগ বিশ্বাস আৰু ভূপেন হাজৰিকাই অসমৰ বিভিন্ন স্থানলৈ এটা দল লৈ পেলাই শান্তিৰ কাৰণে শান্তিৰ কাৰণে ঘূৰতেই এই মানুহে মানুহৰ গানটো সৃষ্টি হৈছিলে। মানুহৰ গানটো সৃষ্টি কৰাত বেছি সময় হোৱা নাই, কিয়, সুৰটো তেওঁ আছেনে বাজি, সেই সুৰত তেওঁ বহাইছিলে। গতিকে প্ৰথম মানুহে মানুহে সুৰটো প্ৰথম অসমীয়াত সৃষ্টি হোৱা নাই, প্ৰথম বাংলাত সৃষ্টি হৈছে, অসমীয়াত গানটো সৃষ্টি হ'ল, অসমীয়াৰ পৰা হুবহু ৰূপান্তৰ বাংলালৈ গ'ল, আকৌ
1: কেৱল
0: এটা লাইন লগ লগাইছে বাংলাত, জীৱন জীৱনৰ জন্মটো লগ লগাইছে।
1: ভূপেন হাজৰিকাই প্ৰায় সকলো ধৰণৰ গীতেই তেখেতৰ জীৱনকালত গাই গ'ল, লোকগীতেই হওক কিংবা আধুনিক গীতেই হওক, শাস্ত্ৰীয় সুৰৰ গীতো তেখেতে গাইছে। এবাৰ ৰবীন্দ্ৰ ভৱনৰ এটি অনুষ্ঠানতে তেখেতে উল্লেখ কৰিছিল যে বনগীতৰ কাৰণে বিখ্যাত আনন্দিয়াম দাসেও শাস্ত্ৰীয় সুৰ আধাৰিত এটি গীত তেখেতৰ হতুৱাই বাণীবদ্ধ কৰাইছিল, সেইটো আছিল স্মৃতিৰ বুকুত থৈ যাম মই প্ৰীতিৰ ৰঙা ৰক্ত লেখা, এইটো শাস্ত্ৰীয় সুৰ আধাৰিত এটি গীত, এনেধৰণৰ কথা কৈছিল। ভূপেন হাজৰিকাই এটি ৰবীন্দ্ৰ সংগীতো গাইছিল, সেই বিষয়ে অকণমান কওকচোন।
0: ভূপেন হাজৰিকাৰ ৰবীন্দ্ৰ সংগীত মানে ৰবীন্দ্ৰনাথৰ শতবৰ্ষৰ সময়ত বোলে, শতবৰ্ষৰ সময়তে গোটেই ভাৰতবৰ্ষতে তেওঁৰ গান মানে প্ৰচাৰ কৰাৰ এটা এটেম লোৱা হৈছিলতো, তেতিয়া আকাশবাণী ৰেডিঅ'ও তেতিয়া ৰবীন্দ্ৰনাথৰ গানবিলাক অসমীয়া কৰাৰ হেৰি লৈছিলে, দিলীপ শৰ্মা, এইবিলাক এইবিলাক চব লগ লাগি বহুত গান এতিয়াও সেইবিলাক বজাই থাকে। সেই সময়তে মোৰ একজেক্ট মোৰ এই চনটো মই মনত পৰা নাই, কাৰণ ৰেকৰ্ডখন মই দেখা নাই, এখন গ্ৰাহফোন ৰেকৰ্ড ওলাইছিল, সেইখনে বোধে একমাত্ৰ ৰবীন্দ্ৰ সংগীতৰ অসমীয়া অনুবাদৰ গ্ৰাহফোন ৰেকৰ্ড, দুটা গানৰ, এটা গান গাইছিলে দিলীপ শৰ্মাই, সেইটো অনুবাদ কৰিছিলে নৱকান্ত বৰুৱাই মই জনামতে, আৰু ইফিজিত আছিলে ভূপেন হাজৰিকাই গাইছিল ৰবীন্দ্ৰ সংগীত এটা, তেওঁ কিন্তু নিজে অনুবাদ কৰি গাইছিলে, দিনবোৰ মোৰ সোণৰ সজাত, বাংলাত তেওঁ ৰবীন্দ্ৰ সংগীত গোৱা নাই, অসমীয়াত তেওঁ সেই সময়তে এইটো অনুবাদ কৰি গাইছে, আৰু দ্বিতীয়বাৰ তেওঁ ৰবীন্দ্ৰ সংগীত গোৱা আমাৰ ক'তো চকুত পৰা নাই,
1: যিহেতু
0: আছিলে সেই গানটো তেওঁৰে ভাগিনী ঋজুশ্ৰী শৰ্মা মজুমদাৰে ৰেকৰ্ড কৰিছে আজি তিনি বছৰমান আগতে,
1: দুইটা গীতে ৰেকৰ্ড কৰিছে,
0: নহয় এটা ভূপেন হাজৰিকাই গোৱাটো তেওঁ ৰেকৰ্ড কৰিছে।
1: আমি এই মুহূৰ্তত শ্ৰোতাসকলক সেই গীতটি শুনাব পাৰো, আৰু সেই গীতটিৰে আমি আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা এই অনুষ্ঠানৰ আজিৰ খণ্ডৰ পৰাও বিদায় ল'ব খুজিছোঁ। আপুনি আমাৰ অনুষ্ঠানত উপস্থিত থাকি শ্ৰোতাসকলৰ সৈতে ভূপেন হাজৰিকাৰ একেটি গীতৰে একাধিক বাণীবন্ধনৰ বিষয়ে বা কোনো কোনো গীতৰ নেপথ্য কাহিনীৰ বিষয়েও জনালে, আপোনাৰ যোগেদি ভূপেন হাজৰিকাৰ জীৱন সম্পৰ্কে অন্যান্য ভালেমান নজনা কথাও জানিব পাৰিলোঁ। আপোনাক ধন্যবাদ জনাই অনুষ্ঠানৰ পৰা বিদায় জনাইছোঁ।
0: ধন্যবাদ, মোৰ ধন্যবাদ দিলোঁ আপোনালোকক, কাৰণ ভূপেন হাজৰিকা এটা বিশাল আচলতে গৱেষণাৰ বিষয়, তেওঁৰ গানেই এটা গৱেষণাৰ বিষয়, গতিকে মই ভাল পাইছোঁ যে আকাশবাণীয়ে নিয়মীয়াভাৱে ভূপেন হাজৰিকাৰ কিছুমান অনুষ্ঠান কৰি আছে শতবৰ্ষৰ সময়ত, সেইটো আমাৰ কাৰণে খুব ভাল লগা কথা।

0: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া শুনক আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ অন্যান্য প্ৰান্তৰ বিকাশৰ সমান্তৰালকৈ উত্তৰ পূবৰ ৰাজ্যসমূহৰ সম উন্নয়নৰ প্ৰয়োজন বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত উত্তৰ পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু মুখ্য

0: সচিবসকলক লৈ অনুষ্ঠিত নীতি আয়োগৰ বিশেষ বৈঠকত কালি মুখ্যমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু আঞ্চলিক বৈষম্য দূৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে প্ৰতিখন ৰাজ্যৰ সমন্বয় নহ'লে আঞ্চলিক বৈষম্য বৃদ্ধি পোৱাৰ অৱকাশ থাকি যাব পাৰে। এই ক্ষেত্ৰত নীতি আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শক্তি আৰু সম্ভাৱনীয়তা অনুসৰি নীতি প্ৰস্তুত কৰিব লাগে বুলি ডঃ শৰ্মাই মত ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত সম্পন্ন হোৱা ঐতিহাসিক চুক্তিৰ প্ৰসংগ উত্থাপন কৰি দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত থকা হাইড্ৰ'কাৰ্বনৰ দৰে প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰ দুখন ঐক্যমতত উপনীত হোৱাৰ কথা প্ৰকাশ কৰে। সীমা সমস্যাৰ স্থায়ী সমাধান নোহোৱালৈকে ইয়াৰ পৰা আহিবলগীয়া ৰাজহ দুয়োখন ৰাজ্য সমানে ভগাই ল'ব, যিয়ে আদৰ্শ আৰু ৰাষ্ট্ৰীয় দায়িত্ববোধক প্ৰতিফলিত কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহৰ কেতবোৰ আহ্বাস আঙুলিয়াই দি দিল্লীৰ পৰা কেৱল শিলিগুৰিলৈকে বুলেট ৰেল চলোৱাৰ পৰিকল্পনাৰ পৰিৱৰ্তে গুৱাহাটীলৈ ইয়াৰ সম্প্ৰসাৰণ কৰিবলৈ দাবী জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত খন্তেক সময়ৰ পাছতে লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ডঃ শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ এইখন তৃতীয়খন বৈঠক। অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অসম আৰক্ষীৰ শূন্য সহনশীলতা নীতিৰ অধীনত তামোলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষীয়ে যোৱা নিশা অঞ্চলটোৰ দুটা স্থানত অভিযান চলাই সফলতা লাভ কৰে। ইয়াৰ প্ৰথমটো অভিযানত বিনোৱাপুৰ গাঁৱৰ এখন গেলামালৰ দোকানৰ পৰা প্ৰায় 45 লিটাৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে। আৰক্ষীয়ে আমবাৰী নালজৰা হাবিত চলোৱা আন এটা অভিযানত 3জন জোৱাৰীক হাতেলুটে কৰায়ত্ত কৰে। দ্ৰুত লোককেইজনৰ পৰা নগদ 36,000 টকা আৰু বহু পৰিমাণৰ জুৱা খেলা সামগ্ৰী জব্দ কৰা হয়। জিলাখনত এনে অবৈধ কাৰ্যকলাপ ৰোধৰ বাবে পৰৱৰ্তী সময়তো এনে অভিযান চলোৱা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, EPPLৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। চিৰাং জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ ই ৰিক্সা চলাচলত বাধা আৰোপ কৰা হৈছে। জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে চিৰাং জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাৰ চলাচলে যান জঁটৰ সৃষ্টি কৰাৰ লগতে ঘাইপথৰ দ্ৰুতবেগী বাহনৰ চলাচলৰ বাবে পথ সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকি কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত ই ৰিক্সাৰ চলাচলত বাধা আৰোপ কৰা হৈছে। যান বাহন আইন অনুসৰি জিলা দণ্ডাধীশ মধুসূদন নাথে জাৰি কৰা নিৰ্দেশনা অনুযায়ী চিৰাং জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ অংশত ই ৰিক্সাৰ চলাচল তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত নিষেধাজ্ঞা বাহাল থাকিব। ডিব্ৰুগড়ৰ মিলন নগৰ চাহ জনজাতি ছাত্ৰাৱাসত কালি ৰাজ্য চৰকাৰৰ চাহ জনগোষ্ঠীৰ কল্যাণ বিভাগৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত হৈ আৱাসীসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে ছাত্ৰাৱাসৰ আৱাসীসকলে প্ৰস্তুত কৰি ওলোৱা চাংনাং নামৰ এখন প্ৰাচীৰ পত্ৰিকা উদ্বোধন কৰি ছাত্ৰসকলৰ সৃজনশীলতা, সাহিত্য সংস্কৃতিৰ প্ৰতি থকা আগ্ৰহ আৰু প্ৰতিভা প্ৰকাশৰ এই প্ৰয়াসক প্ৰশংসনীয় বুলি উল্লেখ কৰে। মন্ত্ৰী শ্ৰীতেলীয়ে কয় যে এই প্ৰাচীৰ পত্ৰিকাখনে নতুন চিন্তা, জ্ঞান চৰ্চা আৰু সৃষ্টিশীলতাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। ডিব্ৰুগড়ৰ হনুমানবক্স সূৰ্যমল কালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াৰ সভাপতিত্বত নৱগঠিত গৱেষণা পৰিষদৰ প্ৰথমখন বৈঠক কালি অনুষ্ঠিত হয়। এই বৈঠকত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি প্ৰতিষ্ঠানটোৰ গৱেষণা পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ দিশত গুৰুত্ব পদক্ষেপ আৰু উচ্চ শিক্ষাৰ গৱেষণা উদ্ভাৱনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰাজী জন্মবাৰ্ষিকী। লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব পালন কৰা মিত্ৰদেৱ মহন্তই অভিনয়ৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। তেওঁ 15খনকৈ শিশু উপযোগী গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। ফিফা বিশ্বকাপত আজি পুৱা লছ এঞ্জেলছৰ ছফি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই পেৰাগুৱেক 4-1 ব্যৱধান পৰাস্ত কৰে। ইয়াৰ পূৰ্বে যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত বস্নিয়া হাৰ্জেগোভিনাৰ বিৰুদ্ধে গ্ৰুপ বিৰ এখন খেল 1-1 ড্ৰ হোৱাত সহ আয়োজক দেশ কানাডাই প্ৰথমটো পইণ্ট অৰ্জন কৰে। বস্নিয়াই খেলখনৰ 21 মিনিটত প্ৰথমটো গ'ল দিয়াৰ বিপৰীতে কানাডাই 78 মিনিটত প্ৰথমটো গ'ল দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কিশোৰ কুমাৰ শৰ্মা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে ছুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নল'ব।
0: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: हमारे जीवन में अक्सर ऐसे मौके आते हैं जब हम बेहद निराश और उदास हो जाते हैं। ऐसे मौक़ों पर हमें खुद को अपने परिवेश की अच्छी चीज़ों की याद दिलानी पड़ती है। जो हमारे साथ अच्छे अनुभव हुए हैं, अगर हम उन्हें याद करें तो हमारा मन बहुत हल्का हो जाता है। हार और जीत तो जीवन के दो पहलू हैं, एक के बाद दूसरा आता रहता है।

0: আদিত্য শুনিছানে, পদ্মাবাই এইমাত্র ফোন কৰিছে।
1: ভাল খবৰ দিবলৈতো ফোন কৰা নাই।
0: তাই বোলে আজি আহিব নোৱাৰে, তাইৰ ল'ৰাৰ গা ভাল নহয়।
1: মই কৈছিলো নহয় তোমাক, বেয়া খবৰ দিবলৈহে তাই ফোন কৰে। বন্ধৰ দিনটো আজি বন্ধ হ'ল আৰু।
0: বাদ দিয়া নাই এইবোৰ কথা আদিত্য, ইমানো নিষ্ঠুৰ নহবাচোন। তাইনো বাৰু বেমাৰী ল'ৰাটোক এৰি কেনেকৈ কামলৈ আহিব?
1: ক্ষমা কৰি দিয়া মোক। মোৰ জানা আজি ৰাতিপুৱাৰে পৰা হাত দুখন বিষাই আছে।
0: হঠাৎ তোমাৰ হাতত কি হ'ল আকৌ? মোৰ বোধেৰে পুৰণা বিষয়ে উক দিছে নেকি?
1: বন্ধৰ দিনা যেতিয়া আমাৰ ঘৰত পদ্মাবায়ে কাম কৰিবলৈ নাহে, তেতিয়াই তুমি মোক বাচন বৰ্তন ধুবলৈ দিবা বুলি আগতীয়াকৈ মোৰ হাত বিষাবলৈ ধৰে।
0: তুমি কিন্তু দিনে দিনে বেলেগ নাটক কৰিবলৈ লৈছা দেই। তুমি যে বাচন ধুবলৈ ভয় কৰা, তাকে ক'বলৈ কি যে নাটক কৰিলা?
1: ভয় আৰু মই, কোনে কৈছে? আচলতে এই কামটো কৰিবলৈ মই নিজকে মানসিকভাৱে প্ৰস্তুত কৰিছিলোৱেই।
0: অ' হয় নেকি, এয়া তাৰমানে তোমাৰ মানসিক প্ৰস্তুতিহে আছিল। আদিত্য শুনাচোন, তুমি বাৰু কিবা উদ্ভাৱনৰ কথা চিন্তা নকৰা কিয়?
1: উদ্ভাৱন কিহৰ, নাটকৰ নেকি?
0: কি যে অনবৰত ধেমালি কৰি থাকা! এই যে তুমি বাচন বৰ্তন ধোৱা, ঘৰৰ কাম কৰাৰ বাবে কিবা এটা উদ্ভাৱন নকৰা কিয়?
1: অ' তুমি তাৰমানে ৰবটৰ কথা কৈছা, সেয়া আৰু একো নতুন উদ্ভাৱন হৈ থকা নাই।
0: তেতিয়াহ'লে এটা উচ্চমানৰ ৰবট সাজা, যিটোৱে পদ্মাবাইৰ অনুপস্থিতিত আমাৰ ঘৰৰ সকলো কাম কৰি দিব পাৰে।
1: অঞ্জলি, মই জানো তুমি কোৱাৰ দৰে এটা উচ্চ কৌশলযুক্ত ৰবট মই সাজি দিব পাৰোঁ, কিন্তু তাত বহুত অসুবিধা আছে।
0: অসুবিধা আকৌ কিহৰ? টকা পইচাৰ অসুবিধা বুলি নক'বা আদিত্য। তুমি এটা ইমান ডাঙৰ অনুষ্ঠানৰ ইলেক্ট্ৰনিক ডিভিজনৰ মুৰব্বী হিচাপে কাম কৰা, তোমাৰ আকৌ টকা পইচাৰ কিহৰ অভাৱ?
1: তুমি ভুল ভাবিছা অঞ্জলি, মই আচলতে টকা পইচাৰ কাৰণে নহয়, মানৱতাৰ খাতিৰতহে অসুবিধা হ'ব বুলি কৈছিলোঁ। কাৰণ মই যদি উন্নত কৌশলৰ ৰবট সাজো যিয়ে পদ্মাবাইয়ে কৰি থকা সকলো কাম কৰিব পাৰে, তেনেহ'লে তেওঁৰ দৰে বহুতৰে কাম নাইকিয়া হৈ যাব। আৰু যেতিয়া তুমি স্বয়ংচালিত যন্ত্ৰসমূহৰ কাৰ্যকৌশল দেখিবা, তেতিয়া আকৌ মানুহে কৰা কামসমূহ তোমাৰ ভাল নলগা হ'ব।
0: অঁ, কথাটো নোহোৱা নহয়, নিশ্চয়কৈ ই এটা ভয়াৱহ সমস্যা। পৃথিৱীৰ বহু অঞ্চলত এইটো এটা গুৰুত্বপূৰ্ণ সমস্যা হিচাপে ইতিমধ্যে স্বীকৃত হৈ পৰিছে। উচ্চ কৌশলযুক্ত যন্ত্ৰই নিবনুৱা সমস্যা চিন্তনীয়ভাৱে বঢ়াই তুলিছে।
2: অঁ মা, ফ্ৰিজটোৰ কিবা গণ্ডগোল হৈছে নেকি?
0: আৰু কি বা হ'ল বাৰু, যোৱা সপ্তাহতে দেখোন ইলেক্ট্ৰিচিয়ানজনে ফ্ৰিজটো ঠিক কৰি গৈছিল। ইমান সোনকালে আকৌ কি হ'ল? এইবাৰ কোম্পানীত এইটো ঘূৰাই দি পইচা ঘূৰাই লওঁ নেকি? সদায় সদায় একেবোৰ আৰু নোৱাৰি দেই।
1: ৰবাচোন অঞ্জলি, ইমান খং কিয় কৰিছা? আগতে শুনিতো লোৱা কি হৈছে। প্ৰিয়ংকা, কোৱাচোন কি হৈছে ফ্ৰিজটোৰ?
3: অঁ দেউতা, কালি ৰাতি মোৰ ইমান পিয়াহ লাগিছিল, সেইকাৰণে মই পানী খাবলৈ ফ্ৰিজটোৰ দুৱাৰখন খুলিবলৈ খুব চেষ্টা কৰিছিলোঁ, কিন্তু সেইখন খুলিবই পৰা নাছিলোঁ। কিমান যে জোৰ দিছিলোঁ মই!
0: তাৰমানে কালি তুমি ফ্ৰিজৰ পৰা পানী খাবলৈ নেপালা? তুমি মোক মাতি নিদিলা কিয়?
3: মই পিছত টেবুলত থোৱা জগটোৰ পৰাই পানী খালোঁ।
0: ৰবা, তুমি কালি ৰাতি ফ্ৰিজটোৰ দুৱাৰ খুলিব পৰা নাছিলা, কিন্তু ক'তা? মইতো ৰাতিপুৱা সহজতে ফ্ৰিজৰ দুৱাৰখন খুলি তাৰ পৰা শাক পাচলি উলিয়ালোঁ। আদিত্য, তুমি কিয় হাঁহি আছা? ৰবা, মই আকৌ ফ্ৰিজটো চাই আহোঁগৈ।
1: আচ্ছা প্ৰিয়ংকা, তোমাৰ ডিঙিৰ অৱস্থা কেনে?
3: এতিয়ালৈ ভাল পোৱা নাই, কিন্তু মই ঔষধ খাই আছো।
0: প্ৰিয়ংকা!
3: অঁ মা।
0: ফ্ৰিজটো ধুনীয়াকৈ দেখোন কাম কৰি আছে। তুমি মোক ভয় খুৱাই দিছিলা, মই ভাবিছিলোঁ আকৌ ফ্ৰিজটো ভাল কৰা ল'ৰাজন আকৌ মাতিব লাগিব।
1: প্ৰিয়ংকা, এবাৰ তুমিও গৈ চেষ্টা কৰি নচোৱা কিয়? কিজানি তুমি ৰাতি টোপনিতে ফ্ৰিজৰ দুৱাৰখন ভালকৈ খুলিবলৈ চেষ্টা কৰাই নাছিলা।
3: কি যে কথাবোৰ কোৱা দেউতা, মই দেখোন তোমাক কৈছোৱেই, কালি ফ্ৰিজৰ দুৱাৰখন খুলিবলৈ মই বহুত জোৰ দিছিলোঁ, কিন্তু খুলিবই নোৱাৰিলোঁ। ঠিক আছে, তুমি কৈছা যেতিয়া মই আকৌ এবাৰ চেষ্টা কৰি চাওঁগৈ।
1: যোৱা যোৱা। আজিকালিৰ ল'ৰা ছোৱালীবোৰো যে আৰু।
3: অঁ মা, দেউতা, মই ফ্ৰিজৰ দুৱাৰখন খুলিবই পৰা নাই, চোৱাহিচোন।
0: কীৰ্তন, তুমি উঠিলা?
4: ৰাতিপুৱাই কি হৈছে দেউতা? প্ৰিয়ংকা ইমানকৈ কিয় চিঞৰিছে? মোৰ টোপনি ভাঙি গ'ল।
0: কীৰ্তন, প্ৰিয়ংকাৰ ওপৰত খং নকৰিবাচোন, আমাৰ ফ্ৰিজটো দুৱাৰখনৰ কিবা এটা হৈছে, সেয়েহে প্ৰিয়ংকাই আমাক মাতি আছে।
4: কি হৈছে প্ৰিয়ংকাই কি জানি ৰাতি মোবাইল ফোনত ভূতৰ চিনেমা চাই চাই

0: ভূত দেখিছে, তুমি জানানে দেউতা?
1: দেউতা, সি সদায় তেনেকৈ কয়। ফ্ৰিজৰ অসুবিধাৰ লগত ভূতৰ চিনেমাৰ কি সম্পৰ্ক আছেনো?
2: প্ৰিয়ংকা, কীৰ্তন, তোমালোক দুয়োটাই কাজিয়া বন্ধ কৰাচোন। প্ৰিয়ংকা, তুমি ফ্ৰিজৰ দুৱাৰখন খোলাচোন, মই নিজ চকুৰে কিয়নো দুৱাৰখন খুলিব পৰা নাই তাকে চাওঁ।
1: চোৱা মা, মই ফ্ৰিজৰ দুৱাৰখন খুলি আছো, চোৱা, মই খুলিবই পৰা নাই।
0: প্ৰিয়ংকা, কি যে ছোৱালী তুমি, ফ্ৰিজৰ দুৱাৰখনো খুলিব নোৱাৰা? চাওঁ, তুমি গুচাচোন, মই এবাৰ খুলি চাওঁ। মা, কি হৈছে বাৰু, ময়ো দেখোন ফ্ৰিজৰ দুৱাৰখন খুলিব পৰা নাই।
3: অঞ্জলি, মই ভাবোঁ এই কামটোৰ বাবে তুমিয়েই উপযুক্ত। প্ৰিয়ংকা, কীৰ্তন, তোমালোক অকণমান আঁতৰি দিয়াচোন।
2: হয়নে আদিত্য, মোৰ এনে কি বিশেষত্ব আছে? বাৰু, তোমালোকে কৈছা যেতিয়া ময়ো এবাৰ চেষ্টা কৰি চাওঁচোন।
0: তাৰমানে ইয়াত কিবা এটা বিশেষ কৌশল জড়িত হৈ আছে। দেউতা, তুমি বাৰু ফ্ৰিজৰ দুৱাৰখনৰ লগত কিবা কৈছা? তোমাৰ হাঁহিতেই গম পাইছোঁ যে তুমিয়ে কিবা এটা কৌশল লগাইছা।
3: নাই নাই নাই, বিশেষ একো কৰা নাই, মই মাত্ৰ ফ্ৰিজৰ দুৱাৰখনত অলপ বুদ্ধিমত্তা ব্যৱহাৰ কৰিছোঁ।
0: বুদ্ধিমত্তা আৰু ফ্ৰিজৰ দুৱাৰখনত? তুমি কি ক'ব খুজিছা দেউতা?
3: মই ধেমালি কৰা নাই জানা। বাৰু কোৱাচোন, আমি এই দুৱাৰখন কিয় এখন বুদ্ধিমত্তা দুৱাৰ হিচাপে ভাবিব নোৱাৰোঁ?
2: আদিত্য, তুমি বাৰু কি ক'ব বিচাৰিছা, অলপ ভালদৰে বুজাই দিয়া না। ফ্ৰিজৰ দুৱাৰখনৰ লগত তুমি কি কৰিছানো?
3: আচ্ছা, তোমালোকে বাৰু ফ্ৰিজৰ ওপৰত থৈ দিয়া সেই চেল ফোনটো দেখিছানে? সেই ফোনটোৱে ফ্ৰিজৰ দুৱাৰৰ ওচৰত থিয় হ'লেই যিকোনো মানুহৰেই ফটো উঠাই ল'ব পাৰে, আৰু ইয়াৰ বাবে মই এটা প্ৰগ্ৰামিং কৰি থৈছোঁ।
2: প্ৰগ্ৰামিং? তাৰমানে ল'ৰা ছোৱালীয়ে ফ্ৰিজটোৰ দুৱাৰখন খুলিব নোৱাৰে?
3: একদম ঠিক ধৰিছা তুমি। আচলতে কীৰ্তন আৰু প্ৰিয়ংকাই ফ্ৰিজৰ পানী খাই থাকিলে ডিঙিৰ অসুখ হ'ব বুলি ভাবিয়েই মই এই প্ৰগ্ৰামিংটো কৰি ৰাখিছিলোঁ, আৰু প্ৰিয়ংকাই এনেও ডিঙিৰ অসুখত ভুগিয়ে আছে।
1: দেউতা, তোমাৰ কথাবোৰ কিবা কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে কোৱা যেন লাগিছে।
3: অঞ্জলি, চোৱাচোন আমাৰ ছোৱালী কিমান বুদ্ধিমত্তি।
1: সেইবোৰ এতিয়া বাদ দিয়া, তুমি মাত্ৰ কোৱা তুমি কেনেদৰে ফোনটোৰ সহায়ত প্ৰগ্ৰেমিং কৰি ফ্ৰিজৰ দুৱাৰখন আমাৰ কাৰণে বন্ধ কৰিব পৰা কৰিলা।
3: ঠিক আছে, মই বুজাই দিছোঁ বাৰু প্ৰিয়ংকা। ইয়াৰ বাবে মই কিছুমান অতিৰিক্ত সংযোজন কৰিছোঁ। মই ফ্ৰিজৰ দুৱাৰখনত এটা ছেন্সৰ লগাই দিছোঁ, যাক এটা প্ৰগ্ৰামিং কৰি ফোনৰ দ্বাৰা সঞ্চালন কৰিব পাৰি। এই প্ৰগ্ৰামিঙৰ কাৰণে কীৰ্তন আৰু প্ৰিয়ংকাই ফ্ৰিজৰ দুৱাৰখন খুলিব নোৱাৰে, কিন্তু অঞ্জলিয়ে সহজতে ফ্ৰিজৰ দুৱাৰখন খুলিব পাৰে।
1: বা দেউতা, বঢ়িয়া কথা দেখোন, এইটোৱেই হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ এক উপযুক্ত ব্যৱহাৰ। দেউতা, জানানে আমি সকলোৱে এইবাৰ গৰমৰ বন্ধত কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে প্ৰকল্প একোটাকৈ প্ৰকাশ কৰিব লাগিব।
3: সহজতে তুমি তোমাৰ প্ৰকল্পৰ কাম কৰিব পাৰিবা, মই সহায় কৰি দিম নহয়। এবাৰ শুনা, তোমালোকক আজি মই কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে বহুত কথা ক'ম, কিন্তু তাৰ আগতে তোমালোকে ব্ৰাছ কৰি দেওবাৰৰ স্পেচিয়েল ব্ৰেকফাষ্ট কৰি লোৱা।
2: আদিত্য, আজি তাৰমানে দেওবাৰৰ স্পেচিয়েল ব্ৰেকফাষ্ট তুমি ৰান্ধিবা? কথাটো শুনিয়ে মোৰ ভয় লাগি গৈছে।
3: অঞ্জলি, তুমি ভয় কৰিব নালাগে, একো কৰিবও নালাগে। মই কৃত্ৰিম বুদ্ধিমত্তাৰে সাজি উলিওৱা প্ৰগ্ৰেমিং যন্ত্ৰ এটাৰ সহায়ত সকলোৰে কাৰণে ব্ৰেকফাষ্ট অৰ্ডাৰ কৰিম।
2: কৃত্ৰিম বুদ্ধিমত্তাৰে সজা যন্ত্ৰ?
3: এয়া মাত্ৰ আৰম্ভণিহে, চোৱাচোন আৰু কি কি হয়।
2: আহি আছো ৰ'ব।
3: সেয়া আমাৰ স্পেচিয়েল দেওবৰীয়া ব্ৰেকফাষ্ট লৈ কন্দৰ্প বাহিৰত ৰৈ আছে।
0: কোন কন্দৰ্প দেউতা, আপুনি তেওঁক চিনি পায় নেকি?
3: ৰ'বা, তুমি গম পাবা, আগতে তেওঁক ভিতৰলৈ আহিবলৈ দিয়া।
2: আহক আহক, সোমাই আহক।
3: অঞ্জলি, তেওঁক পোনে পোনে খোৱা ৰুমলৈ লৈ যোৱা।
2: আহক আহক, ভিতৰলৈ সোমাই আহক। আপোনালোকে আপোনালোকৰ জোতা চেণ্ডেল ইয়াতে খুলি ৰাখিব পাৰিব।
3: প্ৰিয়ংকা আৰু কীৰ্তন, মইনো তোমালোকৰ বাবে কি স্পেচিয়েল ব্ৰেকফাষ্টৰ অৰ্ডাৰ দিছোঁ সেয়া চাই লোৱা।
1: খোৱা বস্তুখিনিৰ পৰা বৰ ধুনীয়া গোন্ধ ওলাইছে, ৰ'বা মই খুলি চাওঁ। বা দেউতা, ইটালিয়ান পাস্তাৰ অৰ্ডাৰ দিছা, দেখিয়ে মনটো ভাল লাগি গ'ল।
3: আচলতে ইয়াৰ বাবে এওঁলোকেই ধন্যবাদৰ পাত্ৰ, আৰু মই জানো তোমালোকে কি খাবা, সেইটো এওঁলোকৰ ওপৰতেই মই এৰি দিছিলোঁ।

0: হয় ছাৰ, আমি জানো নহয় প্ৰিয়ংকাই ইটালিয়ান পাস্তা আৰু কীৰ্তনে চাইনিজ খাদ্য খাই ভাল পায়।
1: তাৰমানে আপোনালোকে মোৰ কাৰণে চাইনিজ খাদ্য লৈ আহিছে? কি বুলি ধন্যবাদ দিম আপোনালোকক।
2: আপোনালোকক কিজানি ইয়াৰ বিষয়ে আদিত্যই আগতেই কৈ থৈছিল নহয়, মই গম পাই গ'লো দেই।
0: নহয় বাইদেউ, ছাৰে আচলতে সাজি ওলোৱা মোবাইল এপটোৰ জৰিয়তে প্ৰতিজন সদস্যৰে পচন্দ অপচন্দসমূহ আমি গম পাই যাওঁ। ধৰক আপোনাৰ বাবে আপোনাৰ প্ৰিয় মছলা ডোচা এই টোপোলাটোত, আৰু ছাৰৰ বাবে তেখেতৰ প্ৰিয় আলু পৰঠা আৰু দৈ সৌটো পেকেটত।
2: বা আচৰিত দেই।
3: অঞ্জলি ৰবা, মই তোমাক বুজাই আছোঁ। তাৰ আগতে কওঁ যে কন্দৰ্প আৰু নম্ৰতাই কফি খাই বৰ ভাল পায়। ইয়াত কিন্তু কোনো কৃত্ৰিম বুদ্ধিমত্তা নাই দেই।
2: মই আপোনালোকৰ বাবে কফি আনি আছোঁ, অলপ ৰ'ব।
1: কিন্তু আপোনালোকে কেনেকৈ গম পালে মই যে চাইনিজ খাই ভাল পাওঁ?
2: আৰু মই ইটালিয়ান পাস্তা।
3: কন্দৰ্প কোৱা এতিয়া, কীৰ্তন আৰু প্ৰিয়ংকাৰ লগতে আমাৰ সকলোৰে পচন্দৰ কথা তুমি কেনেদৰে গম পালা? যিকোনো ব্যৱসায়ত গ্ৰাহকৰ লগত সম্পৰ্কই বহু কথাত সহায় কৰে।
4: হয় ছাৰ, মই এওঁলোকৰ কথাখিনি ভালদৰে বুজিবলৈ চেষ্টা কৰিম। আচলতে ইয়াত সামাজিক নেটৱৰ্ক ছাইটসমূহে বিশেষভাৱে সহায় কৰে।
1: অ', তাৰমানে ফেচবুক নেকি?
0: ফেচবুক নিশ্চিতভাৱে এটা অতি জনপ্ৰিয় সামাজিক নেটৱৰ্ক ছাইট। ইয়াৰ লগতে আৰু বহুতো জনপ্ৰিয় নেটৱৰ্ক ছাইট আছে। সেই সকলোবোৰ ছাইটেই আপোনালোকৰ তথ্যসমূহ প্ৰয়োজন সাপেক্ষে আনক যোগান ধৰে।
5: কি তথ্য? মইতো কেতিয়াও মোৰ কোনো তথ্য ইণ্টাৰনেটত দিয়া নাই।
0: আমি ডাটাবোৰৰ কথা কোৱাই নাই। আমি ক'ব খুজিছোঁ সেই তথ্যসমূহৰ কথা যিবোৰ সামাজিক নেটৱৰ্ক ছাইটত বা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা হ'ব। আপোনালোকে মন কৰকচোন, যেতিয়া আপোনালোকে মোবাইলত কোনো এটা এপ ডাউনলোড কৰে বা সামাজিক মাধ্যম ব্যৱহাৰ কৰে, তেতিয়া সেইবোৰে আপোনালোকৰ ফোনত থকা তথ্য, ফোন নম্বৰ আদি আহৰণ কৰি লয়।
1: হয়, মই ধৰিব পাৰিছোঁ আপুনি কি ক'ব বিচাৰিছে।
0: ইণ্টাৰনেটত উপলব্ধ অগণন তথ্যৰ পৰা আমি প্ৰত্যেকৰে পচন্দ অপচন্দসমূহ সহজতে জানিব পাৰোঁ। ইয়াৰ ওপৰত ভিত্তি কৰি আমি খাদ্য তথা আন বস্তুসমূহৰ যোগান ধৰোঁ।
2: মই আপোনালোকৰ কথাবোৰ পাকঘৰৰ পৰা শুনি আছিলোঁ। কথাবোৰ সঁচাকৈ আচৰিত, কিন্তু আপোনালোকে কফিত কিমান চেনি খায় সেই তথ্য কিন্তু মোৰ ওচৰত নাই।
3: আজিয়ে নহওক কিয়, মোৰ তত্ত্বাৱধানত আমাৰ কোম্পানীয়ে নিৰ্মাণ কৰি উলিওৱা মোবাইল এপটোৰ জৰিয়তে অহা দেওবৰীয়া স্পেচিয়েল ব্ৰেকফাষ্টৰ সোৱাদ সঁচাকৈয়ে অতুলনীয়। প্ৰিয়ংকা, কীৰ্তন, তোমালোকে কি কোৱা?
5: ঠিক কৈছা দেউতা, ব্ৰেকফাষ্ট আজি সঁচাকৈ স্পেচিয়েল আছিল।
2: আদিত্য, তোমালোক ইয়াত জড়িত হৈ থকা বুলি শুনি বেছ গৌৰৱ অনুভৱ কৰিছোঁ দেই।
3: অঞ্জলি, আচলতে জানা, এই মোবাইল এপটোত দুটা কৌশল একেলগে জড়িত হৈ আছে। সেয়া হৈছে মানুহৰ বুদ্ধিমত্তা আৰু কৃত্ৰিম বুদ্ধিমত্তা।
2: মই আচলতে কন্দৰ্প আৰু নম্ৰতাৰ বুজোৱাৰ ধৰণটো বহুত ভাল পাইছোঁ। আপোনালোকে বাৰু হোটেল মেনেজমেণ্ট জাতীয় শিক্ষা গ্ৰহণ কৰিছে নেকি?
4: নহয় বাইদেউ, আমি দুয়োজনে ইনফৰমেশ্যন টেকনলজিৰ স্নাতক কৰি কিবা এটা কোম্পানীত বেলেগে বেলেগে কাম কৰি আছিলোঁ। এতিয়া আমি দুয়ে লগ হৈ নিজাকৈ কিবা এটা নতুন কৰাৰ কথা ভাবিছোঁ।
1: তাৰমানে ষ্টাৰ্টআপ ব্যৱসায়?
0: আচলতে মোৰ দেউতাৰ এখন হোটেল আছে। মোৰ দাদাই দেউতাৰ লগত লগ হৈ হোটেল ব্যৱসায়টো চলাই আছে। কিন্তু গ্ৰাহকৰ চাহিদা দিনে দিনে বাঢ়ি যোৱাৰ বাবে দেউতা আৰু দাদাৰ কাৰণেও হোটেল ব্যৱসায়টো চলাই নিয়াত অসুবিধা হৈছে। সেয়ে আমি দুয়োৱে এই ব্যৱসায়ত অংশ ল'ম বুলি ভাবিলোঁ। আইটি ক্ষেত্ৰৰ হোৱা বাবে প্ৰথমে আমাৰ কোনো ধাৰণা নাছিল আমি কেনেদৰে এই ব্যৱসায়ৰ লগত জড়িত হ'ম। আদিত্য ছাৰক লগ ধৰি এদিন গোটেই কথাখিনি আলোচনা কৰিছিলোঁ। ইয়াৰ পিছত আদিত্য ছাৰে আমাক এই বিশেষ মোবাইল এপটো নিৰ্মাণ কৰি দিলে।
2: বা, তাৰমানে হোটেল ব্যৱসায় আৰু আইটি স্কিল দুয়োটাই একেলগে, বঢ়িয়া কথা।
0: আদিত্য ছাৰৰ সকলোবোৰ সহায়ৰ বাবে আজিৰ এই স্পেচিয়েল ব্ৰেকফাষ্টটো আমাৰ তৰফৰ পৰা এক কৃতজ্ঞতা আৰু মৰমৰ উপহাৰ আছিল।
3: নম্ৰতা চোৱা, মই আচলতে এনেধৰণৰ কামবোৰৰ লগতেই জড়িত এগৰাকী ব্যক্তি। গতিকে তোমালোকৰ প্ৰয়োজন অনুসৰি তোমালোকক এনে এক মোবাইল এপ সাজি দিয়াটো মোৰ কামেই আছিল। ইয়াত কৃতজ্ঞতা জনাব লগা একো নাই। গতিকে মই বিনামূলীয়াকৈ এই আহাৰ গ্ৰহণ কৰিব নোৱাৰিম। মই তোমালোকৰ বিলখনৰ টকা নিশ্চয়কৈ দিম।
4: কিন্তু ছাৰ, আমি আপোনাৰ পৰা পোৱা সহায়ৰ বাবে আপোনাক ধন্যবাদ দিবলৈ এটা সুযোগ বিচাৰি আছিলোঁ।

0: তেনে সুযোগ বহুত পাবা কন্দৰ্প নম্ৰতা। আচলতে তোমালোকে যে এই মোবাইল এপটো ভাল পাইছা, ই তোমালোকৰ ব্যৱসায়ৰ সহায়ক হৈছে, সেয়াই মোৰ বাবে যথেষ্ট। এতিয়া তোমালোকে ব্ৰেকফাষ্টৰ বিলখন পঠিয়াই দিয়াচোন।
1: ঠিক আছে ছাৰ। কন্দৰ্প, আমাৰ নতুন ছফ্টৱেৰটো ব্যৱহাৰ কৰি চাবা নেকি?
2: অঁতো কৰা আকৌ।
1: ৰ'বা, মই মোবাইল ফোনটো উলিয়াই লওঁ। আদিত্য, নম্ৰতাই মোবাইলতে বিলখন প্ৰস্তুত কৰি আনিছে, আচৰিত কথা নহয়নে?
0: তাইক শেষ কৰি ল'ব দিয়াচোন, এয়াও এক কৃত্ৰিম বুদ্ধিমত্তাৰ উদাহৰণ।
1: ছাৰ, মোৰ হৈ গ'ল, আপোনাৰ বিলখন মই আপোনাৰ ফোনত পঠিয়াই দিছোঁ।
0: অঁ অঁ, মই পাই গ'লোঁ। ৰ'বা, মই হাত দুখন ধুই লওঁ, তাৰপিছত মই বিলখন তোমালোকক দি আছোঁ। কন্দৰ্প, তোমাৰ কফি শেষেই হোৱা নাই, ঠাণ্ডাই হ'ল কিজানি, আৰু একাপ দিম নেকি?
2: নালাগে ছাৰ, নালাগে, মই আনন্দলৈ কফি কাপ খাই আছোঁ।
0: ঠিক আছে, তোমালোক বহা, মই হাত ধুই আহি আছোঁ।

0: প্ৰিয়ংকা আৰু কীৰ্তন যোৱা, তোমালোকৰ হাত ধুই আহাগৈ। অঞ্জলি, তুমিও খোৱা টেবুলখন সামৰি হাত ধুই আহাগৈ।
1: অঁ, গৈছোঁ দেউতা।
2: দেউতা, টেপত পানী ওলোৱা নাই?
0: অহো, টেংকিত পানী নোহোৱা হ'ল কিজানি। আজি ৰাতিপুৱা উঠি মই পানীৰ মটৰটো চলাবলৈ পাহৰিলোঁ। ৰ'বা, মই এতিয়াই পানীৰ মটৰটো চলাই দিছোঁগৈ।
1: চিৰিৰ ওপৰত পানী পৰি পিছল হৈ আছে। আদিত্য, সাৱধানে যাবা দেই।
2: দেউতা, পানী আহিল। মই হাত ধুই ল'লোঁ। প্ৰিয়ংকা, হাত ধুই ল।
0: অঁ, ময়ো আহি গ'লোঁ। আমি আচলতে পানীৰ মটৰ আৰু টেংকিটোতো কৃত্ৰিম বুদ্ধিমত্তা লগাব লাগিব, নহ'লে প্ৰায়ে ৰাতিপুৱা এনেধৰণৰ সমস্যাৰ মুখামুখি হ'বলগীয়া হয়।
1: হ'ব আদিত্য, আজি ৰাতিপুৱাৰ পৰাই তুমি সকলোবোৰ বস্তুতে কৃত্ৰিম বুদ্ধিমত্তা লগোৱাৰ কথাকেই চিন্তা কৰি আছা যেন পাওঁ। এতিয়া পিছে এওঁলোকৰ ই বিলখন পৰিশোধ কৰি দিয়া আৰু এওঁলোকক বিদায় দিয়া। এওঁলোকৰো কিজানি বহুত গ্ৰাহকক অৰ্ডাৰ দিবলৈ আছে।
3: একো কথা নাই বাইদেউ, আমাৰ একো অসুবিধা হোৱা নাই।
0: নম্ৰতা, কন্দৰ্প, তোমালোকৰ ই বিলখন পৰিশোধ কৰা হৈ গ'ল দেই।
4: হয় ছাৰ, নটিফিকেশ্যন পালোঁ মই।
0: কীৰ্তন, এটা কথা কোৱাচোন মোক, তোমালোকৰ মোবাইলত যে অৰ্ডাৰ অনুসৰি ই বিল প্ৰস্তুত কৰিলে, তাত কিবা নতুনত্ব দেখা পালা নেকি তুমি?
2: তেনে বিশেষ একো নতুনত্ব দেখা পোৱা নাই। আমিতো প্ৰায়েই গুগল এচিষ্টেণ্টৰ সহায়ত কথা পাতিয়েই বহু কাম কৰাই লওঁ, বহুত নিৰ্দেশনা দিওঁ।
0: ঠিকেই কৈছা কীৰ্তন, কিন্তু ইয়াতো বহুত নতুন নতুন কথা আছে। পিছে এইবোৰ বিতংভাৱে আলোচনা কৰাৰ আগতে মই এওঁলোকক বিদায় দিলোঁ। কন্দৰ্পৰ নম্ৰতাৰ কিজানি কৰিবলগীয়া বহুত কাম আছে।
4: ভাল লাগে ছাৰ, আপোনাৰ পৰিয়ালৰ লগত চিনাকি হয়।
3: হয় ছাৰ, আমি এতিয়া বিদায় লওঁ। আপোনালোকক বহুত বহুত ধন্যবাদ।
5: আমাৰো খুব ভাল লাগিল, বিশেষকৈ আপোনালোকে অনা স্পেচিয়েল ব্ৰেকফাষ্টটো।
3: ধন্যবাদ, আমি যাওঁগৈ এতিয়া। বাই বাই।
0: বাই বাই। বাই বাই।
5: দেউতা, তাৰমানে আজিকালি সকলোবোৰ কামেই কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত হয়।
0: প্ৰিয়ংকা, আমি এতিয়াও সেইটো পৰ্যায় পোৱাগৈ নাই। ৰ'বা, মই তোমালোকক কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে ইয়াৰ জন্মলগ্নৰে পৰাই কওঁ। 1955 চনৰ আগষ্ট মাহত জন মেককাৰ্থি নামৰ আমেৰিকাৰ এগৰাকী কম্পিউটাৰ বিজ্ঞানীয়ে পোনপ্ৰথমবাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে চিন্তা কৰিছিল। তেখেতে তেখেতৰ কেইগৰাকীমান বন্ধু মাৰ্ভিন এল নিনস্কি, নাথানিয়েল ৰচিষ্টাৰ আৰু ক্লাউড ইৰ লগত লগ হৈ দুমাহৰ বাবে 10 জন মানুহক লৈ ডাৰ্টমাউথ কলেজত 1956 চনত কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে এক অধ্যয়ন কৰিছিল। এই অধ্যয়নৰ জৰিয়তে চেন্সৰৰ ব্যৱহাৰ কৰি সা সৰঞ্জাম সঁজুলিসমূহত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰিব পাৰি নে নাই সেই কথা পৰীক্ষা কৰিছিল।
5: 1956 চনতে তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে অধ্যয়ন কৰিছিল। বৰ আচৰিত কথা নহয়নে দেউতা? কথাবোৰ অলপ ভালদৰে বুজাই কোৱা না।
0: ঠিক আছে, মই কথাখিনি কওঁ তেতিয়াহ'লে। 1956 চনতে তেওঁলোকে অধ্যয়ন কৰি পাইছিল যে যদি সা সৰঞ্জাম সা সঁজুলি আদিত কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰা হয়, তেন্তে এই কৌশল কম্পিউটাৰৰ লগত সংযোগ কৰিব লাগিব। কিন্তু এই ব্যৱস্থাৰ বাবে সেই সময়ত উপলব্ধ

0: কম্পিউটাৰবোৰৰ মেমৰি যথেষ্ট নাছিল। কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে অধিক মেমৰিৰ প্ৰয়োজন হ'ল। কিন্তু আচলতে কম্পিউটাৰ মেমৰিৰ লগত কৃত্ৰিম বুদ্ধিমত্তাৰ সিমান সম্পৰ্ক নাছিল। উচিত প্ৰগ্ৰেমিঙৰ অভাৱতহে সেই সময়ত সা সৰঞ্জাম, সা সঁজুলি আদিত কৃত্ৰিম বুদ্ধিমত্তাৰ সঠিক ব্যৱহাৰ হোৱা নাছিল।
1: দেউতা, এতিয়া আমি বহু ধৰণৰ প্ৰগ্ৰেমিং কৰিব পৰা হ'লোঁ, প্ৰগ্ৰেমিংবোৰ লিখি ৰাখিব পৰা হ'লোঁ, নহয়নে?
0: তুমি ঠিকেই কৈছা কীৰ্তন, কিন্তু তেওঁলোকৰ অধ্যয়নৰ পৰা আৰু বহুবোৰ তথ্য উদঘাটন হৈছিল যিবোৰে তেওঁলোকক আচৰিত কৰি তুলিছিল। তেওঁলোকে কৈছিল যে মানুহৰ মগজু আৰু বুদ্ধিমত্তাত এনে বহুবোৰ শব্দ সোমাই থাকে যিবোৰ কাৰক, নিৰ্দেশক আৰু আদেশমূলক শব্দ হিচাপে যদি কম্পিউটাৰৰ প্ৰগ্ৰেমিঙৰ লগত খাপ খুৱাব পাৰি, তেন্তে ইয়াৰ দ্বাৰা স্বয়ংক্ৰিয় সঁজুলি নিৰ্মাণ কৰিব পৰা যায় আৰু এই পদ্ধতিৰ দ্বাৰা নিখুঁতভাৱে বহুত কাম কৰিব পৰা যায়।
2: বা তাৰমানে সেই সময়তে তেওঁলোকে মানুহৰ প্ৰাকৃতিক বুদ্ধিমত্তাক আৰু বাৰ্তালাপক মেচিন লেংগুৱেজলৈ পৰিৱৰ্তন কৰাৰ কথা চিন্তা কৰিছিল।
0: তুমি ঠিক ধৰিছা অঞ্জলি, তুমিতো কলেজত দৰ্শন পঢ়োৱা, গতিকে তুমি ভালদৰে বুজি পাবা মানুহৰ দাৰ্শনিক চিন্তাধাৰা আৰু মানুহৰ কাম কাজত ইয়াৰ প্ৰভাৱ কেনেকৈ পৰে। মানুহৰ এই চিন্তাধাৰা আৰু বুদ্ধিমত্তাক যদি কিবা উপায়েৰে কম্পিউটাৰে বুজি পোৱাকৈ প্ৰগ্ৰেমিং কৰিব পৰা যায়, তেন্তে আৱশ্যকতা অনুসৰি কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিব পৰা যায়।
2: তাৰমানে তেওঁলোকে এই সামঞ্জস্যতাৰ কথাই কৈ আছিল।
0: তুমি ঠিক ধৰিছা অঞ্জলি, সেয়ে তেওঁলোকে কিছুমান নিৰ্দেশনামূলক শব্দ ব্যৱহাৰ কৰি তাক কম্পিউটাৰ লেংগুৱেজলৈ পৰিৱৰ্তন কৰিবলৈ বিচাৰিছিল, কিন্তু সঠিক প্ৰগ্ৰেমিঙৰ অভাৱত সেই সময়ত সেইটো কৰিব পৰা হোৱা নাছিল।
1: মই এতিয়া ধৰিব পাৰিছোঁ, তেওঁলোকৰ সেই সময়ৰ প্ৰচেষ্টা আৰু বৰ্তমানৰ ই বিল প্ৰস্তুত কৰি উলিওৱা কাৰ্যত বহুত মিল আছে।
0: বৰ্তমান সময়ত নেচাৰেল লেংগুৱেজ প্ৰচেচিং বুলি এক কৌশল আছে, সংক্ষেপতে ইয়াক NLP বুলি কয়। এই NLP মানুহে ব্যৱহাৰ কৰা প্ৰাকৃতিক ভাষা আৰু কম্পিউটাৰৰ মাজত ই এটা সামঞ্জস্যতা আনিব পাৰে।
1: দেউতা, এই NLPৰ উদ্দেশ্যসমূহ কি কি?
0: NLPৰ উদ্দেশ্যসমূহৰ অন্যতম হৈছে শুনা, পঢ়া আৰু মানুহৰ প্ৰাকৃতিক ভাষাসমূহ কম্পিউটাৰে বুজি পোৱাকৈ সলনি কৰা আৰু সেই অনুসৰি বিভিন্ন ধৰণৰ কাম সম্পন্ন কৰা। সাধাৰণতে গোটেই পদ্ধতিটোৰ বাবে বিশ্বজুৰি ইংৰাজী ভাষাই ব্যৱহাৰ হয়, কিন্তু বৰ্তমান বিভিন্ন দেশৰ বিভিন্ন গ্ৰাহকৰ প্ৰয়োজন অনুসৰি আন আন ভাষাও যাতে কম্পিউটাৰ লেংগুৱেজলৈ পৰিৱৰ্তন কৰিব পাৰি তাৰ বাবে উন্নত NLP ব্যৱস্থা আছে।
3: দেউতা, এটা উদাহৰণ দি কোৱাচোন NLPৰ কথা।
0: ধৰা হ'ল তোমাৰ এটা ৰবট আছে। এই ৰবটটোৱে তোমাৰ নিৰ্দেশ অনুসৰি কাম কৰে। এতিয়া তুমি তাক যিয়েই নিৰ্দেশ নিদিয়া কিয়, তোমাৰ প্ৰাকৃতিক ভাষাক NLPৰ সহায়ত ৰবটটোৱে বুজি পোৱাকৈ পৰিৱৰ্তন কৰা হ'ব। তোমাৰ নিৰ্দেশসমূহ কম্পিউটাৰ লেংগুৱেজলৈ পৰিৱৰ্তন হোৱাৰ লগে লগে ৰবটটোৱে তোমাৰ নিৰ্দেশমতে কাম কৰিবলৈ সক্ষম হৈ উঠিব।
1: বুজিলোঁ দেউতা। অলপ আগতে আমাৰ ই বিল প্ৰস্তুত কৰি ওলোৱা কামটোত মোবাইল ফোনটোৱে ৰবটৰ কাম কৰিছিল।
3: বা হয়তো মই যেতিয়া মোবাইলত টাইপ কৰিবলৈ এলাহ পাওঁ তেতিয়া মই গুগল এচিষ্টেণ্টৰ সহায়ত ভইচ মেছেজ দিওঁ। মোবাইল ফোনটোৱে তেতিয়া মোৰ ভইচ মেছেজটো টেক্সট মেছেজলৈ পৰিৱৰ্তন কৰি লয়।
0: কীৰ্তন, প্ৰিয়ংকা, তোমালোক দুয়োটাই ভালকৈ বুজি পাইছা। মই মাত্ৰ তোমালোকক এইখিনিতে এটা কথা শুদ্ধ কৰি দিব খুজিছোঁ, আৰু সেইটো হৈছে মোবাইল ফোনটো ৰবট নহয়। মোবাইল ফোনটোত আচলতে যি ছফ্টৱেৰ প্ৰগ্ৰেমিং থাকে সেইটোক অৱশ্যে ৰবটৰ লগত মিলাই ল'ব পাৰি। মোবাইল ফোনত থকা ছফ্টৱেৰ প্ৰগ্ৰেমিংবোৰৰ বাবেহে মোবাইলেৰে কৰা সকলো কাম কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত কৰিব পাৰি।
2: বা কি আচৰিত কথা, নহয়নে? কম্পিউটাৰ প্ৰগ্ৰেমিঙক চুব নোৱাৰি, কিন্তু ইয়াৰ সহায়ত কিমান যে কাম কৰিব পাৰি।
0: অঞ্জলি, বৰ্তমান পৃথিৱীত যিমানবোৰ কৃত্ৰিম বুদ্ধিমত্তাৰ কাম চলি আছে এই সকলোবোৰ আপাত ক্ষেত্ৰ এখনত চলি আছে যাক আমি ভাৰ্চুৱেল প্লেটফৰ্ম বুলি কওঁ। এতিয়া মই তোমালোকক মেককাৰ্থি আৰু তেওঁৰ সহযোগীসকলে প্ৰস্তুত কৰা আৰু এক তথ্যৰ বিষয়ে ক'ব খুজিছোঁ।
1: NLPৰ বিষয়ে নেকি দেউতা?
0: নহয় নহয়, এইটো অলপ বেলেগ। তোমালোকে নিউৰনৰ কথা জানা নহয়?
3: হয় দেউতা, নিউৰনবোৰ আমাৰ স্নায়ুতন্ত্ৰৰ লগত জড়িত হৈ আছে আৰু আমাৰ শৰীৰৰ প্ৰতিটো অংশতে বিস্তাৰিত হৈ আছে। নিউৰনবোৰে আমাক পৰিস্থিতি অনুসৰি আমাৰ অনুভূতিসমূহ স্নায়ুলৈ পঠিয়ায় আৰু মগজুৱে দিয়া সংকেত অনুসৰি পৰিস্থিতিৰ লগত মোকাবিলা কৰে।
0: একদম।

0: ঠিক কথা কৈছা প্ৰিয়ংকা। মেকাৰ্থি আৰু তেওঁৰ সহযোগীসকলেও নিউৰনৰ শৃংখল আৰু মগজুৰ লগত থকা ইয়াৰ সামঞ্জস্যতাৰ আধাৰ হিচাপে লৈ এই কৌশলটোৱেই কম্পিউটাৰ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু সেই সময়ত সঠিক নেটৱৰ্ক আৰু প্ৰগ্ৰেমিঙৰ অভাৱত ভবা ধৰণে এই সকলোবোৰ সম্ভৱ হৈ উঠা নাছিল, যিটো হয়তো বৰ্তমানৰ উন্নত প্ৰযুক্তিৰ বাবে আপাত ক্ষেত্ৰ বা ভাৰ্চুৱেল প্লেটফৰ্মত বহুখিনি সম্ভৱপৰ হৈ উঠিছে।
1: তথাপিও দেউতা, সেই সময়তে তেওঁলোকে কম্পিউটাৰক মানুহৰ মগজুৰ দৰে কাম কৰাটো বিচাৰিছিল।
2: সঁচাকৈ আচৰিত কথা দেই দেউতা।
0: এতিয়া পিছে তোমালোকে চোৱা, পৃথিৱীত প্ৰায় সকলোবোৰ কাম কাজেই কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত কৰিব পৰা হৈছে, আৰু স্বয়ংক্ৰিয়ভাৱে আৰু সুৰক্ষিতভাৱে সকলো ধৰণৰ লেনদেন প্ৰক্ৰিয়াও কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে সহজতে সম্ভৱপৰ হৈ উঠিছে।
2: ইমান সুৰক্ষিতভাৱে সকলো লেনদেন কেনেকৈ সম্ভৱপৰ?
0: ইয়াৰ বাবে সকলো লেনদেন কেইটামান স্তৰতহে সম্ভৱপৰ হৈ উঠে। উদাহৰণস্বৰূপে, যিকোনো লেনদেন কৰিবলৈ হ'লে সঠিক পাছৱৰ্ড বা এবাৰ প্ৰয়োজন হোৱা পাছৱৰ্ডৰ প্ৰয়োজন হয়। সঠিকভাৱে তথ্যৰ বিনিময়তহে সকলো ধৰণৰ লেনদেন সম্ভৱপৰ হৈ উঠে। গতিকে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰত কোনো ভয় নাই। লেনদেনৰ ক্ষেত্ৰতো ঠগ খোৱাৰ আশংকা অতি কম। কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰৰ ক্ষেত্ৰত গ্ৰাহকৰ সুবিধা আৰু সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে।
1: দেউতা, তাৰমানে এটা সময়ত আমি সকলোবোৰ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত আৰু অধিক নিৰ্ভৰশীল হৈ পৰিম আৰু ইয়াৰ অবিহনে একো কামেই কৰিব নোৱাৰা হ'ম।
0: এতিয়া পিছে আমি কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে চলি থকা আলোচনাটো ইয়াতেই সামৰিম। আজি অৱশ্যে কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে টেলিভিশ্যনত দুখন চিনেমাও দিব, এখনতো অলপ পিছত আৰম্ভ হ'বই। আমি সকলোৱে মিলি এই চিনেমা দুখন চাম দেই।
3: কি চিনেমা আদিত্য?
0: এখন হৈছে শ্বাহৰুখ খানৰ ৰাওয়ান আৰু আনখন হৈছে A1 ৰাইজিং নামৰ এখন হলিউডৰ চিনেমা। ৰ'বা, মই টিভিটো চলাই দিছোঁ। শ্বাহৰুখ খানৰ ৰাওয়ান চিনেমাখন আৰম্ভ হ'বই। এতিয়া আমি সকলোৱে মিলি চিনেমা চাম, দেওবৰীয়া মজা।
3: আদিত্য, তুমি জানা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ নহৈ এজন অভিনেতাহে হ'ব লাগিছিল, কিমান যে অভিনয় কৰি থাকা।
0: অভিনেতাটো মই হয়েই, কিন্তু সদায় মই ঘৰতহে অভিনয় কৰোঁ দেই।
4: ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ চতুৰ্থ খণ্ড শুনিলে। আজিৰ খণ্ডত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে অৱনী বৰা, মেলডী পাটগিৰি, প্ৰিয়াক্ষী বৰুৱা গোস্বামী, ধনজিত বড়ো, সুদীপ্ত শৰ্মা ভৰালী আৰু মামণি তালুকদাৰে। প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। প্ৰযোজনা সহযোগী প্ৰিয়াক্ষী বৰুৱা গোস্বামী। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেই দিনৰ একেই সময়তে।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া 12 বজাৰ পৰা হিন্দীত বাতৰি আৰু 12:05 পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
6: নমস্কার, আকাশবাণী সমাচার কে সাথ মৈ জাগৃতি শর্মা। प्रधानमंत्री नरेंद्र मोदी फ्रांस और स्लोवाकिया की 6 दिन की यात्रा पर रवाना हो गए हैं। श्री मोदी ने प्रस्थान वक्तव्य में कहा कि फ्रांस भारत के लिए रणनीतिक दृष्टि से बेहद महत्वपूर्ण है। श्री मोदी ने कहा कि इस यात्रा से भारत और फ्रांस के बीच आर्थिक और सांस्कृतिक संबंध और प्रगाढ़ होंगे। प्रधानमंत्री मोदी कल फ्रांस के राष्ट्रपति इमैनुअल मैक्रों के साथ भारत इनोवेट्स सम्मेलन का उद्घाटन करेंगे। उन्होंने कहा कि यह कार्यक्रम भारतीय स्टार्टअप्स को दुनिया भर से जोड़ेगा। यात्रा के दूसरे चरण में श्री मोदी कल स्लोवाकिया के लिए रवाना होंगे। एक रिपोर्ट।
7: प्रधानमंत्री मोदी ब्रातिस्लावा में स्लोवाकिया के राष्ट्रपति पीटर पेलेग्रिनी और प्रधानमंत्री रॉबर्ट फिको से मुलाकात करेंगे। श्री मोदी ने कहा कि इससे यूरोपीय संघ के साथ भारत की रणनीतिक साझेदारी और मजबूत होगी। स्लोवाकिया यात्रा के बाद श्री मोदी फ्रांस के एवियन जाएंगे, जहां वे 16 और 17 जून को G7 शिखर सम्मेलन में भाग लेंगे। प्रधानमंत्री मोदी

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক, যোৰহাটৰ ৰৰৈয়াত বায়ুসেনাৰ AN-32 শ্ৰেণীৰ পৰিবহণ বিমান দুৰ্ঘটনাত পতিত এজন পাইলট নিহত, তামোলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষীৰ যোৱা নিশা প্ৰায় 45 লিটাৰ অবৈধ অৰুণাচলী সুৰা জব্দ, আৰু ফিফা বিশ্বকাপত পেৰাগুৱেৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 4-1 গ'লত জয়লাভ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সম্প্ৰতি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক আৰু প্ৰশাসনিক বিষয় লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে। বৈঠকত বিশেষকৈ জনকল্যাণমূলক আঁচনি, উন্নয়নমূলক প্ৰকল্প আৰু প্ৰশাসনিক বিষয় সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ডঃ শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ এইখন তৃতীয়খন বৈঠক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেশৰ অন্যান্য প্ৰান্তৰ বিকাশৰ সমান্তৰালকৈ উত্তৰ পূবৰ ৰাজ্যসমূহৰ সম উন্নয়নৰ

প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে। নতুন দিল্লীত উত্তৰ পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবসকলক লৈ অনুষ্ঠিত নীতি আয়োগৰ বিশেষ বৈঠকত কালি মুখ্যমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু আঞ্চলিক বৈষম্য দূৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে প্ৰতিখন ৰাজ্যৰ সম উন্নয়ন নহলে আঞ্চলিক বৈষম্য বৃদ্ধি পোৱাৰ অৱকাশ থাকি যাব পাৰে। এই ক্ষেত্ৰত নীতি আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শক্তি আৰু সম্ভাৱনীয়তা অনুসৰি নীতি প্ৰস্তুত কৰিব লাগে বুলি ডঃ শৰ্মাই মত ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত সম্পন্ন হোৱা ঐতিহাসিক চুক্তিৰ প্ৰসংগ উত্থাপন কৰি দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত থকা হাইড্ৰকাৰ্বনৰ দৰে প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰ দুখন ঐক্যমতত উপনীত হোৱাৰ কথা প্ৰকাশ কৰে। সীমা সমস্যাৰ স্থায়ী সমাধান নোহোৱালৈকে ইয়াৰ পৰা আহিবলগীয়া ৰাজহ দুয়োখন ৰাজ্যৰ সমানে ভগাই ল'ব, যি আদৰ্শ আৰু ৰাষ্ট্ৰীয় দায়িত্ববোধক প্ৰতিফলিত কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহৰ কেতবোৰ আখোৱা আঙুলিয়াই দি দিল্লীৰ পৰা কেৱল শিলিগুৰিলৈকে বুলেট ৰেল চলোৱাৰ পৰিকল্পনাৰ পৰিৱৰ্তে গুৱাহাটীলৈ ইয়াৰ সম্প্ৰসাৰণ কৰিবলৈ দাবী জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ভৌগোলিক সূচ্যাংক লাভ কৰা তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰে। ছিংগাপুৰলৈ সুস্বাদু পিঁয়াজী প্ৰজাতিৰ 500 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ আগত কয় যে তেজপুৰৰ লিচুৱে বিগত কেইটামান বছৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান পাবলৈ সমৰ্থ হৈছে। কিছুদিনৰ আগতে কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন পৰিষদ এপেডাৰ জৰিয়তে ডুবাইলৈ 1000 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে উপযুক্ত পৰিকল্পনা আৰু বহনক্ষম প্ৰচেষ্টাৰ জৰিয়তে অসমে লিচু, কাজিনেমু আৰু ভোট জলকীয়াকে ধৰি কেতবোৰ কৃষি সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ প্ৰেৰণ কৰিব পাৰি। তেওঁ লগতে এনে পদক্ষেপে অনাগত সময়ত কৃষকসকলক উৎসাহিত কৰাৰ উপৰি লিচুৰ খেতি বৃদ্ধি কৰিব বুলি উল্লেখ কৰে। শেহতীয়াকৈ ডুবাইলৈ লিচু ৰপ্তানিৰ পাছতে ছিংগাপুৰৰ বজাৰলৈ লিচুৰ প্ৰেৰণে অসমৰ উৎকৃষ্টমানৰ কৃষি সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় চাহিদা বৃদ্ধি পোৱাকে সূচায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অসমৰ কৃষকক বিশ্ব বজাৰৰ সৈতে সংযোগ ঘটোৱা, কৃষিজাত উৎপাদনক অধিক মূল্য সংযোজনৰ সুযোগ দিয়া তথা উৎকৃষ্টমানৰ সামগ্ৰীসমূহক আন্তৰ্জাতিক পৰ্যায়ত চিনাকি কৰাই দিয়াৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।

0: যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা বাহিনীৰ ঘাটিত আজি বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। প্ৰাপ্ত বাতৰি অনুসৰি বিমানখনত অৱতৰণৰ কিছু সময়ৰ পাছতে বিস্ফোৰণ সংঘটিত হয়। দুৰ্ঘটনাত এজন পাইলট নিহত হয় আৰু আনজন আহত হয়। দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। বায়ুসেনাৰ বিষয়াসকলে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। NDA চৰকাৰৰ বিগত 12 বছৰৰ শাসনকালত বিভিন্ন ক্ষেত্ৰত অসমৰ উন্নয়নৰ গতি ত্বৰান্বিত হৈছে। যোগাযোগ ক্ষেত্ৰত ৰাজ্যখনে অভূতপূৰ্ব সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। এই সন্দৰ্ভত এয়া আমাৰ চমু প্ৰতিবেদন।
1: অসমৰ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা হৈছে ৰাজ্যখনৰ অৰ্থনীতি আৰু যাতায়াত ব্যৱস্থাৰ প্ৰাণকেন্দ্ৰস্বৰূপ। ব্ৰহ্মপুত্ৰ আৰু বৰাকক কেন্দ্ৰ কৰি গঢ় লৈ উঠা জল পৰিবহণ ব্যৱস্থাই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য খণ্ডলৈ ব্যাপক পৰিৱৰ্তন আনিছে। গুৱাহাটীৰ গেটৱে টাৰ্মিনেলৰ পৰা আৰম্ভ কৰি 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথেৰে পৰিবহণ ব্যৱস্থা শক্তিশালী কৰি দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ গঢ়ি তোলালৈ বিভিন্ন প্ৰচেষ্টা লোৱা হৈছে বুলি অসম আভ্যন্তৰীণ জলপথ পৰিবহণ নিগমৰ সঞ্চালক সাৰংগপাণী শৰ্মাই প্ৰকাশ কৰে।
2: শেহতীয়াকৈ আমি বিগত প্ৰায় 5টা বছৰত আমাৰ অসমৰ জল পৰিবহণ নিগমৰ জল পৰিবহণৰ ক্ষেত্ৰত আমি এটা বিশেষ সময় অসমে দেখিবলৈ সমৰ্থ হৈছে, য'ত গুৱাহাটী গেটৱে টাৰ্মিনেল চৰকাৰৰ প্ৰচেষ্টাত আমি পাবলৈ সমৰ্থ হৈছোঁ, য'ত প্ৰায় 850টা যিটো আমাৰ মেৰাইন ইঞ্জিন সংলগ্ন কৰি 850জন হিতাধিকাৰীক নাওবিলাকত যিবিলাক নৌকা তেওঁলোকে ব্যৱহাৰ কৰে তেওঁলোকৰ নৌকাত সংলগ্ন কৰা হ'ল। প্ৰায় 70 কোটি টকাৰ খৰচেৰে অসম চৰকাৰে অনুমোদন জনাইছিলে আৰু ইতিমধ্যে 850জন এনে হিতাধিকাৰী যিসকলে নিজৰ নাৱৰ দ্বাৰা নিজৰ জীৱন পৰিচালিত কৰি আহিছে। আমাৰ আৰু 3টা এনেকুৱা ঘাট টাৰ্মিনেল বুলি কোৱা হয়, যিকেইটা এটা উমানন্দত হৈ আছে বৰ্তমান, এটা নিমাতীত হৈ আছে আৰু এটা মাজুলীৰ অকলাত হৈ আছে, আৰু এইকেইটাও ইতিমধ্যে প্ৰায় 70% কাম সম্পন্ন হৈছে। গতিকে ইয়াৰ জৰিয়তে আমাৰ নদীৰ যিটো জল পৰিবহণ ব্যৱস্থা অধিক সুসংহত হ'ব। আমাৰ যিটো নেশ্যনেল ৱাটাৰৱেজ যিটো 2 আছে তাৰ অধীনত আমাৰ অসমৰ

0: মুহূর্তখনক সামৰি বা বিভিন্ন ধৰণৰ আমি অনাগত দিনত বহুতখিনি আঁচনি আমি দেখিবলৈ পাম, য'ত ভাৰতৰ জাহাজ আৰু বন্দৰ মন্ত্ৰণালয়ৰ অধীনত ইতিমধ্যে 10টা এনেকুৱা জলপথত আমাক ব্ৰহ্মপুত্ৰখনৰ লগত সংযোগ কৰি পেলাই প্ৰায় 645 কোটি টকাতকৈ অধিক আবণ্টন কৰিব খুজিছে সাগৰমালা আঁচনিৰ অধীনত, আৰু য'ত আমাৰ 12টাকৈ উপঙি থকা ঘাট থাকিব যিকেইটাক আমি ফ্লটিং টাৰ্মিনেলছ বুলি কওঁ। এটা সুদূৰ প্ৰসাৰী আৰ্থিক উন্নয়নৰ এটা প্ৰভাৱ আমাৰ অসমখনে দেখিবলৈ পাব বুলি মই খুবেই আশাবাদী।
1: অবৈধ কাৰ্যকলাপৰ

0: হাত থাকিব, যিকেইটাক আমি ফ্লটিং টাৰ্মিনেলছ বুলি কওঁ। এটা সুদূৰ প্ৰসাৰী আৰ্থিক উন্নয়নৰ এটা প্ৰভাৱ আমাৰ অসমখনে দেখিবলৈ পাব বুলি মই খুবেই আশাবাদী।
1: অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অসম আৰক্ষীৰ শূন্য সহনশীলতা নীতিৰ অধীনত তামোলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষীয়ে যোৱা নিশা অঞ্চলটোৰ দুটা স্থানত অভিযান চলাই সফলতা লাভ কৰে। ইয়াৰে প্ৰথমটো অভিযানত আৰক্ষীয়ে বিনুৱাপুৰ গাঁৱৰ এখন গেলামালৰ দোকানৰ পৰা প্ৰায় 45 লিটাৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে। আৰক্ষীয়ে আমবাৰী নালজৰা হাবিত চলোৱা আন এটা অভিযানত 3 জোৱাৰীক হাতেলতে আটক কৰে। ধৃত লোককেইজনৰ পৰা নগদ 37,000 টকা আৰু বহু পৰিমাণৰ জুৱা খেলাৰ সামগ্ৰী জব্দ কৰা হয়। জিলাখনত এনে অবৈধ কাৰ্যকলাপ ৰোধৰ বাবে পৰৱৰ্তী সময়তো এনে অভিযান চলোৱা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ আজি জন্মবাৰ্ষিকী। লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব পালন কৰা মিত্ৰদেৱ মহন্তই অভিনয়ৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। তেওঁ 15 শিশু উপযোগী গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ডিব্ৰুগড়ৰ মিলন নগৰ চাহ জনজাতি ছাত্ৰাবাসত কালি ৰাজ্য চৰকাৰৰ চাহ জনগোষ্ঠীৰ কল্যাণ বিভাগৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত হৈ আৱাসীসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে ছাত্ৰাবাসৰ আৱাসীসকলে প্ৰস্তুত কৰি উলিওৱা চাংনাং নামৰ এখন প্ৰাচীৰ পত্ৰিকা উদ্বোধন কৰি ছাত্ৰসকলৰ সৃজনশীলতা, সাহিত্য সংস্কৃতিৰ প্ৰতি থকা আগ্ৰহ আৰু প্ৰতিভা প্ৰকাশৰ এই প্ৰয়াসক প্ৰশংসনীয় বুলি উল্লেখ কৰে। মন্ত্ৰী শ্ৰীতেলীয়ে কয় যে এই প্ৰাচীৰ পত্ৰিকাখনে নতুন চিন্তা, জ্ঞান চৰ্চা আৰু সৃষ্টিশীলতাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিব পাৰি। খেলৰ বাতৰি। ফিফা বিশ্বকাপত আজি পুৱা লছ এঞ্জেলছৰ ছোফি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেৰাগুৱেক 4-1 ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত বস্নিয়া হাৰ্জেগোভেনিয়াৰ বিৰুদ্ধে গ্ৰুপ বিৰ এখন খেল 1-1 ড্ৰ হোৱাত সহ আয়োজক দেশ কানাডাই প্ৰথমটো পইণ্ট অৰ্জন কৰে। বস্নিয়াই খেলখনৰ 21 প্ৰথমটো গ'ল দিয়াৰ বিপৰীতে কানাডাই 78 গ'ল দিয়ে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক। যোৰহাটৰ ৰৰৈয়াত বায়ুসেনাৰ AN-32 শ্ৰেণীৰ পৰিবহণ বিমান দুৰ্ঘটনাত পতিত এজন পাইলটৰ মৃত্যু। তামোলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষীৰ যোৱা নিশা প্ৰায় 45 লিটাৰ অবৈধ অৰুণাচলী সুৰা জব্দ আৰু ফিফা বিশ্বকাপত পেৰাগুৱেৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 4-1 জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো আমাৰ যুৱ

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত ন প্ৰতিভা শিতানত আমি লগ পাওঁ হওক নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন নৃত্যশিল্পী তথা অভিনেত্ৰীক। তেখেতৰ সৈতে কথা পাতিছে স্নেহা পাঠকে।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, আজি আপোনালোকৰ সৈতে চিনাকি কৰাই দিবলৈ লৈছো অসমীয়া কলা সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী কুশলীক। তেখেতে নৃত্যশিল্পী হিচাপে নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ লগতে তেখেতৰ আছে অভিনেত্ৰী হিচাপেও আন এক সুকীয়া পৰিচয়। তেখেত হ'ল অলংকৃতা মহন্ত। আপোনাক অনুষ্ঠানলৈ স্বাগতম।
2: ধন্যবাদ। আকাশবাণী গুৱাহাটীৰ এই অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনাই অনাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: হয়, প্ৰথমে জানিব বিচাৰিছোঁ ব্যস্ততা বৰ্তমান কেনেকুৱা ধৰণৰ?
2: বৰ্তমানটো খুবেই ব্যস্ত, যিহেতু চুপাচুপি নামৰ ছবিখন মুক্তি পাইছে ইতিমধ্যে, আৰু মুক্তি পোৱাৰ পাছৰ কেইদিন সাংঘাতিক ব্যস্ত থকা যায়, সেইবাবে ব্যস্ততা বহুত বৰ্তমান।
1: গতিকে শ্ৰোতাসকলে নিশ্চয় গম পাইছে শেহতীয়াকৈ মুক্তি লাভ কৰা অসমীয়া চলচ্চিত্ৰ চুপাচুপিত অলংকৃতাই এটি চৰিত্ৰ ৰূপায়ণ কৰিছে। আমি এই সম্পৰ্কে কথা পাতিম, কিন্তু প্ৰথমে আমি আপোনাৰ ঘৰখনৰ বিষয়ে জানিব বিচাৰিছোঁ।
2: ঘৰখনৰ বিষয়ে যদি ক'বলৈ যাওঁ, আচলতে আমাৰ জীৱনত ঘৰখনে বহুত এটা গুৰুত্বপূৰ্ণ

0: ভূমিকা পালন কৰে। আৰু মোৰ ঘৰখনৰ পৰাই আচলতে মোৰ সাংস্কৃতিক দিশটোৰ প্ৰতি যি আকৰ্ষণ, যি আগ্ৰহ, যি উৎসাহ, ঘৰখনৰ পৰাই আৰম্ভ হৈছে। কাৰণ মা দেউতাও সাংস্কৃতিক দিশটোৰ লগত জড়িত। মোৰ দেউতাই নাটক কৰিছিলে, দেউতাৰ নাম গৌৰৱ মহন্ত। আৰু যদিও তেখেতৰ কৰ্মজীৱনৰ বাবে তেখেতে নাটকৰ লগত বহুত বেছি জড়িত হৈ থাকিব নোৱাৰিলে ওতঃপ্ৰোতভাৱে, কিন্তু তথাপিতো সেই প্ৰচলনটো আছিলে আমাৰ ঘৰত। বা সন্ধিয়া কেতিয়াবা বহি গানৰ আড্ডা এটা, বা সৰুৰ পৰাই মানে নৃত্য গীতৰ লগত জড়িত হৈ থাকিলে বহুত মাক দেউতাকে ভাল নাপায়, আমাৰ উৎসাহে জগায় যে নাই কৰিব লাগিব পঢ়া শুনাতকেও, মানে পঢ়া শুনাৰ লগত এই দিশটো সমানে চলাই নিব লাগিব।
1: গতিকে আপোনাৰ দেউতাই আপোনাক আঙুলিত ধৰি এই জগতখনত,
0: হয়, দেউতা মা দুয়োজনেই আঙুলিত ধৰি প্ৰৱেশ কৰাইছে।
1: আৰু শিক্ষা সম্পৰ্কে আমি জানিব বিচাৰিছোঁ।
0: শিক্ষা মোৰ ঘৰ তেজপুৰত, মই স্কুলীয়া শিক্ষা তেজপুৰৰে চেক্ৰেড হাৰ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল বুলি এখন স্কুলৰ পৰা সম্পূৰ্ণ কৰি দৰং মহাবিদ্যালয়ত হায়াৰ ছেকেণ্ডেৰীৰ বাবে, উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে মই তাতে নামভৰ্তি কৰোঁ। আৰু আচলতে দৰং মহাবিদ্যালয়ত সোমোৱাৰ পৰাই মোৰ জীৱনৰ গতি সলনি হোৱাৰ নিচিনা। কাৰণ কি, স্কুলীয়া জীৱনত আচলতে যিহেতু মই মিছনেৰী স্কুলত পঢ়া, তাত খুব বেছি অসমীয়া সংস্কৃতিৰ পৰিৱেশ নাছিলে আচলতে, গঢ় লৈ উঠা নাছিলে। যদিও কেতিয়াবা এটা দুটা নাচ নচা হয় বা কিবা তেনেকুৱা প্ৰতিযোগিতাত, কিন্তু মানে প্ৰথম দৰং মহাবিদ্যালয়ত সোমাই মই মোৰ নাটকৰ যাত্ৰা আচলতে আৰম্ভ কৰিছোঁ। প্ৰথম দৰং মহাবিদ্যালয়ত মই শ্ৰেণীকোঠালে যোৱাৰ আগতে নাটকৰ কৰ্মশালালৈ গৈছিলোঁ, আৰু সেই তেতিয়াৰ পৰাই মোৰ নাটকৰ প্ৰতি মানে যিটো আকৰ্ষণ সেইটো বাঢ়িলে। দৰং মহাবিদ্যালয়ত মই মোৰ স্নাতক শিক্ষাও শেষ কৰিছোঁ। তাৰপিছত মই স্নাতকোত্তৰ শিক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিলোঁ। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কথাটো সকলোৱে জানেই, সাংস্কৃতিক দিশত বিৰাটেই আগৰণুৱা বিশ্ববিদ্যালয় এখন। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই মোৰ স্নাতকোত্তৰ মনোবিজ্ঞান বিভাগৰ পৰা সম্পূৰ্ণ কৰিলোঁ। সিমানেই
1: আপোনাৰ শিক্ষা জীৱন সম্পৰ্কে জানিলোঁ। আপুনি বৰ্তমান কিহৰ সৈতে জড়িত?
0: বৰ্তমান মই গৱেষণা কেন্দ্ৰ এটাত কৰ্মৰত, সাংস্কৃতিক কেন্দ্ৰ হয় আৰু, বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক প্ৰতিষ্ঠান বুলি। আমি তাতে উত্তৰ পূব ভাৰতৰ যিমানখিনি জনগোষ্ঠী আছে তেওঁলোকৰ মানে সংস্কৃতিৰ ভিত্তিক গৱেষণা কৰোঁ, তাতে কৰ্মৰত হৈ আছোঁ বৰ্তমান।
1: বৰ্তমান আপুনি গৱেষণাৰ সৈতে জড়িত।
0: আৰু শেহতীয়াকৈ এখন গ্ৰন্থও প্ৰকাশ পাইছে, গ্ৰন্থখনৰ নাম হৈছে গ্লৰি অফ দি ৰাইজিং ছান আৰু নেচাৰেল এণ্ড ইটছ ট্ৰেজেক্টৰিজ অফ ডেভেলপমেণ্ট, ইংৰাজী ভাষাত লিখা হৈছে। কিতাপখন মানে অৰুণাচল প্ৰদেশৰ, আমি আচলতে তাতে ফিল্ডত গৈ পেলাই কাম কৰি এখন কিতাপ লিখিছোঁ, কেইবাজনেও মিলি লিখিছোঁ বাৰু। সেই কিতাপখনত অৰুণাচল প্ৰদেশৰ উন্নয়নক লৈ পেলাই লিখা হৈছে, মানে তেওঁলোকে প্ৰথমতে এখন ৰাজ্য হোৱাৰ আগৰ পৰ্যায়ৰ পৰা এতিয়াৰ পৰ্যায়লৈকে যিসমূহ উন্নয়ন হৈছে, সাংস্কৃতিক দিশতেই হওক, ভাষা সংৰক্ষণৰ দিশত হওক, অথবা খেতি বাতিৰ পৰা আৰম্ভ কৰি আৰু মহিলা সবলীকৰণ, সকলোখিনি দিশেই মানে সামৰি পেলাই কিতাপখন লিখা হৈছে আৰু প্ৰকাশ পাইছে।
1: খুব ভাল কথা, আমাৰ জানি খুব ভাল লাগিল আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
1: এতিয়া কলা সংস্কৃতিৰ জগতখনৰ বিষয়ে আমি জানিব বিচাৰিম। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে দৰং মহাবিদ্যালয়ত প্ৰৱেশ কৰাৰ পৰাই আপোনাৰ নাটকৰ যাত্ৰাটো আৰম্ভ হোৱাৰ নিচিনা। সত্ৰীয়াৰ ক্ষেত্ৰত, আপুনি যিহেতু এগৰাকী সত্ৰীয়া নৃত্যশিল্পী, সত্ৰীয়াৰ এই যাত্ৰাটো কেতিয়াৰ পৰা আৰম্ভ হ'ল?
0: সত্ৰীয়াৰ যাত্ৰা মোৰ বিৰাট আচলতে সৰুকালৰ পৰাই আৰম্ভ। মই 4 নে 5 বছৰমান থকাৰ পৰাই সত্ৰীয়া প্ৰথম নৃত্য শিক্ষা আৰম্ভ কৰিছোঁ, আৰু মায়ে হাতত ধৰি স্কুললৈ লৈ যায় এতিয়াও মনত আছে। আৰু আচলতে শাস্ত্ৰীয় নৃত্যসমূহত বহুত সাধনা, বহুত অধ্যয়ন দৰকাৰ হয়, সেইকাৰণে সৰুকালৰ পৰাই জড়িত। তেতিয়াৰ পৰা শিকি শিকি এতিয়াহে চাগে অলপমান কিবা কৰিব পৰা হৈছোঁ বুলি মই ভাবোঁ। আৰু এটা কথা ক'ব বিচাৰিম, যদিও অনুষ্ঠানটোৰ নাম ন প্ৰতিভা, মই এতিয়াও নিজকে ন শিকাৰোঁ বুলিয়ে ভাবোঁ। শিকি গৈ আছোঁ আৰু শিকি গৈ থকাৰ হেঁপাহ আছে, শিকি থাকিম
1: নিশ্চয়। শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া, আমি গোটেই জীৱন কিবা নহয় কিবা এটা কথা আমি প্ৰতিদিনে শিকোঁ
0: শিকোঁ।
1: আৰু যিহেতু শাস্ত্ৰীয় নৃত্য এটা অতি বহল অধ্যায়, এটা শাস্ত্ৰীয় নৃত্য পৰিসৰটো ডাঙৰ পৰিসৰ, গতিকে আমি চিৰজীৱন হয়তো শিকি যাম। আপোনাৰ সত্ৰীয়াৰ গুৰু কোন আছিল বাৰু?
0: সত্ৰীয়া নৃত্যৰ শিক্ষা মই গ্ৰহণ কৰিছিলোঁ গুৰু শ্ৰীযুত অনুপজ্যোতি ভূঞাদেৱৰ তত্ত্বাৱধানত।
1: আৰু সত্ৰীয়াৰ নৃত্যৰ উপৰি আন নৃত্যত আপুনি অংশগ্ৰহণ কৰিছেনে?
0: হয়, সত্ৰীয়া নৃত্য শিক্ষা মানে মই যেতিয়া অধ্যয়ন কৰি আছিলোঁ তেতিয়া মোৰ গুৰু তেখেতে আকৌ মোক মানে সাধাৰণতে

0: বিচৰা হয় কয় মানে শাস্ত্ৰীয় নৃত্য শিকি থাকিলে বেলেগ নৃত্য পটককে মানে লগত জড়িত হ'ব নালাগে বুলি কয়, কাৰণ কি মানে ফৰ্মটো বেয়া হৈ যায় বুলি কয় আৰু নৃত্যৰ ভাষাত, যে যিটো ফৰ্মটো পটককে বেয়া হৈ যায়, যদি সম্পূৰ্ণকে নৃত্য শিক্ষা আমি মানে আহৰণ কৰি লওঁ তাৰ পিছত যদি কিবা এটা নৃত্য কৰোঁ তেতিয়াহ'লে আমি সম্পূৰ্ণ পৃথককে সেই নৃত্যটো আয়ত্ত কৰিব পাৰোঁ। কিন্তু শিকি থকা অৱস্থাত যেতিয়া কেঁচা হৈ থাকোঁ, যেতিয়া কুমলীয়া সময়ত মানে গাত ভাঁজ নবহোঁতেই পটককে বেলেগ এটা নৃত্যশৈলীলে যাবলৈ তেখেতে বাধা দিছিলে, আৰু তেখেতৰ পৰামৰ্শ অনুসৰিয়ে মই খুব সৰুতে সত্ৰীয়া নৃত্য শিকিবলৈ যোৱাৰ আগতে মই বিহু নাচিছিলোঁ। কিন্তু সত্ৰীয়া নৃত্য শিকি থকা অৱস্থাত প্ৰায় 6-7 বছৰমান মই বেলেগ নৃত্যৰ লগত জড়িত নাছিলোঁ। কিন্তু শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত মই আকৌ বিহুলৈ উভতি আহিলোঁ। বিহু অধীনত তেনেকৈ মই কোনো মোৰ মানে গুৰু নাই বিহুৰ, কিন্তু কেইবাটাও বিহুৰ কৰ্মশালা মই অংশগ্ৰহণ কৰিছোঁ। আৰু আচলতে মই ভাবোঁ বিহু শিক্ষাতকৈ মানে বিহুটো আমাৰ তেজত আছে, মনত আছে, অসমীয়া হিচাপে। আৰু ঠিক তেনেকৈয়ে মই কৰ্মশালাত আয়ত্ত কৰিলোঁ। তাৰপিছত কেইবাটাও দলৰ লগত মই বিহু নাচ পৰিৱেশন কৰিছোঁ, তেজপুৰৰ, শিৱসাগৰৰ, তেনেকৈ বহুত অসমৰ বিভিন্ন জেগা বিহু নাচ পৰিৱেশন কৰি ঘূৰিছোঁ, আৰু আধুনিকৰ লগতো জড়িত। আৰু দৰং মহাবিদ্যালয়লৈ যোৱাৰ পিছত আমি খুব যুৱ মহোৎসৱলৈ আমাৰ মানে দলসমূহ লৈ আহে, আৰু সেই যুৱ মহোৎসৱৰ বাবে মই বহুতো মানে লোকনৃত্যৰ প্ৰতিযোগিতা হয়, লোকনৃত্যৰ বাবে মানে কেইবাটাও লোকনৃত্য আয়ত্ত কৰিবলৈ চেষ্টা কৰিছিলোঁ, কাৰণ কি প্ৰত্যেকবাৰ নতুন এটা লোকনৃত্য লৈ যাবলগীয়া হয়। যে ঠিক তেনেকৈ মানে অসমৰ জনজাতীয় নৃত্যসমূহ হওক অথবা অসমৰ বাহিৰৰ কিছু নৃত্য মানে উত্তৰ পূবৰ হওক অথবা ভাৰতৰো কিছু কিছু লোকনৃত্য আয়ত্ত কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু বৰ্তমান সেইসমূহ জানো বুলিয়ে ভাবোঁ। আৰু
1: কলেজীয়া যাত্ৰাটোৰ আটাইতকৈ স্মৃতি মধুৰ ঘটনা কাহিনী এইবোৰেই নহয় জানো? বিভিন্ন অনুষ্ঠানত বা বিভিন্ন মহোৎসৱত অংশগ্ৰহণ কৰাৰ সময়ত আমি যে এইবোৰ শিকিলো খুব ভাল লগা মুহূৰ্ত নহয় জানো? এই মুহূৰ্তত ভাল লগা কিবা কথা মনলৈ আহিছেনে
0: কলেজীয়া জীৱনৰ? কলেজীয়া জীৱনৰ স্মৃতি বহুত আছে মোৰ, বিশেষকৈ কলেজীয়া জীৱনত ক্লাছৰ বাহিৰৰ স্মৃতি বেছি, মানে এই যে যুৱ মহোৎসৱ বুলি ক'লোঁ বা মহাবিদ্যালয় সপ্তাহ হওক, সেইসমূহত অংশগ্ৰহণ কৰাৰ সময়ত বা যেতিয়া আমি আখৰা কৰি থাকোঁ সেই আখৰাসমূহত বহুত স্মৃতি আছে। এটা বুলি ক'লে মই 2019 চনত এবাৰ যুৱ মহোৎসৱৰ বাবে আৰু তেতিয়া আমি আখৰা কৰি আছোঁ। আমাৰ মানে এনেকুৱা থাকে যে 25 জনীয়া এটা দল থাকে, 25 জনে সকলো কৰিব লাগিব, মানে যিমান ইভেণ্ট হয় সকলো কৰিব লাগিব। কাৰোবাৰ ভাগত এটা পৰে, কাৰোবাৰ ভাগত দুটা, কাৰোবাৰ ভাগত দুটাতকৈ বেছিও পৰে। আৰু সেইবাৰ মোৰ ভাগত দুটা ইভেণ্ট পৰিছিলে, কিন্তু দুইটাই এনেকুৱা হৈছে মই নৃত্যটো আছোৱেই, লগতে মানে নাটকৰ যিগৰাকী আছিলে তেওঁ শেষ মুহূৰ্তত মানে তেওঁক বদলি কৰিবলগীয়া হ'ল, মানে কৰিব লগা হোৱাৰ কাৰণে নাটকখনটো আধা ঘণ্টাৰ এটা ইভেণ্ট, বাকীসমূহ 10 মিনিট 15 মিনিট বা 7-8 মিনিটৰ, আধা ঘণ্টাই এটা ইভেণ্টৰ কাৰণে বহুত সময় দিবলগীয়া হয়। আৰু মই মানে দিনে ৰাতি এনেকুৱা হয়, মই ৰাতিপুৱা যদি নাচৰ কৰোঁ আৰু মই আৰু লোকবাদ্যৰ অৰ্কেষ্ট্ৰাৰ অনুষ্ঠানটোতো আছিলোঁ, মই মানে সময়ে নাপাওঁ, ক্লাছ কৰোঁ, ৰাতিপুৱাও প্ৰেক্টিচ কৰোঁ, ৰাতিও প্ৰেক্টিচ কৰোঁ, মই বেমাৰ হৈ গ'ল, মানে বেমাৰ হৈ মই এডমিট হৈ আছোঁ। মই প্ৰথম চেলাইনলৈ সুধিছোঁ মই যাবলৈ পামনে, আৰু
1: যুৱ
0: মহোৎসৱলৈ যাবলৈ পামনে, যদি যাবলৈ নাপাওঁ আৰু মোৰ এতিয়াও মনত আছে মানে মই খোজেই কাঢ়িব পৰা নাই, গাটো মোৰ বেয়া, তথাপিতো মই কৈছোঁ দেউতা মোক তুমি থৈ আহাংগেচোন ৰাতি কলেজত, আৰু মানে চকীত বহি বহি প্ৰেক্টিচ কৰিছোঁ, নাটকৰ নাচৰ মোৰ সন্মুখত নাচি আছে আৰু মই চকীতে বহি বহি নাচিছোঁ, মানে সেইসমূহ আচলতে বিৰাট মধুৰ স্মৃতি মনত পৰিলে,
1: খুব ভাল লাগে,
0: ভাল লাগে।
1: মানে গা বেয়া তথাপি আমি অনুষ্ঠান কৰিমেই, এই যিটো মনৰ যিটো এক জোৰ
0: থাকে
1: এই কলেজীয়া জীৱনতে এইটো সম্ভৱ, সেই সময়খিনিতে। আৰু লগৰ ল'ৰা ছোৱালীবোৰে যেতিয়া কৰি থাকিব বা প্ৰতিযোগিতা বুলি ক'লে
0: গাটো নিজে নিজে ভাল
1: হৈ যায়। আপোনাৰ বিভিন্ন ধৰণৰ অনুষ্ঠানো নিশ্চয় আপুনি কৰিছে, সত্ৰীয়া হওক বা আধুনিক নৃত্যৰ হওক,
0: হয়
1: এনে অনুষ্ঠানসমূহৰ অভিজ্ঞতা সম্পৰ্কে জানিব বিচাৰিছোঁ।
0: সত্ৰীয়া নৃত্যৰ মই অনুষ্ঠান হিচাপে মোৰ মনত থকা ভাল লগা মানে আটাইতকৈ ভাল লগা 2-3টা অনুষ্ঠান কওঁ। প্ৰতিযোগিতা বুলি ক'লে মই 2018-19 চনত তেতিয়া সংগীত সত্ৰই সদৌ অসম ভিত্তিত মই তাৰপিছতো পুৰস্কাৰ লাভ কৰিছোঁ, কিন্তু সংগীত সত্ৰৰ তেতিয়া মানে যিহেতু মানে মোৰ কথাটোৰ লগত চাগে বহুত মানুহে ৰিলেট

0: ক'ব পাৰিবও পাৰে নোৱাৰিবও পাৰে, কিন্তু যিসমূহ গুৱাহাটীৰ বাহিৰৰ ল'ৰা ছোৱালী তেওঁলোকৰ গুৱাহাটীখনক লৈ এটা হেঁপাহ সৰুৰ পৰা থাকে, মানে গুৱাহাটীখন আমি কিবা অকণমান বেলেগ দৃষ্টিৰে চাওঁ আৰু তাত মানে যিকোনো কলাৰ ক্ষেত্ৰতেই যেন চব সকলোতকৈ বেছি সুবিধা গুৱাহাটীতে আছে, সুযোগ পোৱা যায় বা সেই ক্ষেত্ৰৰ ভাল দখল থকা ব্যক্তিসকল যেন গুৱাহাটীতে আছে, আছেও বাৰু তেনেকুৱা এটা ধাৰণা আমাৰ আমি পুহি ৰাখোঁ। 2018 যেতিয়া আমি মই তেতিয়া সংগীত সত্ৰৰ এটা এডভাৰটাইজমেণ্ট দেখিছিলোঁ, তেওঁলোকে সদৌ অসম ভিত্তিত নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছে, তেতিয়া মই ভাবিছিলোঁ যে মই প্ৰতিযোগিতাটো কৰিবলৈ যাম, কিন্তু মানে ভাবিছোঁ আৰু যে এনেই দিম অভিজ্ঞতাৰ কাৰণে, তো প্ৰতিযোগিতালৈ মই আহিলোঁ আৰু প্ৰতিযোগিতাৰ কাৰণে মই বিশেষকৈ আখৰাও কৰিবলৈ সময় পোৱা নাই, কাৰণ আগদিনাখন মোৰ পৰীক্ষা ছেমিষ্টাৰ পৰীক্ষা শেষ হৈছে আৰু মই বাহিৰে বাহিৰে গাড়ীত উঠিছোঁ, মানে পিছদিনাখন ৰাতিপুৱা কম্পিটিশ্যন,
1: গতিকে সময়
0: মই একেবাৰে পোৱা নাই। আহি ৰাতি 9 বজাত গুৱাহাটী পাইছোঁ, 9 বজাৰ পৰা 10:30-11 মানলৈকে মই মানে যিটো নাচিম বুলি ভাবিছোঁ আৰু সেইটো এবাৰ মানে আওৰাইছোঁ, খুব বেছিও নহয় এনেই মনে মনে আওৰাইছোঁ, মানে নাচিম আৰু এবাৰ। পিছদিনা ৰাতিপুৱা পৰা সাজোন কাচোনতে ব্যস্ত, তাৰপিছতে গ'লোঁ নাচিলোঁ। নচাৰ পিছত মোলে 3 দিনমান পিছত ফোন কৰিছে সংগীত সত্ৰৰ পৰা, এতিয়া মই ভাবিছোঁ ফোন কৰিছে মই কিবা পুৰস্কাৰ পাইছোঁ নেকি তৃতীয়মান, ভালো লাগিছে। মই কৈছোঁ হয় কওক, আমি সংগীত সত্ৰৰ পৰা কৰিছিলোঁ। মই কৈছোঁ হয় গম পাইছোঁ কওক, মোৰ নাম্বাৰটো ছেভ কৰি থৈছিলোঁ মানে। কৈছে তুমি প্ৰথম পুৰস্কাৰ পাইছা, আৰু মোৰ মানে সেইকণ সময়ত, আজি চাগে মোৰ কথাটো কওঁতে বিৰাট সাধাৰণ যেন লাগিব পাৰে, কিন্তু সেইকণ সময়ত মোৰ কাৰণে গুৱাহাটীত আহি পেলাই তাকো সংগীত সত্ৰত মানে প্ৰথম পুৰস্কাৰটো বিৰাট ডাঙৰ কথা। তাৰপিছত সেইটো এটা অভিজ্ঞতা, আৰু এটা অভিজ্ঞতা 2022-23-24 তেতিয়া মই নতুনকৈ চাকৰিত সোমাইছোঁ আৰু চাকৰিত সোমোৱাৰ পিছতেই মোলৈ ফোন এটা আহিছে, মই যিটো দলৰ লগত মানে সত্ৰীয়া কৃষ্টি বুলি এটা ৰেপাৰ্টৰী আছে, মই তেওঁলোকৰ লগত সত্ৰীয়া নৃত্য পৰিৱেশন কৰোঁ, তেওঁলোকৰ পৰা ফোন আহিছে। মই খুব এতিয়া নতুনে তেওঁলোকৰ লগত আৰম্ভ কৰিছোঁ আৰু জইন কৰা চাগে মই এটামান অনুষ্ঠান কৰিছোঁ আৰু, তেওঁলোকৰ বহুত পুৰণা আছে পৰিৱেশনকাৰী, তেওঁ মোলৈ ফোন এটা কৰিছে যে এনেকৈ আমাৰ অনুষ্ঠান এটা আহিছে তুমি কৰিবা নেকি, এতিয়া মই ক'লোঁ যে পাৰি, কৈছে ঠিক আছে আমি তুমি ডিটেইলছখিনি তেতিয়া আমি ফ্লাইট কৰিব লাগে, এতিয়া মই সুধিছোঁ কোন জেগা মানে, আৰু তেতিয়া তেওঁলোকে কৈছে মুম্বাই, আৰু মোৰ চাগে অকণমান আছে নেকি মুম্বাই ক্ৰেজ এটা যে থাকে মানুহৰ, মোৰ সেইটো আছিলে মানে মুম্বাইখন এবাৰ চাবলৈ, মানে মুম্বাইলৈ যাব, মই মুম্বাই যোৱা নাছিলোঁ মানে, কৈছোঁ তেতিয়াহ'লেতো মই যামেই কৰিমেই মানে। তাৰপিছত অনুষ্ঠানটো, কিন্তু মই সেই ব্যস্ততাত সুধিবলৈ পাহৰি গ'লোঁ অনুষ্ঠানটো ক'ত আছিলে, পিছত মই গম পাইছোঁ অনুষ্ঠানটো মানে নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰত আছিলে, আৰু মোৰ জীৱনৰ সেইটো এটা বহুত ডাঙৰ অভিজ্ঞতা, মানে কিমান ডাঙৰ প্লেটফৰ্ম খুব কম আছে ভাৰতত, আৰু নীতা পংকেশ আম্বানী কালচাৰেল চেণ্টাৰটো মানে বৰ বৃহৎ আৰু, আৰু তাত যিখিনি সন্মান পাইছোঁ ন, মানে আৰ্টিষ্টক সেই সন্মানখিনি খুব কম মানুহক দিয়া দেখোঁ, আৰু মানে সেই সন্মানখিনি পাই সঁচাকৈ বহুত ভাল লাগিছে, মানে এটা জীৱনত মোৰ মানে মনত ৰৈ যোৱা আৰু চিৰস্মৰণীয় আৰু অভিজ্ঞতা,
1: খুব
0: ভাল লগা অভিজ্ঞতা। তাৰপিছত আৰু বহুত জেগাতে কৰিছোঁ, মই ৰিচেণ্টলি চণ্ডীগড়ত কৰিছোঁ, তেনেকৈ ক'বলৈ গ'লে মানে শেষ নহ'ব আৰু।
1: হয়, গতিকে ভাৰতৰ বিভিন্ন মঞ্চত সত্ৰীয়াক আপুনি প্ৰতিনিধিত্ব কৰিছে, এই ক্ষেত্ৰত আপুনি কিভাৱে এগৰাকী শিল্পীয়ে যেতিয়া নিজৰ সংস্কৃতিক লৈ বাহিৰলৈ ওলাই যায়, বাহিৰৰ মঞ্চত নিজৰ সংস্কৃতি দাঙি ধৰে, এই ক্ষেত্ৰত শিল্পীগৰাকীৰ কি কি দায়িত্ব আছে, কৰণীয় আছে?
0: প্ৰশ্নটো ভাল লাগিছে, এইখিনিতে মোৰ ঘটনা দুটামান মনত পৰিছে। যেতিয়া বাহিৰত অনুষ্ঠান কৰিবলৈ যাওঁ, প্ৰায় জেগাতে এইটো কথা শুনিবলৈ পাওঁ, মানে অসম বুলি ক'লে বিহুটো বহুত মানুহে জানে,
1: বিহু,
0: কিন্তু অসম বিহুতে সীমিত নহয় ন, আমাৰ কিমান জনজাতি আছে প্ৰত্যেকৰে, আৰু এতিয়া যদি বড়ো জনগোষ্ঠীটোৰ কথাই কওঁ, তেওঁলোকৰ বাগৰুম্বাৰ পৰা আৰম্ভ কৰি দাহাল ঠুংৰি কেইবাটাও নৃত্য আছে, তেনেকৈ সত্ৰীয়াৰ কথাও বহুতে যদিও মানে ৰাষ্ট্ৰীয় স্বীকৃতি পাইছে সত্ৰীয়াই নৃত্য 2000 চনতে, কিন্তু এতিয়াও যেতিয়া ক'ৰবাত পৰিৱেশন কৰিবলৈ যাওঁ, তেতিয়া মানুহে আহি সোধে এইটো মানে কি হয়, মানে ফৰ্মটো কি হয়, মানে আমি কওঁ এইটো শাস্ত্ৰীয় নৃত্য, কৈছে কেতিয়াও দেখা নাই ইমান ধুনীয়া এনেকৈ কয় মানে ইমান ধুনীয়া এনেকুৱাটো আমি কেতিয়াও ধৰা নাই ভাৰতনাট্যমৰ লগত মিলে নেকি ভাৰতনাট্যম নেকি এনেকৈ বহুতো সোধে হা বা ওডিচি নেকি নহয় নহয় এইটো এটা ছেপাৰেট হয় ছেপাৰেট আৰ্ট ফৰ্ম হয় সত্ৰীয়া আৰু 2000 চনতে স্বীকৃতি পাইছে আমি বুজাবলগীয়া হয় মানে মই ভাবোঁ ৰাষ্ট্ৰীয় স্বীকৃতিটোৱে শেষ পৰ্যায় নহয় ৰাষ্ট্ৰীয় স্বীকৃতি পাইছে যদিও ৰাষ্ট্ৰীয় পৰ্যায়ত মানুহে স্বীকৃতি দিয়াই নাই এতিয়াও
1: বহুতে
0: মানে কাগজে পত্ৰই যে

0: প্ৰীতি পোৱাটোৱে শেষ নহয় মানে। আৰু যিহেতু মানে আমি খুব গ্ল'বেলাইজেশ্যনৰ কথা কৈ থাকোঁ, খুব আমি মানে ইণ্টাৰনেটৰ কথা কৈ থাকোঁ, যিহেতু ইমান সা সুবিধা আছেই, আমি চেষ্টা কৰিব লাগে, অকল শিল্পী হিচাপেই নহয় দেই, শিল্পীসকলেও হওক অথবা সাধাৰণ সকলো মানুহে হওক, চেষ্টা কৰিব লাগে যে আমাৰ যিখিনি সংস্কৃতি আমি যাতে মানে অকল দাঙি ধৰিলে নহ'ব, আমি এইটো মানে চাব লাগিব যে সঁচাকৈ গৈ পাইছে নে নাই। আৰু মানুহক এই যে মানুহে সুধিলে, আকৰ্ষণ কৰিলে, আমি ক'ব লাগিব যে আহক আপোনালোকে চাই যাব এবাৰ, মানে 600 বছৰীয়া, বহুত বছৰৰ পৰা আছে, পুৰণি, আৰু ইমান বছৰৰ পৰা আছে, আপোনালোকে এবাৰ চাওক, তেওঁলোকক মাতিব লাগিব, বা তেওঁলোকক আৰু ক'ব লাগিব যে আমি এইখিনি জেগাত আকৌ আহিব, বা আমি আহিছোঁ নহয়, আৰু এনেকুৱা এটা দল আহিব, আপোনালোকে চাবলৈ যাব। শিকিবলৈ মানুহৰ সেই আগ্ৰহটো গঢ়ি তোলাত আমাৰ কোনোবাখিনিতে কৰিবলগীয়া আছে বুলি মই ভাবোঁ।
1: আমাৰ ইমানখিনি আছে, বৰগীতৰ পৰা আৰম্ভ কৰি সত্ৰীয়া সংস্কৃতিৰ আপোনাৰ ভাওনা আছে, নৃত্য আছে, ইমানখিনি আছে, এই গোটেইখিনি আমি ভাৰতৰ বিভিন্ন মঞ্চত, যদিও আপুনি কোৱাৰ দৰে যদিও স্বীকৃতি পাইছে শাস্ত্ৰীয় নৃত্যৰ, তথাপি হয়তো বহুত জাগাত মানুহে নাজানে।
0: আৰু ভাওনাৰ কথা কওঁতে মই ক'ব বিচাৰিম, ভাওনাৰ মই বুজি পাওঁ যিহেতু ধৰ্মীয় দৃষ্টিকোণ এটা আছে, মানে ভাওনাই হওক সত্ৰীয়া সংস্কৃতিৰ লগত আমি সেইখিনি বজাই ৰাখিব লাগিব। মানে মই শিপাক পাহৰি বুলি কোৱা নাই, শিপাক খামুচিওতো আমি আগুৱাই যাব পাৰোঁ, মানে নামঘৰৰ খুঁটাটোত ভাওনা মানে ভাওনা এখনক বান্ধি ৰখাটো আমাৰ উদ্দেশ্য হ'ব নালাগে, মানে ভাওনা ওলাই যাওক, মঞ্চলে যাওক, বাহিৰলে যাওক, মঞ্চত পৰিৱেশন হওক, হৈছেও কিন্তু আৰু হ'ব লাগে, কাৰণ আমাৰ এই মানসিকতাটো থাকিব নালাগে। মানে আমি খুব দেখা যায় শিল্পীসকলৰো, মই মানে কোনোবাখিনিতে অনুভৱ কৰোঁ যে মানুহখিনি মানে এনেকুৱা হয়, কিছু কিছু লোক এনেকুৱা থাকে যে বৰ এটা খুব ভাল নাপায়, মানে এইটো হৈছে গুৰুজনাৰ অপভ্ৰংশ হৈছে, আমি এনেকৈ ক'বলৈ যোৱা দেখোঁ, কিন্তু মই ভাবোঁ যে অপভ্ৰংশ নকৰাকৈও আমি কোনোবাখিনিতে নিজক সকলো পাহৰি নহয়, শিপাক খামুচিও, কাৰণ কি আমাৰ মূল উদ্দেশ্যটো হ'ব লাগে যে ওলাই যাওঁ, মানুহে চিনি পাওঁ,
1: ব্ৰজাৱলী ভাষাৰ ভাওনাসমূহ আজিকালি অসমীয়া ভাষাত ৰূপায়ণ কৰা দেখা যায়, আপুনি সেইটো কথাকে ক'বলৈ বিচাৰিছে?
0: নাই, মই কোৱাটো আছিলে যে ভাওনা ব্ৰজাৱলী ভাষাৰ পৰা অসমীয়া ভাষা হোৱাটোৰ কথা মই কোৱা নাই, সেইখিনিতে মোৰ মত অকণমান বেলেগ। মই কথাটো ক'বলৈ বিচাৰিছো যে কোনোবাখিনিতে মণিকূটখন থাকিলেহে ভাওনা কৰিব পাৰিব, তেনেকুৱাতো কথা নাই, কোনোবাখিনি কৃষ্ণ চৰিত্ৰটোৱে কৃষ্ণ চৰিত্ৰটো এনেকুৱা এজন মানুহেই ৰূপায়ণ কৰিব লাগিব, তেনেকুৱাটো কথা নাই, কথাটো কৈছো মানে থাকে তেনেকুৱা মানসিকতা, আমি চাগে গাঁৱৰ ভিতৰত মই নিজেই দেখিছো, মানে এনেকুৱা নিৰ্দিষ্ট এটা পৰিসৰ কিছুমান মানুহেহে কৃষ্ণ চৰিত্ৰটো কৰিব পাৰিব, বেলেগে কৰিব নোৱাৰে যিহেতু ভগৱানৰ চৰিত্ৰ এটা ৰূপায়ণ কৰিছে, কিন্তু তেনেকুৱা কথা নাই মই ভাবো, মানে যদি কোনোবা আগ্ৰহী, কোনোবাই যদি মানে সেই চৰিত্ৰটোক জাষ্টিচ দিব পাৰিছে, তেতিয়াহ'লে কৰিব পাৰে। ৰজাৱলী ভাষাত মোৰ মতটো হ'ল যে এই অসমীয়া ভাষালৈ অনুবাদ কৰি পেলাই যে ভাওনাসমূহ কৰে, অনুবাদ হওক, ইংৰাজীলেও হওক, অসমীয়ালেও হওক, হিন্দীলেও হওক, আপত্তি নাই, কিন্তু মই যে কৈছোঁ শিপাক পাহৰি নহয়, শিপাক খামুচি, ব্ৰজাৱলীটো কিন্তু আমাৰ শিপা, সেইটো পাহৰিব নহ'ব, কাৰণ কি ব্ৰজাৱলীটো যদি আমি ধৰি নাৰাখোঁ, ধৰিবলগীয়া মানুহ নাই আৰু, কোনো নাই, আৰু সেইটো হৈছেও, কাৰণ কি আমি যদি মধ্য অসমৰ নগাঁও আৰু কোনোবা কোনোবা জেগা, নগাঁৱত বিশেষকৈ ব্ৰজাৱলী ভাষাৰ ভাওনাটো প্ৰচলিত বুলি মই জানো আৰু, কিন্তু আমি যদি অকণমান উজনিৰ ফালে যাওঁ, শিৱসাগৰ বা যোৰহাট, শিৱসাগৰত সেইফালে মাতৃভাষাৰ ভাওনাই চলে, সেইফালে ব্ৰজাৱলী ভাষাৰ ভাওনা, মানে মাজুলীতহে ব্ৰজাৱলী ভাষাৰ চলে, তাৰপৰা যদি আমি যোৰহাট শিৱসাগৰলৈ যাওঁ, অসমীয়া ভাষাৰ ভাওনাই বেছি, যদিও ভাওনাটো সকলোতকৈ বেছি তাতেই প্ৰচলিত, খুব বেছি ভাওনাৰ প্ৰতিযোগিতা হয় দেই সেইসমূহ জেগাত, কিন্তু
1: উজনিৰ ফালে
0: সংস্কৃতি মানে ধৰি ৰাখিছে তেওঁলোকে, কিন্তু কোনোবাখিনিতে ধৰি ৰাখিবলৈ যাওঁতে তেওঁলোকে শিপাটো এৰি দিছে যেন মোৰ অনুভৱ হয় মানে। আৰু মই ভাবোঁ যে ব্ৰজাৱলী ভাষাটোৰ প্ৰচলন আৰু হ'ব লাগে, মানুহে শিকিব লাগে, নতুন প্ৰজন্মই শিকিব লাগে।
1: হয় হয়। আৰু স্কুলীয়া পৰ্যায়ৰ পৰাই যদি ল'ৰা ছোৱালীক এই ক্ষেত্ৰত আমি আগবঢ়াই দিব পাৰোঁ, তেওঁলোকৰ যদি আগ্ৰহ জন্মাব পাৰোঁ এই ক্ষেত্ৰত, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে ধৰি ৰাখিব, আমাৰ ভৱিষ্যত প্ৰজন্মও এই ক্ষেত্ৰত এই সংস্কৃতি আগুৱাই নিব পাৰিব, নহয় জানো? আমি এতিয়া অভিনয়ৰ কথালৈ আহিছোঁ, আপোনাৰ অভিনয় জীৱনৰ আৰম্ভণি কেতিয়া হৈছিলে বাৰু?
0: অভিনয় জীৱনৰ আৰম্ভণি, অভিনয়ৰ প্ৰতি মানে আকৰ্ষণটো সৰুৰে পৰা, মই কৈছোঁ দেউতাই নাটক কৰে, কিন্তু দেউতাক লৈ আমাৰ এটা খুব আপত্তি আছিলে, দেউতাই আনক শিকায় আমাক নিশিকায়,

0: সেইটোৰে পৰা এই কাৰোবাৰ কাইলৈ গৈ এযোৰ লাইক কম্পিটিশ্যন আছে বা কিবা আছে তেনেকুৱা আহি যায় দেউতাৰ ওচৰলৈ খুৰা কিবা এটা শিকাই দিয়কচোন আৰু দেউতাই একদম ৰাতিটো কষ্ট কৰি শিকাই দিয়ে কিন্তু আমাক মানে নিশিকায় আমি কওঁ আৰে ঘৰৰ ছোৱালী ল'ৰা ছোৱালীকেইটাক কেলৈ নিশিকোৱা নিজে শিকিবি এনেকৈ কয় স্কুলৰ পৰ্যায়ত এই নৃত্য আৰু আৰ্ট স্কুলতো সৰুৰ পৰা যোৱাই হয় আৰু মই তাবলাও শিকিছিলোঁ তাবলা আৰু বিহাৰত সেইসমূহত থাকোঁতে মানে নাটকলৈ সময় নিমিলিলে কিন্তু যেতিয়া মই দৰং মহাবিদ্যালয়লৈ গৈছোঁ দৰং মহাবিদ্যালয়ত প্ৰথম মানে শুনিছোঁ নাটকৰ কৰ্মশালা এখন হয় আগষ্টৰ পৰা কলেজ আৰম্ভ জুলাই মাহত হয় দেউতাক সুধিলোঁ কৰোঁনে দেউতাই ক'লে কৰ শিকিলেতো ভালেই পাওঁ সেয়া মোৰ প্ৰথম আৰম্ভণি কিন্তু নাটকৰ যি কৰ্মশালা কৰিলোঁ মই তেওঁৰ নাম ল'বলৈ পাওঁ সুনীতজ্যোতি শইকীয়া ছাৰ সুনীতজ্যোতি শইকীয়া ছাৰে আমাক আচলতে নাটকতকৈ মানুহ হ'বলৈ শিকাইছিল প্ৰথমৰ পৰাই এই খুব ফেমৰ পিছত দৌৰা বা মানে তেওঁ আমাক মাটিৰ লগত জড়িত হৈ থাকিবলৈ তেতিয়াৰ পৰাই কৈছিলে দেই আৰু নাটকৰ কৰ্মশালাসমূহত মানে অকল নাটক শিকা নহয় এই যে আমি টিফিন নিওঁ যে সকলোৱে টিফিনবোৰ ভগাই মেলি খাওঁ মানে চব গোটেই টিফিনখিনি এখন কাগজত মিক্স কৰে মিক্স কৰি ভগাই মানে যাতে মানে ইটোৰ সিটোৰ ওপৰত ট্ৰাষ্ট মৰম সেইসমূহ মানে বিল্ড হয় বা ট্ৰাষ্ট গেম এইবিলাক কৰ্মশালা কৰা মানুহে ষ্ট্ৰেছ গেম মানে মই নিজকে যেনিবা ওপৰৰ পৰা তললৈ পেলাই দিলোঁ মোক তলত কোনোবাই ধৰিবলৈ ৰৈ আছে মই সেই চকুমুনি মানুহজনক যে বিশ্বাস কৰিব পাৰোঁ আচলতে গোটেই পাৰ্চনেলিটি ডেভেলপমেণ্ট হয় নাটকৰ কৰ্মশালাত নাটকৰ কৰ্মশালা কৰিলোঁ সেই কৰ্মশালাটো কৰাৰ পিছত আমাৰ কলেজলৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এখন কৰ্মশালা আহিছিলে অসমত তেতিয়া তিনি জেগাত আহিছিলে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দৰং মহাবিদ্যালয় সেই কৰ্মশালাখনৰ কাৰণে মই অডিশ্যন দিছিলোঁ আৰু কৰ্মশালাখন কৰিলোঁ আমি মানে ময়ো আছিলোঁ 30-জনীয়া দল এটা আছিলে তেতিয়া সেইখন মোৰ জীৱনৰ মানে ফুল ফ্লেজেড ফাৰ্ষ্ট নাটক আৰু প্ৰাঞ্জল শইকীয়া ছাৰহঁত আছিলে সপোনজ্যোতি ঠাকুৰ ছাৰ তেওঁলোকে শিকাইছিলে আমাক আৰু তাত মানে আমি মাৰ্চিয়েল আৰ্টৰ পৰা গানৰ ক্লাছৰ পৰা সকলো কৰিছোঁ মানে সেইখন ফুল ফ্লেজেড ফাৰ্ষ্ট ড্ৰামা তাৰপিছত কলেজীয়া পৰ্যায়ত ওৱান এক্ট প্লে কৰিছোঁ যুৱ মহোৎসৱত নাটক কৰিছোঁ তাৰপিছতে তেজপুৰৰ বান থিয়েটাৰত বা তেজপুৰৰ কলাভূমিত এনেকুৱা কিবাকিবি জ্যোতি প্ৰসাদৰ নাটক তেনেকুৱা কিবাকিবি কৰা হয় তাৰপিছতে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়লৈ অহাৰ পিছত এটা থাকেই ন চিনাকি বহুতে জানে অঁ এই ছোৱালীজনী তেজপুৰৰ পৰা আহিছে তাই নাটক কৰে দেই বা কিবা তেনেকৈও গুৱাহাটী বিশ্ববিদ্যালয়ৰো বিশ্ববিদ্যালয়ৰ সপ্তাহত নাটক কৰা হ'ল ঠিক তেনেকৈ মই আচলতে নাটক বেছিকৈ বাহিৰতকৈ কলেজীয়া আৰু যুৱ মহোৎসৱ বা ইউনিভাৰ্চিটি পৰ্যায়ত বেছিকৈ কৰিছোঁ কৰিছোঁ বাহিৰত কিন্তু খুব কম সংখ্যক আৰু এখন দুখন কিন্তু মই ভাবোঁ যদিও মানে বাহিৰত নাটক কৰাতকৈ মানে বিশ্ববিদ্যালয় পৰ্যায়ৰ যিখিনি নাটক বহুত উন্নতমানৰ নাটক হয় মানে আমি আচলতে কোনোবাখিনিতে হয়তো বাহিৰত কৰা সকলোতো বাৰু তেওঁলোকে বহুত জানে কিন্তু তাত যিখিনি শিকে গুৰিটো মই তাত বুলিয়ে ভাবোঁ কাৰণ কি বহুতে তাত শিকি পেলাই বাহিৰত এতিয়াও বহুত ভাল মানে এষ্টাব্লিছড এক্টৰ হিচাপে কাম কৰি আছে
1: গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ নাটকৰ যি প্ৰতিযোগিতা হয় খুব উচ্চমানৰ প্ৰতিযোগিতা হয় গোটেই অসমৰ পৰা আহে আৰু খুব ভাল ভাল নাটক আহে খুব প্ৰতিযোগিতা মানে খুব কঠিন হয় বুলি
0: কঠিন হয়
1: আৰু তাত শিকিবও পৰা যায়
0: বহুত শিকিব পৰা যায়
1: আমি যিটো নাটকৰ কথা পাতি আছো আপুনি অংশগ্ৰহণ কৰা যিকোনো এখন নাটকৰ যিকোনো এটি সংলাপ যদি আপুনি মাতি শুনাই ভাল লাগিব
0: অংশগ্ৰহণ কৰা নাটকৰ একজেক্ট সংলাপ মোৰ মনত নাই দেই কিন্তু মানে নাটক কৰাৰ পিছতো বহুত নাটক চোৱা হয় বহুত নাটকৰ শিকাই থকা সময়ত জড়িত থকা হয় মোৰ ভাল লগা এখন নাটক পাপেটছ বুলি নাটকখন পাপেটছৰ এটা চৰিত্ৰ মোৰ বিৰাট প্ৰিয় আৰু সেই চৰিত্ৰটোৰ এটা সংলাপ আছে মই দুই এজনক কৰিবলৈ উৎসাহো দি যে মনোয়েক কম্পিটিশ্যন হয় যে তেনেকুৱাত সেই সংলাপটোকে মাতি শুনা
1: নিশ্চয়
0: মই আৰু মোৰ মানুহটো আমি আমাক বুজি পাওঁ মোৰ মানুহটোৱে মোক নিজতকৈও বেছি ভাল পাইছিল কিন্তু তাতকৈও বেছি ভাল পাইছিল তহঁত দুটাক ৰাতি যেতিয়া আমি শুবলৈ যাওঁ দেউতাৰে সদায় মোক সোধে ইহঁতে ফোন কৰিছিলেনে খোৱা বোৱা কৰিলেনে মই কেতিয়াবা এনেই কওঁ কৰিছিল আপোনাৰ কথাও সুধিছিল কেতিয়াবা আকৌ দেউতাই ফোনটো লৈ চাই থাকে মোক সোধে ইহঁতৰ

0: ফোন এটাকে কৰোঁ নেকি? কৰিও, কিন্তু মই কিবা এটা কোৱাৰ আগতে কাটি থৈ দিয়ে, কয় এ ব্যস্ত আছে চাগে। মানুহে কয় আমি হেনো বৰ সুখী মাক বাপেক, ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি বাহিৰত চাকৰি কৰে, তাতকৈনো বেছি মানুহক আৰু কি লাগে? দেউতাৰে মোক কেতিয়াবা সোধে আমি বাৰু কিবা ভুল কৰিলোঁ নেকি, নহ'লেনো নিজৰ ল'ৰা ছোৱালীকেইটাৰ লগতে মুখ খুলি কিবা এটা পাতিব নোৱাৰোঁ কেলে? আকৌ নিজে কয় হে হ'ব দিয়া, আমি তিনিটা আছোঁ নহয়। মই বোলো তিনিটা? তেওঁ কয় কিয়, তুমি মই আৰু আমাৰ সেই টিভিটো বুলি এক ডেকাই হাঁহিবলৈ ধৰে। হা তহঁতে কৰিছ, তহঁতে আমাৰ কাৰণে বহুত কিবা কিবি কৰিছ, ভাল ঘৰ দিছ, দামী গাড়ী তুলি লৈ ফুৰিছ, অসুখ হ'লে ঔষধো দিছ, আৰু ঘৰত বহি আমনি নালাগিবলৈ ৱালত ডাঙৰ টিভি এটাও আঁৰি দিছ। কিন্তু যেতিয়া তহঁতৰ মুখখন চাবলৈ বৰ মন যায়, তেতিয়া মুখখন চাবলৈ পাব লাগে। যেতিয়া তহঁতৰ মাতষাৰ শুনিবলৈ মন যায়, মাতষাৰ শুনিবলৈ পাব লাগে। যেতিয়া মুখখন চাবলৈ মন যায়, মুখখন চাবলৈ পাব লাগে। মাতষাৰ শুনিবলৈ মন যায়, মাতষাৰ শুনিবলৈ পাব লাগে। মুখখন চাবলৈ মন যায়, মুখখন চাবলৈ পাব লাগে। মাতষাৰ শুনিবলৈ মন যায়, মাতষাৰ শুনিবলৈ পাব লাগে।
1: বঢ়িয়া, খুব ভাল লাগিল। বিভিন্ন নাটকত আপুনি অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে, আপুনি ধাৰাবাহিকতো অংশগ্ৰহণ কৰিছিলে এখন,
2: হয়
1: কি আছিলে বাৰু ধাৰাবাহিকখনৰ?
2: ধাৰাবাহিকখনৰ নাম আছিল বিয়লিৰ বৃন্দাবন। সিদ্ধাৰ্থ দা, দীপজ্যোতি দাহঁত আছিলে ধাৰাবাহিকখন। 2023 চনমানত কৰিছিলোঁ সেইখন মই।
1: এই ধাৰাবাহিকখনৰ সৈতে কিদৰে জড়িত হোৱা হ'ল?
2: মোৰ জীৱনৰ সেইখন প্ৰথম ধাৰাবাহিক আছিলে আচলতে। এই আমি যেতিয়া নাটকৰ যাত্ৰাটোত সোমাওঁ বা বিশ্ববিদ্যালয় পৰ্যায়ত, মহাবিদ্যালয় পৰ্যায়ত তেনেকুৱা নাটকসমূহ কৰি মেলি থাকোঁতে আমি কাৰোবাৰ চকুত পৰোঁ। ঠিক তেনেকুৱাই মানে দাদা এজন আছিলে চিনাকি, তেওঁ খুব অভিনয় জগতৰ লগত জড়িত। তেওঁ আচলতে মোক ফোন কৰিছিল আৰু যে তেওঁক এনেকুৱা চৰিত্ৰ এটা আছে, মোক সুধিছিলে তোৰ কথা, যিহেতু মই তোক দেখিছোঁ কৰা, সেইকাৰণে মই তোৰ নামটো ক'লোঁ, তই এবাৰ পাতিবিচোন বুলি। তাৰপিছতে মোলৈ ফোন কৰিলে, কথা পাতিলোঁ, মোক লগ কৰিলে, চালে মেলিলে, তাৰপিছত ধাৰাবাহিকখন কৰা।
1: আৰু চুপা চুপি নামৰ যিখন শেহতীয়াকৈ মুক্তি পাইছে অসমীয়া চলচ্চিত্ৰ, সেই চলচ্চিত্ৰখনৰ সৈতে আপুনি জড়িত। সেই চলচ্চিত্ৰখনৰ এটি চৰিত্ৰ আপুনি ৰূপায়ণ কৰিছে। মঞ্চৰ নাটকৰ পৰা ধাৰাবাহিক, তাৰপিছত চলচ্চিত্ৰ, এক ডাঙৰ যাত্ৰা এটা, এই সম্পৰ্কে, অভিজ্ঞতা সম্পৰ্কে জানিব বিচাৰিছোঁ।
2: ডাঙৰ যাত্ৰা বুলি আপুনি কৈছে, মই যাত্ৰাটো বৰ্তমান বিৰাট নিম্ন পৰ্যায়ত আছোঁ বুলিয়ে ভাবোঁ নিজে, কাৰণ আকাশখনলৈ বহুত দূৰ। কিন্তু এইটো হয় যে আকাশখনলৈ খোজকাঢ়ি থকাৰ সময়ত প্ৰত্যেকটো খোজক লৈ সুখী হোৱাৰ আমাৰ অধিকাৰ থাকে, আৰু সেইবাবে মই সুখীও। চুপা চুপি মোৰ জীৱনৰ প্ৰথমখন চিনেমা, আৰু মোৰ বাবে চিনেমাখনৰ যাত্ৰাটো চিৰস্মৰণীয় হৈ ৰ'ব। মই বহুত কথা শিকিছোঁ, মই আগতেও কৈছোঁ মই নিজকে শিকাৰোঁ বুলিয়ে ভাবোঁ, কাৰণ কি চিৰিয়েল আৰু চিনেমাৰ কথাবোৰ বিৰাট বেলেগ হয় দেই। কাৰণ কি চিনেমাৰ কথাবোৰ বহুত আচলতে ডাঙৰ ডাঙৰকৈ হয়, তেওঁলোকৰ আউটডোৰ শ্বুটিঙত যিবোৰ হয়, মই মোক যেতিয়া মানে চিৰিয়েলত বিশেষকৈ মানে অকণমান ৱাইড বা ক্লজ লোৱা যায়, মই যিখনত কৰিছিলোঁ দেই, মই এতিয়াও বহুত বেছি নাজানো, কিন্তু চিনেমাত মানে প্ৰথম প্ৰথম যেতিয়া মই গৈছিলোঁ, মই বহুত কথা কমকৈ জানো। মোক যেতিয়া কয় এইটো ৱাইড কাটিম, এইটো ক্লজ, পি অ' ভি, মই অলপ সময় মানে বেঙা টাইপ চাই থাকোঁ, মানে কি ক'লে, কি কি কৰিব, ক্লজটো মই বুজি পাওঁ, পি অ' ভিটো মই সোধো পি অ' ভিটো কি, আৰু মানে সোধো এইটোত কেমেৰালৈ চাব লাগে, মানে এনেকুৱা নিচিনা পি অ' ভি যেতিয়া লয় মানে পইণ্ট অফ ভিউত, মানে মোৰ মানে অপজিট পাৰ্চনৰ পইণ্ট অফ ভিউৰ পৰা লৈছে ন, তেতিয়াহ'লে মানে মই তেওঁৰ লগত কথা পাতি আছোঁ যে মই সেই কেমেৰাটোলৈ চাব লাগিব, কিন্তু এনেই কেমেৰালৈ চাব নালাগে মানে, কাৰণ কি কেমেৰাটো এজন বেলেগ পাৰ্চন প্ৰেজেণ্ট হয় যিটোৱে কাহিনীটো চাই আছে বা কিবা ৰেকৰ্ড কৰি আছে। কিন্তু মই মানে সেইকাৰণে সোধোঁ কেতিয়াবা কেমেৰাটোত এইটো

0: চাবলগীয়া নে নাচাবলগীয়া বা OTS বুলি কয়, মই বুজি নাপাওঁ OTS কি হয় সেনেকুৱা নিচিনা লাহে লাহে শিকিলোঁ। আৰু মই জানিবলৈ আগ্ৰহী দেই, মই সুধিও থাকোঁ কেমেৰা এইটো যে এনেকৈ কয় কিবা এটা ল'লে এইটো কি নুই, এইটো কি কেমেৰা মানে, মইতো এটাই বুজি পাওঁ কেমেৰা এনেকৈ এডাল কি হয় মানে, এডালত যে কেমেৰাটো উঠি গ'ল আকৌ নামি গ'ল সেনেকুৱা। আৰু মই এটা কথা ক'ব লাগিব, মই আগে পিছেও কৈছোঁ যে মোৰ কো-এক্টৰ্ছখিনি বিৰাট ছাপৰ্টিভ আছিলে, যদিও জনপ্ৰিয় গোটেইসকল জনপ্ৰিয় অভিনেতা, কিন্তু তেওঁলোকৰ এনেকুৱা নাই যে নতুন কোনোবা এজনক তেওঁলোকে নিশিকাব, বা বহুত শিকাই মেলি বুজাই দিয়ে। পৰিচালকো বিৰাট ভাল মানে, তেখেতে গালিও দিয়ে কিন্তু শিকায়ো দিয়ে। আৰু এটা কথা, কামটো মানে বেষ্টটো মোৰ পৰা নোপোৱালৈকে তেওঁ লৈয়ে থাকিব, কৰাই থাকিব। আৰু তেওঁ জানে আচলতে মানুহৰ পৰা তেওঁৰ বেষ্টটো উলিয়াবলৈ জানে। মই নাজানো, মোৰ হয়তো চাগে মানে মই চাগে আজি চিনেমাখনত যিসকলে মোক চাব হয়তো ভাল নাপাবও পাৰে, কাৰণ মোৰ প্ৰথম এখন, হয়তো চাগে আজিৰ পিছত মই যদি আৰু চাৰিখন চিনেমা কৰোঁ, চাৰি নম্বৰখনত যিটো মোৰ এক্টিং হ'ব আজি চাগে মানে সেইটো স্বাভাৱিক, তেনে স্বাভাৱিক হয়। কিন্তু এতিয়া মই যিটো পৰ্যায়ত আছোঁ, হয়তো চাগে তেওঁৰ মতে সেইটো মোৰ বেষ্ট, আৰু সেইটো তেওঁ লৈছে। আৰু মই ঈশ্বৰৰ ওচৰত চিৰকৃতজ্ঞ, মই যে মোৰ জীৱনৰ মানে কিতাপখনত এই অভিজ্ঞতাটো সন্নিৱিষ্ট কৰিব পাৰিলোঁ, মই ঈশ্বৰৰ ওচৰত কৃতজ্ঞ।
1: গতিকে বিয়লিৰ বৃন্দাবন নামৰ ধাৰাবাহিকখন কেমেৰাৰ সন্মুখত কি ধৰণেনো কাম কৰিব লাগে, কি ধৰণেনো অভিনয় কৰিব লাগে, তাৰ এক শিক্ষা আছিলে, তাৰ এক পাঠ
0: আছিলে।
1: তাৰ পৰা আপুনি চিনেমালৈ আহিলোঁ। এতিয়া জানিব বিচাৰিছোঁ, মঞ্চ নাটত আপুনি অংশগ্ৰহণ কৰিছে, আপুনি কেমেৰাৰ সন্মুখতো কাম কৰিছে, মঞ্চ নাটৰ অভিনয় আৰু কেমেৰাৰ সন্মুখত কৰা অভিনয়, আপুনি কেনেধৰণৰ পাৰ্থক্য অনুভৱ কৰিছে?
0: বহুত পাৰ্থক্য আছে। আৰু বহুতে কয় যে মানে মই কেমেৰাৰ সন্মুখত কৰাৰ আগতে বহুতৰে এইটো মানে মতামত পাইছিলোঁ যে কেমেৰাৰ ওচৰত আচলতে সহজ হয় কৰিবলৈ মঞ্চতকৈ, কাৰণ কি মঞ্চত এবাৰ প্ৰৱেশ কৰাৰ পিছত ঘূৰি আহিব নোৱাৰোঁ, আৰু মানে যি গৈ আছে ভুল হ'লেও অনস্পট যি মিলাইছোঁ। কিন্তু মই আচলতে হয়তো চাগে কেমেৰাত নতুন কাৰণে মোৰ এনেকুৱা অনুভৱ হ'ল, পাৰ্থক্য মানে এইখিনিতে এটা মঞ্চৰ মানে এডভান্টেজ ডিছএডভান্টেজ আছে। এডভান্টেজ বুলি যদি ক'বলৈ যাওঁ, মঞ্চত যে আমি আধা ঘণ্টা সোমাওঁ, মঞ্চত আধা ঘণ্টা উঠাৰ আগত আমি কেইবাটাও আধা ঘণ্টা আখৰা কৰোঁ, কেইবাটাও আধা ঘণ্টা আখৰা কৰাৰ পিছত যিটো চৰিত্ৰ আমি ৰূপায়ণ কৰোঁ, সেই চৰিত্ৰটো কোনোবাখিনিতে আমি মানে আমাৰ গাত বহি যায়গৈ, সেই চৰিত্ৰটো আমি ধুনীয়াকৈ উঠাব পাৰোঁ চৰিত্ৰটো। আৰু মঞ্চত চৰিত্ৰটোত সোমাই থাকিবলৈ সুবিধা মানে মই অনুভৱ কৰোঁ, সুবিধা এইটো কাৰণে যে মই যে আৰম্ভ কৰিলোঁ মই জানোৱেই, মই শেষ কৰিবলৈ মই চৰিত্ৰটোৰ পৰা নোলাওঁ, কিন্তু ব্ৰেক নাপাওঁ ন, কিন্তু বেয়া হ'লে ভাল কৰাৰ উপায় নাথাকে,
1: নাথাকে,
0: যি হয় মিলাই লৈ গ'লোঁ। আৰু প্ৰেজেন্স অফ মাইণ্ডটো বহুত বেছি দৰকাৰ চিনেমাত। আকৌ কি হয়, চৰিত্ৰটোৰ পৰা ওলাই যোৱাৰ বহুত সম্ভাৱনা থাকে, এই চিনটো কৰি আছোঁ নহয়, চিনটোৰ মাজতে যদি লাঞ্চ ব্ৰেক পৰিলে, ভাতকেইটা খালোঁ নহয়, ভাতকেইটা খোৱাৰ পিছত অ' মই অলংকৃতা নহয় নহয়, মই অমুখে আছিলোঁ, এই চৰিত্ৰটোহে, আকৌ চৰিত্ৰটোলৈ যাব লাগিব অভিনয়ে, তথাপিতো চৰিত্ৰটোলৈ যাব লাগিব বা সেই চিনটোলৈ যাব লাগিব। আৰু সাধাৰণতে বহুত বেছি টাফ কেৰেক্টাৰ নহ'লে বহুত বেছি আখৰা কৰা নাযায়, মানে স্ক্ৰিপ্টখন পঢ়া যায়, বা কেতিয়াবাতো এনেকুৱাও হয় অন চিন স্ক্ৰিপ্টখন এনেই একেটা একেটা ডাইলগ তুমি চাই লোৱা, তোমাৰ এইটো চিনত আছে কথাটো কৈছোঁ, সেইটোত মানে সেই কেৰেক্টাৰটো জীয়াবলৈ অকণমান অসুবিধা। কেমেৰাৰ আগত কেৰেক্টাৰটো মই কেমেৰাৰ পৰা ওলাই আহিলোঁ কোনোবাখিনিতে, মানে যদিও কেৰেক্টাৰটো থাকিবলৈ যত্ন কৰা যায় অকণমান ব্ৰেক এটা হয়, মঞ্চত যিমান কেৰেক্টাৰটোত সোমাই থাকোঁ তিমান সোমাই থকা নহয়, সেইটো এটা কথা, সেইটো এটা ডিফাৰেঞ্চ। আৰু কেমেৰাটোৰ মানে মই ফিল কৰোঁ আৰু ষ্টেজত থাকিলে, ষ্টেজখনক লৈ চাগে অলপ সৰুৰ পৰা আমি বেছি অভ্যস্ত, আজিৰ যুগতহে কেমেৰা আহিছে, এতিয়া বাৰু কথাবোৰ সলনি হৈছে, ল'ৰা ছোৱালীসমূহ সৰুৰ পৰাই মোবাইলৰ কেমেৰাটো সন্মুখত লৈ পেলাই কথা ক'বলৈ শিকে, কিন্তু আমাৰ যিটো প্ৰজন্ম আমি কেমেৰাৰ লগত বহুত পিছত মানে আমাৰ চিনাকি, বহুত পিছত মানে যদিও সৰু থাকোঁতে আহিছে কেমেৰা, ভিডিঅ' কল চিডিঅ' কলটো বহুত দেৰিকৈ পাইছোঁ আমি, কিন্তু আমি কিন্তু সৰুৰ পৰাই মঞ্চত গান গোৱা, মঞ্চত নাচা, মঞ্চত কবিতা আবৃত্তি কৰা সেইবোৰে দেখি আহিছোঁ, মঞ্চখনৰ লগত অভ্যস্ত। যদিও ষ্টেজ ফিয়াৰটো বহুত মানুহৰ থাকে, কিন্তু কেমেৰা কনচিয়াছনেছ বোলাও এটা কথা থাকে যে কেমেৰাটো মোৰ হয়, মই কেমেৰাটো আহিলে অলপ অঁ কেমেৰা আছে এনেকুৱা নিচিনা, যদি সন্মুখত কেমেৰাটো দেখি থাকোঁ সেইটোৱেও পাৰফৰ্মেঞ্চত কেতিয়াবা ইম্পেক্ট পেলায়, উইথ টাইম কৰোঁতে কৰোঁতে চাগে সেইসমূহ সহজ হৈ পৰে, কিন্তু সেইটোৱে পাৰ্থক্য বুলি মই ভাবোঁ, চৰিত্ৰটো ৰূপায়ণ কৰাত কোনোবাখিনিতে চৰিত্ৰটোত সোমাই থাকিবলৈ অকণমান বেলেগ হয় ডিফাৰেঞ্চ।
1: আৰু চৰিত্ৰ এটা ৰূপায়ণৰ

0: নিজকে আপুনি কি ধৰণে প্ৰস্তুত কৰে?
1: চৰিত্ৰটোক লৈ মানে ডিপেণ্ড কৰে। চৰিত্ৰটো যদি খুব বেছি টাফ হয় বা টাফ নহ'লেও, এতিয়া চাপ'জ মই ৰিপৰ্টাৰৰ কেৰেক্টাৰ এটা কৰিছোঁ, মই সেইকেইদিন চেষ্টা কৰোঁ যে মই খুব নিউজৰ ৰিপৰ্টাৰৰ মানে এনেকৈ ক্লিপছবোৰ যাতে চাওঁ, চাইছোঁ তেওঁলোকেনো কেনেকৈ কথা কয়। আৰু মানে অভিনয়ত মই কেতিয়াও মই তেওঁ হ'বলৈ চেষ্টা নকৰোঁ, মই তেওঁ হোৱা হ'লে কি কৰিলোঁহেঁতেন সেইটো চেষ্টা কৰোঁ। কাৰণ কি একজেক্টলি কপি নহয়, কিন্তু মই যদি ৰিপৰ্টাৰ হ'লোহেঁতেন মইনো কেনেকৈ কথা ক'লোহেঁতেন, সেই মানসিকতাটো লৈ পেলাই নিজকে প্ৰস্তুত কৰা হয়। আৰু সেই ভিডিঅ' চোৱা বা তেনেকুৱা মানুহে কেনেকৈনো কথা কয়, বা যদি ৰিপৰ্টাৰ নহয় যেনিবা এজন বয়সস্থ মানুহৰ নিজৰ পৰিয়ালৰে হওক, ককা আইতা সকলো কেনেকৈ ভাবে, তেওঁলোকৰ মানসিকতাটো কেনেকুৱা, তেওঁলোকৰ চিন্তাধাৰাটো কেনেকুৱা। কাৰণ কি আজি অলপ আগতে যিটো মই সংলাপ ক'লোঁ, সেই সংলাপটো মই চাগে আজি সিমান অনুভৱ কৰিব নোৱাৰোঁ আৰু সম্ভৱো নহয়। মানে এম্পেথিটো বেলেগ বস্তু, কিন্তু নিজৰ লগত হোৱালৈকেহে মানুহে যে বুজি পায় বুলি কয়, তো মোৰ নিজৰ লগত যদি মোৰ বৃদ্ধ বয়সত সেনেকুৱা হয় মই কেনেকুৱা অনুভৱ কৰিম, সেইটোৱে চেষ্টাহে অভিনয়। কাৰণ কি আমিতো সেই পৰ্যায়টো পোৱাগৈ নাই ন।
2: আপুনি বহু বছৰৰ পৰা অভিনয়ৰ সৈতে জড়িত হৈ আছে, এতিয়া যিসকল ল'ৰা ছোৱালী নতুনকৈ অভিনয়ৰ সৈতে জড়িত হ'ব বিচাৰিছে তেওঁলোকক উদ্দেশ্যে আপুনি কি ক'ব?
1: মই এটা কথাই ক'ব বিচাৰিম, এতিয়া খুব এটা ট্ৰেণ্ড আহিছে ফেমৰ পিছত দৌৰাৰ। ফেম নেচেচেৰী হয়, জনপ্ৰিয়তা নেচেচেৰী হয়, মই একেবাৰে আননেচেচেৰী বুলি নকওঁ, কিন্তু ফেম পোৱাটো এটা যাত্ৰা আছে, মানে সেই যাত্ৰাটোত খোজকঢ়াটো বিৰাট নেচেচেৰী বুলি মই ভাবোঁ। কাৰণ কি ফেম বস্তুটো বিৰাট খন্তেকীয়াও হ'ব পাৰে, চিৰস্থায়ীও হ'ব পাৰে। এই যদি আমি যাত্ৰাটোত খোজকাঢ়ি পেলাই সেই জনপ্ৰিয়তাটো লাভ নকৰে মানুহে, তেতিয়াহ'লে জনপ্ৰিয়তাটো খন্তেকীয়া হোৱাৰ সম্ভাৱনা থাকে। আৰু জনপ্ৰিয়তাটোৱেই আল্টিমেট এইম হ'ব লাগে বুলি লক্ষ্য নহয়, মানে লক্ষ্য হ'ব লাগে বুলি মই নাভাবোঁ। শিকি যোৱা মানসিকতা আৰু কাম কৰি যোৱা মানসিকতা এটা থাকিব লাগে। আৰু এইটোও ক'ম যে উইথ টাইম, মানে সময়ৰ সৈতে আমি এই যে জখলাডাল বগাবলৈ চেষ্টা কৰিব লাগে। এনেকুৱা নহয় যে মই কাম কৰিবলৈ শিকি যাম কাৰণে আজি যদি প্ৰথমটো ষ্টেপত আছোঁ মই জীৱনটো প্ৰথমটো ষ্টেপতে কাম কৰি যাম, নহয়। যদি মই প্ৰথম দেখিছোঁ যে মই প্ৰথমটো ষ্টেপতেই আছোঁ বহুদিন, মই হাত মেলিব লাগে দ্বিতীয়টো ষ্টেপলৈ। আৰু হাত মেলাটো ভুল বুলি মই নাভাবোঁ, চেষ্টা কৰিব লাগে। আৰু হাত নেমেলিলে আমি ওপৰলৈ কেনেকৈ যাম, আমিতো বগাব লাগিব, সেইটোৱে কথা।
2: নিশ্চয়কৈ। আৰু পুনৰ আমি নৃত্যৰ কথালৈ উভতি আহিব বিচাৰিছোঁ। আপুনি শাস্ত্ৰীয় নৃত্যশিল্পী, আপুনি লোকনৃত্য অংশগ্ৰহণ কৰিছে, লগতে আপুনি আধুনিক নৃত্যৰ সৈতেও জড়িত। আমি জানিব বিচাৰিছোঁ যে শাস্ত্ৰীয় নৃত্য, লোকনৃত্য আৰু আধুনিক নৃত্য, এই তিনিটা ধাৰাৰ ভিতৰত কোনটো ধাৰা আপোনাৰ আটাইতকৈ প্ৰিয়?
1: প্ৰিয়ৰ তালিকাখন মই আগতেও কৈছোঁ, যিকোনো এটা মানে বাছিবলৈ টান, কিন্তু এই তিনিটাৰ ভিতৰত মই যদি কওঁ বিহু আৰু সত্ৰীয়া দুয়োটাই মোৰ প্ৰিয় দেই। কিন্তু যদি মোক তুমি এটা বাছিবলৈ কোৱা, বিহু মই ভাল পাওঁ, কাৰণ কি হয়তো চাগে সেইটো সৰুৰ পৰাই কোনোবাখিনিতে মানে এটা আকৰ্ষণ আছে বিহুৰ প্ৰতি, বা বিহু নাচিও মই সকলোকে কওঁ যে মোৰ কোনোবাখিনিতে বিহু নাচিলে ভাগৰ নালাগে, মানে যদিও নাচিলে আমাৰ ভাগৰ লাগে, যিকোনো নাচ নাচিলে আমাৰ ভাগৰ লাগে, বিহু নাচিলে ভাগৰ নালাগে। কাৰণ বিহুৰ লগতে আমাৰ মনৰ যিটো মানে কানেকশ্যন, সেইটো মানে বহুত বেছি দৃঢ় বুলি মই ভাবোঁ। আৰু কিন্তু তাত আৰু এটা কথা আছে, বিহুটো মই বিহুৰ সময়ত বা বিহুৰ আশে পাশে নাচিলেহে, বা ঢোলৰ মাতটো তুমি চাবাচোন বহাগত শুনি যিমান ভাল লাগে, ঢোলৰ মাতটো তুমি যদি সেই একেটা ঢোলৰ মাত তুমি যদি জেঠ মাহত শুনা ভাল নালাগে। সেই বিহুটো তেনেকুৱা মানে মোৰ কাৰণে, বিহু নাচি মই খুব ভাল পাওঁ, কিন্তু বহাগত বা বহাগৰ আগত চ'তত হয়নে, সেই চ'ত বহাগৰ সময়খিনিতে মোৰ বিহুটো ভাল লাগে, বা বিহুৰ প্ৰতি সেই যে উলাহটো, বতৰতো বতৰৰ লগতো বহুত কথা থাকে ন, সেই উলাহটো বতৰৰ লগত জড়িত হৈ থাকে, কিন্তু সেই উলাহটো মই সেই অকণমান মানে বতৰৰ লগত বা সেই দুটা তিনিটা মাহে মোৰ ভাল লাগি থাকে, কিন্তু সত্ৰীয়াটো মোৰ গোটেই বছৰটোৱে ভাল লাগে, সেইকাৰণে সত্ৰীয়াকে
2: প্ৰিয় বুলি
1: প্ৰাধান্যতা অকণমান বেছি দিব পাৰি আৰু।
2: নিশ্চয়। এতিয়া আমি জানিব বিচাৰিছোঁ যে আপুনি নিজকে এগৰাকী নৃত্যশিল্পী হিচাপে পৰিচয় দিবলৈ ভাল পাব নে এগৰাকী অভিনেত্ৰী হিচাপে পৰিচয় দিবলৈ ভাল পাব?
1: নৃত্যশিল্পীটো মোৰ প্ৰথম পৰিচয় সদায় কওঁ, কাৰণ কি নৃত্য জগতখনৰ পৰাই মই অভিনয়ৰ জগতখনৰ লগত চিনাকি হৈছিলোঁ। ভাওনা, অংকীয়া নাট এইসমূহৰ পৰাই চৰিত্ৰ ৰূপায়ণ কৰাক লৈ যিটো মোৰ আগ্ৰহ বাঢ়িছিল, নৃত্যশিল্পী হিচাপে পৰিচয়টো মোৰ প্ৰথম।

0: কিন্তু দুইটা পৰিচয় মোৰ সমানেই প্ৰিয়।
1: আমি আহি অনুষ্ঠানৰ প্ৰায় শেষ অংশত উপনীত হৈছোঁহি। আপুনি ইতিমধ্যে জনাইছে যে আপুনি গৱেষণাৰ সৈতে জড়িত হৈ আছে। আমি জানিব বিচাৰিছোঁ যে নৃত্য আৰু অভিনয়ক লৈ আপোনাৰ কেনেধৰণৰ পৰিকল্পনা আছে?
0: পৰিকল্পনা বুলি ক'বলৈ গ'লে নৃত্য, বৰ্তমান মই নৃত্যৰ জগতখনত পাৰফৰ্মাৰ হৈ বেছিকৈ আছোঁ, মানে মই শিকাওঁ যদিও তেনেকৈ এখন নিজৰ বিদ্যালয় আৰম্ভ মই কৰা নাই। মোৰ পৰিকল্পনা আছে আৰম্ভ কৰিম বুলি, কিন্তু যিহেতু মই বৰ্তমান নিজৰ জীৱনটোত বহুত বেছি ব্যস্ততা, মানে সেইকাৰণে মই সময় উলিয়াব পাৰিম বুলি বৰ্তমান মানে ভবা নাই কাৰণে কৰা নাই। কিন্তু হয়তো অনাগত দিনত মই এইটো পৰিকল্পনা লৈ থৈছোঁ যে শিকিলেইতো নহ'ব, শিকাবও লাগিব। যিখিনি শিকিছোঁ সেইখিনি শিকাম বুলি ভাবিছোঁ। আৰু অভিনয়ৰ জগতখনত মই আকৌ কৈছোঁ, মই নিজক বিৰাটেই নতুন বুলি ভাবোঁ। সেইকাৰণে কাম কৰাৰ হাবিয়াস আছে, যিমান পাৰোঁ তিমান, যিমান আছে কপালত, যিমানটা সুযোগে আহি মোৰ দুৱাৰ টুকুৰিয়াই, সিমানটা সুযোগ লৈ আগবাঢ়ি যোৱাৰ হেঁপাহ আছে।
1: নিশ্চয় আপুনি আগুৱাই যাওক, আমাৰ শুভকামনা আপোনাৰ সৈতে সদায় আছে।
0: ধন্যবাদ।
1: আমাৰ অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় যিহেতু শেষ হৈ আহিছে, আমি অনুষ্ঠান সামৰিব লাগিব। আপোনাৰ ব্যস্ততাৰ মাজতো আপুনি ইমানখিনি সময় আমাক দিলে, তাৰ বাবে আপোনাক ধন্যবাদ। আৰু লগতে নতুনকৈ আপোনাৰ চুপা চুপি নামৰ চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছে, আমি আশা কৰিছোঁ আপুনি ভৱিষ্যতেও এইধৰণে আগুৱাই যাওক, আপুনি সফল হওক। আপোনাক ধন্যবাদ।
0: আকৌ এবাৰ আকাশবাণী গুৱাহাটীলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত এটাই কথা ক'ব বিচাৰিম, ছবিখন চাব, ছবিখন বৰ্তমান আপোনালোকৰ ছবিগৃহত উপলব্ধ আৰু ভাল পাব বুলি আমি সকলো আশাবাদী চুপাচুপিৰ পৰিয়াল। ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন অভিনেত্ৰী তথা নৃত্যশিল্পী অলংকৃতা মহন্তৰ সৈতে স্নেহা পাঠকৰ কথোপকথন শুনিলে। অনুষ্ঠানটি আকাশবাণীৰ ফেচবুক পেজত পোনপটীয়াকৈ প্ৰচাৰ কৰাৰ দায়িত্বত আছিল ইস্তাফুৰ ৰহমান।
3: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া 1 বজাৰ পৰা হিন্দীত আৰু 1:05 মিনিটৰ পৰা ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: অনিতা দেৱীৰ কণ্ঠত অনিল কলিতা ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: কি হয়
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: প্ৰিয় শ্ৰোতা, অনিতা দেৱীৰ কণ্ঠত এবাৰ শুনক মন্মথ বৈশ্য ৰচিত এটি গীত।

ইমান পৰে অনিতা দেৱীৰ কণ্ঠৰ অনিল কলিতা আৰু মনমথ বৈশ্যৰ ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানৰ অংশ হিচাপে আয়ুষ মন্ত্ৰালয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ নামৰ প্ৰতিষ্ঠানৰ জৰিয়তে আটাইতকৈ অধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনলাইন যোগ সত্ৰৰ বিশ্ব অভিলেখ স্থাপনৰ প্ৰয়াস কৰিছে। 14 জুন তাৰিখে পুৱা 6:15 পৰা 7:35 আয়োজন কৰা এই অনলাইন যোগ সত্ৰত ভাগ ল'ব খোজা ব্যক্তিয়ে 1800-315-7008 এই নম্বৰলৈ ফোন কৰি সংযোগ কাটি দিবলৈ অনুৰোধ কৰা হৈছে। পঞ্জীয়ন হোৱাৰ পাছত এই সত্ৰত ভাগ ল'বৰ বাবে প্ৰয়োজনীয় লিংক হোৱাটছএপ বাৰ্তাযোগে প্ৰেৰণ কৰা হ'ব। তদুপৰি 21 জুন তাৰিখে আয়োজিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মূল যোগাসন সত্ৰৰ সমান্তৰালভাৱে অংশগ্ৰহণ কৰিব খোজা অনুষ্ঠান, প্ৰতিষ্ঠান তথা শিক্ষানুষ্ঠানসমূহে yoga.ayush.gov.in এই পৰ্টেলৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক বেলা চৌধুৰীৰ কণ্ঠৰ শুদ্ধ সাৰং ৰাগৰ খেয়াল।

0: ইমান পৰে বেলা চৌধুৰীৰ কণ্ঠৰ সুদচাৰং ৰাগৰ খেয়াল শুনিলে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু শ্লোভাকিয়া অভিমুখে ৰাওনা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লিয়াকি ফ্ৰীডম নামৰ জাহাজখনত থকা ভাৰতীয় নাৱিকসকলৰ মৃত্যু হোৱা বুলি ওলোৱা বাতৰি খণ্ডন কৰিছে। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। বেটি বচাও বেটি পঢ়াও অভিযান, ছোৱালী সবলীকৰণ আৰু আচৰণ সলনিৰ ৰাষ্ট্ৰজোৰা বিপ্লৱ ৰূপে পৰিগণিত হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই পেৰাগুৱেক 4-1 পৰাস্ত কৰে। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাৰিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু শ্লোভাকিয়া অভিমুখে ৰাওনা হৈছে। ভ্ৰমণৰ পূৰ্বে প্ৰকাশ কৰা এটা বিবৃতিত শ্ৰীমোদীয়ে কয় যে ভাৰতৰ কৌশলগত দৃষ্টিভংগীৰ ক্ষেত্ৰত ফ্ৰান্সে গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে। তেওঁৰ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক অধিক গাঢ় কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। আনহাতে শ্লোভাকিয়াক ইউৰোপৰ গুৰুত্বপূৰ্ণ সদস্য ৰাষ্ট্ৰ বুলি অভিহিত কৰি তেওঁ লগতে এই ভ্ৰমণে ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ কৌশলগত সহযোগিতা অধিক শক্তিশালী কৰি তুলিব বুলিও আশা ব্যক্ত কৰে। চৰকাৰী তথ্যত প্ৰকাশ পোৱা মতে ভাৰতীয় মান সময় অনুসৰি আজি নিশা প্ৰায় 10:30 বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিচত অৱতৰণ কৰাৰ সম্ভাৱনা আছে। ফ্ৰান্স ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে এভিয়াঁত হ'বলগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে ফ্ৰান্স আৰু ভাৰতৰ কৌশলগত সহযোগিতা শক্তিশালী কৰাৰ লগতে দ্বিপাক্ষিক আলোচনাতো অংশগ্ৰহণ কৰিব। পৰৱৰ্তী পৰ্যায়ত তেওঁ শ্লোভাকিয়া ভ্ৰমণ কৰাৰ সময়ত বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দেশখনৰ নেতৃবৰ্গৰ সৈতে বৈঠকত ভাগ ল'ব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকী নিচত উপস্থিত হোৱাৰ পূৰ্বেই তেওঁৰ ভ্ৰমণক লৈ ভাৰতীয় মূলৰ লোকসকলৰ লগতে ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাতা আৰু বাণিজ্য খণ্ডৰ নেতৃস্থানীয় ব্যক্তিসকলে আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ ফলত ইউৰোপত সামগ্ৰিকভাৱে ভাৰতৰ গুৰুত্ব অধিক বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে ভাৰতীয় মূলৰ লোকসকলে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মত বিনিময় কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰাকে ধৰি

0: তেওঁক আদৰিবৰ বাবে বিভিন্ন মহলত ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে।
1: On arrival this evening, Prime Minister Modi will proceed to his hotel, where he will attend a community reception bringing together members of the Indian diaspora from across the south of France. The engagements on 14th of June opened on a note of innovation and ambition. Prime Minister Modi, alongside President Macron, will inaugurate Bharat Innovates, India's flagship innovation showcase at the Palais des Expositions de Nice. More than 120 Indian startups and companies will come together with leading investors and business leaders from France and across the world, spotlighting India as a global destination for deep tech, artificial intelligence and entrepreneurship. This is Shailesh Menon for Akashvani News, Nice, France.
0: প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ভাৰত আৰু ফ্ৰান্সৰ জনসাধাৰণৰ মাজত পূৰ্বৰে পৰাই সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে। সম্প্ৰতি ফ্ৰান্সত প্ৰায় 10,000 গৰাকী ভাৰতীয় ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি থকাৰ লগতে 2030 চনৰ ভিতৰত এই সংখ্যা 30,000লৈ বৃদ্ধি কৰাৰ বাবে দুয়োখন দেশেই ব্যৱস্থা গ্ৰহণ কৰিছে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ফ্ৰান্সত থকা ভাৰতৰ ৰাষ্ট্ৰদূত সঞ্জীৱ চাংলাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ফ্ৰান্স ভ্ৰমণে দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক অধিক গভীৰ কৰি তুলিব বুলি আশা কৰা হৈছে। আনহাতে আকাশবাণীৰ ব্ৰাটিস্লাভাৰ সংবাদদাতাই জনোৱা মতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো শ্লোভাকিয়া ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই ভ্ৰমণকালত শ্ৰীমোদী শ্লোভাক প্ৰধানমন্ত্ৰী ফিকোৰ সৈতে আলোচনাত মিলিত হ'ব আৰু কৌশলগত সহযোগিতাৰ নতুন নতুন খণ্ডৰ অন্বেষণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে দেশখনৰ ৰাষ্ট্ৰপতি পেলেগ্ৰিনীক সাক্ষাৎ কৰিব। ভাৰত আৰু শ্লোভাক ৰিপাব্লিকৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য নিৰন্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে। দেশৰ যুৱ প্ৰজন্মই বিজ্ঞান প্ৰযুক্তিৰ পৰা নিৰ্মাণ, মহাকাশ, ছেমিকণ্ডাক্টৰ আৰু ড্ৰোনলৈকে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে ভাৰত সম্প্ৰতি বিশ্বৰ আগশাৰীৰ ষ্টাৰ্টআপ কেন্দ্ৰসমূহত অন্যতম ৰূপে পৰিগণিত হৈছে আৰু সৰু চহৰ তথা গাঁৱৰ যুৱক যুৱতীসকলে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ক্ৰীড়াৰ ক্ষেত্ৰত দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ বাবে যুৱক যুৱতীসকলক প্ৰশংসা কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতীয় খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দেশৰ মৰ্যাদা বৃদ্ধি কৰিছে। তেওঁ কয় যে ষ্টাৰ্টআপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, স্কিল ইণ্ডিয়া আৰু অটল ইনোভেশ্যনৰ দৰে উদ্যমসমূহে উদ্যমশীলতা আৰু উদ্ভাৱনৰ প্ৰসাৰৰ ক্ষেত্ৰত সহায় কৰিছে। শ্ৰীমোদীয়ে কয় যে বিগত 12 বছৰত NDA চৰকাৰে যুৱ প্ৰজন্মৰ নেতৃত্বত হোৱা বিকাশৰ প্ৰতি উদগনি যোগাই আহিছে আৰু ইয়াৰ ফলত দেশৰ যুৱক যুৱতীসকলৰ আত্মবিশ্বাস বৃদ্ধি পাইছে আৰু তেওঁলোকে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ সমৰ্থ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লিয়াকি ফ্ৰীডম নামৰ জাহাজখনত থকা ভাৰতীয় নাৱিকসকলৰ মৃত্যু হোৱা বুলি ওলোৱা বাতৰি খণ্ডন কৰিছে। মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা মতে ই জাহাজখনৰ কেপ্টেইনসকলৰ সৈতে কথা পাতিছে আৰু কেপ্টেইনগৰাকীয়ে জাহাজখনৰ চালক দলৰ সকলো সদস্য নিৰাপদে থকা বুলি জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য পৰীক্ষণ গোটে জনসাধাৰণক এনেধৰণৰ ভুৱা আৰু ভিত্তিহীন দাবীৰ বিৰুদ্ধে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। বায়ুসেনাই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে। বেটী বচাও বেটী পঢ়াও অভিযান ছোৱালী সবলীকৰণ আৰু আচৰণ সলনিৰ ৰাষ্ট্ৰজোৰা বিপ্লৱ ৰূপে পৰিগণিত হৈছে। ক্ৰমান্বয়ে হ্ৰাস পোৱা শিশু লিংগ অনুপাত আৰু লিংগ আধাৰিত বৈষম্য দূৰ কৰাৰ উদ্দেশ্যে 2015 চনৰ জানুৱাৰীত আৰম্ভ কৰা এই আঁচনিখনৰ জৰিয়তে ছোৱালীৰ শিক্ষা সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চলোৱা প্ৰচেষ্টা সুদৃঢ় কৰি তোলা হৈছে। বিগত দশকত গুৰুত্বপূৰ্ণ লিংগ সূচকৰ উন্নয়নৰ ক্ষেত্ৰত এই অভিযানে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে বুলি মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰা মতে বিগত 10 বছৰত জন্মৰ সময়ত লিংগ অনুপাত প্ৰতি 1000 ল'ৰাৰ বিপৰীতে 918ৰ পৰা 929লৈ বৃদ্ধি পাইছে। একেদৰে মাধ্যমিক পৰ্যায়ত ছোৱালীৰ নামভৰ্তি প্ৰায় 75%ৰ পৰা 80%লৈ বৃদ্ধি পাইছে। ভাৰত আৰু জাৰ্মানীৰ মাজৰ উন্নয়নমূলক সহযোগিতা আগবঢ়াই নিয়াৰ উদ্দেশ্যে নীতি আয়োগ আজি নতুন দিল্লীত জাৰ্মান প্ৰতিনিধি দলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত নিকা শক্তি, পৰিৱেশ সংৰক্ষণ, স্থায়ী বিকাশ, কৃষি সংস্কাৰ, জল ব্যৱস্থাপনা আৰু সেউজ অৰ্থনীতিত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ অংশগ্ৰহণৰ দৰে বিষয়সমূহক লৈ আলোচনা কৰা হয়। দুয়োপক্ষৰ জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰা আৰু নিৰন্তৰ বিকাশৰ বাবে পাৰস্পৰিক সহযোগিতা সুদৃঢ় কৰাৰ সম্পৰ্কে মত পোষণ কৰে। প্ৰতিৰক্ষা দপ্তৰৰ মন্ত্ৰী ৰাজনাথ সিঙে

0: নতুনকৈ নিযুক্তি লাভ কৰা ভাৰতীয় বায়ুসেনাৰ বিষয়াসকলক পৰিৱৰ্তনশীল নিৰাপত্তাজনিত পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাই ড্ৰোন, কৃত্ৰিম উপগ্ৰহ আৰু ৰবটিক্সকে ধৰি সমৰ প্ৰযুক্তিৰ নিত্য নতুন কৌশলৰ সৈতে পৰিচিত হবলৈ আগবাঢ়ি যাবলৈ আহ্বান জনাইছে। হায়দৰাবাদৰ ডুণ্ডিগালত অৱস্থিত এয়াৰফৰ্চ একাডেমীৰ 217 সংখ্যক পাঠ্যক্ৰমৰ সমাপ্তি উপলক্ষে আজি আয়োজিত পেৰেডত ভাগ লৈ তেওঁ এইদৰে আহ্বান জনায়। খেলৰ বাতৰি। ফিফা বিশ্বকাপত আজি পুৱা লছ এঞ্জেলছৰ ছফি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই পেৰাগুৱেক 4-1 গ'লত পৰাস্ত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই খেলৰ আৰম্ভণিতে পেৰাগুৱেৰ ডামিয়ন ববাডিলাৰ আত্মঘাতী গলেৰে অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছত খেলৰ 31 মিনিটত ষ্ট্ৰাইকাৰ ফোলৰিন বেলগুনৰ গলেৰে আমেৰিকাই অগ্ৰগতি 2-0 বৃদ্ধি কৰিবলৈ সমৰ্থ হয়। খেলখনৰ মধ্যাহ্ন বিৰতিৰ ঠিক পূৰ্বে বেলগুনে দলৰ হৈ দ্বিতীয়টো গ'ল দিয়ে। ইয়াৰ পূৰ্বে যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত বস্নিয়া হাৰ্জেগোভিনিয়াৰ বিৰুদ্ধে গ্ৰুপ বিৰ এখন খেলত 1-1 গ'লত ড্ৰ হোৱাত সহ আয়োজক দেশ কানাডাই প্ৰথমটো পইণ্ট অৰ্জন কৰে। বস্নিয়াই খেলখনৰ 21 মিনিটত প্ৰথমটো গ'ল দিয়াৰ বিপৰীতে কানাডাই 78 মিনিটত গ'ল দিয়ে। প্ৰতিযোগিতাত আজি নিশা 12 বজাত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 3:30 বজাত হ'বলগীয়া গ্ৰুপ ডিৰ এখন খেলত ব্ৰাজিল মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ পুৱা 6:30 বজাত হ'বলগীয়া গ্ৰুপ চিৰ আন এখন খেলত হাইটি স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আৰম্ভ হোৱাত বৰষুণৰ বাবে কিছু বিলম্ব ঘটিছে। এতিয়ালৈকে টছ সম্পন্ন হোৱা নাই। শুভমন গিলে ভাৰতীয় দলক নেতৃত্ব দিছে। বিৰাট কোহলিক আঘাতৰ বাবে এই শৃংখলাৰ পৰা বাদ দিয়া হৈছে। বাতৰি শেষৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 4-দিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু শ্লোভাকিয়া অভিমুখে ৰাওনা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লিয়াকি ফ্ৰীডম নামৰ জাহাজখনত থকা ভাৰতীয় নাৱিকসকলৰ মৃত্যু হোৱা বুলি ওলোৱা বাতৰি খণ্ডন কৰিছে। যোৰহাটৰ ৰৰুয়া বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। বেটী বচাও বেটী পঢ়াও অভিযান ছোৱালী সবলীকৰণ আৰু আচৰণ সলনিৰ ৰাষ্ট্ৰজোৰা বিপ্লৱ ৰূপে পৰিগণিত হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই পেৰাগুৱেক 4-1 গ'লত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া আগবঢ়াইছো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি। আজিৰ অনুষ্ঠানত শুনক সন্ধ্যা মেননৰ কণ্ঠৰ 2টি গীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে সুৰৰ জিঞ্জিৰি অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়া আঞ্চলিক বাতৰি পঢ়িছো উৎপল কুমাৰ দাসে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা 1 জুলাইৰ পৰা বিকশিত ভাৰত জি ৰামজী আঁচনি ৰূপায়ণ কৰা হ'ব। এই আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ বাবে নিয়োগ নিশ্চিতকৰণৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হ'ব। আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বৰ্ষত 2000 কোটি টকা ব্যয় কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে ইয়াৰ অধীনত প্ৰতিখন পঞ্চায়তে প্ৰায় 1 কোটি টকাকৈ লাভ কৰিব। তেওঁ লগতে কয় যে 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিয়মীয়াকৈ ধন লাভ কৰিব। ডঃ শৰ্মাই কয় যে এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি মন্ত্ৰীসভাত সিদ্ধান্ত লোৱা হৈছে। ভৱিষ্যতে 18 বছৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড প্ৰদান কৰিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্ৰকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ ডেপুটেশ্যনৰ ক্ষেত্ৰতো কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি আগতীয়া ডেপুটেশ্যনৰ বাবে মন্ত্ৰীসভাৰ অনুমোদনৰ প্ৰয়োজন হ'ব। তেওঁ লগতে কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনতে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-2027 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বাজেট দাখিলৰ দিনটোৰ বিষয়ে বিত্ত বিভাগে সুকীয়াকৈ অৱগত কৰিব। বাজেট অধিৱেশনৰ পাছত 1 আগষ্টৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো পুনৰ ৰূপায়ণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত বায়ুসেনা বাহিনীৰ 5জন জোৱান, স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু খেমৰাম কুমাৱত আৰু অগ্নিবীৰ বায়ু ডেনি চালমে প্ৰাণ হেৰুৱায়। বায়ুসেনাই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক জয়ন্ত কৃষ্ণ শৰ্মা, UPPLৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গেউৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26

0: অক্টোবৰৰ পৰা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। চিৰাং জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ ই ৰিক্সা চলাচলত বাধা আৰোপ কৰা হৈছে। জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত লোৱা সিদ্ধান্তমৰ্মে চিৰাং জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাৰ চলাচলে যান জঁটৰ সৃষ্টি কৰাৰ লগতে ঘাইপথৰ দ্ৰুতবেগী বাহনৰ চলাচলৰ বাবে পথৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকি কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত ই ৰিক্সাৰ চলাচলত বাধা আৰোপ কৰা হৈছে। যান বাহন আইন অনুসৰি জিলা দণ্ডাধীশ মধুসূদন নাথে জাৰি কৰা নিৰ্দেশনা অনুযায়ী চিৰাং জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ অংশত ই ৰিক্সাৰ চলাচল তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত নিষেধাজ্ঞা বাহাল থাকিব। ফিফা বিশ্বকাপত আজি পুৱা লছ এঞ্জেলছৰ ছফি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেৰাগুৱেক 4-1 গলত পৰাস্ত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই খেলৰ আৰম্ভণিতে পেৰাগুৱেৰ ডামিয়ান বুবাডিলাৰ আত্মঘাতী গলেৰে অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছত খেলৰ 31 মিনিটত ষ্ট্ৰাইকাৰ ফোলৰিন বেলগুনৰ গলেৰে আমেৰিকাই অগ্ৰগতি 2-0 বৃদ্ধি কৰিবলৈ সমৰ্থ হয়। খেলখনৰ মধ্যাহ্ন বিৰতিৰ ঠিক পূৰ্বে বেলগুনে দলৰ হৈ দ্বিতীয়টো গল দিয়ে। প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 3:30 বজাত হ'বলগীয়া গ্ৰুপ চিৰ এখন খেলত ব্ৰাজিল মৰক্কোৰ সন্মুখীন হ'ব। কাইলৈ পুৱা 6:30 বজাত হ'বলগীয়া গ্ৰুপ চিৰ আন এখন খেলত হাইটি স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4:00 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিৰ্মালী দাসৰ কণ্ঠৰ দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

ইমান পৰে নিৰ্মালী দাসৰ কণ্ঠৰ আধুনিক গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 29 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 13 তাৰিখ। সমু শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনিব পাৰিব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে অম্লানজ্যোতি দত্ত, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু অংকুৰ ৰামচিয়াৰী। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে নিৰঞ্জন বড়ো। আনহাতে পৰিবহণ ব্যৱস্থাত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়িকা কৰবী গগৈৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আপোনালোকৰ লগত আছো মই, ৰূপলী বৰা শইকীয়া।

0: কৰিম। আৰু তাৰ বাবেই আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ তেজপুৰৰ ঘৰপৰা চুবুৰীৰ শ্ৰীমতী নিবেদিতা পাঠকক আৰু ঢেকীয়াজুলি অৰিয়ামতলীৰ শেৱালী দেৱীক। নমস্কাৰ বাইদেউ।
1: নমস্কাৰ।
0: আপোনালোক দুয়োকে আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: আপোনাকো বহুত বহুত ধন্যবাদ আমাক মতাৰ বাবে।
0: প্ৰথমে আমি শ্ৰোতাসকলক ক'বলৈ বিচাৰিছোঁ যে শ্ৰীমতী নিবেদিতা পাঠক হৈছে বয়ন শিল্পৰ লগত জড়িত। তেওঁ নিজৰে শাল আছে আৰু শালত তেওঁ কাপোৰ বৈ তাৰে ব্যৱসায় আৰম্ভ কৰিছে। আৰু আমাৰ মাজত থকা শ্ৰীমতী শেৱালী দেৱী এগৰাকী কৃষক, তেওঁৰ নিজৰো মাটি আছে আৰু তেওঁ ধানকে ধৰি কেইবাবিধো শস্যৰ খেতি কৰে আৰু তাৰোপৰি কেঁচুসাৰ বা ভাৰ্মিক কম্পজো তেওঁ ঘৰতে প্ৰস্তুত কৰে। প্ৰথমে আমি শেৱালী দেৱীৰ পৰা জানিব খুজিম, বাইদেউ আপুনি কেতিয়াৰ পৰা খেতি কৰে আৰু কি খেতি কৰে কওকচোন।
2: নমস্কাৰ বাইদেউ, মই মিনিমাম আজি 8-10 বছৰ আগৰ পৰা কৃষিকৰ্মৰ লগত জড়িত আছিলোঁ যদিও 2019 চনৰ পৰা কৃষিকৰ্মৰ লগত উত্তৰপুত্তভাৱে জড়িত হৈ আছোঁ। ধান খেতি কৰি আছিলোঁ আমি। ধান খেতি কৰাৰ শেষত আমি সৰিয়হ কৰোঁ আৰু সৰিয়হ কৰা উপৰিও আমাৰ ঘৰতে খাব পৰাকৈ আমি মাছৰ খেতি কৰোঁ। পুখুৰী আছে, আমাৰ মাছৰ খেতি নিজে খোৱাৰ উপৰিও আমি বিক্ৰী কৰিব পাৰোঁ আৰু তাৰ লগতে ঘৰতে মুৰ্গী আছে, আমি ঘৰৰ ডিমখিনি ঘৰতে কৰিব পাৰোঁ। কিন্তু বৰ্তমান আমি মাছৰুমৰ খেতিৰ লগতো জড়িত হৈছোঁ। গাঁৱৰ কেইগৰাকীমান মহিলাক আমি RCTৰ পৰা কেইটামান 10-দিনীয়া প্ৰশিক্ষণ দিছোঁ। সেই 10-দিনীয়া প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে মাছৰুম খেতি কৰিছে, তাৰ লগত ময়ো কৰিছোঁ।
0: হয়, নিবেদিতা বাইদেউক সুধিবলৈ লৈছোঁ, বাইদেউ আপুনি এই বয়ন শিল্পৰ লগত কেতিয়াৰ পৰা জড়িত এই বিষয়ে অলপ কওকচোন।
1: মই এই বয়ন শিল্পৰ লগত জড়িত হোৱা মোৰ বহু বছৰে হ'ল। 2007 মই যেতিয়া ডিগ্ৰী পাছ কৰিছিলোঁ তেতিয়াৰ পৰা মই এই ব্যৱসায়টোৰ লগত জড়িত। কিন্তু 2014 চনত মোৰ প্ৰথম বিবাহ বিচ্ছেদ হ'ল, প্ৰথম বিবাহখন বিচ্ছেদ হ'ল হোৱা হেতুকে মই মাহঁতৰ ঘৰলৈ অভয়পুৰীলৈ গুচি আহিলোঁ। তেতিয়া মোৰ হাতত মূলধন বুলিবলৈ একোৱেই নাছিলে। যি 6-7 বছৰৰ যিটো অভিজ্ঞতা আছিলে সেই অভিজ্ঞতাখিনি লৈ আহি মই মাহঁতৰ ঘৰত 2014 চনৰ পৰা ষ্টাৰ্ট কৰিলোঁ। কৰি তেনেকৈ চলি 2020 কোভিডকালত বহুত অসুবিধাৰ সন্মুখীনো হ'লোঁ। তো তেনেকৈ থাকি মোৰ 2020ত মই ছেকেণ্ড বিবাহসূত্ৰে মই তেজপুৰলৈ আহিলোঁ। তাৰপিছতহে মোৰ আচল সংগ্ৰামখিনি আকৌ নতুনকৈ আৰম্ভ কৰিবলগীয়া হ'ল। কাৰণ মই যদিও এই ব্যৱসায়টোৰ লগত জড়িত তেজপুৰত, কিন্তু মই যেতিয়া নতুনকৈ আৰম্ভ কৰিছোঁ তেতিয়া ইয়াত মানে এইটো শিল্পৰ লগত জড়িত মই একো মানে সুবিধা পোৱা নাছিলোঁ। সুবিধা মানে মানুহৰ সুবিধা হওক, ৰ মেটেৰিয়েলৰ সুবিধা হওক, একোৱেই পোৱা নাছিলোঁ। চ' এই ক্ষেত্ৰত মই মোৰ হাজবেণ্ডকো শলাগ ল'বলগীয়া। তেওঁ মোক বহুত উৎসাহ দিলে, মোৰ ঘৰখনে মোক উৎসাহ দিলে। দিয়াৰ পিছত মই আকৌ মাত্ৰ এখন শালেৰে মই এই ব্যৱসায়টো তেজপুৰত আৰম্ভ কৰিলোঁ আৰু আজি এই কেইবছৰত গৈ মই এতিয়া ইয়াত 8খন শাল আৰু মই মাহঁতৰ ঘৰৰ শালখিনিও এৰি দিয়া নাই, তাতো মোৰ এতিয়া 3খন চলি আছে।
0: শেৱালি বাইদেউ সুধিব খুজিছোঁ, আপুনি ক'লে যে আপুনি মাছৰুম মানে কাঠফুলাৰ খেতিও কৰে, আপুনি অকলে জড়িত নে এই মানে খেতিৰ লগত নে আপোনাৰ পৰিয়ালৰ আন বেলেগ ব্যক্তিও জড়িত হৈ আছে?
2: মই অকলে জড়িত নহয়, মোৰ হাজবেণ্ডো জড়িত। তেখেতে মোক যথেষ্ট সহায় কৰিছে ইয়াৰ লগতে। মাছৰুমৰ লগতে যেনেকৈ মাছৰুম কৰাৰ পিছত যি পেলনীয়া জাবৰখিনি ওলায়, মাছৰুম শেষ হ'লে মই ভাৰ্মি বেড প্ৰস্তুত কৰিছোঁ। ইয়াৰ লগত কৃষি বিজ্ঞান কেন্দ্ৰৰ বাইদেউসকলে বহুতখিনি সহায় কৰিছে, প্ৰশিক্ষণ দিছে। তেওঁলোকৰ পৰা মই কেঁচুসাৰ প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ লৈছোঁ, মোৰ লগতে আৰু কেইগৰাকী মহিলাক দিছিলোঁ। আৰু আমাৰ এডিঅ' ছাৰ, এতিয়া চাৰ্কল অফিচৰ পৰা, কৃষি অফিচৰ পৰা আমাক যথেষ্টখিনি সহায় কৰিছে। তেওঁলোকেও ট্ৰেইনিং দিছে, ট্ৰেইনিঙৰ লগতে বেদ দিছে, বেদ দি তেওঁলোকে আমাক উপযুক্ত কৰি তুলিছে বুলি ক'ব লাগিব। তেওঁলোকৰ সহায় সহযোগিতাতে আজি বহুতখিনি আগবাঢ়িব পাৰিছোঁ। নিজে ভাৰ্মি কম্পষ্ট প্ৰস্তুত কৰিছোঁ, প্ৰস্তুত কৰি বিক্ৰী কৰিছোঁ আৰু মই নিজৰ খা খৰচ নিজে উলিয়াব পাৰিছোঁ। এই ক্ষেত্ৰত অকল মই কৰিছোঁ বুলি ক'লে নহ'ব, মোৰ হাজবেণ্ডেও যথেষ্টখিনি সহায় কৰিছে, তেওঁ বহুতখিনি সহায় কৰিছে। আমাৰ 20-25 টকা কেজি বেচা হয়। যদি কোনোবাই যদি এনেকৈ বেগ বা 50 কেজি বা এনেকৈ বেছিকৈ কিনি লয় তেতিয়াহ'লে আমি 15-18 টকা কেজি দিওঁ।
0: আপোনালোকৰ বজাৰখন ক'ত বাইদেউ?
2: বজাৰখন নহয়, ঘৰৰ পৰা লৈ যায়।
0: ঘৰৰ পৰা লৈ যায়, নিয়মীয়াকৈ নিয়া গ্ৰাহক আছে আৰু?
2: নিয়মীয়াকৈ নিয়া গ্ৰাহক আছে আৰু কেতিয়াবা আমাৰ বৰচলা ব্লকৰ NRLMৰ জৰিয়তে তেজপুৰত আমাৰ বিক্ৰী কেন্দ্ৰ পতা হয়, তাতো দিয়া হয়।
0: আপুনি কৈছে যে ধান সৰিয়হ?
2: হয়, নিজৰ মাটিতে ধান কৰিছোঁ আৰু এতিয়া

0: বৰ্তমান মই 4 বিঘা মাটি প্ৰস্তুত কৰিছোঁ। বৰ্তমান সৰিয়হ সিঁচিব যা যোগাৰ কৰিছোঁ। যেতিয়া তামোলৰ পুলি পচাই ৰাখিছোঁ, যেতিয়া বহাগ জেঠ মাহ আহিব সেই 4 বিঘা মাটিত ভাবিছোঁ তামোলৰ খেতি কৰিম। তামোলৰ মাজে মাজে হেণ্ড ট্ৰেক্টৰ এখন এপ্লাই কৰিছোঁ, আহি আছে, এই 1 সপ্তাহৰ ভিতৰত কিজানি পাই যাম। প্ৰচেছ গোটেইখিনি হৈ গ'ল। তামোলৰ মাজে মাজে হাল মাৰি অন্ততঃ হালধিৰ পৰা আৰম্ভ কৰি আদা, হালধি আৰু সৰিয়হ, যিকোনো খেতি, লাই মূলা আৰম্ভ কৰি সকলোখিনি কৰিব পাৰিম।
1: হয়, আপুনি ঘৰত ব্যৱহাৰ কৰাৰ উপৰিও বজাৰত বেচিবও পাৰে সৰিয়হ আৰু শাক পাচলি।
0: হয়,
1: প্ৰথমতে কেনেকৈ আগবাঢ়িছিল? ধৰক বিয়া হৈ অহাৰ পিছতে এইটো কম, তেতিয়াতো নিশ্চয় আপুনি কৃষিৰ লগত জড়িত নাছিল?
0: জড়িত নাছিলোঁ তেতিয়া, আমাৰ ঘৰত কৰা খেতিৰ লগতে জড়িত আছিলোঁ। যেতিয়া 2019 চনত আমাৰ এজন মানুহক লগ, এই ক্ষেত্ৰত আমি অঞ্জন নাথৰ শলাগ ল'ব লাগিব। অঞ্জন দাই আমাক বহুতখিনি সহায় কৰিছে। তেখেতে আমাক কৃষি বিজ্ঞান কেন্দ্ৰৰ শ্যামল HPCৰ লগত জড়িত, তেখেতে আমাক আগবঢ়াই লৈ গৈছে বুলি ক'ব লাগিব। তেখেতে আমাক ড্ৰাম ছেডৰ জৰিয়তে ধান কৰিব শিকাইছিলে, আৰু ধানটো ভিজাই 3-4 দিন হ'লে টুকি ৰাখি তাৰ পৰা যেতিয়া গজালি আহে, সেই ধানটো আমি কঠীয়া হিচাপে সিঁচিব নালাগে, ড্ৰামত ভৰাই লৈ আমি লানি লানিকৈ কৰি দিব পাৰোঁ। তাৰ মাজত ধুনীয়াকৈ আমাৰ ধানটো হৈ যায়, লানি লানি গজি যায়, দেখিবও ভাল লাগে। সেই এনেকৈ আমাক ধান কৰিবলৈ প্ৰথম অঞ্জন নাথদেৱে শিকাইছিলে। তেতিয়া আমাৰ এডিঅ' ছাৰ আৰু গাঁওসেৱক ছাৰসকল আহিছিলে। আমি তেনেকৈ মই কৃষিকৰ্ম আৰম্ভ কৰিছিলোঁ আৰু তেওঁলোকৰ পৰা বহুত উৎসাহ পাইছিলোঁ।
1: হয়, এতিয়া বৰ্তমান আপুনি পথাৰত কি কি শস্য বা শাক পাচলি লগাই আছে?
0: মই এতিয়া বৰ্তমান ধানৰ খেতি আছে আৰু সৰিয়হ কৰিবৰ কাৰণে যা যোগাৰ কৰিছোঁ বৰ্তমান, আৰু লাই মূলাৰ কাৰণেও যা যোগাৰ কৰিছোঁ, আৰু এবাৰ কৰিছিলোঁ, বহুত বৰষুণ আহিল কাৰণে মৰি গ'ল।
1: হয়, আপুনি ক'লে যে আপোনাৰ মাছৰ ব্যৱসায় আছে, ঘৰত খোৱাৰ উপৰিও আপোনাৰ
0: বিক্ৰী কৰে?
1: কি কি মাছ পুহিছে?
0: আমাৰ এইবাৰ ৰৌ মাছ দিছোঁ, বাহু মাছৰ পোনা দিছোঁ, তাৰপিছত গাছকাপৰ পোনা দিছোঁ।
1: কেইবছৰ হ'ল বাইদেউ আপোনাৰ এই মাছৰ ব্যৱসায়?
0: মাছৰ লগত জড়িত আমাৰ হৈ গ'ল 7 বছৰ।
1: এই ব্যৱসায় আপোনালোকৰ কেনেকুৱা, মানে
0: এই ব্যৱসায়টোত ভালকেই চলে?
1: প্ৰত্যেক বছৰে?
0: প্ৰত্যেক বছৰে চলে। এতিয়া মাছ ওলাই দিব হৈয়ে গৈছে প্ৰায়ে, আৰু আমি কি কৰোঁ, মাছৰ পোনা দিয়াৰ পিছত পানী নুশুকাই, যদি কেতিয়াবা শুকুৱাব লগা হয়, পানীটো সিঁচি পেলাই দি তলিখন শুকুৱাই তাত আৰু হাল চাল মাৰি চূণ দি পেলাই আকৌ নতুনকৈ পানী ভৰাই দিয়া হয়, যেতিয়া চাফা কৰিব লগা হয়। তেনেদৰে মাছ খেতি কৰি আছোঁ, আৰু আমি দানা কিনি দিওঁ, ঘৰৰ কলপাত গোবৰ এনেকৈ দিওঁ কৰোঁ।
1: হয়, মাছৰ খেতি কৰাৰ আগতে বা মাছৰ ব্যৱসায় আৰম্ভ কৰাৰ আগতে প্ৰশিক্ষণ লৈছিলে নেকি?
0: মাছৰ ব্যৱসায় আৰম্ভ কৰাৰ আগতে আমি প্ৰশিক্ষণ লোৱা নাছিলোঁ। আমি ঘৰতেই পোনপ্ৰথমে ঘৰতেই পুহি আছিলোঁ ঘৰুৱা পদ্ধতিৰে। পিছত আমাৰ KBK-ৰ এজন ছাৰ গ'ল, ছাৰৰ সৈতে আমি ঘৰতে বহি আলোচনা কৰিলোঁ, তেওঁ বহুতখিনি।
1: আপোনালোকে পোনাবিলাক ক'ৰ পৰা আনে?
0: পোনাবিলাক আমাৰ বেপাৰীয়ে আনি পেলাই দিয়ে, তেওঁলোকৰ লগত কণ্টেক্ট কৰিলে তেওঁলোকে দি যায়।
1: বিশ্বাসযোগ্যনে?
0: বিশ্বাসযোগ্য পোনা হয়।
1: হয়, এইবাৰ নিবেদিতা বাইদেউ সুধিব খুজিছোঁ, আপুনি বয়ন শিল্পৰ লগত কেতিয়াবাৰ পৰাই জড়িত, তেজপুৰত আপুনি 2021 চনৰ পৰা আৰম্ভ কৰিছে, সেই আগতে 2007 বুলি কৈছিল আপুনি, 2007 চনত যেতিয়া আৰম্ভ কৰিছিল আপোনাৰ মনলৈ কি আহিছিল, মানে কেনেকুৱা ধৰণৰ কথা ভাবি বা কি ভাবি আপুনি মানে বয়ন শিল্পক নিজৰ জীৱিকাৰ পথ বা কিবা এটা কৰিম বুলি বয়ন শিল্পৰ জৰিয়তে আপুনি ভাবিছিল?
2: এই বিষয়ে ক'বলৈ হ'লে মই অলপ আৰু আগলৈ যাব লাগিব। মই অভয়াপুৰী, মই মাহঁতৰ যিখন ঘৰ তাৰ ওচৰত সৰুতে দেখিছিলোঁ এনেকুৱা এটা উদ্যোগ আছিলে, তাত শিল্পৰ উদ্যোগ এটা আছিলে। আমাৰ সৰুতে আমি যাওঁ, মাহঁতে যায়, সেই মানুহগৰাকী বৰ্মা বুলি মাতিছিলোঁ, তেখেত এতিয়া আছেনে নাই মই ক'ব নোৱাৰোঁ। তেওঁ এখন মানে এনেকৈ ডায়েৰী এখন লৈ আহে, আহি পেলাই তেওঁ আমাক মাহঁতক সোধে কেনেকুৱা লাগিব, মাহঁতে অকণমান কিবাকিবি বুজাই দিলে। তেতিয়া কাপোৰযোৰ যেতিয়া ফাইনেল ওলাই যায়, ফাইনেলি যেতিয়া একদম ফিনিছ প্ৰডাক্ট হয় কাপোৰযোৰ, যেতিয়া দেখোঁ মই নাজানো, তেতিয়া মই বহুতে সৰু, কিন্তু মই অবাক হৈ যাওঁ, মানে মাহঁতে কিবা কৈছিলহে, ইমান ধুনীয়া কাপোৰ কেনেকৈ ওলালে। সেই বস্তুটো মোৰ চাগে ক'ৰবাত থাকি গ'ল, গৈ গৈ যেতিয়া মই ডিগ্ৰী পাছ কৰিলোঁ তেতিয়া ভাবিছোঁ কি কৰিম এতিয়া, মানে আৰু পঢ়িবলৈও ইমান ইচ্ছা নাই, এতিয়া কিবা ব্যৱসায় কৰিব লাগিলেও কেনেকুৱা ব্যৱসায় কৰিম, কি কৰিম, মানে তেনেকৈ দমজাত থাকোঁতে এহাল মাক আৰু পুতেক আহিছিলে মোৰ তাত, তেওঁলোকে মোৰ তাত ঘৰ ভাড়া বিচাৰি আহিছিলে। আহি পেলাই খালী জেগা অকণ দেখি ক'লে, বাইদেউ হাল বহাব নেকি? তেতিয়া মই A to Z একোৱেই নাজানো, ইভেন মই তেতিয়ালৈকে শুৱালকুচি দেখা নাই, বয়ন শিল্পৰ যিখন আমাৰ বস্ত্ৰনগৰী বুলি কয় শুৱালকুচি মই তেতিয়ালৈকে দেখাই নাই। তেতিয়া তেওঁলোকক ক'লোঁ কেনেকৈ কি কৰিব লাগে, তেওঁলোকে মোক অকণমান গাইড কৰিলে, কিন্তু আনফৰ্চুনেটলি ল'ৰাজন ঢুকাই থাকিলে। তাৰপিছত মই তেনেকৈ যেতিয়া তেওঁলোকে হালখিনি কৰিলে, মই তেওঁলোকৰ লগত সহযোগ কৰিলোঁ, কৰি পেলাই যেতিয়া ফিনিছ প্ৰডাক্টটো হৈ আহিলে তেতিয়া মই দেখিলোঁ, অঁ সেই সৰুতে যিটো দেখিছিলোঁ একেই বস্তুচোন ওলাইছে। তাৰপিছত নাজানো মই নভবাকৈ মানে এই বস্তুটোৰ ভিতৰফালে সোমাই গ'লোঁ, আৰু আৰম্ভণিতে যেতিয়া হাল আৰম্ভ কৰিছিলোঁ

0: এতিয়া মানে ট্ৰাংকত কাপোৰ ভৰ্তি হৈ থাকে, মাৰ্কেট নাই, কিনা মানুহ নাই, তাৰমানে নাজানো ক'ত বিক্ৰী কৰিব লাগে, কেনেকৈ কৰিব লাগে, লাইনবিলাক বুজি পোৱা নাছিলোঁ। তেতিয়া চিল্ক বৰ্ডত গ'লোঁ আমি, যিখন গুৱাহাটী চেণ্ট্ৰেল চিল্ক বৰ্ড আছে, তেওঁলোকে আমাক বহুত সহায় কৰিলে। নিটফিৰ নামো ল'ব লাগিব, তেতিয়া এক্সপ'বিলাক হয়, তেওঁলোকে বস্ত্ৰমেলা পাতে, আমাক মাতে, আমি তাত কৰোঁ, তেনেকৈ তেনেকৈ মানুহখিনিৰ লগত চিনাকি হ'ল। আৰু এটা বস্তু তেতিয়া লাহে লাহে বুজি পালোঁ, আপুনি যেতিয়া ভাল বস্তু বনাব, অকণমান ভেলু এডিশ্যন কৰিব বা অকণমান বজাৰৰ দোকানত পোৱা বস্তুতকৈ যদি অকণমান কিবা এটা বেলেগ বনায়, মানুহ আপোনাৰ কাপোৰ কিনিব, আকৃষ্ট হ'ব। কাপোৰ বুলি নহয়, যিকোনো বস্তুৰ প্ৰতি অকণমান ডিফাৰেণ্ট হ'ব লাগে বস্তুটো। তো তেনেকৈ তেনেকৈ মাৰ্কেটখন ধৰিলোঁ, পালোঁ, আৰু তেনেকৈ আজিৰ দিনতো সেইখিনি মানুহৰ লগতে আজিও আমি কাম কৰি আছোঁ। তাৰমানে ক্লায়েণ্ট বেছ যিটো আছে, তেতিয়াত আমি যিখিনি ক্লায়েণ্ট বেছ মই বনাইছিলোঁ, সেই ক্লায়েণ্ট বেছখিনি আজিও আছে, তাৰমানে তেনেকৈ চলি চলি আহি আছোঁ। আৰু এতিয়াতো এতিয়া ভাল হ'ল, এতিয়া ছ'চিয়েল মিডিয়া হ'ল, এতিয়া বহুত সহজ হৈ গ'ল। কিন্তু আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া ছ'চিয়েল মিডিয়া নাছিলে, তেতিয়া আমি বহুত কষ্টকৈ মাৰ্কেটখন ধৰিবলগীয়া হৈছিলে। আজি এগৰাকী মহিলাই যদি শাল বহাম বুলি ভাবে, তেওঁ এখন ফটো দিয়ে, এযোৰ কাপোৰ ফটো দিয়ে, তেওঁ ধুনীয়াকৈ চলাই নিব পাৰে। কিন্তু আমাৰ সময়ত তেনেকুৱা নাছিলে, আমাৰ মাউথ টু মাউথ স্প্ৰেড হ'ব লাগিছিলে, মানুহে মানুহক ক'ব লাগিছিলে ভাল বুলি, তেতিয়াহে মানে মানুহ আহিছিলে বা কিনিছিলে বস্তু। তো তেনেকৈ আমি, মই আৰম্ভণিটো মোৰ তেনেকৈয়ে হৈছিলে।
1: বৰ্তমান বাইদেউ আপোনাৰ কেইখন শাল আছে?
0: বৰ্তমান মোৰ তেজপুৰত 8খন আছে, আৰু অতি শীঘ্ৰে মই 3খন বঢ়োৱাৰ যা যোগাৰ কৰি আছোঁ, আৰু বঙাইগাঁও অভয়পুৰীস্থিত মাহঁতৰ ঘৰত এতিয়া 3খন চলি আছে।
1: আপোনাৰ ইয়াত আপুনি বোৱনী ৰাখিছে?
0: হয়, মই ইয়াত ৰাখিছোঁ।
1: স্থানীয় বোৱনী নে বাহিৰৰ?
0: নাই, গোটেইখিনি বাহিৰৰ পৰা অহা। বাহিৰ মানে আপোনাৰ ধৰি লওক নলবাৰীৰ আছে, শুৱালকুছিৰ ছাইডৰো আছে, বংশৰ ছাইডৰো আছে, তেনেকৈ মিলাই মিলাই আছে। আৰু
1: আপোনাৰ ঘৰতে থাকে?
0: হয়, মোৰ ঘৰতে মই থকা সুবিধা কৰি দিছোঁ। হয় হয়।
1: আৰু মা আপোনাৰ য'ত অভয়পুৰী বা অভয়পুৰীত থকা শালকেইখনৰ বোৱনী?
0: বোৱনী তেওঁলোকেও বহুত পুৰণা হ'ল, তেওঁলোকে মোৰ লগত কাম কৰে আজি প্ৰায় 16-17 বছৰে হ'ব। তেওঁলোকে এতিয়া নিজৰ নিচিনা হৈ গ'ল, তেওঁলোকে তাতে থাকে, তেওঁলোকে গোটেইখিনি চাই মেলি দিয়ে, আৰু মোৰ মা আছে তাত, মায়ে চাই দিয়ে।
1: হয়। এবাৰ শেৱালী দেৱী বাইদেউক সুধিছোঁ, বাইদেউ আপুনি তামোলৰ খেতি কৰে বুলি কৈছে, এবাৰ কৰিব, বীজ বা পুলিখিনি ক'ৰ পৰা আনিছে?
2: আমাৰ ওচৰৰে নাৰ্চাৰীৰ পৰা আনিছোঁ, নাৰ্চাৰীত গ'লোঁ, নাৰ্চাৰীত পুলিখিনি চাই ভাল লাগিলে, 1400 পুলি মই আনি পেলাই পচাই ৰাখিছোঁ বৰ্তমান, এবাৰতে ৰুব নোৱাৰি তামোলৰ পুলিখিনি, সেই তামোলৰ পুলিখিনি পালেং কৰি ৰাখিছোঁ। এইখিনি যেতিয়া ওখ হ'ব, ৰোৱাৰ উপযুক্ত হ'ব, তেতিয়ালৈকে মাটিখিনি পেলাই থোৱাতকৈ সৰিয়হৰ খেতি কৰি ৰাখিম বুলি ভাবিছোঁ। কিন্তু সেইবোৰ যেতিয়া উপযুক্ত হ'ব, হয়তো জেঠ মাহত বৰষুণ অহাৰ আগে আগে আৰু ৰুই দিব পাৰোঁ যদি ৰুই দিওঁ।
1: হয়, আপোনাৰ যিহেতু পুখুৰী আছে, পুখুৰী কেইটা আছে?
2: পুখুৰী আমাৰ এটাই আছে,
1: এটা
2: পুখুৰীৰ কাষতেই আমাৰ মাটিখিনি আছে, পুখুৰী কাষতেই আমি গোটেইখিনি ৰুই দিম। তেতিয়া কি হ'ব, তাত মাটিও খহি নাযাব, তাৰ লগতে এটা প্লেনিং মানে ভৱিষ্যতৰ কাৰণে, যেতিয়া পুখুৰী আছে, পুখুৰী কিনাৰ তামোল পুলিখিনি লগালোঁ, তামোলৰ মাজত খেতি কৰিলোঁ, আৰু খেতিৰ মাজতে যদি আমি গ্ৰীণি ঘাঁহৰ খেতি 1 বিঘা বা 1/2 বিঘা কৰি ৰাখিব পাৰোঁ, তেতিয়া হয়তো জাৰ্চি গাই দুজনী পুহিও ভৱিষ্যতে নিজৰ স্বনিয়োজনৰ পথ আৰু বেছি সুগম কৰিব পাৰিম বুলি আশা কৰিছোঁ।
1: হয়। আপুনি যে এইখিনি আপুনি বা আপোনাৰ ঘৰখনে আপোনাৰ স্বামীৰ লগত মিলি আপুনি এই কৃষি কৰ্মখিনি যে আৰম্ভ কৰিছে, হয়তো মাছ পোহাই কওক বা তামোল পুলিয়ে কওক, ধান সৰিয়হ বা খেতি যিখিনি কৰি আছে, কেনেকুৱা ধৰণৰ সুবিধা আপুনি পাইছে মানে বাহিৰৰ পৰা, প্ৰশিক্ষণেই হওক বা আপোনাক কোনোবাই ধৰক উপদেশ আৰ্হি দিবলৈ, কেনেকুৱা ধৰণৰ চৰকাৰী হওক বেচৰকাৰী
2: সুবিধা পাইছোঁ বাইদেউ
1: কওকচোন?
2: যেনেকৈ পুখুৰীৰ ক্ষেত্ৰত ৰঞ্জিত দত্ত ছাৰে সহায় কৰিছে, তেওঁ আমাক পুখুৰীৰ বিষয়ে গোটেইখিনি বুজাই দিছে, কৃষি বিজ্ঞান কেন্দ্ৰৰ ৰঞ্জিত দত্ত ছাৰ হয়, তেখেতে বুজাই দিছে। আৰু কৃষিকৰ্মৰ ক্ষেত্ৰত ৰেডিঅ' ছাৰে আমাক যথেষ্ট সহায় কৰে, তেওঁলোকে আহেও চাবলৈ মাজে মাজে কৃষিকৰ্ম, নিজৰ পথাৰ, ধান খেতি হওক, সৰিয়হ খেতি হওক, তেওঁলোকে চাবলৈ আহে।
1: আপোনালোক যিহেতু বেনিফিচিয়াৰী বা হিতাধিকাৰী, আপোনালোকে কিবা লাভ হয় নেকি বাৰু, বীজেই হওক বা সাৰেই হওক কিবা পায়নে বাৰু?
2: লাভ বৰ্তমান হোৱা নাই, আগতে দুবাৰমান আপাত আছিলে, আপাতৰ পৰা আমি সাৰ আৰু বীজ পাইছিলোঁ, কিন্তু এই 1-1.5 বছৰ ধৰি এতিয়া বৰ্তমান আপাত উঠি যাব পাৰে বুলি সাৰ আৰু বীজৰ প্ৰডাকশ্যনটো তেনেদৰে পোৱা নাই, কিন্তু ধানৰ বীজটো দিয়ে, সাৰ নিদিয়ে। সাৰৰ বদলি আগতে ভাৰ্মি কম্পষ্ট দি আছিলে, এতিয়াতো নিজে ভাৰ্মি কম্পষ্ট কৰোঁ মই, তাৰ কাৰণে ভাৰ্মি কম্পষ্টৰ প্ৰশিক্ষণ লৈছোঁ, KBK নমিতা দত্ত বাইদেৱে প্ৰশিক্ষণ দিছে। আৰু নিজৰ ঘৰত যেতিয়া ভাৰ্মি কম্পষ্ট কৰোঁ, এতিয়া নিজৰ ঘৰৰ সাৰেৰে খেতি কৰোঁ মই, সাৰ অফিচৰ পৰা আনিব নালাগে।
1: এই ভাৰ্মি কম্পষ্ট বা কেঁচু সাৰ দি পেলাই ধৰক খেতি কৰিলে, প্ৰথমতে যেতিয়া আপুনি ধৰক কিনা সাৰ বা ৰাসায়নিক সাৰ এৰি ভাৰ্মি কম্পষ্ট দিছিল, কিবা পাৰ্থক্য পাইছে?

0: যেনেদৰে আমাৰ সাৰ যেতিয়া আমি দি আছিলোঁ, ইউৰিয়া বা ডিএপি দি আছিলোঁ, সেইটো সময়ত আমাৰ ধানৰ বা বেলেগ খেতিৰ যিটো প্ৰডাকশ্যন হৈছিলে অলপ ডিফাৰেঞ্চ আহিছিলে, কিন্তু তাৰ পিছলৈ কিন্তু ক্লিয়াৰ হৈ গৈছে, এতিয়া বহুত ধুনীয়া হৈ গৈছে। এইবাৰ ধানখিনিটো ভালেই হৈছে বাৰু।
1: নিবেদিতা বাইদেউ সুধিছোঁ, তেজপুৰত আপুনি বজাৰ কেনেকুৱা পাইছে?
2: তেজপুৰৰ বজাৰ মোৰতো এখন অকণমান হ'লেও ৰেডিমেড বজাৰ এখন আছিলে গোটেই হেৰিত। তেজপুৰৰ লোকেল বুলি ক'বলৈ হ'লে একচুৱেলি মানুহখিনি বৰ ভালদৰে চিনাকি হোৱা নাছিল, আৰু মোৰ খুব ভালদৰে চলা দুবছৰো হোৱা নাই। চ' এতিয়া কিন্তু মই লাহে লাহে মাৰ্কেটখন, লোকেল মাৰ্কেটখন পাইছোঁ, আহিছে। আপোনাৰ ওচৰ চুবুৰীয়াও বহুতখিনি মানুহ আহিছে, বা দুই এটা মই বিয়াৰ অৰ্ডাৰো পাইছোঁ, আৰু বহুত মৰমো পাইছোঁ। আচলতে কাপোৰ কিনাটো বৰ হেৰি নহয়, কিন্তু মানুহখিনি ইমান উৎসাহেৰে চাবলৈ আহে, তেতিয়া বৰ ভাল লাগে, উৎসাহ দিয়ে, সেইটোৱে আৰু।
1: আপুনি ৰ মেটেৰিয়েল বা সূতাবোৰ ক'ৰ পৰা আনে?
2: ৰ মেটেৰিয়েল আমাৰ গুৱাহাটীৰ পৰাও আহে, আৰু কিছুমান শুৱালকুছিৰ পৰা আনিবলগীয়া হয়। ইনিচিয়েল ষ্টেজত সেইবিলাক আমাৰ বহুত কষ্ট হৈছিলে আনিবলৈ, কাৰণ ইয়াত আমি এডাল মানে শালৰ কাৰণে এডাল কুটাও কিনিব নোৱাৰোঁ। সেইখিনি বস্তু বাহিৰৰ পৰা হয়, গুৱাহাটী নহয় শুৱালকুছিৰ পৰা আনিব লাগে। চ' এতিয়া বস্তুবিলাক মিলাই মিলাই আনি কম্পেক্ট কৰি লৈছোঁ বাৰু, সৰুকৈ মানে মিলাই লৈছোঁ, কিন্তু ইনিচিয়েলি আমি তাৰ পৰা বাছত আনিব লাগে। কেতিয়াবা এটা বস্তু পাহৰিলোঁ আকৌ দুবাৰ তিনিবাৰলৈকে আনিবলগীয়া হয়, কিন্তু এতিয়া সেইবিলাক বস্তু অকণমান চপাই চপাই আনিছোঁ আৰু, এতিয়া ইমান প্ৰব্লেম নাই পোৱা। ইনিচিয়েল ষ্টেজত কিন্তু ৰ মেটেৰিয়েলৰ কাৰণে বহুত প্ৰব্লেম পাইছিলোঁ।
1: হয়, আপুনি কি কি সূতাৰে কাপোৰ বৰ্তমান?
2: মোৰ তাত আপোনাৰ টচ মুগা, মেইনলি মুগাটো মই বহুতে কামটো কৰি বহুত ভাল পাওঁ মুগা, আৰু মই এইখিনিতে উনুকিয়াব বিচাৰোঁ, মই 2013 চনত যিখন চিল্ক মাৰ্কৰ অল ইণ্ডিয়া বেচিছত এক্সপ' হৈছিলে, তাত মই মানে বেষ্ট ডিজাইনাৰ ফৰ মুগা ফেব্ৰিক এটা এৱাৰ্ডো পাইছিলোঁ মুগা ফেব্ৰিকৰ ওপৰত। চ' মুগাৰ ওপৰত কাম কৰি মই খুবেই ভাল পাওঁ, আৰু মুগা পাট টচ কটন এৰি এই গোটেইখিনি কামে মই কৰোঁ। 12 মাহে পাটৰ কাপোৰ আপোনাৰ লাগিয়ে থাকে, পায়ে থাকে, অৰ্ডাৰ বেচিছত আমাৰ চুলিয়ে থাকে।
1: হয়, বয়ন শিল্পটো যদি আমি পাট মুগা যিটো আমাৰ অসমৰ চিনাকি, সেই শিল্প সেই সূতাৰে যদি আগবাঢ়োঁ তেতিয়া বৰ ভাল কথা, সেই ব্যৱসায় বা সেই শিল্পটো আমি আগুৱাই নিব পাৰিম, আমাৰ নতুন প্ৰজন্মকো আমি দেখুৱাব পাৰিম যে এইটো মুগা, এইটো পাট। যদি চব নকলে হৈ যায়, চব মিক্স পাট পলি পাট হৈ যায়, তেতিয়াহ'লে কোনটোনো আচল পাট কাপোৰ আছিল, কোনটোনো আচল মুগা কাপোৰ আছিল, সৰু ল'ৰা ছোৱালী বা আমাৰ নতুন প্ৰজন্ম চিনিয়ে নাপাব। হয়, এইটো এটা নিশ্চয় আপোনাৰ এটা মানে শলাগ ল'বলগীয়া প্ৰচেষ্টা। আপুনি অৰিজিনেল পাট আৰু মুগাতেই চলাই যাওক আমিও আশা কৰিছোঁ। এইবাৰ আমি শেৱালি বাইদেউ সুধিব খুজিছোঁ, বাইদেউ আপুনি ঘৰ এখন চলাই আছে, নিশ্চয় ল'ৰা ছোৱালীও আছে, সেই গোটেইখিনিৰে জাজ মাৰি খেতিৰ কামত লাগিবলৈ কেনেকৈ সময় পায়, আৰু কেনে যদি অসুবিধা হয় সেই অসুবিধাৰ পৰা নিজকে আঁতৰাই কেনেকৈ কৃষি কৰ্মৰ লগত জড়িত হৈ ইমানখিনি কৰিব পাৰি?
0: ঘৰৰ কামটো কৰিবই লাগিব, আমি মহিলা মানুহ যিহেতু, ল'ৰা ছোৱালী বা হাজবেণ্ডৰ যিখিনি কৰণীয় কাম, কিছুমান কাম হাজবেণ্ডেও সহায় কৰি দিয়ে, এনেকুৱা নহয় যে গোটেই কামখিনি মোৰ ওপৰতে জাপি দিয়ে। তেখেতে গৰু আছে, গৰু জাজ তেখেতে মাৰে, বা মই যেনেকৈ ভাৰ্মি বেড বনালে যিখিনি কলগছ কাটিব লাগে, কিবা কৰিব লাগে, সেইখিনি তেওঁ কৰি দিয়ে। যদি বাহিৰৰ পৰা মেটেকা আনিব লাগে, কিবা বস্তু আনিব লাগে, কেঁচা সামগ্ৰী, তেখেতে আনি দিয়ে। গতিকে তেখেতৰ লগত মিলি দুইজনে কৰোঁ, আৰু যিখিনি খোৱা বোৱা যোগাৰ পাতি কৰি দি যিখিনি আজৰি সময় পাওঁ সেইখিনি কৃষি কৰ্মত দিওঁ, আৰু তেনেদৰেই কৰোঁ।
1: আপুনি সৰিয়হ এইবাৰ লগাম বুলি ভাবিছে, আৰু যে আপোনালোকে মাছৰুম বা কাঠফুলাৰ খেতিও, আৰু মাৰ্কেট বা বজাৰখন কেনেকুৱা পাইছে?
0: আমাৰ কাঠফুলা বজাৰখন ভালেই আছে। তাত আগতে কাঠফুলা বুলি ক'লে মানুহে ভয় কৰিছিলে খাবলৈ, কাঠফুলা খালে মানুহ মৰে বুলি এটা মানে প্ৰবাদ আছে, কিন্তু বৰ্তমান কি হয়, কাঠফুলাৰ পৰা কিমানখিনি উপকাৰ হয় বা কি কি বেমাৰৰ পৰা ৰক্ষা পাব পাৰে, তেনেকৈ জনক ডায়েবেটিছৰ পৰা হওক, মানে এনেকৈ কিছুমান বহুতখিনি বেমাৰৰ
1: বহুতো প্ৰটিন আছে। কি জাতৰ কাঠফুলা আপুনি?
0: অয়েষ্টাৰে কৰিছোঁ বৰ্তমান, বৰ্তমানলৈ অয়েষ্টাৰ কৰি আছোঁ, কিন্তু বৰ্তমান মাছৰুমটো কৰিম বুলি ভাবিছোঁ, কিন্তু এতিয়ালৈকে এইটো কৰা নাই।
1: কিমান আপোনাৰ উৎপাদন হয় বছৰি?
0: আমাৰ বছৰি কাঠফুলাটো যথেষ্ট উৎপাদন হয়, মান্থলি ক'ব গ'লে আমাৰ মানে 120 কেজি 150 কেজি মাহত উৎপাদন হয়।
1: মাহত আৰু কেজি প্ৰতি কেজি কিমানকৈ?
0: প্ৰতি কেজি আমি গাঁৱত 200 টকাই বিক্ৰী কৰোঁ।
1: পেকেটিং ঘৰতে কৰেনে?
0: নাই, পেকেটিংটো ঘৰতে কৰি দিওঁ, তেওঁলোকে নিবলৈ আহে কাষ্টমাৰ, আৰু কিছুমান ক্ষেত্ৰত দিবও লাগে, কিছুমান ধৰক প্ৰগ্ৰেম পাতে, প্ৰগ্ৰেমত গৈ দি থৈ আহিব।
1: আপোনালোকৰ গাঁৱৰ আৰু বেলেগ মহিলা এইটো খেতিলৈ আগবাঢ়ি আহিছেনে বাৰু?
0: হয়, ভাৰ্মি কম্পষ্ট আৰু মাছৰুমৰ ক্ষেত্ৰত

0: চাকৰিৰ ক্ষেত্ৰত বহুত মহিলাই আগবাঢ়ি আহিছে মোৰ লগতে। তেওঁলোকে প্ৰথমতে বুজি পোৱা নাছিলে, পিছত যেতিয়া আমি প্ৰশিক্ষণ দিয়ালোঁ তেওঁলোকক, প্ৰশিক্ষণ দিয়াতে তেওঁলোকে বুজি পালে। ঢেকীয়াজুলি তেজপুৰ RCTতে 10 দিনীয়া প্ৰশিক্ষণ দিয়াইছিলোঁ আমি, তেতিয়া মানে তেওঁলোকে ভালদৰে বুজি পালে। তেওঁলোকে আছে তাত 10 দিন থাকি লৈ তেওঁলোকে বুজি লৈ এতিয়া মাছৰুম খেতি কৰিব আগবাঢ়িছে, আৰু তেওঁলোকৰ বজাৰখন তেওঁলোকে নিজে বিচাৰিব পাৰিছে বৰ্তমান।
1: আৰু ভৱিষ্যত পৰিকল্পনা কি আছে?
0: মোৰ ভৱিষ্যত পৰিকল্পনা আছে মাছৰুমটো বঢ়াম বুলি ভাবিছোঁ, আৰু তাৰ লগতে ভাৰ্মিবেদটো আছে। ভাৰ্মিবেদটো আমি কৰিবই লাগিব, কৃষক যিহেতুকে আমি, আমাৰ কৃষিকৰ্মৰ লগত জড়িত আছে, আমি ভাৰ্মিবেদ বঢ়াম। তাৰ লগতে মই কৈছোঁ আগতে তামোলৰ প্লেনিং আছে, এইটো মোৰ এটা সপোন আছে। যেনেকৈ ধৰক আমাৰ বয়স হোৱাৰ লগে লগে আমি কি কৰিম, হ'ল যে এজন মানুহ ল'ৰা ছোৱালী বা আন কোনো ব্যক্তিৰ ওপৰত ডিপেণ্ডেণ্ট হৈ চলিব লাগিব বৃদ্ধকালত, সেইটো মিছা কথা। কাৰণ ল'ৰা ছোৱালীৰ কি সমস্যা আহে বা অন্য আমাৰ পৰিয়ালৰ মানুহৰ কি সমস্যা আহে, তাৰ কাৰণে আমি ভৱিষ্যত প্লেনিং কৰিব লাগিব। তাৰ বাবে তামোলৰ বাৰীখন কৰিছোঁ, যিহেতু তামোলৰ বাৰীখন এদিন কৰিলে এদিনীয়া বা এবছৰীয়া নহয়, বস্তুটো
1: সদায় থাকিব,
0: সদায়লৈ থাকি যাব, কমচে কম 40-30 বছৰটো থাকিবই। গতিকে সেইটো ব্যৱসায় কৰিব বিচাৰিছোঁ, তেতিয়া কি হ'ব, তাৰ মাজত আমাৰ হাল মাৰি পেলাই আমি যথেষ্ট খেতি কৰিব পাৰিম ঘৰৰ কাৰণে। তামোলৰ মাজত যিখিনি গেপছ আছে সেইখিনি গেপছ এনেই ৰাখিতো লাভ নাই, আদা বা হালধি এনেকুৱা খেতি কিছুমান কৰিব পাৰি।
1: আপোনাৰ পৰিকল্পনাটো সঁচাই আপুনি ভাল কথাই কৈছে, পৰিকল্পনা আমাৰ বৃদ্ধকালত কেনেকৈ খাব সেইটোৰ পৰিকল্পনা আমি এতিয়াই
0: কৰিব লাগিব।
1: নিবেদিতা বাইদেউ, সুধিছোঁ যে আপুনি 21 চনৰ পৰাহে মানে তেজপুৰত এই ব্যৱসায় আৰম্ভ কৰিছে আৰু আপুনি এই ক্ষেত্ৰত একেবাৰে নতুন, পুৰণি এই শিল্পৰ লগত জড়িত মানুহ লগ পাইছেনে?
2: পাইছোঁ যথেষ্ট।
1: তেওঁলোকে কেনেধৰণৰ সহায় আগবঢ়াইছে আপোনাক?
2: মানে আপুনি তেজপুৰৰ কথা
1: কৈছে,
2: তেজপুৰত সেনেকৈ আছে দুই এটা সৰু সুৰা ইণ্ডাষ্ট্ৰী আছে, তেওঁলোকৰ লগত কথা বতৰা হয়, আমি মিলা মিছাকৈ কৰিব চেষ্টা কৰোঁ, কিন্তু তেওঁলোকে মোতকৈ অকণমান পিছতহে আৰম্ভ কৰা।
1: হয় হয়। আপোনাৰ এই ব্যৱসায়টো কিবা নাম দিছে নেকি, ধৰক এখন বিপণী খুলিছে নেকি?
2: বিপণী মই খোলা নাই এতিয়ালৈকে, মই ঘৰৰ পৰাই কৰি আছোঁ। মোৰ এই ইণ্ডাষ্ট্ৰীটোৰ নাম এঞ্জেলা চিল্ক ইণ্ডাষ্ট্ৰী।
1: এই এঞ্জেলা চিল্ক ইণ্ডাষ্ট্ৰীটোৰ মানে ভৱিষ্যত পৰিকল্পনা আপুনি, ধৰক এতিয়া মানুহে চিনি পাইছে দুই এজনে, একেবাৰে নতুন, মাত্ৰ 3 বছৰ হৈছে আপুনি তেজপুৰত, মই তেজপুৰৰ কথা কৈছোঁ, ছ'চিয়েল মিডিয়া বা অন্য প্ৰকাৰে পাব্লিচিটি বা এডভাৰটাইজিং কেনেকৈ মানে আগবঢ়াইব, আপোনাৰ পৰিকল্পনাটো কি?
2: প্ৰথম পৰিকল্পনাটো মোৰ ব্যৱসায় ভিত্তিৰ লগতে আমাৰ যিখিনি শিপিনী আছে, আমাৰ এতিয়া যিখিনি শিপিনীয়ে কাম কৰি আছে সেইখিনি শিপিনী যেতিয়া কাম কৰিব নোৱাৰ, ইন ফিউচাৰ আমাৰ কিন্তু শিপিনীৰ অভাৱ, এতিয়াই অভাৱ, আৰু শিপিনীৰ অভাৱ হৈ আছে। আমাৰ নতুন চামে কিন্তু এই ব্যৱসায়টোৰ প্ৰতি বা শিপিনী কাম কৰিবৰ প্ৰতি আকৃষ্ট নহয়, কাৰণ ইয়াত বহুতকেইটা আছে বাৰু, কাৰণ তেওঁলোকে যেতিয়া নিজৰ মাক দেউতাক শিপিনী, তেওঁলোকে যেতিয়া দেখে যে তেওঁলোকৰ বিশেষ উন্নতি হোৱা নাই বা উন্নতি কৰিব পৰা নাই, তেওঁলোকে এই শিপিনীৰ প্ৰতি কেলৈ আকৃষ্ট, এই বৃত্তিটোৰ প্ৰতি কেলৈ আকৃষ্ট হ'ব। এটা সময়ত বহুত শিপিনীখিনিকো শোষণ কৰা হ'ল, আৰু তেওঁলোকৰো এটা আছে, ইমান বেছি তেওঁলোকে মাদক দ্ৰব্যৰ প্ৰতি আকৃষ্ট, মানে কামটো কৰিব লাগে, পইচাকেইটা ল'ব লাগে, মদটো খাব লাগে, হৈ গ'ল আৰু। তেওঁলোকৰ ল'ৰা ছোৱালী, ঘৰ এখন যে আছে সেইটো তেওঁলোকে নেভাবে। চ' এই বস্তুবিলাকৰ ওপৰত অকণমান আমি কাম কৰিব লাগিব, যাতে এই ব্যৱসায়টো যদি আমি ৰাখিব বিচাৰোঁ, আমাৰ যিটো হেণ্ডলুম বুলি কয়, পিয়'ৰ হেণ্ডলুম, আমিতো বাহিৰত বনাই আনি কাপোৰ বিক্ৰী কৰিব পাৰোঁ, সেইটো এটা বেলেগ কথা, কিন্তু আমাৰ যিটো পুৰণি কলীয়া যিটো হেণ্ডলুম, আমাৰ হস্তশিল্প, সেইটো যদি আমি জীয়াই ৰাখিব লাগে, প্ৰথম আমি আমাৰ মানুহখিনিক আমি শিকাব লাগিব কিহৰ কাৰণে কৰিব লাগিব, ইয়াতে কি পজিটিভিটি আছে, কি কৰিব পাৰিব। শিপিনী আকৌ আমি নতুনকৈ আমি শিপিনীক মানে ট্ৰেইনিং দিব লাগে, সেই বস্তুখিনি প্ৰথম মোৰ খুব এটা ইচ্ছা আছে, যাতে মেন পাৱাৰ কম হৈ নাযায় ইন ফিউচাৰ। মই যদি আজি আৰু 40 বছৰ এই ব্যৱসায়টো চলাম বুলি ভাবোঁ, এটা সময়ত হয়তো মোৰ সকলো থাকিব কিন্তু মোৰ মেন পাৱাৰ নাথাকিব, যিটো মেইন আমাৰ ব্যৱসায়ত যিটো মেইন, কাৰণ মই এখন শাল এখন কৰিব পাৰিম, 10খন শালটো মই অকলে কৰিব নোৱাৰোঁ, চ' তাৰ কাৰণে মোক মানুহ লাগিবই। সেইটো এটা মোৰ এটা চৰকাৰৰ প্ৰতিও অনুৰোধ আছে, এতিয়ালৈকে মই একো চৰকাৰী সাহায্য পোৱাও নাই, বিচৰাও নাই বাৰু, কিন্তু মোৰ অনুৰোধ আছে যাতে ল'ৰা ছোৱালীবিলাক এনেকুৱা এটা বৃত্তিৰ প্ৰতি আকৃষ্ট কৰে, ভকেশ্যনেল কোৰ্চ কিছুমান দিয়া হওক ল'ৰা ছোৱালীক, তেওঁলোকে যাতে এইটো বস্তু তেওঁলোকে ব্যৱসায় ভিত্তিক নিজৰ ফালৰ পৰাও আৰম্ভ কৰিব পাৰে, 10জন ল'ৰা ছোৱালী লগ হৈ পেলাইও এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে। চ' সেইটো আছে, আৰু বাকী মোৰ আছে আৰু 2 বছৰমান পিছত চাগে মই ইয়াত এখন সৰুকৈ বুটিক আকাৰত

0: খুলিব বিচাৰিম। এতিয়াও সময় হোৱা নাই আৰু দুবছৰমান মই ৰ'ব লাগিব। আৰু এতিয়া মোৰ অতি শীঘ্ৰে 3-4খনমান বঢ়াবলৈ মন আছে। পিনিৰ অসুবিধাটো পাই থাকোঁ মাজে সময়ে, কিন্তু বৰ বিশেষ, কাৰণ মই এইটো এটা কথা, আপুনি যদি উচিত মূল্য দিয়ে শিপিনীক, শিপিনী আপোনাৰ তাত থাকিব, আপুনি সুবিধাখিনি দিব লাগিব। যেতিয়া কাম কৰিবলৈ মানুহ আপোনাৰ ওচৰলৈ আহিব, আপুনি উচিত সুবিধা আৰু উচিত মজুৰিটো দিব লাগিব। সেইটো এটা মেইন আমাৰ মানে মেইন কথা, ইছ্যু। বহুত সময়ত তেওঁলোকে পাবলগীয়া সন্মানখিনি আৰু পাবলগীয়া মজুৰিখিনি নাপায়।
1: হয়, বহুতে শোষণ কৰে,
0: শোষণ কৰে।
1: হয়, ভাল কথা কৈছে। শেষত আপোনালোক দুয়োগৰাকীৰ পৰাই জানিব খুজিম যে মহিলা হৈ, মহিলা যিহেতু ঘৰৰ কাম কৰিবই লাগে, তাৰ উপৰিও আপোনালোকে স্বনিয়োজিত, নিজেই নিজৰ কাম এটা উলিয়াই লৈছে, সেইমতে কাম কৰিছে, বস্তু বেচিছে, পইচা ঘটিছে, হয়নে? নিজৰ এটা পৰিচয় নিজ আছে যে আপুনি এগৰাকী কৃষক, আপুনি এগৰাকী বয়ন শিল্পৰ লগত জড়িত মহিলা। মানে যুৱতীসকল বা মহিলাসকল কেনেকৈ আগবাঢ়ি আহিব লাগে,
2: মই এই বিষয়ে ক'ব খোজোঁ। আমাৰ মহিলাসকলে অকল পাকঘৰৰ ধোৱা চাৰিবেৰৰ মাজত সোমাই থকাটোৱেই ভৱিষ্যতে মানে সুৰক্ষিত নহয়, কাৰণ তেওঁলোকৰ আজি কি হ'ব, মহিলাসকলে বহুত ক্ষেত্ৰত দেখা যায় বিয়াৰ 2-3 বছৰৰ পিছত মহিলা এজনী ডিভোৰ্চ হৈছে, এনেকুৱা হয়, গিৰিয়েকৰ টকাৰে চলি থাকে, পিছত
1: অসুবিধা এটা হয়,
2: বহুত অসুবিধাৰ সন্মুখীন হয়। আমি মহিলা হৈ বহুত কাম কৰিব পাৰোঁ, বহুত ৰাস্তা আছে কৰিবলৈ, গতিকে তেওঁলোকে সেই সুবিধাখিনি গ্ৰহণ কৰক। তেওঁলোকে ওলাই যাব নোৱাৰে, কষ্টকৰ কাম কৰিব নোৱাৰে, ঘৰৰ ভিতৰতে কৰা কাম আছে কিছুমান, তেওঁলোকে সেই সুবিধাখিনি লওক, যাতে এনেকুৱা নহয় যে গিৰিয়েকঘনীয়াকৈ মৰম চেনে বা ঘৰখন পৰিচালনা ঠিকেই হৈ আছে, কিন্তু সেইবুলি যে গিৰিয়েকে বা তেওঁ হাজবেণ্ডজনে ইনকাম কৰিছে, তেওঁ পত্নীগৰাকীয়ে বহি বহি খাব, এইটো নহয়। তেওঁ সহায় কৰক, তেওঁ টকাৰে যদি তেওঁ হাজবেণ্ডক সহায় কৰিব পাৰে।
1: হয়, বাইদেউ কি ক'ব?
0: মই হেৱালি বাইদেউৰ লগত একমত, মানে বহুত কাম আছে কৰিবলৈ, আচলতে কামৰ অভাৱেই নাই। যদি আমি মন মেলোঁ, কামৰ অভাৱেই নাই। হয়তো এগৰাকী মহিলা বাহিৰত ওলাই গৈ কিবা এটা কৰিব নোৱাৰিব পাৰে। মোৰ এতিয়া যিগৰাকী মানে ভণ্টিয়ে চাদৰ দহি কৰে, তেওঁ মাহত 10,000 টকা ইনকাম কৰি আছে, ঘৰত বহি তেওঁ একো খৰচ নাই, তেওঁ মাহত 10,000 টকা ইনকাম কৰি আছে। এগৰাকী বাইদেউ আছে, অকল মোৰ কাপোৰখিনি চিলাই, তেওঁ মাহত 10,000 টকা ইনকাম কৰি আছে। মানে মহিলাখিনিয়ে, মই কওঁ যে পঢ়া শুনাটো খুব ভাল কথা, বিদ্যাটো মানুহক লাগে, দৰকাৰ, ঠিক আছে, পঢ়িলে শুনিলে তাৰপিছত কি, চৰকাৰী চাকৰি সকলোৱে নাপায়, চৰকাৰী চাকৰিয়ে নাপায়, প্ৰাইভেট চাকৰিও বহুতে কৰিব বিচাৰিলেও সুবিধা নাপায়
1: বা বহুত কষ্ট।
0: এতিয়া তেওঁ কৰিব কি, ঘৰখনৰ লেঠা সামৰি সুতুৰি তেওঁ 2 ঘণ্টা সময় পায়, সেই 2 ঘণ্টাও তেওঁ ইউটিলাইজ কৰিব পাৰে যদি বিচাৰে। গতিকে বহুত সুবিধা আছে, সুবিধাবিলাক ল'বৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিব
1: লাগিব।
0: আমি আছোঁ, যিখিনি পাৰোঁ আমিও সহায় কৰিম, কিন্তু তেওঁলোকে অলপ আগবাঢ়ি আহিব লাগিব। আৰু আজিকালি এটা হৈছে কি, মোবাইলটো বহুত সময় নষ্ট কৰি দিয়ে। তেওঁলোকে সেইখিনি ঠিক আছে চাওক, আমিও চাওঁ, কিন্তু সেইখিনি এৰি যদি অকণমান কামৰ প্ৰতি আকৃষ্ট হয়, নহয়, এতিয়া আমাৰ, মোৰ নিজৰ কথাই কৈছোঁ, মোৰ ইণ্ডাষ্ট্ৰিটোত কামৰ অভাৱ নাই। এগৰাকী মহিলাই যদি আহি পাৰ্ট টাইম সূতা লৈ 2 ঘণ্টা সূতা লৈও যায়, তেওঁ হয়তো 2 ঘণ্টাৰ কাৰণে তেওঁ 500 টকা এটা ইনকাম কৰিব পাৰিব, কিন্তু ইয়াত আমি কামৰ মানুহ বিচাৰিয়ে নাপাওঁ, সুবিধাই নহয় কাম তেওঁলোকে কৰিবলৈ, তেওঁলোকক সুবিধাই নহয়। কিন্তু ভৱিষ্যতটো সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে, যেনেকৈ বাইদেউ কৈছে, অকলনো গিৰিয়েকৰ পইচাৰে আমি কেলৈ চলিব লাগে, আজিকালি ইমান খৰচ, অকল এজন মানুহৰ ইনকামেৰে চলাটো অলপ অসুবিধা হয়, তেওঁ কৰক, তেওঁ নিজৰ খৰচখিনি উলিয়াওক, ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা উলিয়াওক খৰচ। গতিকে ময়ো বিচাৰোঁ, মহিলাখিনি সবলীকৰণৰ ক্ষেত্ৰত কৰিবলগীয়া বহুত আছে, আৰু আমিও কৰিব বিচাৰোঁ, আৰু তেওঁলোকেও আগবাঢ়ি আহক, আমি সহায় কৰিবলৈ ৰেডি আছোঁ।
3: শ্ৰোতা, ইমান পৰে অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

শ্রোতা, ইমান পৰে আৰাধনা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা।

7:50 আজিৰ দিনটো নিশা 8 বজাত নিউজ হেডলাইনছ 8:02 আগবঢ়োৱা হ'ব এখনি আলক্ষ্য নিশা 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া 9 বজাত News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব নিশা 9:15 শুনিবলৈ পাব কেইটিমান অসমীয়া আধুনিক গীত

আজি অনুষ্ঠান পৰিচিতিৰ ঠিক পিছতেই শুনিবলৈ পাব গীতৰ অনুষ্ঠান গীতালী। আজি এই অনুষ্ঠানত শুনক হিন্দী বোলছবিৰ গীত। 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 অনুষ্ঠান কিশোৰ জগত। আজি এই অনুষ্ঠানত বেচেৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰা অনুষ্ঠান শুনিবলৈ পাব। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰি

নিশা 9:30 অনুষ্ঠান কথা পাতো আহক। আজি এই অনুষ্ঠানত সদ্যঘোষিত 2025 বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক অসমীয়া অভিনেত্ৰী চেতনা দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিছে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ। আৰু নিশা 10:00 শ্ৰোতাসকলৰ বাবে আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। শ্ৰোতাসকল, এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। শ্ৰোতাসকল, অনুষ্ঠানৰ প্ৰথমেই আগবঢ়াইছো সাজন বোলছবিৰ কুমাৰ চানু আৰু অলকা য়াগনিকৰ কণ্ঠত মেৰা দিল ভি কিতনা পাগল হে শীৰ্ষক গীতটি। গীতটিৰ কথা হৈছে সমীৰৰ।

0: শ্ৰোতা, হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান গীতালী শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ দিলৱালী বোলছবিৰ কুমাৰ চানুৰ কণ্ঠত কিতনা হাসিন চেহৰা শীৰ্ষক গীতটি। গীতটিৰ কথা হৈছে সমীৰৰ।
1: কেতি ফুরসত ছে বানা।

শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনক হাংগামা বুলছবিৰ বাবুল সুপ্ৰিয়ৰ কণ্ঠত পাৰি পাৰি শীৰ্ষক গীতটি।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন ইয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, গীতালী অনুষ্ঠানত এইবাৰ আগবঢ়াইছো সাজন ভুলছবিৰ অনুৰাধা পৌডৱালৰ কণ্ঠত বহুত প্যাৰ কৰতে হে শীৰ্ষক গীতটি।

শ্ৰোতাই হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। খন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ প্ৰতি থকা অপৰিসীম আগ্ৰহ আৰু সদিচ্ছাৰ বাবে ৰাজ্যৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ অৰ্থে কেন্দ্ৰৰ সহযোগত ৰাজ্য চৰকাৰৰ কেইবাটাও প্ৰকল্প ঘোষণা, অহা 1 জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জিৰামজী আঁচনি ৰূপায়ণৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত, যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত, 5 জন জোৱান নিহত, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা অপৰিসীম আগ্ৰহৰ বাবে অঞ্চলটোৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কিছু সময় পূৰ্বে গুৱাহাটীৰ বাজপেয়ী ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী

0: অসমক সদায় অগ্ৰাধিকাৰ দি আহিছে। তেওঁ কয় যে বিগত 12 বছৰত প্ৰধানমন্ত্ৰী মোদী 36 বাৰ অসমলৈ আহিছে। পূৰ্বে কোনো প্ৰধানমন্ত্ৰী ইমানবাৰ অসমলৈ অহা নাছিল বুলিও তেওঁ কয়। শ্ৰীমোদীয়ে অসমৰ গামোচাক বিশ্ববাসীক চিনাকি কৰি দিয়া বুলিও তেওঁ মন্তব্য কৰে।
1: অসমৰ প্ৰত্যেকখন জিলা তেখেতে ভ্ৰমণ কৰিছে। তেওঁ তামোলপুৰ, বাক্সা, চিৰাং সব জানে। তেওঁক বুজাব নালাগে। কেতিয়াবা যদি মই কওঁ যে আপুনি ৰূপসী বিমানবন্দৰত নামিব লাগিব, তেওঁ নিজে কয় যে এতিয়া এইটো কোকৰাঝাৰত পৰে নে ধুবুৰীত পৰে। ইমানখিনিলৈকে অসমৰ ওপৰত তেওঁৰ এটা সম্যক ধাৰণা আছে, যিটো আমাৰ আন ৰাজনৈতিক নেতা, অসমৰ বাহিৰৰ ৰাজনৈতিক নেতাৰ পৰা ইমানখিনি পোৱা নাযায়। তেওঁ মোক কৈছিল যে সংঘৰ প্ৰচাৰক থাকোঁতে তেওঁ হাফলঙতো এক ৰাতি থাকি আহিছিলে। ইমানখিনি তেখেতে অসমৰ ওপৰত তেখেতৰ নলেজ আছে। তেখেতে অসমক আৰু এক নতুন পৰ্যায়লৈ লৈ যোৱাৰ বাবে তেওঁ যি পৰিকল্পনা কৰিছে, কেইদিনমান আগতে যেতিয়া তেওঁ মোক প্ৰথম মই তেওঁক কৈছিলোঁ, তেওঁ মোক কৈছিলে যে এনেকৈ এটা প্লেনিং হৈ আছে, তেতিয়া মই কৈছিলোঁ যে সেই সময়ত অসমৰ বানপানী থাকে জুলাই মাহত। এতিয়া তেনেকুৱা ইমান হাই লেভেল ডিগনেটৰিজৰ অহাটো কিমান দূৰ উচিত হ'ব, তেতিয়া তেওঁ মোক কৈছিল বানপানীটো দেখা পাব। গতিকে বানপানীয়ে দেখা পাওকচোন, কিন্তু অসমলৈ মই লৈ যাম এইবাৰ। অৰ্থাৎ ইমানখিনি আমাৰ অসমক লৈ তেওঁ জানে, তেওঁ বুজে আৰু অসমৰ সমস্যাবিলাক সমাধান কৰিবলৈ তেওঁ আগ্ৰহী হৈ থাকে।
0: মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰৰ সময়ছোৱাত অসমৰ আৰ্থসামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো ক্ষেত্ৰত অভাৱনীয় পৰিৱৰ্তন হৈছে। অসমক দেশৰ প্ৰথম ৰাষ্ট্ৰখণ্ড ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও তেওঁ উল্লেখ কৰে। তেওঁ ৰাজ্যত ৰূপায়ণ হ'বলগীয়া উন্নয়নমূলক প্ৰকল্প আৰু পথ যোগাযোগৰ উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পৰিকল্পনাৰ কথাও সংবাদমেলত সদৰি কৰে। তেওঁ গুৱাহাটী তিনিচুকীয়াৰ মাজত এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ শীঘ্ৰে 4টা লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব। ডঃ শৰ্মাই লগতে ৰাজ্যত দৰিদ্ৰ সীমাৰেখাৰ হাৰ পূৰ্বৰ তুলনাত ভালেখিনি হ্ৰাস পাইছে বুলিও কয়। তদুপৰি 2006 চনৰ তুলনাত প্ৰসূতিৰ মৃত্যুৰ হাৰো প্ৰতি লাখত পূৰ্বৰ 480ৰ পৰা বৰ্তমান 84লৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বাংলাদেশৰ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰা সন্দৰ্ভত সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কেৱল অসমৰেই নহয় বাংলাদেশৰে সংযুক্ত দেশৰ আন ৰাজ্যৰ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰিলেহে অবৈধ প্ৰব্ৰজনৰ সমস্যাটো সমাধান হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে অহা 1 জুলাইৰ পৰা বিকশিত ভাৰত জি ৰামজী আঁচনি ৰূপায়ণ কৰা হ'ব। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব দিয়া হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বছৰত 2000 কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে এতিয়া 125 দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা দিয়া হ'ব।
2: ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ চমুকৈ ভি ভি জি ৰামজী আইন 2025 চনত প্ৰণয়ন কৰিছিল আৰু এই আইনখনৰ মূল উদ্দেশ্য আছিলে যে পুৰণা এম জি এনৰেগাত ৰুৰেল এমপ্লয়মেণ্টৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। এই আইনখনত ৰুৰেল এমপ্লয়মেণ্ট আৰু এছেট ক্ৰিয়েশ্যন অৰ্থাৎ এমপ্লয়মেণ্ট দিয়া হ'ব, ৱেজ পাব, কিন্তু লগতে যাতে গাঁওখনৰ বাবে এছেট এটাও যাতে ক্ৰিয়েট হয়। 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে ভি ভি জি ৰামজী আমাৰ যিটো আইন বা যিখন আঁচনি আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হ'ব। এই আইনখন ৰূপায়ণ কৰাৰ বাবে বা এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে এই বছৰত আমি 2000 কোটি টকা খৰচ কৰিম। আনুমানিক গড় হিচাপত প্ৰায় 1 কোটি টকা প্ৰতিখন পঞ্চায়তে লাভ কৰিব।
0: তেওঁ লগতে কয় যে 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলেও নিয়মীয়াকৈ ধন লাভ কৰিব। ডঃ শৰ্মাই কয় যে এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি মন্ত্ৰীসভাত সিদ্ধান্ত লোৱা হৈছে। ভৱিষ্যতে 18 বছৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড প্ৰদান কৰিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে চাহ জনজাতি আৰু অনুসূচিত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে 6 মাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ 27 মাৰ্চ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্ৰকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে।

0: কয় যে মন্ত্রীসভাই ভারতীয় প্রশাসনিক সেবার বিষয়ার ডেপুটেশনের ক্ষেত্রতো কেতবোৰ সিদ্ধান্ত গ্রহণ করেছে আর এই অনুসরি নির্দিষ্ট সময় সম্পূর্ণ হওয়ার পূর্বে ডেপুটেশনের আবেদন করলে পূর্বের মুখ্যমন্ত্রীর একক অনুমোদনের সলনি এতিয়ার কেবাটাও শর্ত সাপেক্ষে মন্ত্রীসভায় এই আবেদন সমূহ মঞ্জুর করব। তেওঁ লগতে কয় যে 6 জুলাইৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
1: যোৰহাটৰ ৰৰয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। যোৰহাটস্থিত 43 নম্বৰ স্কোৱাড্ৰনৰ বিমানখন নিয়মীয়া অনুশীলনৰ সময়ত অৱতৰণ কৰিবলৈ লওঁতে বিস্ফোৰণ ঘটে আৰু বিমানখনত জুই লাগে। দুৰ্ঘটনাটোত বায়ুসেনা বাহিনীৰ 5 জন জোৱান স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু ক্ষেমাৰাম কুমাৱাত আৰু অগ্নিবীৰ বায়ু ডেনিছ আলমে প্ৰাণ হেৰুৱায়। বায়ুসেনাই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কৰ্তব্য সম্পাদনৰ সময়ত শ্বহীদ হোৱা জোৱানকেইগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে দেশে জোৱান 5গৰাকীৰ সৰ্বোচ্চ ত্যাগৰ কথা সদায় মনত ৰাখিব। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত প্ৰবুদ্ধ নাগৰিক সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশত বিগত 12 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা বিকাশ আৰু উন্নয়নৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত যোৱা 12 বছৰত দেশে উন্নয়ন, আত্মবিশ্বাস, সুশাসন আৰু জনকল্যাণৰ নতুন অধ্যায়ৰ সূচনা কৰিছে। এই যাত্ৰাই দেশখনক বিশ্বমঞ্চত শক্তিশালী আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা বুলি তেওঁ মন্তব্য কৰে।
2: विकास यात्रा को जिस हिसाब से सफल बनाया है और इस विकास यात्रा को सफल बनाने के लिए पिछले 12 साल परमादरणीय प्रधानमंत्री जी ने एक बड़े नीति अपनाया है। इंसानियत के भावना शक्तियों से समाज को जोड़ने के लिए उन्होंने एक नीति अपनाया है। सबका साथ, सबका विकास, सबका विश्वास, सबका प्रयास, यानी कि देश का 140 करोड़ जनता जब एकत्रित होंगे तो ये देश स्वाभाविक रूप से दुनिया का सबसे मजबूत देश बनेगा। तो इसी विश्वास से जब उन्होंने ये यात्रा शुरू की 2014 में, तब से लेकर आज तक हम लोगों ने खुद महसूस की है, क्योंकि उत्तर पूर्व भारत की रहने वाली होने के नाते हम लोगों को खुद मालूम है कि पिछले दिनों में पिछली सरकारों ने, खास करके आसाम हो या नॉर्थ ईस्ट को, किस हिसाब से उन लोगों ने इसको मान्यता दी थी।
1: সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম, বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ সৈকত পাত্ৰ আৰু কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন অংশত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। ধুবুৰী আৰক্ষীয়ে যোৱা নিশা ছাগলচৰাৰ এখন গোলামাল দোকানত তালাচী চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য, এয়াৰগান, 2টা মোবাইল আৰু নগদ ধন জব্দ কৰে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ফাতেজুল হুছেইন আৰু শ্বাহিন খান নামৰ 2জন লোকক গ্ৰেপ্তাৰ কৰিলে। আৰক্ষীয়ে 2টা লোক 2জনক জেৰা কৰি আছে। একেদৰে বজালি আৰক্ষীয়ে যোৱা নিশা গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ডুবিচকৰ হোমেশ্বৰ মালাকৰৰ বাসগৃহৰ পৰা 4 কিলোগ্ৰাম 86 গ্ৰাম ভাং জব্দ কৰে আৰু লোকজনক গ্ৰেপ্তাৰ কৰে। ভাং সৰবৰাহকাৰীজনক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। ইপিনে শিৱসাগৰ আৰক্ষীয়ে আজি এখন 4চকীয়া বাহনৰ পৰা নিষিদ্ধ নিচাযুক্ত দ্ৰব্যসহ 3জন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱক 3জনক গৌৰীসাগৰৰ হাতীগুলিৰ দীপলু গগৈ, আমগুৰি ঘাটৰ সুমিত বৰ্মন আৰু কোঁৱৰপুৰ কাৰিগাঁৱৰ মানক জ্যোতি চাংমাই বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা 12.76 গ্ৰাম মাদক দ্ৰব্য জব্দ কৰে। কেন্দ্ৰীয় চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ ছেঠক পৰৱৰ্তী স্থলসেনাধ্যক্ষ হিচাপে নিয়োগ কৰিছে। বৰ্তমান স্থলসেনা বাহিনীৰ উপ মুৰব্বী হিচাপে কৰ্মৰত লেফটেনেণ্ট জেনেৰেল ছেঠে 30 জুনত কাৰ্যভাৰ গ্ৰহণ কৰিব। তেওঁ বৰ্তমানৰ স্থলসেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ স্থলাভিষিক্ত হ'ব। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব।

0: ২৬জনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী উপলক্ষে নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হৈছে। অৰুণাচল প্ৰদেশৰ চেপাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত লখিমপুৰৰ নাওবৈচাৰ পাঁচজন যুৱকৰ মৃত্যু হয়। যুৱককেইজনে এখন বলেৰো পিকআপ ভানত অৰুণাচল প্ৰদেশৰ চেপালৈ গৈ থকা অৱস্থাত পথৰ পৰা বাহনখন পাহাৰৰ কেইবাফুট তলত বাগৰি পৰাত এই শোকাবহ ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱককেইজনক লখিমপুৰৰ নাওবৈচাৰ আমজাদ আলী, আবুল হুছেইন, বুলবুল আলী, ছাইদুল ইছলাম আৰু নূৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্ষাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
1: গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা পৱন খেৰাক অহা 3 জুলাইত হাজিৰ হবলৈ চমন জাৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পন্নী ৰিণিকী ভূঞা শৰ্মাই ৰুজু কৰা এটা গোচৰৰ ভিত্তিত অপৰাধ শাখাই কংগ্ৰেছ নেতাজনক পুনৰ সোধা পোছাৰ বাবে হাজিৰ হবলৈ চমন জাৰি কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 3:30 হ'বলগীয়া গ্ৰুপ চিৰ এখন খেলত ব্ৰাজিল মৰক্কোৰ সন্মুখীন হ'ব। কাইলৈ পুৱা 6:30 হ'বলগীয়া গ্ৰুপ চিৰ আন এখন খেলত হাইটি স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ অসম সৌৰভ এলভিচৰী হাজৰিকাসহ 4 সাঁতোৰবিদে আৰৱ সাগৰৰ 15 দিনে নিশাই 1,300 কিলোমিটাৰ সাঁতোৰৰ লক্ষ্য স্থিৰ কৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত এই কথা ঘোষণা কৰি আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদগৰাকীয়ে কয় যে 14 নৱেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইৰ পৰা আৰম্ভ হ'বলগীয়া যাত্ৰা গোৱা হৈ 28 নৱেম্বৰত কৰ্ণাটকত অন্ত পৰিব। এই দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় 15 দিন সময় লাগিব বুলি তেওঁ কয়। এই কাৰ্যত সফল হলে সাগৰত আটাইতকৈ দীৰ্ঘ দূৰত্ব সাঁতোৰাৰ নতুন বিশ্ব অভিলেখ সৃষ্টি হ'ব বুলি শ্ৰীহাজৰিকাই জানিবলৈ দিয়ে। হিমাচল প্ৰদেশৰ ধৰমশালাত ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আলহী দলটোৱে বাতৰি যুগুতোৱাৰ পৰলৈকে 11 অভাৰত 3টা উইকেট হেৰুৱাই 90 ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি বৰ্ষা বিঘ্নিত খেলখনত প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। বৰষুণৰ বাবে খেলখন 25 অভাৰলৈ হ্ৰাস কৰা হৈছে। শৃংখলাৰ দ্বিতীয়খন খেল অহা 17 জুনত লক্ষ্ণৌত আৰু তৃতীয় তথা অন্তিমখন খেল অহা 20 জুনত চেন্নাইত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ প্ৰতি থকা অপৰিসীম আগ্ৰহ আৰু সদিচ্ছাৰ বাবে ৰাজ্যৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ অৰ্থে কেন্দ্ৰৰ সহযোগত ৰাজ্য চৰকাৰৰ কেইবাটাও প্ৰকল্প ঘোষণা। অহা 1 জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জি ৰামজি আঁচনি ৰূপায়ণৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত। যোৰহাটৰ ৰৰৱেৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত, 5 জোৱান নিহত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

শ্ৰীবাস্তৱে কয় যে দেশখনত থকা ভাৰতীয় লোকসকলৰ মাজত উৎসাহ পৰিলক্ষিত হৈছে। দেশখনৰ ৰাজধানী ব্ৰাটিস্লাভাৰ বিভিন্ন প্ৰান্তৰ ভাৰত আৰু শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতাকাৰে সজ্জিত কৰি তোলা হৈছে। বিগত 5 বছৰত দুয়োখন দেশৰ মাজত হোৱা ভ্ৰমণ তথা বিভিন্ন বিনিময়ৰ সুবাদত এই উৎসাহ ত্বৰান্বিত হোৱা পৰিলক্ষিত হৈছে। মধ্য ইউৰোপৰ ব্ৰাটিস্লাভাৰ কৌশলগত ভৌগোলিক অৱস্থানৰ জৰিয়তে ভাৰতৰ সৈতে পৰ্যটন সম্পৰ্কীয় যোগাযোগ উন্নীত হ'ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ জনসাধাৰণৰ পাৰস্পৰিক মিত্ৰতা বৃদ্ধি কৰাৰ লগতে দ্বিপাক্ষিক সহযোগিতা আৰু পৰ্যটন খণ্ডৰ উন্নয়নৰ বাট মুকলি কৰিব। গৃহমন্ত্ৰী অমিত শ্বাহে সীমান্তৱৰ্তী জিলাসমূহৰ জনগাঁথনিমূলক পৰিৱৰ্তন পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে আজি এখন বিশেষ বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আয়োগক এই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে সীমান্তৱৰ্তী অঞ্চল, মহানগৰসমূহ তথা ঔদ্যোগিক চহৰসমূহ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা মাহত কেন্দ্ৰীয় চৰকাৰে জনগাঁথনিমূলক পৰিৱৰ্তন সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ মুখামুখি হবলৈ কিছু পৰামৰ্শ আগবঢ়োৱাৰ লগতে অবৈধ প্ৰব্ৰজন তথা অন্যান্য অস্বাভাৱিক দিশসমূহৰ পৰা উদ্ভৱ হোৱা জনগাঁথনিমূলক পৰিৱৰ্তনৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰে। চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰা শেঠক অহা 30 জুনৰ বিয়লিৰ পৰা বলবৎ হোৱাকৈ পৰৱৰ্তী চীফ অব দ্য আৰ্মি ষ্টাফ হিচাপে নিযুক্তি দিছে। উল্লেখযোগ্য যে বৰ্তমানৰ চীফ অব দ্য আৰ্মি ষ্টাফ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে একেদিনাই অৱসৰ গ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে যে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰাক্তন শিক্ষাৰ্থী লেফটেনেণ্ট জেনেৰেল ধীৰা শেঠে 1986 চনৰ ডিচেম্বৰত সেনাবাহিনীত নিযুক্তি লাভ কৰিছিল। সুদীৰ্ঘ কাৰ্যকালত শ্ৰীশেঠে অভিযান, কৌশলগত দিশ, সামৰ্থ উন্নয়ন তথা প্ৰতিষ্ঠানিক ক্ষেত্ৰকে ধৰি বিভিন্ন ক্ষেত্ৰত ব্যাপক অভিজ্ঞতাৰে সেনাবাহিনীৰ সমৰ সক্ৰিয়তাৰ প্ৰতি উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত বায়ুসেনা বাহিনীৰ 5 জন জোৱান, স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু খেমাৰাম কুমাৱত আৰু অগ্নিবীৰ বায়ু ডেনিছ আলমে প্ৰাণ হেৰুৱায়। বায়ুসেনাই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোৰহাটত সংঘটিত AN-32 বিমান দুৰ্ঘটনাত 5 গৰাকী বায়ুসেনাৰ জোৱানে প্ৰাণ হেৰুওৱা ঘটনাটোত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীসিঙে তেওঁলোকৰ সাহস আৰু নিষ্ঠা দেশে চিৰকাল গৌৰৱ আৰু কৃতজ্ঞতাৰে সোঁৱৰিব বুলি উল্লেখ কৰে। তেওঁ শ্বহীদসকলৰ পৰিয়ালৰ প্ৰতি দেশবাসীৰ হৈ সহমৰ্মিতা প্ৰকাশ কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি সন্ধিয়া মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত বিকশিত ভাৰত সংকল্প সন্মিলনত ভাষণ দিয়াৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দৰিদ্ৰসকলৰ কল্যাণ তথা সুপ্ৰশাসনৰ 21 বছৰীয়া সেৱাপূৰ্তি উদযাপন কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তদুপৰি প্ৰতিগৰাকী নাগৰিকৰ মনত দেশক 2047 চনৰ পূৰ্বে বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্প প্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰীপ্ৰধানে আজি দিনৰ ভাগত ৰাজ্যখনৰ ক্ৰীড়ামন্ত্ৰী বিশ্ব সাৰংগৰ সৈতে শ্বুটিং একাডেমী পৰিদৰ্শন কৰাৰ লগতে খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে বৰ্তমান ক্ৰীড়া আৰু শাৰীৰিক শিক্ষা শৈক্ষিক ব্যৱস্থাৰ অভিন্ন অংগ হিচাপে পৰিগণিত হৈছে। খেলুৱৈসকলৰ শৈক্ষিক দিশৰ তথ্য তথা ক্ৰীড়া ক্ষেত্ৰৰ সাফল্যসমূহ আপাৰ আইডিৰ জৰিয়তে সংলগ্ন কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে প্ৰথমবাৰৰ বাবে IIT-ৰ দৰে বিশিষ্ট শিক্ষানুষ্ঠানসমূহত ক্ৰীড়া সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে কালি নিশা ভূপাল বিমানবন্দৰত উপস্থিত হৈ শ্ৰীপ্ৰধানে সংবাদ মাধ্যমৰ আগত নীট সম্পৰ্কে মন্তব্য কৰে। তেওঁ কয় যে অহা 21 জুনত পুনৰ হ'বলগীয়া নীট পৰীক্ষা সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত হ'ব। মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক উৰা বাতৰিৰ পৰা আঁতৰত থাকি প্ৰস্তুতি অব্যাহত ৰাখিবলৈ আহ্বান জনায়। মধ্যপ্ৰদেশৰ ইন্দোৰত 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ব্ৰিক্ছ কৃষি সন্মিলনৰ আজি অন্ত পৰে। সন্মিলনৰ অন্তত সৰ্বসন্মতভাৱে ইন্দোৰ ঘোষণাপত্ৰ গ্ৰহণ কৰা হয়। এই ঘোষণাপত্ৰত ডিজিটেল কৃষি, কৃষি বাণিজ্য, পৰিৱেশ অনুকূল কৃষি, কৃষক কল্যাণ তথা খাদ্য সুৰক্ষা সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ব্ৰিকছ ৰাষ্ট্ৰসমূহে বিশ্বৰ প্ৰায় অৰ্ধসংখ্যক জনসাধাৰণক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে এই দেশসমূহে আন্তৰ্জাতিক

কৃষিয়ে 42% পৰ্যন্ত বৰঙণি আগবঢ়াই আহিছে। ইন্দুৰ ঘোষণাপত্ৰ কেৱল এখন চুক্তিৰ নথিয়েই নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে এয়া হৈছে উমৈহতীয়া সদিচ্ছা তথা ব্ৰিকছ দেশসমূহৰ উমৈহতীয়া দায়িত্বৰ প্ৰতিফলন। এই সন্মিলনত 4টা নতুন প্ৰতিষ্ঠানিক পদক্ষেপৰ বিষয়ে ঘোষণা কৰা হয়। ইয়াৰে প্ৰথমটো পদক্ষেপৰ অধীনত প্ৰাকৃতিক আৰু পুনৰ নবীকৰণযোগ্য কৃষিৰ যুটীয়া গৱেষণাৰ বাবে উৎকৰ্ষ কেন্দ্ৰৰ এটা নেটৱৰ্ক স্থাপন কৰা হ'ব। দ্বিতীয় পদক্ষেপৰ অধীনত কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল প্ৰযুক্তিৰ সৈতে কৃষিৰ সমন্বয় সাধন কৰাৰ উদ্দেশ্যে ব্ৰিকছ ডিজিটেল কৃষি

0: চতুৰ্থ পদক্ষেপৰ অধীনত ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত জিনিয়া সম্পদ তথা কৃষিজাত নতুন ধাৰণাসমূহ বিনিময় কৰাৰ বাবে ব্ৰিক্স এগ্ৰি নেটৱৰ্ক গঠন কৰা হ'ব। চৰকাৰে কৃষকসকলৰ বাবে 266 টকাত ইউৰিয়া আৰু 1350 টকা ডি এ বি যোগান অব্যাহত ৰাখিব বুলি শ্ৰীচৌহানে সদৰি কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে আজি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 12 বছৰত দেশজুৰি ষ্টাৰ্টআপ, উদ্ভাৱন, কৌশল আৰু শিক্ষাৰ এটা নতুন সংস্কৃতি গঢ়ি তুলিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা বিভিন্ন নীতিৰ জৰিয়তে দেশ বিশ্বৰ দ্বিতীয় বৃহৎ শৈক্ষিক নেটৱৰ্ক হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে দেশে ইতিমধ্যে দ্বিতীয় বৃহৎ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰতিভাৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে 2 লাখতকৈও অধিক ষ্টাৰ্টআপৰ জৰিয়তে বিশ্বৰ তৃতীয় বৃহৎ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ হিচাপে পৰিগণিত হৈছে। অষ্ট্ৰেলিয়ান বেডমিণ্টন অপেন প্ৰতিযোগিতা 2026ত ভাৰতৰ প্ৰতিদ্বন্দ্বিতাৰ অন্ত পৰিছে। মহিলাৰ একক শাখাৰ ছেমি ফাইনেলত দুবাৰৰ অলিম্পিক বিজয়ী পি ভি সিন্ধু প্ৰতিযোগিতাৰ শীৰ্ষস্থানীয় আৰু বিশ্বৰ তৃতীয় স্থানৰ খেলুৱৈ জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে পোনপটীয়া গেমত পৰাজিত হয়। প্ৰতিযোগিতাৰ তৃতীয় বাছনিৰ সিন্ধুৱে প্ৰথম গেমত য়ামাগুচিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় যদিও 20-22 ফলাফলত প্ৰথম গেমটো হেৰুৱায়। দ্বিতীয় গেমত য়ামাগুচিয়ে নিজৰ আধিপত্য বিস্তাৰ কৰি খেলৰ 43 মিনিটত 21-12 ফলাফলত জয়লাভ কৰি ফাইনেললৈ অগ্ৰসৰ হয়। ভাৰত আৰু আফগানিস্তানৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ ধৰমশালাত অনুষ্ঠিত আজিৰ বৰ্ষাবিঘ্নিত প্ৰথমখন খেলত আফগানিস্তানে বাতৰি যুগুতোৱাৰ পৰলৈকে 14 অভাৰ 4 বলত 3টা উইকেট হেৰুৱাই 135 ৰান সংগ্ৰহ কৰিছে। বৰষুণৰ বাবে পলমকৈ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত খেলখন 25 অভাৰলৈ হ্ৰাস কৰা হয়। ইয়াৰ পূৰ্বে টছত জিকি ভাৰতে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতৰ হৰ্ষ ডুবে আৰু গুৰনুৰ ব্ৰাৰে প্ৰথমবাৰৰ বাবে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। ব্ৰাটিস্লাভাত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম শ্লোভাকিয়া ভ্ৰমণত তেওঁক অনন্য আদৰণি জনোৱাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। গৃহমন্ত্ৰী অমিত শ্বাহে সীমান্তৱৰ্তী জিলাসমূহৰ জনগাঁথনিমূলক পৰিৱৰ্তন পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে আজি এখন বিশেষ বৈঠকত অধ্যক্ষতা কৰে। চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ সেঠক অহা 30 জুনৰ পৰা বলবৎ হোৱাকৈ পৰৱৰ্তী চীফ অব দ্য আৰ্মি ষ্টাফ হিচাপে নিযুক্তি দিছে। আফগানিস্তান আৰু ভাৰতৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি ধৰমশালাত অনুষ্ঠিত হৈছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো অনুষ্ঠান কিশোৰ জগত।
2: আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ লৈছো কিশোৰ কিশোৰীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান কিশোৰ জগত। শ্ৰোতাসকল, আজিৰ কিশোৰ জগত অনুষ্ঠানত বেচেৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰা অনুষ্ঠান শুনিবলৈ পাব। অনুষ্ঠানৰ প্ৰথমেই শুনক এটি কামৰূপী লোকগীত। পৰিৱেশন কৰিছে ময়ূৰ নাথ, জাবেদা বেগম, ফাৰহানা শইকীয়া আৰু কৰিস্মিতা বৰায়।

অনুষ্ঠানত এইবাৰ শুনক এটি গোৱালপৰীয়া লোকগীত। পৰিৱেশন কৰিছে ময়ূৰ নাথ, ফাৰহানা শইকীয়া আৰু কৰিস্মিতা বৰাই।

এইবাৰ শুনক এটি সমবেত সংগীত, পৰিৱেশন কৰিছে ফাৰহানা শইকীয়া, ময়ূৰ নাথ, জাবেদা বেগম, জোনালী দেৱী আৰু কৰিস্মিতা বৰায়।

0: ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম ৰিয়াজ শইকীয়া। মই আজি জুবিন গাৰ্গৰ এটা গান গাম। বাহী বাহী বাহী তুমি বজামে মই ভাল সুৰে লৈ, বাহী বাহী বাহী তুমি সজামে মই হিয়াতে থৈ।

बाही बाही तुमि বজা মে মই আলে ফুলে লৈ গুণ গুণ গুণ গুণ।

যাই মনতে মোৰ সোমা বাহি চকুত কাজল পাগল পাগল চাউনীৰে মাৰি বাহি মোৰ এটি এটি সুৰে সুৰে বুকু ভৰি তুমি নাচিবা।

0: ভালে ফুলে লৈ।
1: নমস্কাৰ, মোৰ নাম মিছ আমৰিণ চুলতানা। মই আজি অৰণ্য মানৱ যাদৱ পায়েঙৰ বিষয়ে দুআষাৰমান ক'বলৈ ওলাইছোঁ। অৰণ্য বুলি ক'লেই এজন ব্যক্তিৰ নাম আমাৰ মনলৈ আহে। নিজৰ কৰ্মৰাজিৰ জৰিয়তে দেশৰ লগতে বিদেশতো সমাদৃত হোৱা এইগৰাকী ব্যক্তিয়ে হৈছে অৰণ্য মানৱ খ্যাত যাদৱ পায়েং। যাদৱ পায়েঙে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰ ওনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। 1980 চনমানৰ পৰা তেওঁ অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰে। এই অৰণ্যখন পায়েঙৰ উপনাম মুলাই অনুসৰি মুলাই কাঠনি নামে বৰ্তমান পৰিচিত। এই 550 হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখনত বৰ্তমান কেইবাটাও ঢেকীয়া পতীয়া বাঘ, শতাধিক হৰিণা পহু, বন গাহৰি আদি জন্তুৰ উপৰিও শগুন আৰু অনেক প্ৰজাতিৰ চৰাই বাস কৰি আছে। এই অৰণ্যখন অৰ্জুন, এজাৰ, কৰৈ, শিমলু আদি মূল্যৱান গছ গছনিৰে ভৰপূৰ। নতুন দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে 2012 চনত যাদৱ পায়েঙক ভাৰতৰ অৰণ্য মানৱ আখ্যা দিয়ে। 2015 চনৰ 26 জানুৱাৰীৰ দিনা ভাৰত চৰকাৰে তেওঁ পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। ধন্যবাদ।
2: নমস্কাৰ, মোৰ নাম শ্ৰী জোনালী দেৱী। 100 ভিতৰত 105 নম্বৰ। তাহানি বৰপেটা উচ্চ বিদ্যালয়ত পঢ়া এগৰাকী অতি তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰৰ কথা কওঁ দেই। এবাৰ কি হ'ল জানা, পৰীক্ষাৰ পিছত এই ছাত্ৰজনৰ সংস্কৃত বিষয়ৰ বহী পৰীক্ষা কৰি সংস্কৃত শিক্ষকজন অতিশয় মুগ্ধ হ'ল। ছাত্ৰজনৰ বহীত তেওঁ 100 নম্বৰৰ ভিতৰত 105 নম্বৰ দিলে। প্ৰধান শিক্ষকে কথাটো জানি আচৰিত হ'ল। ভাবিলে শিক্ষকে কিজানি ভুলতে বেছিকৈ নাম্বাৰ দিছে। এইবুলি সোধাত শিক্ষকে ক'লে, ভুলতে নহয়, দিওঁ বুলিয়েই দিছোঁ। বাচাই ইমান শুদ্ধ উত্তৰ আৰু ভাল লিখিছে যে 5 নম্বৰ বেছিকৈ নিদি নোৱাৰিলোঁ। 100 ভিতৰত 105 নম্বৰ পোৱা এই কৃতি ছাত্ৰজনী আছিল ডক্টৰ বাণীকান্ত কাকতি, পিছলৈ অসমৰ এজন মহান ভাষাবিদ, সমালোচক, সাহিত্যিক তথা শিক্ষাবিদ।
3: নমস্কাৰ, মোৰ নাম মিছ তঞ্জুমা ৰহমান। মই আজি কবিতা এটা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম গছ ভালপোৱা ককাৰ সং। কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা, আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পূৰাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই, দৰাটিক মাতাচোন এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। ধন্যবাদ।
4: নমস্কাৰ, মোৰ নাম শ্ৰী কৰিস্মিতা বৰা। মই আজি কেইটামান মহৎলোকৰ বাণী ক'বলৈ ওলাইছোঁ। APJ আব্দুল কালামে কৈছিল, প্ৰকৃত শিক্ষাই মানুহৰ মৰ্যাদা বঢ়ায়, তদুপৰি আত্মসন্মানো বৃদ্ধি কৰে। হজৰত মহম্মদে কৈছিল, উপদেশতকৈ আৰ্হি ভাল। গুৰু নানকে কৈছিল, আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল, ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। সক্ৰেটিছে কৈছিল, আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত

0: জ্ঞানেই মাথো অবিনাশী। স্বামী বিবেকানন্দই কৈছিল, খং নকৰিবা, নিজৰ সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, পতন হ'ব। কাকো ঘৃণা নকৰিবা, ঘৃণিত হ'বা। ফাঁকি নিদিবা, ফাঁকত পৰিবা। বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল, নজনাটো সিমান লাজৰ কথা নহয়, শিকিবলৈ ইচ্ছা নকৰাটোহে বেছি লাজৰ কথা। ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম মিছ জাবেদা বেগম। মই আজি কেইটামান আচৰিত কিন্তু সঁচা কথা ক'ম। পৃথিৱীত ভূমিকম্প হোৱাৰ দৰে চন্দ্ৰটো হেনো ভূমিকম্প হয়, যাক মুনকুৱেক্স বুলি কোৱা হয়। পৃথিৱীত আটাইতকৈ ওখ গছজোপা 379.1 ফুট। স্কুলত ব্যৱহাৰ কৰা 188খন ডেস্ক থিয় থিয় পাতি গ'লে যিমান ওখ হ'ব গছজোপা হেনো তাতোতকৈ সামান্য ওখ। পৰুৱাবোৰৰ বোলে দুটাকৈ পেট থাকে। ভেকুলীবোৰে হেনো চকুমণি দুটা ঘূৰাই ঘূৰাই সিহঁতৰ খোৱা বস্তুবোৰ হজম কৰে। আমি যদিহে নিজৰ নাকটো জোৰেৰে চেপা মাৰি ধৰোঁ, তেনেহ'লে আমি বোলে গুণগুণাব নোৱাৰোঁ। ধন্যবাদ।
2: অনুষ্ঠানৰ শেষত শুনক এটি বাদ্যযন্ত্ৰৰ বিহু। পৰিৱেশন কৰিছে বাঁহীত ময়ূৰ নাথ, ঢোলত বিটু নাথ আৰু তালত শশাংক নাথে।

কিশোৰ জগত অনুষ্ঠানটি শুনিলে। আজিৰ কিশোৰ জগত অনুষ্ঠানটিত বেচেৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত হাৰমনিয়ামত সংগত কৰিলে পিঞ্জুমণি শইকীয়াই আৰু তবলাত সংগত কৰিলে তপন নাথে। অনুষ্ঠানটি বাণীবন্ধন আৰু সম্পাদনা জিনিয়া শৰ্মাৰ, অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া মই ৰূপলী বৰা শইকীয়াই আগবঢ়াবলৈ ওলাইছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি 2026 চনৰ জুন মাহৰ 13 তাৰিখ। আজি আন্তঃৰাষ্ট্ৰীয় এলবিনিজম সচেতনতা দিৱস।

প্ৰতিবছৰে 13 জুন তাৰিখে সমগ্ৰ বিশ্বতেই এই দিৱস পালন কৰা হয়। 2014 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই দিৱস ঘোষণা কৰে আৰু 2015 চনৰ পৰা ইয়াৰ আনুষ্ঠানিক উদযাপন আৰম্ভ হয়। এলবিনিজম হৈছে এক বংশগত অৱস্থা য'ত শৰীৰত মেলানিন নামৰ ৰঞ্জক পদাৰ্থৰ অভাৱ থাকে, ফলস্বৰূপে ছাল, চুলি আৰু চকুৰ ৰং সাধাৰণতে অত্যন্ত পাতল হয়। এই সমস্যাত আক্ৰান্ত লোকসকলে দৃষ্টিজনিত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ প্ৰতি অধিক সংবেদনশীল হয়। এই দিৱস পালনৰ মূল উদ্দেশ্য হৈছে এলবিনিজম সম্পৰ্কে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰা, এলবিনিজম থকা ব্যক্তিসকলৰ অধিকাৰ, সুৰক্ষা আৰু মৰ্যাদা নিশ্চিত কৰা, সামাজিক বৈষম্য, কুসংস্কাৰ আৰু হিংসাৰ বিৰুদ্ধে জনমত গঢ়ি তোলা, স্বাস্থ্যসেৱা, শিক্ষা আৰু সমান সুযোগ লাভৰ ক্ষেত্ৰত তেওঁলোকক সহায় কৰা। এই দিৱসে সমাজক এই বাৰ্তা দিয়ে যে এলবিনিজম কোনো ৰোগ নহয়, বৰঞ্চ এক জিনগত বৈশিষ্ট্য। সন্মান, ক্ষমতা, মানৱতাৰ মাধ্যমেদি এলবিনিজম থকা ব্যক্তিসকলৰ বাবে এখন অধিক ন্যায়সংগত সমাজ গঢ়ি তোলা সম্ভৱ। 2026 চনৰ এই দিৱসৰ মূল বাণী হৈছে ডিমাণ্ডিং আৱাৰ ৰাইটছ, প্ৰটেক্ট আৱাৰ স্কিন, প্ৰিজাৰ্ভ আৱাৰ লাইভছ।

1946 চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতাৰ পথ সুগম কৰিবলৈ কেবিনেট মিছন পৰিকল্পনা আনুষ্ঠানিকভাৱে গৃহীত কৰা হৈছিল। এই পৰিকল্পনা 1946 চনত ব্ৰিটিছ চৰকাৰে ভাৰতৰ ৰাজনৈতিক সংকট সমাধান আৰু ক্ষমতা হস্তান্তৰৰ পথ সুগম কৰিবলৈ প্ৰেৰণ কৰা এক বিশেষ প্ৰস্তাৱ আছিল। এই মিছনত ব্ৰিটিছৰ 3গৰাকী মন্ত্ৰীও অন্তৰ্ভুক্ত কৰা হৈছিল। এই পৰিকল্পনাৰ মূল উদ্দেশ্য আছিল এখন সংবিধান সভা গঠন কৰি ভাৰতৰ বাবে নতুন সংবিধান প্ৰস্তুত কৰা আৰু ভাৰতক একক দেশ হিচাপে ৰাখি কেন্দ্ৰ আৰু প্ৰদেশসমূহৰ মাজত ক্ষমতা আবণ্টন কৰা। মূল বৈশিষ্ট্যসমূহ হৈছিল ভাৰতৰ বাবে এখন সংবিধান সভা গঠন, কেন্দ্ৰীয় চৰকাৰৰ হাতত প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা আৰু যোগাযোগ বিভাগ ৰখা, প্ৰদেশসমূহক অধিক স্বায়ত্ত শাসন প্ৰদান কৰা, লগতে প্ৰদেশসমূহক 3টা গোটত বিভক্ত কৰাৰ প্ৰস্তাৱ। যদিও কেবিনেট মিছন পৰিকল্পনাই ভাৰত বিভাজন এৰাই চলিবলৈ চেষ্টা কৰিছিল, তথাপিও কংগ্ৰেছ আৰু মুছলিম লীগৰ মতানৈক্যৰ বাবে ইয়াৰ সম্পূৰ্ণ সফলতা নাহিল। অৱশেষত 1947 চনত ভাৰতে বিভাজিত হৈ স্বাধীনতা লাভ কৰিছিল।

পায়োনিয়ৰ টিন নাছাৰ দ্বাৰা উৎক্ষেপণ কৰা এখন ঐতিহাসিক মহাকাশযান। 2 মাৰ্চ 1972 চনত বৃহস্পতি গ্ৰহৰ অধ্যয়ন কৰিবলৈ পঠিওৱা প্ৰথম সফল মহাকাশযান হৈছে পায়োনিয়ৰ টিন। ই বৃহস্পতিৰ ওচৰলৈ গৈ গ্ৰহটোৰ ছবি আৰু বৈজ্ঞানিক তথ্য পৃথিৱীলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ দ্বাৰা বৃহস্পতিৰ বায়ুমণ্ডল, চৌম্বকীয় কক্ষ আৰু উপগ্ৰহসমূহৰ বিষয়ে বহু নতুন তথ্য পোৱা গৈছিল। 13 জুন 1983 চনত পায়োনিয়ৰ টেনে নেপচুনৰ কক্ষপথ অতিক্ৰম কৰা প্ৰথম মানৱ নিৰ্মিত বস্তু হিচাপে ইতিহাস ৰচনা কৰে। ইয়াৰ পিছত ই সৌৰজগতৰ বাহিৰফালে যাত্ৰা অব্যাহত ৰাখে। ইয়াত এখন বিশেষ পায়োনিয়াৰ প্লাগ সংলগ্ন কৰা হৈছিল য'ত মানৱ জাতি আৰু পৃথিৱীৰ বিষয়ে তথ্য খোদিত আছিল। যদি কোনো বহিজাগতিক সভ্যতাই মহাকাশযানখন বিচাৰি পায় তেন্তে তেওঁলোকে এই তথ্যসমূহৰ জৰিয়তে পৃথিৱী আৰু মানুহৰ বিষয়ে জানিব পাৰিব। ২০০০ চনৰ আজিৰ দিনটোতে দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াৰ মাজত প্ৰথমবাৰৰ বাবে এক ঐতিহাসিক আন্তঃকোৰিয়া শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল। এই বৈঠক উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংয়াঙত অনুষ্ঠিত হয়। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি আৰু উত্তৰ কোৰিয়াৰ নেতাৰ মাজত অনুষ্ঠিত এই সন্মিলনৰ মূল উদ্দেশ্য আছিল কোৰিয়ান উপদ্বীপত শান্তি আৰু স্থিৰতা প্ৰতিষ্ঠা কৰা, দুয়োখন দেশৰ

ৰ মাজত সম্পদ উন্নত কৰা, বিভক্ত পৰিয়ালসমূহৰ পুনৰ মিলন ব্যৱস্থা কৰা, অৰ্থনৈতিক আৰু মানৱীয় সহযোগিতা বৃদ্ধি কৰা। এই সন্মিলনে দুয়োখন দেশৰ মাজত সহযোগিতাৰ নতুন দুৱাৰ মুকলি কৰে। 1290 চনৰ আজিৰ দিনটোতে জালালুদ্দিন খিলজীয়ে দিল্লী দখল কৰিছিল আৰু ইয়াৰ ফলত দাস বংশৰ ৰাজত্বৰ সূচনা হৈছিল। মিত্ৰদেৱ মহন্ত অসমৰ এগৰাকী বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা। তেখেতে কেইবাখনো গ্ৰন্থ, শিশু সাহিত্য পুথি আৰু নাটক ৰচনা কৰি থৈ গৈছে। 1961 চনত অভিনয়ৰ বাবে তেওঁ সংগীত নাটক অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ দুবাৰকৈ অসম সাহিত্য সভাৰ উপসভাপতি আৰু 4 বছৰ কাল অসম সাহিত্য সভাৰ সহ সম্পাদকৰ পদত অধিষ্ঠিত আছিল। ৰাংঢালী, গীতি শতদল, চেনেহৰ জৰী, মইনা পাৰিজাত, মৌ ৰামায়ণ আদি তেওঁৰ ৰচনা। 1894 চনৰ আজিৰ দিনটোতে যোৰহাটত তেওঁৰ জন্ম হৈছিল। উইলিয়াম বাটলাৰ য়েটছ এগৰাকী আইৰিছ কবি, নাট্যকাৰ, গদ্য লেখক। দ্য ক্ৰছৱেজ, দ্য ৰোজ, দ্য টাৱাৰ, মাইকেল ৰবাৰ্টছ তেওঁৰ কাব্যগ্ৰন্থ, দ্য লেটাৰ্ছ, দ্য ড্ৰিমিং অৱ দ্য বোনছ তেওঁৰ ৰচিত নাটক। 1923 চনত তেখেতে সাহিত্যৰ নবেল বঁটা লাভ কৰিছিল। 1865 চনৰ আজিৰ দিনটোতে আয়াৰলেণ্ডত তেওঁৰ জন্ম হৈছিল। শ্ৰোতাসকল, এয়াই হৈছে আজিৰ দিনটোৰ ইতিহাস। খন্তেক পিছতেই শুনিবলৈ পাব নিউজ হেডলাইনছ।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা ৮ বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা অপৰিসীম আগ্ৰহৰ বাবে অঞ্চলটোৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। অহা ১ আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিয়মীয়াকৈ ধন লাভ কৰিব বুলি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকত ২১ দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। যোৰহাটৰ ৰৰয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত বায়ুসেনা বাহিনীৰ ৫ জোৱানে প্ৰাণ হেৰুৱায়। গুৱাহাটী মহানগৰীৰ অপৰাধ শাখাই কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা পৱন খেৰাক অহা ৩ জুলাইত হাজিৰ হবলৈ চমন জাৰি কৰিছে। চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক পৰৱৰ্তী স্থল সেনাধ্যক্ষ হিচাপে নিয়োগ কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা ৪:১২ বজাত হবলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু হিমাচল প্ৰদেশৰ ধৰমশালাত ভাৰত আৰু আফগানিস্তানৰ মাজৰ ৩খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আলহী দলটোৱে বাতৰি যুগুতোৱা পৰলৈকে ২৪ অভাৰ আৰু ৪টা বলত ৯টা উইকেট হেৰুৱাই ১৯৩ ৰান সংগ্ৰহ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা ৯:২৫ শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ ২৬৬.৬৬ মিটাৰ আৰু FM বেণ্ডৰ ১০২.৪ মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো আলোক্য সব্যসাচী গহন গোস্বামী।

ৰাজধানী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ এখনি আলেখ্য, সব্যসাচী গহন গোস্বামী, ৰচনা ডক্টৰ স্বাধীনতা মহন্তৰ। এয়া শুনক শ্ৰী শ্ৰী নিকামুল সত্ৰৰ সপ্তমজনা সত্ৰাধিকাৰ ধৰ্মৰত্ন গহন চন্দ্ৰ গোস্বামীৰ জীৱন আধাৰিত আলেখ্য সব্যসাচী গহন গোস্বামী।

0: বৰগীতৰ সুমধুৰ ধ্বনিৰে সত্ৰৰ হাতীৰ চাৰিসিং ভেদ কৰি প্ৰসংগ নাম ধৰ্মৰ সকলো অনুশীলনত উজস্বী কণ্ঠস্বৰৰ লগতে পূৰ্ব খোল বাদনৰ ধ্বনিৰে কাষৰীয়া অঞ্চলৰ বহু দূৰলৈকে সকলোৰে কাণত মধুৰ অনুৰণন তুলি সততা, একনিষ্ঠতা, নিয়মানুৱৰ্তিতা, পৰিচ্ছন্নতা, অসীম ধৈৰ্যশীলতা, অপৰিসীম সাহসিকতা আদি অতুলনীয় ব্যক্তিত্বৰে যিজনাই পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ জেৰ টানি অসমৰ ৰাজনৈতিক সাংস্কৃতিক দিশত দক্ষতা প্ৰকাশ কৰি গ'ল সেইজন সুপুৰুষ স্বাধীনতা যুঁজাৰু শ্ৰী শ্ৰী নিকামূল সত্ৰৰ সপ্তমজনা সত্ৰাধিকাৰ স্বৰ্গীয় গহনচন্দ্ৰ গোস্বামী। তেওঁৰ জীয়ৰী হিৰণ্য প্ৰভা মহন্তৰ ভাষাত গোস্বামীদেৱ আছিল।
1: এখনি প্ৰাচীন সত্ৰৰ পৰম্পৰাগত ৰক্ষণশীলতা আৰু পিতৃদেৱৰ সাৰ্বজনীনতাৰ মাজত লেখমানু সংঘাতৰ সৃষ্টি নোহোৱাকৈ শুনিপোনভাৱে এক নতুন অধ্যায়ৰ সূচনা কৰা অতি বিনয়ী মহানুভৱগৰাকীয়ে যিকোনো মুহূৰ্তত যিকোনো মানুহক দেখা মাত্ৰে এইদৰে হাঁহি মাৰি বুকুত সাৱটি আদৰি নিব পাৰিছিল, যাক দেখিলে আচৰিত নহৈ নোৱাৰি। সেইজন দেশৰ বৰণ্য নেতাই হওক বা শিষ্যসকলৰ এজনেই হওক, নতুন বন্ধু বা সহায় বিচাৰি অহা এজন সাধাৰণ লোকেই হওক, শিশুৱেই হওক বা তিনিমূৰীয়া বৃদ্ধই হওক, যি ধৰ্মৰে নহওক কিয় সম্ভাষণ সকলোৰে বাবে একে আছিল।
0: সুন্দৰ সুঠাম গোস্বামীদেৱ, মুখত খোলা হাঁহি, উচ্চ নিচ, ধনী দুখীয়া সকলোৰে বাবে প্ৰসাৰিত হৈ থকা তেওঁৰ হস্তযুগল মানুহৰ সীমাবদ্ধতা চেৰাই তেওঁ কেতবোৰ দৈৱগুণ আচৰণ কৰি সমাজত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল। গোস্বামীদেৱৰ 79 বছৰীয়া জীৱনকালৰ প্ৰায় 70 বছৰ কাল সমাজলৈ সেৱা আগবঢ়াই জনগণৰ বাবে প্ৰেৰণাৰ উৎসত পৰিণত হ'ল।
2: তেওঁৰ ব্যক্তিত্বত আছিল বহু গুণৰ সমাহাৰ। স্থান বিশেষে দুটা বিপৰীত ধৰ্মী গুণৰ তেওঁ অধিকাৰী, যথা তেওঁৰ সংসাৰ আছে, মায়া নাই। তেওঁ কৰ্ম কৰিছে কিন্তু ফলত আসক্তি নাই। তেওঁ বহু নাম আৰু পদবীৰে বিভূষিত। তেওঁ সত্ৰাধিকাৰ, তেওঁ সভাপতি, তেওঁ আচাৰ্য আৰু অনেক, কিন্তু বাস্তৱত তেওঁ আছিল কি? তেওঁ আছিল তৰণি নোহোৱা, ক্ষন্তেক জিৰণি ল'বলৈ আহৰি নোপোৱা এজন নিষ্ঠাবান কৰ্মী। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত সকলো কামতে লাগি তৰণি নোপোৱা গোস্বামীদেৱৰ কথা গগনচন্দ্ৰ মহন্তদেৱে কয়।
3: 1942 চনতে শ্ৰী শ্ৰী নিকামূল সত্ৰাধিকাৰ গগনচন্দ্ৰ গোস্বামী প্ৰভুৰ লগত চিনাকি হোৱাৰ সুযোগ মিলে। সেই বছৰত আমি তেজপুৰ জিলা কংগ্ৰেছৰ অফিচত ভলেণ্টিয়াৰ প্ৰশিক্ষণ লৈ আছোঁ। এদিনাখন আমাৰ চাফাই কামৰ পাল। পুৱা 6 বজাতে সভাপতি গোসাঁই আৰু কামাণ্ডাৰ শ্ৰী চন্দ্ৰকান্ত ডেকাবৰুৱা ওলালহি। আমাক ফাইল কৰি লৈ গৈ হাতীপিলখানাৰ মেটৰপতিত সোমাবলৈ আদেশ দিলে। গোসাঁই প্ৰভুৱে নিজে লেতেৰা দুৰ্গন্ধ গাড়ীবোৰ টানি টানি একে ঠাইত চিজিল লগাই থ'বলৈ লাগিল। আন এদিনৰ কথা, ঢেকীয়াজুলিত 3-দিনীয়াকৈ জিলা কংগ্ৰেছৰ অধিৱেশন বহিছিল।

0: লাগিছিল। আমি বহুতো ভলেণ্টিয়াৰ। গোসাঁইবাবু সৰ্বময় হৈ শিবিৰ পৰিচালনা কৰিছিল, ৰন্ধা বঢ়াৰ পৰা সভাৰ আলোচনা বিলোচনালৈকে। দৰকাৰমতে হেতাখন ধৰি কঁকালত চাদৰখন মেৰ মাৰি লৈ পৰিৱেশন কৰিছিল, দৰকাৰমতে আসনৰ যোগান ধৰিছিল, আনকি আনৰ হাতলৈ নাচাই দৰকাৰমতে চোৱা পাত পতোৱা নিজেই চাফা কৰিছিল। তাকে দেখি ভলেণ্টিয়াৰসকল সতৰ্ক, গোসাঁইৰ চকু সৰ্বত্ৰ, সকলো পৰিপাটি, গোসাঁইৰ বচনত সকলো সন্তুষ্ট। দেখাসকলে অনুভৱ নকৰাকৈ থকা নাই যে সকলো বিষয়তে আনসকল এফালে, গোসাঁই অকলে এফালে, তেনেকৈ লোকৰ দৃষ্টিও। সেই শিবিৰ পৰিচালনা পাহৰিবৰ উপায় নাই।
1: গোস্বামীদেৱে বাহ্যিক আড়ম্বৰহীন সৰল জীৱন যাপন কৰি স্বেচ্ছাই সুখীনতা ত্যাগ কৰি সমাজৰ দহজনক নিজৰ পৰিয়ালৰ বুলি জ্ঞান কৰি বসুধৈৱ কুটুম্বকম মন্ত্ৰৰ আচৰণেৰে আকণ্ঠ নিমজ্জিত হৈছিল। সত্ৰীয়া শিক্ষাৰে শিক্ষিত গোস্বামীদেৱ আছিল থাকিবাহা ইন্দ্ৰিয়ক দমী, হৈব শান্ত মনক নিয়মী প্ৰকৃতিৰ। শ্ৰীমন্ত শংকৰদেৱৰ অনন্য সৃষ্টি সত্ৰানুষ্ঠান গোস্বামীদেৱৰ ভাষাত।
2: শ্ৰীমন্ত শংকৰ মহাপুৰুষ গুৰুজনাই পবিত্ৰ অসমভূমিত এই সত্ৰানুষ্ঠান ভাগ প্ৰৱৰ্তাই জাতিৰ জীৱনত মহান আদৰ্শৰে সকলোকে অনুপ্ৰাণিত কৰি থৈ গৈছে। এই সত্ৰ শব্দৰ তত্ত্ব অতি গধুৰ আৰু মহান, ভাগৱত অৰ্থত প্ৰকাশ পাইছে, সত্য বিদ্যমান ধৰ্মমুদ্ৰা ত্ৰায়তে ৰক্ষতে আস্মন্ন ধৰ্মাদি ৰীতি যদা সতা সদাতন ধৰ্মেণ ত্ৰায়তে পাল্যতে ইতি সৎ সদাত্মকং ব্ৰহ্মত্ৰায়তে ৰক্ষেত্ৰী ইত্যাদি।
1: নিকামুল সত্ৰ ইয়াৰ ব্যতিক্ৰম নহয়। তেজপুৰ চহৰৰ গাতে লাগি থকা এই ঐতিহ্যপূৰ্ণ সত্ৰখনি মাজুলীৰ পোহাদিয়া অঞ্চলৰ নিকা নামৰ এজন বৈষ্ণৱ ভকতৰ স্থানত পোনপ্ৰথমে প্ৰতিষ্ঠা কৰা হৈছিল, সেইবাবেই এই সত্ৰৰ নাম নিকামুল হ'ল বুলি জনশ্ৰুতি আছে। পিছলৈ সত্ৰাধিকাৰ গোস্বামীদেৱৰ নিকা পৰিচালনাত সত্ৰখনিৰ নিকামুল নামটি সাৰ্থক হ'ল। এইগৰাকী মহানুভৱে জীৱনত নানা বিপৰ্যয় অতিক্ৰম কৰিব লগা হৈছিল। তেওঁ নিজৰ ভাষাত,
2: অনেক জনম বাগৰি আহি মনুষ্য জীৱন লাভ কৰা হ'ল যদিও মোৰ 10-11 বছৰ বয়সতে পূজনীয় পিতৃপুৰুষগৰাকীয়ে নিত্যধামলৈ গতি কৰাত জীৱনত মহাবিপৰ্যয়ে দেখা দিলে। মোৰ ওপৰত দুগৰাকী যৌৱনা বাই, বিধৱা আই আৰু ঘৰুৱা কেইবাগৰাকীৰে সৈতে এটা শকত পৰিয়ালৰ বুজাৰে সৈতে সত্ৰ নামৰ অনুষ্ঠানটিৰো পৰিচালনাৰ ভাৰ অব্যাহতে আহি মোৰ ওপৰত পৰাত নানা বেমেজালিয়ে জুমুৰি মাৰি ধৰিলে। সেই সময়ত সত্ৰত কেইবাগৰাকীও বৃদ্ধ আৰু মুখ্য ভকত থকাৰ বাবে সত্ৰ পৰিচালনাৰ দায়িত্বৰ পৰা ৰক্ষা পোৱা হৈছিল।
1: আকাশবাণী গুৱাহাটী কেন্দ্ৰই 1973 চনত লোৱা সাক্ষাৎকাৰত সত্ৰীয়া বাদ্য গীত মাত আদি শিকাৰ সম্পৰ্কত তেওঁৰ বক্তব্য।
2: সত্ৰীয়া বুঢ়া ভকতসকলৰ আশ্ৰয় পোৱাত তেখেতসকলৰ পৰাই সত্ৰীয়া নাম গুণ পাঠ প্ৰসংগ ভাওনা যাত্ৰা আদিৰ শিক্ষা ল'বলৈ আমাৰ সুযোগ হৈছিল। ইয়াৰ পাছত বৰদোৱা থানৰ উদাসীন আঁতৰি স্বৰ্গীয় নাৰায়ণচন্দ্ৰ নাম লগোৱা দেৱৰ সান্নিধ্যলৈ অহাত সত্ৰীয়া সংস্কৃতিৰ বিষয়ত তেখেতক গুৰুস্বৰূপে গ্ৰহণ কৰি ইয়াৰ আঁতিগুৰি মাৰি শিকিবলৈ সুযোগ মিলিল। তেখেতৰ পৰাই সম্পূৰ্ণ কীৰ্তন আৰু ঘোষাৰ প্ৰসংগীয়া সুৰ তাল মানেৰে গাব পৰা হ'লোঁ। অংকীয়া নাটৰ গীত আৰু বাজানাকো বহুত কষ্টৰে শিকিলোঁ।

পুতেকে আখৰ লিখিব পৰা হোৱাৰে পৰা দেউতাকে সাঁচিপাতৰ কীৰ্তন ভাগৱত আদি পঢ়াৰ সময়ত তেওঁক কাষতে বহুৱাই লৈ কাইথেলি অসমীয়া আখৰ শিকাইছিল। তাৰ লগে লগে বৰগীত, নাম প্ৰসংগ, পুথি পঢ়া আদিৰ বিভিন্ন সুৰ সঞ্চাৰৰ আভাস দিছিল। সত্ৰীয়া পৰিৱেশ, শুদ্ধ প্ৰসংগৰ নাম পাঠ আদি দেউতাকৰ পৰা পোৱা প্ৰত্যক্ষ

সুন্দৰ সাজ পোছাক পিন্ধি এটা বগা ঘোঁৰাত উঠি স্কুললৈ অহা গহনচন্দ্ৰ আছিল তেজ গৌৰা চেহেৰাৰ এজন অমায়িক ছাত্ৰ। তেওঁৰ হাতৰ আখৰ আছিল স্পষ্ট আৰু ধুনীয়া। বিদ্যুৎসাহী গহনচন্দ্ৰৰ স্কুলীয়া শিক্ষা সমাপ্ত হৈছিল অষ্টম শ্ৰেণীতেই। ভাবি সত্ৰাধিকাৰৰ বাবে ইংৰাজী শিক্ষাতকৈ সংস্কৃত শিক্ষাৰ প্ৰয়োজনহে বেছিভাৱে অধ্যাপক স্বৰ্গীয় ললিত চন্দ্ৰ চক্ৰৱৰ্তীৰ তত্ত্বাৱধানত তেওঁ সংস্কৃত সাহিত্য অধ্যয়ন কৰিবলৈ লয়। তেওঁৰে পৰামৰ্শমতে গোস্বামীদেৱে সংস্কৃতত উচ্চ শিক্ষা লাভৰ বাবে বংগদেশৰ নৱদ্বীপলৈ যায়। তাত তেওঁ তিনিবছৰ কাল অধ্যয়ন কৰি কবিৰত্ন উপাধি লাভ কৰাৰ উপৰি ৰাজগুৰু বিশ্বম্ভৰ গোস্বামীদেৱৰ তত্ত্বাৱধানত ছমাহ কাল থাকি শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰে। এই সকলোবোৰে তেওঁৰ মনৰ দিগন্ত প্ৰসাৰিত কৰে। বিভিন্ন প্ৰকাৰে বৈষ্ণৱ ধৰ্মৰ সম্যক জ্ঞান লাভ কৰি গহনচন্দ্ৰ নিকামুললৈ উলটি আহিল। তেওঁ হৈ পৰিলে এজন অগ্ৰণী, যিজনে সত্ৰীয়া কলাকৃষ্টিক উলিয়াই আনিলে অনাথ।

সময় বাগৰাৰ লগে লগে নতুন নতুন নাট্য সাহিত্য সৃষ্টিত প্ৰেৰণা যোগোৱা তেজপুৰৰ মাজমজিয়াতে থকা বান ৰংগমঞ্চৰ এক বিশেষত্ব হ'ল নিজৰ কলাকৃষ্টিৰ ঐতিহ্যক বিচাৰি লোৱাৰ প্ৰচেষ্টা। এই অনুষ্ঠানৰ লগত জড়িত আছিল অসমৰ অনেক কুশলী শিল্পী, যথা সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱা, ডাক্তৰ ললিত মোহন চৌধুৰী, ৰাধিকাকান্ত দাস, অন্নদা কুমাৰ পদ্মাৱতী, প্ৰফুল্ল কুমাৰ বৰুৱা, ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আদি। এইসকলৰ ব্যক্তিত্ব আকৰ্ষণ কৰিছিল সত্ৰীয়া শিল্পী গহন চন্দ্ৰ গোস্বামীদেৱক। জ্যোতিপ্ৰসাদৰ লগত গোস্বামীৰ সান্নিধ্য ক্ৰমে ক্ৰমে বাঢ়ি গৈ স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰখনত দুয়োকে যুটীয়া প্ৰচেষ্টাৰে আগবাঢ়িবলৈ উদগনি দিছিল। স্বাধীনতা ধন নতুবা মৰণ, লোহাৰ শিলেৰে বান্ধিল মন, জয় শংখ বজাৰ মেদিনী কপায় অত্যাচাৰকো কৰি বিৰণ।

0: স্থায়ীভাৱে সাজিব খোজা বান ৰংগমঞ্চৰ বাবে 5,000 ইটাৰ দান আগবঢ়ায়। পুনতে গোস্বামীদেৱে মঞ্চৰ লগত জড়িত ব্যক্তিসকলৰ লগত চিনাকি হোৱাৰে পৰা থিয়েটাৰত তবলা বজোৱাৰ পৰা আৰম্ভ কৰি শোণিত কুঁৱৰী নাটকৰ আৱহ সংগীতত খোল বাদন কৰি কেনেদৰে সেই ৰংগমঞ্চৰ এজন হৈ পৰিছিল সেই কথা তেওঁৰ লিখনিত পোৱা যায়। তেওঁৰ শিল্পী প্ৰাণত বান ৰংগমঞ্চৰ প্ৰভাৱ মন কৰিবলগীয়া।
1: সত্ৰীয়া ৰীতি নীতিৰ মাজত আবদ্ধ গোস্বামীৰ শিল্পী প্ৰাণত স্বদেশ প্ৰেমৰ ঢৌ তুলিলে 1921 চনত অসমলৈ অহা জাতিৰ পিতা মহাত্মা গান্ধীৰ ব্যক্তিত্বই। 23 আগষ্ট তাৰিখে নগাঁৱত অনুষ্ঠিত গান্ধীজীৰ সভাত উপস্থিত হৈ কেনেকুৱা অভিজ্ঞতা হ'ল সেই কথা সাক্ষাৎ প্ৰসংগত গোস্বামীদেৱে কৈছিল।
2: সভাৰ

আৰম্ভণিৰ পৰাই শেষলৈকে আমি সকলো কথা মনোযোগেৰে শুনিলোঁ। মহাত্মা আৰু মৌলানা চাহাবৰ ভাষণ মৰ্মস্পৰ্শী হৈছিল যদিও আমি ভালকৈ বুজিব পৰা নাছিলোঁ। স্বৰ্গীয় দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াৰ অসমীয়া ভাঙনিয়ে সকলোৰে অন্তৰ পৰশি গৈছিল। আমিও তন্ময় হোৱাদি হৈছিলোঁ। সভাৰ পৰা উভতি আহোঁতে আমাৰ ভিতৰত মহাত্মাৰ বাণীৰ বিষয়েই আলোচনা হৈ অহা হৈছিল। স্বৰ্গীয় মণিৰাম নাম লগোৱা আটৈয়ে কৈছিল যে মহাত্মা গান্ধী এই যুগৰ অৱতাৰ পুৰুষ। দেশৰ স্বাধীনতা অৰ্জনৰ বাবে তেওঁ

0: বাণীৰ বিষয়ে আলোচনা হৈ অহা হৈছিল। স্বৰ্গীয় মণিৰাম নাম লগোৱা আটয়ে কৈছিল যে মহাত্মা গান্ধী এই যুগৰ অৱতাৰ পুৰুষ। দেশৰ স্বাধীনতা অৰ্জনৰ বাবে তেওঁ যি পৰামৰ্শ আগবঢ়াইছে সেয়া মানৱ জীৱনৰ বাবেই গ্ৰহণীয়। স্বাধীনতা সকলোৰে কাম্য, হিংসা, দেশ পৰিহাৰ, মাদক দ্ৰব্য বৰ্জন, স্বদেশী বস্তু গ্ৰহণ আৰু সকলো প্ৰাণীকে আত্মসম দেখাৰ কথা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰগুৰুজনাই প্ৰৱৰ্তাই গৈছে। গতিকে আমি সকলোৱে অনায়াসে গ্ৰহণ কৰিব পাৰোঁ। তেওঁৰ কথাখিনি মোৰ মনত লাগিল আৰু মহাত্মাজীৰ উপদেশমতে যথাসাধ্য চলিবলৈ মোৰ অন্তৰত প্ৰেৰণা উপজিল।
1: বিদেশী বৰ্জনৰ ধুমুহাত গোস্বামীদেৱ যেন হৈ পৰিল এজাক বাউলী বতাহ। ব্যৱহাৰ উপযোগী তেওঁৰ বিদেশী কাপোৰবোৰ এটা বাকচত ভৰাই লৈ নগাঁৱৰ পৰা তেজপুৰ পালেহি আৰু ঘৰলৈ নাহি বাহিৰে বাহিৰে কংগ্ৰেছ অফিচত সোমাই কাপোৰৰ বাকচটো স্বৰ্গীয় অমিয় কুমাৰ দাস, লক্ষ্মীধৰ শৰ্মা, দক্ষৰাম বৰুৱাৰ হাতত দি কংগ্ৰেছত তেওঁৰ যোগদানৰ ইচ্ছা ব্যক্ত কৰিলে। তেওঁলোক আনন্দিত হ'ল যদিও অসহযোগৰ কণ্টকময় জটিল পথটোৰ কথা ক'লে।
2: মহাত্মা গান্ধীৰ এই পবিত্ৰ অসহযোগ পথ শুদ্ধ যদিও ই মহাকণ্টকময়। ইয়াত নিৰ্যাতন আছে, বিপদ আছে। সত্ৰীয় বান্ধোনেৰে অসমৰ গোসাঁইসকল ভালকৈ বান্ধ খাই আছে। এই বান্ধোনৰ পৰা আপুনি কেনেকৈ ওলাই আহিব পাৰিব ইয়াত মোৰ সন্দেহ আছে। যদি আপুনি কেনেবাকৈ ওলাই আহিব পাৰে তেতিয়াহ'লেতো আনন্দৰেই কথা।
1: যি এবাৰ দেশৰ মুক্তিৰ আহ্বান শুনিছে তাৰ বাবে জাগতিক কোনো বন্ধনেই স্বীকাৰ্য নহয়। সত্ৰীয়া ভকত বৈষ্ণৱসকলৰ পৰা বাধা নহাকৈ থকা নাছিল, তথাপি তেওঁলোকৰ মনবোৰো প্ৰভু ঈশ্বৰৰ পক্ষে থিয় হ'ল আৰু থেৰু গেৰুকৈ হ'লেও শেষত ক'লে যে প্ৰভুৰ যেনে ইচ্ছা আমিও তেনেকৈ সহযোগ কৰিম। গোস্বামীদেৱ আৰু ভকত বৈষ্ণৱসকলৰ সহযোগিতাত কংগ্ৰেছ কৰ্মীসকল আনন্দিত হ'ল। লক্ষ্মীধৰ শৰ্মাই ক'লে,
3: মহাত্মা গান্ধীয়ে আজি ভাৰতবৰ্ষত যি অহিংস অসহযোগৰ জৰিয়তে দেশৰ স্বাধীনতা ঘূৰাই আনিবলৈ দেশবাসীলৈ আহ্বান জনাইছে, অসমত সত্ৰসমূহে ইয়াৰ প্ৰধান ভূমিকা গ্ৰহণ কৰিব পাৰে আৰু কৰা উচিত।

0: দেশৰ এনে আহ্বান শিৰত লৈ গোস্বামীয়ে তেওঁৰ শিষ্যসকলৰ প্ৰতি আড়ম্বৰ বৰ্জনৰ বাবে বিনীতভাৱে দুআষাৰ মনোজ্ঞ বক্তব্য নিবেদন কৰিলে এইবুলি।
1: ৰাইজে বুজিবলৈ চেষ্টা কৰক, হাজাৰে হাতীদোলাত উঠি ঢোল খোল আড়ম্বৰ ভ্ৰমণ কৰিলেও পৰাধীন দেশত একো সন্মান নুবুজায়। আড়ম্বৰৰে পৰাধীনতাৰ গ্লানি ঢাকিব নোৱাৰি। সাত সাগৰৰ সিপাৰৰ বগা বঙালেহে তেওঁলোকক উঠা বহা কৰায়। এনে অৱস্থাত ইমান দিনে দেখুৱাই অহা আড়ম্বৰ মিছা, গতিকে তাক বাদ দি আচল কামত লাগিব লাগে। আচল হ'ল স্বাধীনতা অৰ্জন কৰা, স্বাধীন হৈ নিজৰ মতে চলিব পৰা, গৌৰৱ অৰ্জন কৰাটোহে পৃথিৱীৰ সকলো জাতিৰে কাম আৰু আদৰণীয়। গতিকে ৰাইজ দলে দলে আহি স্বাধীনতাৰ যুঁজতহে লাগিব লাগে। আমিও সেই বাটত আগবঢ়া হৈছে।
0: গোস্বামীৰ কথাত ৰাইজে সেও মানি তেওঁৰ পথকে অনুসৰণ কৰিলে। তেওঁৰ বাবে ধৰ্মীয় আৰু জাতীয় জাগৰণ হাতত ধৰাধৰিকৈ আগবাঢ়িল। তেওঁ সত্ৰৰ বাহিৰলৈ গৈও সংগঠনৰ কামত লাগিছিল। সহকৰ্মীসকলৰ লগ হৈ তেওঁ স্বদেশী প্ৰচলন, বিদেশী বৰ্জন আৰু মাদক দ্ৰব্য বিক্ৰী কেন্দ্ৰত পিকেটিং আদি আয়োজন কৰিছিল। অতি কম সময়ৰ ভিতৰতেই সাংগঠনিক দক্ষতা লাভ কৰি তেওঁ তেজপুৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিবলৈ সমৰ্থ হৈছিল।

0: অসহযোগ আন্দোলনৰ লগতে কুখ্যাত কানিংহাম চাৰ্কুলাৰৰ প্ৰতিবাদ কল্পে অসমত প্ৰতিষ্ঠা হোৱা চৰকাৰী স্কুলৰ বিকল্প জাতীয় শিক্ষানুষ্ঠানসমূহৰ ভিতৰত তেজপুৰ একাডেমী উল্লেখযোগ্য। এই স্কুল প্ৰতিষ্ঠাত স্বদেশ আৰু স্বজাতিক ভাল পোৱা গোস্বামীদেৱৰ বৰঙণি যথেষ্ট আছিল। তদুপৰি সুদীৰ্ঘকাল দেশ সেৱা ব্ৰতেৰে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি তেওঁ জেল জৰিমনা অনেক দুখ নিৰ্যাতন ভোগ কৰি দেশৰ স্বাধীনতা অৰ্জনত তেওঁৰ যি বৰঙণি তাৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে তাম্ৰপত্ৰ প্ৰদান কৰে। ৰূপকোঁৱৰৰ ভাষাত গোস্বামীদেৱক ক'ব পাৰি মুকুতি মেধৰ মহান মেজিৰ তেজাল ফিৰিঙতি বুলি।
1: 1951 চনৰ নিৰ্বাচনত গোস্বামীদেৱে বিপুল ভোটত জয়লাভ কৰি গহপুৰ সমষ্টিত বিধায়ক হয়। তেওঁ বিধানসভাত জনহিতকৰ কামৰ আঁচনিবোৰ দাঙি ধৰিছিল আৰু চৰকাৰে সেইবোৰৰ সৰহভাগেই কাৰ্যত ৰূপায়িত কৰিছিল। সৰ্বসাধাৰণ ৰাইজৰ কাৰণে যাতায়ত, মানুহ আৰু পশুধনৰ চিকিৎসালয়, সাধাৰণ শিক্ষা, স্ত্ৰী শিক্ষা আৰু পুৰুষ স্ত্ৰীৰ সমব্যৱহাৰ, চাহ বনোৱাৰ সৰ্বময় উন্নতি, গাঁও অঞ্চলত খোৱা পানী যোগান আঁচনি আদিৰ দ্ৰুত উন্নতিৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াৰ উপৰি মানৱ সেৱা আছিল তেওঁৰ জীৱনৰ ব্ৰত। মানৱী ধৰ্ম দিয়া উটুৱাই মানৱী কৰম সোঁতে, এই বাণী তেওঁ সৰুগত কৰিছিল। এজন ধৰ্মগুৰু হিচাপে গোস্বামীদেৱে কীৰ্তনৰ এই পদকেই ফাঁকি অন্তৰে বাহিৰে অভ্যাস কৰিছিল।
2: সকলো প্ৰাণীকে দেখিবেক আত্মসম, বিশেষত মনুষ্যগণক যিটো নৰে বিষ্ণুবুদ্ধিভাৱে সৰ্বদায় মান্য কৰে। সমস্ত প্ৰাণীত বিষ্ণুবুদ্ধি নোহে যাৱে কায় মন বাক্যে অভ্যাসী বা সেইভাৱে।
0: 1950 চনৰ 15 আগষ্ট অসমৰ পূব প্ৰান্তৰ লখিমপুৰ জিলাত প্ৰলয়ংকৰী ভূমিকম্পৰ ফলত মানুহৰ নাজল নাথল অৱস্থা। তাতে আকৌ 1951 চনৰ জুন মাহৰ প্ৰবল বানপানীৰ তাণ্ডৱ। এনে প্ৰাকৃতিক দুৰ্যোগত দুৰ্গতসকললৈ গোস্বামীদেৱে যেনেধৰণে সাহায্য আগবঢ়ালে সেয়া অসম বুৰঞ্জীৰ এখিলা সোণালী পাত। ভূমিকম্পত প্ৰপীড়িতজনৰ প্ৰতি উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ স্বীকৃতি হিচাপে তেওঁ ৰাজ্যপালৰ বিশিষ্ট সেৱা পদকেৰে বিভূষিত হয়। তেওঁৰ জীৱনধাৰা বিশ্লেষণ কৰিলে এফাকি কবিতা মনত পৰে, পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়, পৰক আপোন কৰিব পাৰিলে সংসাৰ সুখৰ ঠাই।
1: পৰ্বত ভৈয়াম সম্প্ৰীতিৰ দুৱাৰ খোলোতা গোস্বামীদেৱে পুৰণি নেফা অৰ্থাৎ বৰ্তমানৰ অৰুণাচলত কেইবাখনো সত্ৰ স্থাপন কৰা, ভাৰত সেৱা মিছন সংগঠনৰ পাতনি তৰা, নিজে স্থাপন কৰা স্কুলত 10ম শ্ৰেণীলৈ প্ৰথম হোৱা ছাত্ৰক জলপানী দিয়া, ভাৰতীয় আদিম জাতি সেৱক সংঘৰ সদস্য হিচাপে কাম কৰা, সৰ্বভাৰতীয় অনুষ্ঠান ভাৰত সেৱক সমাজৰ সভ্য হৈ আগবঢ়োৱা জনকল্যাণমূলক সেৱাৰ উপৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰমুখ শিক্ষানুষ্ঠান দৰং কলেজ, বৰঙাবাৰীত শ্বহীদ কনকলতা আদৰ্শ কন্যা বিদ্যালয়, মাজগাঁও মহাভৈৰৱ মধ্য ইংৰাজী বিদ্যালয়, তেজপুৰ বালিকা উচ্চ ইংৰাজী বিদ্যালয়, তেজপুৰ ৰাষ্ট্ৰভাষা বিদ্যালয় আদিকৈ শিক্ষানুষ্ঠানসমূহৰ লগত বিভিন্ন প্ৰকাৰে জড়িত হৈ শোণিতপুৰত শৈক্ষিক বাতাবৰণ সৃষ্টিৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াইছিল। তেওঁ আছিল সুকুমাৰ কলাসমূহৰো এগৰাকী আগ্ৰহী শিক্ষক আৰু শিক্ষাব্ৰতী। সত্ৰীয়া বাদ্য যেনে তাল, খোল, মৃদংগ, মঞ্জিৰা, নাগাৰা, দবা আদি বজোৱাত তেওঁ পাৰ্গত আছিল। নাম, গুণ, পাঠ, প্ৰসংগ, গীত, মাত, নৃত্য, ভাওনা আদিতো তেওঁ সুপণ্ডিত আছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বৰগীতত গোস্বামীদেৱৰ গভীৰ জ্ঞানৰ কথা কৈছে এইদৰে।
3: শ্ৰদ্ধেয় নিকামূল সত্ৰাধিকাৰ শ্ৰীযুত গ্ৰহণচন্দ্ৰ গোস্বামীদেৱৰ পৰাই মই শংকৰদেৱৰ কিছু তালৰ সম্ভেদ পাওঁ। সেয়ে হৈছে বৰজ্যোতি, মাজজ্যোতি, ধৰমজ্যোতি, সৰুজ্যোতি, ৰেপনীজ্যোতি, একতালি, পৰিতাল, ৰূপক, ৰূপগঞ্জ, চুটকলা, বৰবিষম, সৰুবিষম, চোক, তোমানী, দুইবাৰী, খৰমান, জামান। ইয়াৰ উপৰিও ভাওনাৰ কিছুমান বাজানা যেনে কৃষ্ণ নাচৰ বাজানা, চালি নাচৰ বাজানা ইত্যাদি।
1: অংকীয়া ভাওনাৰ পৰিৱেশন আৰু জনপ্ৰিয়তাৰ দিশত ইয়াৰ অগ্ৰসৰৰ ক্ষেত্ৰত গোস্বামীদেৱৰ ভূমিকা সম্পৰ্কে জগত চন্দ্ৰ গোস্বামীদেৱে উল্লেখ কৰিছে।
4: 1941-42 চনত তেজপুৰৰ বৰবাকৰীত গহনচন্দ্ৰ গোস্বামী আৰু কমলা প্ৰসাদ আগৰ

0: কলাৰ উদ্যোগত আয়োজিত সাত চুবুৰীৰ ভাওনাৰ আয়োজনত তেওঁ ব্যক্তিগত চেষ্টাৰে কেইবাখনো গাঁও ঘূৰি ঘূৰি ৰাইজক গোটাই লৈ ভাওনাৰ আয়োজন কৰিছিল। দ বেচেৰিয়া গাঁৱৰ ফালৰ পৰা ৰাৱণ বধ ভাওনা উলিওৱা হৈছিল। মণ্ডপৰ সোঁমাজত তিনিখন সুসজ্জিত থাপনা আৰু তাৰ চাৰিওফালে প্ৰত্যেকটো খেলে একোখনকৈ মাহ প্ৰসাদৰ শৰাই স্থাপন কৰি ধূপ ধূনাসহ অৰ্চনা কৰিছিল। এনেদৰে তেজপুৰ অঞ্চলত পোন প্ৰথমবাৰৰ বাবে সমূহীয়া চেষ্টাত প্ৰায় 10-15 দিন ধৰি এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল।
1: 1960 চনত তেওঁ আকাশবাণীৰ যোগে ৰেডিঅ'ত অংকীয়া নাটৰ প্ৰৱেশ ঘটাইছিল শ্ৰীমন্ত শংকৰদেৱৰ কেলিগোপাল নাটৰ অভিযোজনাৰে। খোল বাদ্যত বিশেষ দক্ষতা আৰু তাল সম্পৰ্কীয় জ্ঞানৰ বাবে 1961 চনত তেওঁক অসম সংগীত নাটক একাডেমীয়ে বাৰ্ষিক পুৰস্কাৰ প্ৰদান কৰে। সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণাৰ কাৰণে তেওঁ নিজ সত্ৰ নিকামুলত এটা সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰ প্ৰযোজনা কৰিছিল। অংকীয়া নাট ভাওনাত বিশেষ দক্ষতা আৰু সেৱাৰ বাবে ৰাষ্ট্ৰীয় সংগীত নাটক একাডেমীয়ে 1969 চনৰ বাৰ্ষিক বঁটাৰে গোস্বামীদেৱক সন্মানিত কৰে। একাডেমীৰ সৌজন্যত তেওঁ পাৰিজাত হৰণ ভাওনা দিল্লীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰি দৰ্শকসকলক মোহিত কৰাৰ লগতে ভূয়সী প্ৰশংসা লাভ কৰে।
2: তেওঁৰ এটা অধ্যয়নশীল মন আছিল, লগতে আছিল সাহিত্য সৃষ্টিৰ বাবে সুকুমাৰ অনুভূতিসম্পন্ন এটা অদম্য আকাংক্ষা। গোস্বামীৰ কাপৰ পৰা ওলোৱা কেইখনিমান পুস্তিকা আৰু কেইটিমান চিন্তা গধুৰ প্ৰবন্ধ হ'ল তেজপুৰৰ স্বাধীনতা যুঁজৰ চমু বতৰা, দুটা খণ্ডত ৰচনা কৰা স্বাধীনতা যুঁজৰ সোঁৱৰণী, সংস্কৃতি আৰু আমি, সংস্কৃতিৰ অন্তৰালত প্ৰাণৰ উকি, কলিয়াবৰত ডেৰ মাহ, ৰাসতত্ত্ব, ভক্তিসাৰ, খোলবাদ্যৰ তত্ত্বব্যাখ্যা, গীত আৰু বাদ্য, অংকীয়া ভাওনাৰ ৰূপৰেখা, অসমীয়া ভাওনাৰ পৰম্পৰা আদি সাহিত্য সৃষ্টি সম্পৰ্কে তেওঁ নিজে কৈছিল। সাহিত্য ভাল পোৱাৰ বাহিৰে সাহিত্যৰ সেৱা ধৰিব পৰা জীৱনত নঘটিলেই, সেইবাবে 2-4টা প্ৰবন্ধহে লিখিব পাৰিছিলোঁ মাথোন।
1: তেওঁ আছিল অসম সাহিত্য সভাৰ আজীৱন সদস্য। জীৱনৰ শেষ 12 বছৰত তেজপুৰ সাহিত্য সভাৰ লগত একান্তভাৱে জড়িত আছিল। অসম সাহিত্য সভাৰ তেজপুৰত অনুষ্ঠিত হোৱা 35তম বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি আৰু সাংস্কৃতিক উপসমিতিৰ তেওঁ সভাপতি আছিল। 1970 চনৰ 26 জানুৱাৰীত তেজপুৰ সাহিত্য সভা ভৱন তেওঁ উদ্বোধন কৰে। তেওঁৰ কাৰ্যকালতে সভাভৱনৰ সন্মুখত ত্ৰিমূৰ্তি বেদীত নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰস্তৰ মূৰ্তি একত্ৰে স্থাপন কৰা হয়। উদ্বোধক আছিল গোস্বামীদেৱেই। সাহিত্য সভাৰ জৰিয়তে সমাজক নেতৃত্ব দি তেওঁ যি সজ আৰু গুৰু দায়িত্ব পালন কৰিছিল তাৰ বাবে 1970 চনত সাহিত্য সভাৰ ফালৰ পৰা তেওঁক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাই সন্মান যচা হৈছিল।
2: ১৯৩০ চনত চিপহা সত্ৰৰ অধিকাৰ মাণিকচন্দ্ৰ মহন্তদেৱৰ সুকন্যা পুষ্পলতাৰ লগত গোস্বামীদেৱৰ বিবাহ সম্পন্ন হয়। বিয়াৰ পিছত পুষ্পলতাই স্বামীৰ স্বদেশী মত গ্ৰহণ কৰি অনাড়ম্বৰভাৱে পৰিয়ালটি পৰিচালনা কৰে। আনকি স্বামীৰ কাৰণে খাদীৰ চুৰিয়া, চেলেং, গামোচা আদি প্ৰত্যেক বিধৰে কাপোৰ নিজ হাতে সূতা কাটি বৈ দিছিল। দেশ সেৱা আৰু স্বাধীনতাৰ ৰাগিয়ে তেওঁক বাৰুকৈ ব্যাকুল কৰি তুলিছিল। 1932 চনৰ 26 জানুৱাৰীৰ দিনা নিকামুলৰ পৰা বাহিৰ কৰা শোভাযাত্ৰাত জাতীয় পতাকা হাতত লৈ পুষ্পলতাই নেতৃত্ব দি সমদল আগবঢ়াই নিছিল। পুষ্পলতাৰ আছিল এটা সুসংস্কৃত শিক্ষিত মন, প্ৰতিপ্ৰাণা চৰিত্ৰ আৰু দেশপ্ৰেম সমৃদ্ধ এখনি অন্তৰ।
1: পুষ্পলতা গোস্বামী আছিল বচনত সাদৰী, সদালাপী আৰু ব্যৱহাৰত সৰবৰহী আৰু মৰমীয়াল। সৰ্বসাধাৰণতকৈ তেওঁ আছিল বেছি কষ্ট সহিষ্ণু আৰু সহানুভূতিশীলা। 1976 চনৰ 13 মাৰ্চত এখন ভৰা সংসাৰ এৰি থৈ অমৃত লোকলৈ গমন কৰা এইগৰাকী সাদৰী পত্নীৰ বিচ্ছেদ যন্ত্ৰণা গোস্বামীদেৱৰ এষাৰ বাক্যতে সোমাই আছে। তেওঁ কৈছিল,
3: তেৰাহে জিকিল, আমি হাৰিলোঁ।
1: ১৯৭৯ চনৰ 18 জানুৱাৰী বৃহস্পতিবাৰে এইজনা কৃতি পুৰুষ বৈকুণ্ঠগামী হ'ল। বৈষ্ণৱ ভকতৰ তেজপুৰীয়া ৰাইজৰ কান্দোন ৰূপায়িত হ'ল কীৰ্তনৰ সুৰলৈ, এ প্ৰাণ হৰি গৈলা এৰি। অসমৰ এটি পবিত্ৰ জ্যোতিম্লা।

0: ইমান সময়ে শ্ৰোতাসকলে ডক্টৰ স্বাধীনতা মহন্ত ৰচিত আলেখ্য সব্যসাচী গহন গোস্বামী শুনিলে। আলেখ্যখনিৰ আঁত ধৰিলে অনামিকা বৰদলৈ বৰুৱা আৰু কৈলাশ বৰাই। গীতাংশৰ শিল্পীসকল আছিল নীতি ভূঞা, দেৱশ্ৰী ভূঞা, তৃষ্ণা মহন্ত, ভৱন চন্দ্ৰ বৰা আৰু মোহন বৰা। অভিনয়ংশৰ শিল্পীসকল আছিল জান তালুকদাৰ, মহেন শইকীয়া, তাজ হুছেইন, অৱনী বৰা, প্ৰাঞ্জল শইকীয়া, পুলক কুমাৰ ডেকা আৰু লক্ষীমা বৰা। বাদ্যযন্ত্ৰ সংগত কৰিলে মাণিক শৰ্মা, সীমান্ত কাকতি, হিৰণ্য শইকীয়া, প্ৰশান্তজ্যোতি শইকীয়া, মোহন বৰা, ভৱন চন্দ্ৰ বৰা, কুমুদ চন্দ্ৰ বৰা আৰু তৰুণ বনিয়াই। আলেখ্যখনি বাণীবদ্ধ আৰু সম্পাদনা কৰিলে প্ৰাঞ্জল শইকীয়াই, প্ৰযোজনা ৰাজীৱ বৰুৱাৰ।
1: শ্ৰোতা ইমান পৰে আলক্ষ্যখনি শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ কেইটিমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ প্ৰথমে আপোনালোকলৈ আগবঢ়াইছোঁ মহম্মদ ৰফিৰ কণ্ঠত জিনে কি ৰাহ বোলছবিৰ আনিছে জিচকি আই বাহাৰ শীৰ্ষক গীতটি।

শ্ৰোতাই হিন্দী গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। লতা মংগেশকাৰ আৰু মুকেশৰ কণ্ঠৰ ফৰ্জ বুলছবিৰ এই গীতটি হৈছে হম তো তেৰে আশিক হে।

শ্ৰোতাই ইমান পৰে হিন্দী বোলছবিৰ গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া আৰু ন বজাত নিউজ এট নাইন আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো সত্যৰঞ্জন নাথৰ কণ্ঠৰ এই অসমীয়া আধুনিক গীতটি।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো অনুষ্ঠান কথা পাতো আহক। আজি এই অনুষ্ঠানত শুনক সদ্যঘোষিত 2025 বৰ্ষৰ সংগীত নাটক অকাডেমি বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰী চেতনা দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। কৰিবলৈ ওলাইছো আমাৰ কথা পাতো আহক অনুষ্ঠানটি। অসমৰ এগৰাকী প্ৰবীণ তথা জনপ্ৰিয় অভিনেত্ৰী, যিগৰাকী অভিনেত্ৰীয়ে কৰা প্ৰতিখন ধাৰাবাহিক, প্ৰতিখন নাটক, প্ৰতিখন চিনেমা চাবলৈ সকলোৱে অধীৰভাৱে অপেক্ষা কৰি থাকে। তেখেতৰ নামটি শুনিলেই আচলতে সকলোৰে মুখত এটি হাঁহি বিৰিঙি উঠে, কাৰণ তেখেতে নিজৰ অভিনয়ৰ জৰিয়তে সকলোকে হঁহুৱাইছে আৰু তেখেত হৈছে সকলোৰে মৰমৰ চেতনা দাস বাইদেউ। আজি আমাৰ এই অনুষ্ঠানত তেখেত আছে, আমি তেখেতৰ সৈতে কথা পাতিম, তেখেতৰ অভিনয়ৰ কথা পাতিম, তেখেতৰ পৰা সংলাপ শুনিম আৰু তেখেতৰ মনৰ কথা আজি আমাৰ শ্ৰোতাসকলৰ আগত আমি দাঙি ধৰিম। বাইদেউ, প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: আপুনি সকলোৰে পৰিচিত, সকলোৰে মৰমৰ চেতনা বাইদেউ। মই শ্ৰোতাসকলক আপোনাক পৰিচয় কৰি দিয়াৰ আচলতে প্ৰয়োজনেই নাই। আমি সকলোৱে জানো আপোনাৰ জন্ম হৈছিল শ্বিলঙত, কিন্তু আপোনাৰ শৈশৱ যৌৱন তেজপুৰত অতিবাহিত। এই সন্দৰ্ভত ক'ব নেকি?
1: নহয়, প্ৰথম মোৰ বৰপেটা।
0: অ, বৰপেটা।
1: দেউতাৰ চাকৰি কালত
0: হয়
1: বৰপেটা ট্ৰেঞ্চফাৰ হৈ যেতিয়া আহিলে, তেতিয়া মই সৰু আৰু প্ৰথম মানে আমলাপতি স্কুলতহে মই পঢ়িছিলোঁ।
0: হয়,
1: দ্বিতীয় শ্ৰেণীলৈকে তাত পঢ়িছিলোঁ। তাৰপিছত তেজপুৰত তৃতীয় শ্ৰেণীৰ পৰা চিলভাৰ জুবলি স্কুলত পঢ়িলোঁ,
0: তৃতীয় শ্ৰেণীৰ পৰা।
1: তাৰপিছত আৰু বাকীখিনি আমাৰ যিখন হায়াৰ ছেকেণ্ডেৰী আছে কন্যা বিদ্যালয়, সেই তাত।
0: সুন্দৰ সময় আপুনি অতিবাহিত কৰিছে সংস্কৃতিৰ নগৰী তেজপুৰ। ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, সকলোৰে সান্নিধ্য আপুনি পাইছে, এটা ডাঙৰ কথা আপোনাৰ জীৱনত।
1: হয়, তেতিয়া অনুভৱ কৰা নাছিলোঁ তেওঁলোক যে ইমান ডাঙৰ ডাঙৰ মানুহৰ লগত অভিনয় কৰিবলৈ পাইছোঁ। যেতিয়া ক্ৰমান্বয়ে এজন এজনকৈ মানে শেষ হ'ল, আমি সেৱা কৰি আছোঁ, মানে শ্ৰদ্ধা জনাইছোঁ, তেতিয়া অনুভৱ কৰিছোঁ যে এই মানুহবিলাকৰ কিমান ডাঙৰ মানে এচিভমেণ্ট, যিটো অসম তথা ভাৰতবৰ্ষ প্ৰত্যেকৰে। তেওঁলোকৰ লগত যে মই বান থিয়েটাৰত নাটক কৰিলোঁ, সেইটো মোৰ কাৰণে অতি ভাগ্যৱতী যেন অনুভৱ কৰা হ'লোঁ। তাৰ আগতে মই বৰপেটাত যেতিয়া আছিলোঁ, বৰপেটাৰ যিসকল পুৰুধা ব্যক্তি আছিল সেইসকলকো মই পাইছিলোঁ, কাৰণ তাত যেতিয়া সুন্দৰী দিয়াত তেতিয়া মই গান গাইছিলোঁ, লোকগীত গাইছিলোঁ। তেতিয়া গান গাবলৈ ছাৰ যে চাইকেলত এটা হেৰি বান্ধি দিয়ে, গাৰু এটা বান্ধি দিয়ে, এই তেনেকে বান্ধি দিয়াৰ তাৰপিছত মই পূজাৰী ছাৰৰ লগত আমলাপতি স্কুলৰ পৰা যাওঁ। গৈ সেইদিনা সুন্দৰী দিয়া তাৰ সেই নামঘৰতে সত্ৰতে গীত মাত গাওঁ। আৰু তেতিয়া আমাক ডাঙৰ ডাঙৰ ট্ৰফি দিয়া হোৱা নাছিল, আৰু ঢেৰ কিতাপ দিছিলে,
0: কিতাপ দিছিলে।
1: আৰু তাৰ ভিতৰত এখন কিতাপ মোৰ সদায় মনত আছে, যে গকুল পাঠকৰ যিখন লেৰেলা ফুলৰ সৌৰভ বিচাৰি, সেই কিতাপখনত বহুবিলাক লোকসংগীত আছে, লোকগীত আছিল, আৰু সেই গীতবিলাক পৰিৱেশনো কৰিছিলোঁ। আৰু খুব ভাল লগা সময় আছিলে। আৰু সেইদিনাখন তাত সুন্দৰী দিয়া সত্ৰত গীত মাত পৰিৱেশন কৰি পিছদিনা ছাৰৰ বাইদেউৱে ভাত পানী ৰান্ধি দিয়ে, তাত খাই বৈ ছাৰৰ চাইকেলত উঠি আকৌ গুচি আহোঁ।
0: এনেধৰণে আপুনি শৈশৱ আচলতে পাৰ কৰিছে তেজপুৰত। ভোগজৰাৰ কথা অকণমান ক'ব নেকি? বাম থিয়েটাৰত আপুনি কৰিছিল,
1: বাম থিয়েটাৰ।

0: এড কৰিছো
1: সেই সময়ত সৰু আপুনি তেতিয়া
0: সৰু যদিও মানে তেতিয়া মোৰ চুলিকোচা খুব দীঘল আছিল
1: হয়
0: চুলিকোচা দীঘল আছিলে আৰু তেতিয়া প্ৰথম নটসূৰ্য ফণি শৰ্মাদেৱ দেখিলে মানে ভয় লগা মানে চকুকেইটা ডাঙৰ ডাঙৰ কিন্তু মাতটো খুব গলগলীয়া আছিলে ষ্টেজত যেতিয়া লগ পাওঁ তেতিয়া আমি তেওঁৰ লগত হাঁহি ধেমালিৰে কথা পতা নাছিলোৱে কিন্তু কলাগুৰু বিষ্ণুৰাভাদেউ তেখেতৰ মানে এটা সন্মিহনী আছিলে তেখেতে সেই অৰ্গেনটোক বজালে বা গীত মাত পৰিৱেশন কৰিলে ওচৰত ৰৈ থাকো গাবি নেকি গা গছে গছে পাতি দিলে গা এনেকৈ আৰু তেতিয়া যেনেকে গাবলৈ দিয়ে তেনেকে গাওঁ আৰু ক্ৰমান্বয়ে যেতিয়া তেওঁলোকৰ মহত্ব বুজি পালোঁ যে তেওঁলোক কিমান পুৰুধা ব্যক্তি ঠিক তেনেকুৱাকে এটা এটা সময় পাৰ কৰিছোঁ মোৰ ককা আকৌ তুলসী দাস আছিলে তাৰ তুলসী ককাও তাত আছিলে তাত যেতিয়া প্ৰথম মানে মনত অনুভৱ কৰিছিল যে পূজাৰ সময়ত অষ্টমী নৱমী নিশা আমি পূজাত সদায় মা থিয়েটাৰত নাটক কৰিছিলোঁ আৰু এই পূজাৰ পিছতে আমাৰ বছৰেকীয়া পৰীক্ষা হয় গতিকে স্কুলৰ পৰা আহিয়ে ধাহি মুহি ভাতকেইটা খাই তাৰপিছতে আৰু একদম বহি থাকোঁ পঢ়া টেবুলত বহি থাকোঁ টোপনিয়ালেও পঢ়া টেবুলত বহি থাকোঁ বহি থাকোঁ কাৰণ জানোচা দেউতা আৰু মায়ে নিদিয়ে আৰু ৰিজাল্ট বেয়া হ'লেতো আৰু ৰক্ষা সেইটো কথা তাৰপৰা আমাৰ তাৰপৰা মানে দৌৰি গ'লেও মানে বান থিয়েটাৰ অলপ দূৰ আছে যদিও কিনাৰে কিনাৰে গ'লে বান থিয়েটাৰ পাই যায় ৰাস্তাটো ইফাল হ'ব নালাগে আৰু তেতিয়া আৰু সেইখিনি নিজৰ ওপৰত কনফিডেঞ্চ আছে আৰু যাব পাৰোঁ আৰু পট পটকৈ গুচি আৰু কোনোবা ডাঙৰ মানুহ আহিলে আহিলে লগত যাওঁতে থৈ পেলাই গুচি গ'ল তেনেকুৱা ধৰণৰ আছিলে আৰু বিশেষকৈ মোৰ মনত আছে পদ্মশ্ৰী শিলা বাইদেউ শিলা বৰঠাকুৰ বাইদেউ আৰু আমাৰ সংগীত বিশাৰদ মীৰা বাইদেউ মীৰা দাস বাইদেউ তেওঁলোক থাকিলে আৰু মাহঁত কলৈকো যোৱা নাছিলে মানে
1: সুন্দৰ সময় আছিলে আৰু
0: খুব সুন্দৰ সময় মিঠা সময় যিটো মানে বাইদেউ কৈছে না কালি ওলাবি অমুকত গান গাব যাব লাগিব এনেকৈ ক'লে যদি আগৰ পৰা ৰেডি হৈ থাকোঁ যাবলৈ আৰু আমাৰ দিনত কি হওক মানে কেতিয়াবা হেমবৰুৱা হলত ফ্ৰক পিন্ধি গীত পৰিৱেশন কৰিছিলোঁ যদিও হলেশ্বৰ মৌজা বা সিটো চাইডে যেতিয়া গৈছিলোঁ গীত পৰিৱেশন কৰিবলৈ তেতিয়া চাদৰ মেখেলা
1: আচলতে এটা সুন্দৰ সময় আপুনি অতিবাহিত কৰিছে তেজপুৰত আৰু স্বনামধন্য ব্যক্তিসকলৰ সান্নিধ্য লাভ কৰিছে সেই সময়ৰ কিছু মানে মনত থকা কথা যি সেই কথা মনত পৰিলে আজিও আপোনাৰ মুখত হাঁহি বিৰিঙি উঠে আছে
0: ভাল লাগে
1: স্মৃতি
0: বহুবিলাক আছে
1: হয়
0: বৰপেটাত যেনেকৈ সংস্কৃতিবান পুৰুষসকলৰ লগত নাটক কৰিছিলোঁ বুলি নকওঁ গীত মাত পৰিৱেশন কৰিছিলোঁ ঠিক তেনেকুৱাকে ওজাখুৰা ৰত্ন ওজাখুৰা শ্ৰী শ্ৰী ৰামচন্দ্ৰ দাস এনেকৈ আছিলে বহুত পুৰুধা ব্যক্তি আছিলে নৰহৰি বুঢ়া ভাকত ছাৰৰ মিউজিক স্কুল আছিলে তালৈ দৌৰ মাৰি মাৰি গৈছিলোঁ আৰু তাতে গীত মাত পৰিৱেশন কৰিছিলোঁ আৰু গকুল পাঠকৰ যিখন ক'লোৱে বোলে মই লেৰেলা ফুলৰ সৌৰভ বিচাৰি এই গীতৰ কিতাপখনে মোক যথেষ্ট সহায় কৰিছিল তাৰপিছত যেতিয়া মই চিলভাৰ জুবুলি স্কুলত আহিলোঁ তেতিয়া ছাৰ বাইদেউবিলাকে গোটেইবিলাকে তাৰ মাজতে আকৌ আমাৰ লগৰ ল'ৰাবিলাকে লগৰ ছোৱালীবিলাকে বৰপেট এনেকৈ জোকাইছিলে সেইটো মনত আছে সেইবিলাক সময় মিঠা সময় যেনে লাগে যেতিয়া চিলভাৰ জুবুলি স্কুলত প্ৰথম মানে গীত মাত গাইছোঁ বা তেতিয়া নাচোঁ আকৌ জনপ্ৰজাৰ ঘৰে আজি কৰে কন্যাদান সেইবুলি মানে নাচোঁ নাচি মোৰ পুৰা মনত আছে যে এই বৰপেটাত নখাণ্ডাৰ পাৰত মুকলি মানে পথাৰত নাচিছোঁ মেণ্টেলাইট ধৰি আছে আৰু তাত যেতিয়া আৰু ধৰ্মেৰে বান্ধিছে দৌল পৰ্বতৰ সমান বুলি জাপ মাৰি দিওঁতে তলত মানে এই ওখৰা মুখৰা যিবিলাক মাটি থাকে তাত এইখিনি মানে একদম গোটেই বগা মঙহ ওলাই গৈছে চাল ছিঙি পেলাই কিন্তু তাতো আনন্দ আছিলে
1: কিন্তু তথাপিও আপুনি সেই আনন্দ পাইছিল নহয় জানো মানে
0: আনন্দ আছিল তেতিয়া আৰু মায়েও মৰিলোঁ বিকালেও বুলি নোৱাৰিলোঁ আৰু কৰিব তেনেকে কৰিলোঁ পিছতহে গম পাইছোঁ যে একে বগা মঙহ ওলাই গৈছে তেনেকুৱা বহুত ধৰণৰ কাহিনী আছে বাৰু মোৰ মানে দুখন ঠাইৰ প্ৰভাৱ মোৰ জীৱনত বহুত বেছি যদি মই শ্বিলঙত নাকটো মোৰ সেইকাৰণে ফেঁচা জন্ম আৰু ককা আছিলে চন্দ্ৰকমল ভূঞা, তেওঁলোকৰ লগতে মাৰ সেয়া ডাঙৰ মোৰ মায়েক আছিলে। তাৰপিছত প্ৰথম তেখেতৰ সেই গাড়ীখনতে উঠি পেলাই ঘৰলৈ আহিছিলোঁ গণেশ দাস হস্পিটেলৰ পৰা। সেইটো মানে মনত পৰি থাকে, মনত মোৰ নহয় যে মই সেইকাৰণে মই কওঁ যে মই কাজিয়ানীয়ে আছিলোঁ চাগে, নাকটো সেইকাৰণে এনেকুৱা।

0: সৰু জন্মৰ আপোনাৰ ঠাই সুন্দৰভাৱে অতিবাহিত কৰিছে আপুনি সময়বোৰ, আৰু এনেধৰণে আপুনি অভিনয় জগততো ভৰি দিলে, লাহে লাহে অভিনয় জগতত আপুনি জনপ্ৰিয় হৈ পৰিল, এই সন্দৰ্ভত অকণমান ক'ব নেকি?
1: যেতিয়া তেজপুৰৰ বান থিয়েটাৰ মজিয়াখন পালো,
0: হয়,
1: তেনেকে সুন্দৰী দিয়াৰ যেনেকে পাৰ হৈ আহিলোঁ, আহি মিলন মন্দিৰ বৰপেটাৰ তাত পাৰ হ'লোঁ, ফুকন হলত অভিনয় কৰিলোঁ, তাৰপিছত যেতিয়া তেজপুৰ চিলভাৰ জুবলিছিলত অভিনয় কৰিলোঁ, তে ছাৰ বাইদেউবিলাকে খুব ভাল পালে, আমাৰ দিনত ৰঙাপাৰাত মানে হেৰি হয়, গোটেই ল'ৰা ছোৱালীবিলাক সেই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক গোটেই লগ পোৱা এটা হেৰি মইনাপাৰি যাত আছিলে, তালৈ ছাৰ বাইদেউহঁতে লৈ যায় আৰু সেইটো বৰ ফূৰ্তি। আৰু মিঠা সময় এটা মোৰ এতিয়াও মনত পৰিছে যে ট্ৰেইনত যেতিয়া আমি গৈ আছোঁ, ট্ৰেইনত গৈ থাকোঁতে কি হয়, এই যে মাটিৰ চাহ খোৱা আগৰ হেৰি আছিলে, পিয়লাবিলাক যে আছিলে, হেৰি নাই আৰু কাণ নাই, তাত মাটিৰ পাত্ৰটো বেছি ভাল আছিলে আচলতে, সেই মাটিৰ পাত্ৰটো তেনেকে থাকে আৰু চবেই চাহ খাবলৈ তাতে থয়, আৰু মোৰ মুখৰ গান শুনি মানে ইমানে ভাল পালে, মানুহবিলাক ইটোৱে পইচা দি যায় সিটোৱে পইচা দি যায় এই কাপটোতে, ছাৰহঁতে খুব ভাল পালে, গান মাৰ গান মাৰ গান গা গান গা, ধেৰ পইচা হৈ গ'ল যেতিয়া, তেতিয়া আকৌ আমি মানে ছাৰহঁতে যি খুৱাই তাকে খাওঁ, তেনেকুৱা সেইবোৰ সময় বৰ মিঠা সময় আছে,
0: মিঠা সময় আছে। শ্ৰোতাসকলে নিশ্চয় গম পাইছে যে কিমান এটা সম্বন্ধ তেজপুৰৰ সৈতে আছে বাইদেউৰ, যি এতিয়াও বাইদেউৱে পাহৰিব আচলতে পৰা নাই, তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছে তাৰ পৰা, শৈশৱত বহু স্মৃতি জড়িত হৈ আছে, দৰং কলেজৰ পৰা আপুনি যিহেতু পাছ কৰিছে, হয়, গোল্ড মেডেল পাইছিলে বাইদেউ, সেই সন্দৰ্ভত অকণমান ক'ব নেকি, সেই সময়ত গোল্ড মেডেল
1: ইউনিভাৰ্চিটিলৈ আহোঁতে সিহঁত নমৰে বুলি এখন নাটক কৰোঁতে গোল্ড মেডেল পাইছিলোঁ তেতিয়া,
0: হয়,
1: আমি ইউনিভাৰ্চিটিত, আৰু খুব ভাল লগা সময় সেইবিলাক নাটকৰ কাৰণেই পাইছিলোঁ, আৰু ইমান ছাৰ বাইদেউবিলাকেও যথেষ্ট অৰিহণা যোগাইছিল তেজপুৰৰ, তেনেকুৱাকৈ মোৰ গতিটো আৰম্ভ হ'ল, কি ক'ম এতিয়া ক'বলৈ অকণ লাজেই লাগে, কিন্তু সেইখিনি সময়ত যেতিয়া নাটক কৰোৱা হৈছিল আৰু নাটক মানে বেলেগৰ নাটকৰ ডাইলগবিলাক বচনবিলাক মোৰ মুখস্থ হৈ যায়, তেনেকুৱা হৈ গৈছিলে, আৰু এবাৰ মানে খুব ডাঙৰ এটা হেৰি কৰিছিলে, মিষ্টেক কৰিছিলে এজনে, সেইটো সময়ত যদি তেখেত ওলাই গ'ল হয় তেতিয়া নাটকখনেই শেষ হৈ থাকিলেহেঁতেন, তাৰমানে মহিজীৱী বুলি নটসূৰ্য ফণী শৰ্মাদেউ যিখন শেষ ড্ৰামা আছিলে সেইখন, তাৰপিছত মহিজীৱীত কি হ'ল, মানে বেছি যে মানুহ হুঁচিয়াৰ হৈ থাকে, এতিয়া মোৰ আছে, এতিয়া মোৰ আছে, এতিয়া মোৰ আছে, এনেকুৱা নাই, তেনেকুৱাকৈ তেতিয়া তেওঁ মানে দেখিছোঁ মই খিৰিকী এখন আছে, খিৰিকীখন দি মানে লাইট আহিবৰ কাৰণে সুবিধা কৰি পেলাই লৈছিলে, গতিকে লাইটৰ মাজেদি মই দেখিছোঁ কোনোবা এজন আহিছে মানে, কৈছে অঁ এতিয়া আমি ভিক্ষা নিদিওঁ, যোৱাগৈ যোৱা, যোৱাগৈ যোৱা, এতিয়া নহয় নহয়, এনেকৈ কৰি মেলি মানে মই নিজৰ পৰাই মানে মানুহজনক এতিয়া নহয়, তেতিয়া যদি আহি দিলেহেঁতেন মানুহজন সোমাই, তেতিয়াহ'লে আমাৰ নাটকখনৰ আগগুৰি একো নহ'লহেঁতেন আৰু শেষে হৈ থাকিলে, সেই তেতিয়া নটসূৰ্য ফণী শৰ্মাদেৱে মোক মানে কৈছে এই ছোৱালীয়ে খুব ভালকে মানে অভিনয় কৰিব পাৰিব, আৰু ভইচটো খুব প্ৰশংসা কৰিছিলে এইখিনি সময়ত, আৰু গীত মাতটো পৰিৱেশন কৰিছিলোঁ, মই পিছৰ বৰ সৌভাগ্যৱতী বুলি মোৰ অনুমান, নিজৰে লাগে যে NSD নেশ্যনেল স্কুল অফ ড্ৰামা দুলাল দাস যেতিয়া আমাৰ ইয়ালৈ, মই 1975 চনত সাংস্কৃতিক সঞ্চালকালয়ৰ নাট শাখাৰ শিল্পী হিচাপে অংশগ্ৰহণ কৰিছিলোঁ, আৰু তেতিয়া দুলাল দাক আমি পাইছিলোঁ, আৰু মোৰ বিয়াৰ পিছতে মই পাইছোঁ, তেতিয়া এখেতক মানে সদায় মই আগতে এওঁক কৈছিলে নাটকত তোমাৰ ইমান ৰাপ আছে, তুমি যদি যাব খোজা NSD-লৈ যাব পাৰিবা, তেতিয়া মই আকৌ এওঁক কওঁ কোনোবা বেলেগ মানুহৰ চকুত চকুত হৈ যদি এক্টিং কৰোঁ তুমি সহ্য কৰিব পাৰিবানে, কৈছে নাটক সেই তুমিয়েই কোৱা আকৌ তুমিয়েই এনেকৈ কোৱা, মোক জোকায় আৰু সেইটো কথা কৈ, মই তেতিয়া অনুভৱ কৰিলোঁ যে দুলাল দাৰ নিচিনা এজন ইমান ভাল মানুহ এজনক নাটকৰ বিষয়ে সম্যক জ্ঞান দিব পৰা মানুহ এজন আছে পাইছোঁ, গতিকে মই নাভাবিলোঁ বেলেগত যোৱাৰ কথা, আমি কালচাৰেল এফেয়াৰ্চৰ পৰা মই আকৌ ৰিটায়াৰমেণ্টটো ল'লোঁ, তাত প্ৰযোজক হিচাপে লাষ্টত ৰেডিঅ'তে, তাৰ ভিতৰত 76ত মই প্ৰথম হেৰি দিছোঁ মইনামেলত দেওবাৰে আহোঁ।

0: কটে ডলি তালুক দাৰ মানে মামী আছিলে, তাৰপিছত আহি যাবি গোটেইবিলাকে আহি যাবি, পানী বটল লৈ আহিবি, আৰু মনে মনে বাইদেউ যাওঁ বাইদেউ যাওঁ সেইটো ক'বলৈকো ৰাজি আছিলো মানে দেই। ডলি তালুক দাৰ আছিলে তেতিয়া, তাত গোটেই ল'ৰা ছোৱালীবিলাক আহিব কয়, মই দেওবাৰে একদম আগতে ওলাই মনামিলে তেনেকে প্ৰথম কৰিছোঁ। তাৰপিছত চেমনীয়া, চেমনীয়া শিল্পী হিচাপে আৰু দেৱকুমাৰ নাথ, তেখেতৰ এখন নাটক আছিল বিখ্যাত নাটক এ ভিউ ফ্ৰম দ্য ব্ৰিজ, তাত মই বিয়েট্ৰিছৰ ৰোলটো কৰিছিলোঁ। মই তেতিয়া অষ্টম নৱম মান শ্ৰেণীত পঢ়ি থকা ছোৱালী, কিন্তু মই বয়সীয়াল ৰোল কৰিছোঁ। তেখেতৰ যিটো হেৰি আছিলে মানে তত্বাৱধানত তেতিয়া স্কাৰ্ট ব্লাউজ পিন্ধা তেনেকুৱা ৰোল এটা আছিলে। এই দেৱদাৰ যিবিলাক কাম আছিলে ৰেডিঅ' চেটাৰত মামন আহি যা, মামন ঘৰত মাতা নামটো, তাৰপিছততো দুলালদাৰ বিষয়ে আমি জানি আছোঁ। দুলালদাৰ পেপাৰত মানে ডাঙৰ ডাঙৰ সান্তনা বাইদেউ তেতিয়া নাটক কৰিছে প্ৰিয়সী, তেতিয়া চাই থাকোঁতে মই মনত পৰাই ভাবিছোঁ যে এই মানুহজনক যদি এবাৰ লগ পালোহেঁতেন, এখেতৰ লগত যদি নাটক কৰিব পাৰিলোহেঁতেন, এখেতক যদি এবাৰ লগ পোৱাৰ সুযোগ হ'লহেঁতেন, এই মোৰ অৱচেতন মনত সেইটো আছিলে,
1: ভাৱ আছিলে।
0: তাৰপিছত 1975 চনত যেতিয়া মই ইণ্টাৰভিউ দিলোঁ সাংস্কৃতিক সঞ্চালকালয়ত, তেতিয়া মই চিলেকশ্যন হ'লোঁ। কিন্তু বিয়াৰ পিছত যদিও মোক এওঁ সকলোতে বা বাকীবিলাকেও যথেষ্ট সহায় কৰিছিল। তেতিয়া প্ৰাঞ্জল আছিলে, প্ৰাঞ্জল মই, তাৰপিছত ৰবীন নেওগ ঢুকালে যে, আৰু খালেক চৌধুৰী তেওঁ ঢুকালে, যি নহওক আমিবিলাক একে সমসাময়িক আৰু গোটেইবিলাকে একেলগে নাটক থিয়েটাৰ কৰিছিলোঁ। অকল যে অসমতেই কৰিছিলোঁ বিভিন্ন ঠাইত সেইটো নহয়, বহুত মানে বাহিৰৰ ঠাইতো কৰিছিলোঁ। দিল্লীতো আমি নেশ্যনেল স্কুল অফ ড্ৰামাত গাঁও বুঢ়াখন কৰিছিলোঁ, মই তাত দুলালদা ডাইৰেকশ্যনত বহুত ভাল ভাল নাটক কৰা হৈছিল। ঠিক তেনেকুৱাকৈ কেলিগুলাত মই নাটক কৰিছোঁ আৰু খুব ভাল লাগিছে। আৰু ভাল অভিনেতা এজন যে তপন দাস, তপন দাসে তেতিয়া কেলিগুলাত কৰিছে, খুব দি আছে, খুব ভাল। তপনে কেৰেক্টাৰ এটা কৰিবলৈ উপৰুৱাকৈ নকৰে, ষ্টাডি কৰে, কিবা এটা চৰিত্ৰ কৰিবলৈ অকল যে সংলাপখিনি কৈ দিলেই অভিনয় কৰা হ'ব সেইটো নহয়, গতিকে অনুশীলন কৰি খুব সুন্দৰকৈ কৰিছিল। আৰু মই তেওঁৰ কো অভিনেত্ৰীগৰাকী আছিলোঁ, আৰু মোৰ সেইকাৰণে খুব ভাল লাগিছিল যে পূৰা ছাপৰ্ট পাইছিলোঁ। বম্বেত কৰিছোঁ, দিল্লীত কৰিছোঁ, তেনেকুৱা ঠাইবিলাকত, আৰু চাই মানে ইমান প্ৰশংসা কৰিছে গোটেইবিলাকক যে অসমত ইমান ভাল অভিনেতা আছে, ইমান ভাল অভিনেত্ৰী আছে, যেতিয়া শলাগ লৈছে তেতিয়া নিজৰ যে কিমান ভাল লাগিছে, বাহিৰত কৰা মানে আমাৰ বেছি ভাল লাগিছিলে। সেইখিনি অকল অসম তথা ভাৰতবৰ্ষৰ সকলো ঠাইত যে এনেকে কৰিছিলোঁ অভিনয়, সেইটো ভাল লগা মিঠা সময়। NSD ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত যেতিয়া গাঁওবুঢ়া নাটকখন পদ্মনাথ গোহাঁই পুৰ আছিলে, আৰু সেইখন নাটকো আমি তেনেকে কৰিছিলোঁ। সীমা এদিন কৰিছিলে, মই এদিন কৰিছিলোঁ, আৰু সীমা বিশ্বাসে কৰাৰ দিনা মই মিউজিক আৰু লাইট কৰিছিলোঁ, আৰু তেতিয়া মিউজিকটো কৰিছিল বিবি কাৰণ ছাৰে। তাত আমি প্ৰায় এমাহ ধৰি আছিলোঁ। তাত মণিপুৰৰ ল'ৰা ছোৱালী, নাগালেণ্ডৰ ল'ৰা ছোৱালী, এনেকে বহুবিলাক নৰ্থ ইষ্টৰ যিমান
1: আছিলে
0: গোটেইবিলাক, তাৰপিছত আহিব সময় কৰে সকলোৰে মানে চকু পানী ওলাইছে। আমি ইমান দিন আমি এখন ঘৰৰ নিচিনাকে আছিলোঁ, খুব ভাল লগা সময়। তাৰপিছত এখেতেও মোক ক'লে, মামন তুমি যাব খুজিছা নেকি? যদি যাব খোজা মই তেতিয়াহ'লে ছোৱালীজনী ৰাখি দিম, ডাঙৰ ছোৱালীজনী, তাইক মই ডাঙৰ কৰিব পাৰিম, দিয়া মই ল'ব, তোমাক এৰি মই কিয় যাম? ইমান উৎসাহী মানে ব্যক্তি আছিল,
1: উৎসাহ পাইছে, সেইকাৰণে আপুনি আগবাঢ়ি যাব
0: পাৰিছে। বহুত ভাল মানুহ আছে, মই প্ৰত্যেক ক্ষেত্ৰতে এখেতক মিছ কৰোঁ।
1: বাইদেউ আপুনি কি হৈ পৰিছে অকণমান নহ'ব, সেই তেওঁ আছিলে কাৰণে আপুনি ইমানখিনি আগবাঢ়িলে, এইটো এটা ডাঙৰ কথা হয়নে
0: নহয়? পিতায়ো যথেষ্ট সৰুৰে মোক চাগে সাংস্কৃতিক সঞ্চালকালয়ত যদি চাকৰি কৰিবলৈ নিদিলেহেঁতেন, মইতো ইমান অসমৰ মানুহৰ লগত ইমান পৰিচয় মোৰ
1: নহ'লে
0: হয়। তেজপুৰতে মই কেতিয়াবা নাটক থিয়েটাৰ কৰিলোহেঁতেন, সেইটোৱে সীমাবদ্ধতাৰ মাজত থাকিলেহেঁতেন।
1: বাইদেউ আমি বহু কথা পাতিছোঁ, আপুনি সুন্দৰভাৱে কৈছে আপুনি কেনেধৰণে আৰম্ভণি কৰিছিল, আপোনাৰ এই জীৱন যাত্ৰাটোৰ বিষয়ে আপুনি কৈছে, বহু চলচ্চিত্ৰত আপুনি অভিনয় কৰিছে, হাঁহিৰ খোৰাক আপুনি যোগাইছে। সকলোৱে কয় যে মানুহক হঁহুৱাটো ইমান সহজ আচলতে নহয়, কিন্তু আপোনাক দেখিলেই দেখোন সকলোৰে মুখত হাঁহি বিৰিঙি উঠে, কিয়? আপুনি কি বুলি ভাবে এই ক্ষেত্ৰত?

0: আসলতে
1: এনেকুৱা কি শক্তি আছে
0: মানে এটো এনেকুৱা নহয় যে কারবা বলপূর্বক ভাবে জোরকে মই কারবাক হহুৱাম এটো উচিত নহব সাকে মোৰ কথা কোৱা ধৰণ কৰত বা কিবা মোৰ মানে জেচাৰছো মোৰ কেবিলাক সেইবিলাকে গ্ৰহণযোগ্য হয় কাৰণ জোরকে যদি মই হহুৱাবলৈ যাওঁ তেতিয়া মই তাত সফল নহব
1: পাৰে
0: সেইকাৰণে এইটো সদায় মানে
1: যদি আমি কওঁ এটা চৰিত্ৰ আপোনাৰ ভিতৰত আপোনাৰ যদি সোমাই পৰে যিকোনো চৰিত্ৰত মই আপোনাক দেখিছোঁ আপুনি সৰু ছোৱালী এজনী হৈও হহুৱাইছে এগৰাকী বৃদ্ধ মহিলা হৈও হহুৱাইছে আৰু ইমান ধুনীয়াকৈ আপুনি সোমাই পৰে গাঁৱৰ পৰিৱেশ এটাৰ লগতে হওক বা চহৰীয়া পৰিৱেশ এটাৰ লগতে হওক কেনেধৰণে সেয়া কেনেধৰণে পাৰে আপুনি
0: এইটো মই চাগে অবজাৰ্ভেশ্যন কৰোঁ
1: হয়
0: কাৰণ কি গাঁৱত মানুহগৰাকী কেনেকৈ কথা কয় কি ধৰণৰ বিহেভ কৰে তেনেকুৱা ধৰণৰ কথা এতিয়া মোকে দেখিলে যে জমনিজনী আহিছে দেই বুলি হাতখন মোহাৰি যে এনেকৈ ধৰে কিমান মৰম কিমান আদৰ সাদৰ
1: হয়
0: সেইটো মই খুব অনুভৱ কৰোঁ
1: অকণমান ক'ব নেকি এনেকুৱা হাঁহি উঠা এটা ডাইলগ যদি আমাৰ কয় সংলাপ যদি এটা কয়
0: তেতিয়া গোবৰ্ধন চৰিত্ৰকে অলপ ক'ব আৰু
1: হয়
0: গোবৰে যেতিয়া ভাওনা বচন আওৰাই আছে তেতিয়া হেৰিয়ে কৈছে মইনাই কৈছে ৱা অ তোৰা কহল কি হয় চাওঁ চাওঁ হাতত এইকাল কি ৱা কেনেখন কৰিছে অ কি হৈছে তো ৱা চা কিনো হুকাত চলাখন কৰি আছ চাওঁ এতিয়া এতিয়া হাতত সেইখন কি কি কি ক'লি ৰাইজে তোক চিলেক্ট কৰিছে বাৰু কচোন ক তোৰ ভাওটো কি ক কি কি ক'লি গেন্ধাৰী ঐ বচন কোনে দিলে তোক বচন কোনে দিলে তোক হে হৰি অ লোকৰ মতাই ৰয়েল নিমা পোচাক পিন্ধি গপচো ওলাব অ ঘৈণীয়েকহঁতৰ বহুত দুৱাত দুৱাত ফুলিব আমাৰ এইটো ওলাব চকুত ক'লা পতি মাৰি ভাওনা ঘৰত কেপিয়াই কেপিয়াই ভাওনা ঘৰত ইজনীয়ে সিজনীক দেখুৱাই মোলৈ চাই হাৰিব নাযাওঁ যাওঁ ভাওনা চাওনা চাবলৈ
1: এয়া হৈছে চেতনা বাইদেউ চেতনা বাইদেউ যেনেধৰণে অভিনয় কৰে কোনেনো নহঁহাকৈ থাকিব পাৰে সকলোৱে হাঁহিবই লাগিব তেওঁৰ মুখখনলৈ চাই তেখেতৰ যি বচন আছে বচন তেওঁ যি ধৰণে কয় সেয়া শুনি নহঁহাকৈ কোনো থাকিব নোৱাৰে বাইদেউ এই প্ৰতিভা সঁচাকৈ আপুনি আয়ত্ত কৰিছে ভগৱানে আপোনাক দিছে আৰু আপুনি সুন্দৰভাৱে আমাৰ দৰ্শকসকলৰ সন্মুখত বিলাই দিছে খুব সুন্দৰ বাইদেউ বাইদেউ এতিয়া সময় পৰিৱৰ্তন হৈছে কিন্তু বহু সময় পৰিৱৰ্তন হৈছে এতিয়া যিসকল শিল্পী উঠি আহিছে তেওঁলোকৰ মাজত আপুনি কি ইতিবাচক দেখিছে
0: মই নকওঁ যে তেওঁলোকে কাৰিকৰী বিভাগত বহুখিনি আপডেট পাইছে তেওঁলোকে বহুত জনাৰ বুজাৰ বহুবিলাক সুবিধা পাইছে আমাৰ দিনত আমি সেইবোৰ একো পোৱা নাছিলোঁ বচনখিনি মুখস্থ কৰিছিলোঁ আৰু বচনখিনি যিমান সুন্দৰকৈ ক'ব পাৰিছিল ভুল নোহোৱাকৈ সেইখিনিৰ কাৰণে আমি সৌভাগ্যৱতী বুলি ভাবোঁ আৰু যিসকল পুৰুধা ব্যক্তিক লগ পাইছিলোঁ বা থিয়েটাৰ বা বৰপেটা বিভিন্ন মঞ্চত নগাঁৱত ঠিক তেনেকৈ যিবিলাক ব্যক্তিৰ লগত অভিনয় কৰিছিলোঁ তেওঁলোকৰ জীৱন চক্ৰ যদি আমি ভাবোঁ যে মোৰ তেতিয়া খুব মনে মনে অনুভৱ হয় এওঁলোকৰ কেনেকুৱা ধৰণৰ হাতীয়েতো হাতীৰ নিজৰ পিছৰখিনি নেদেখে কেনেকুৱা নহয় বিৰাট কাই এটা হেৰি
1: জন্তু
0: জীৱ শ্ৰেষ্ঠ তেনেকুৱা লাগে তেতিয়া নিজে যে অনুভৱ কৰোঁ এওঁলোকৰ ইমান ইমান গুণবিশিষ্ট মানুহ এইসকল আৰু এইসকলৰ লগত যে মই অভিনয় কৰিবলৈ পাইছোঁ এইটোৱে মই ভাগ্যৱতী অসমৰ বিভিন্ন মঞ্চত অভিনয় কৰিছোঁ প্ৰশংসা পাইছোঁ আৰু সেইটোৱে মোৰ কাৰণে ভাগ্য
1: বহুত ডাঙৰ কথা বাইদেউ এতিয়াৰ সময়ত যেতিয়া এখন চিনেমা ৰিলিজ কৰা হয় আগতে তেতিয়া হলতে আমি চাবলৈ পাইছিলোঁ কিন্তু এতিয়া ডিজিটেল মাধ্যমত ছ'চিয়েলি আমি এতিয়া বহুত এক্টিভ হৈ গৈছোঁ অ' টি টি প্লেটফৰ্মত মূল ছবিসমূহ আহে এই পৰিৱৰ্তন আপুনি কি ক'ব কি দেখে আপুনি আপোনাৰ
0: আগৰ যিটো বাছ লৈ লৈ মানুহবিলাক আহিছিলে চিনেমা চাবলৈ
1: হয়
0: তেতিয়া সেই যিটো আনন্দ আছিলে ধান কটাৰ পিছত পইচা গোটাই গোটাই সেই পইচাকেইটা লৈ পেলাই যে চিনেমা হলত চাইছিলে তেজপুৰ জোনাকী হলত কেনেকৈ চাইছিলে আনোৱাৰ হলত কেনেকৈ চাইছিলে অনন্ত টকিজত কেনেকৈ চাইছিলে আমাৰ সেইবিলাক দিনলৈ লৈ উভতি যাওঁ যে চিনেমা এখন চাবলৈ কিমান কাকুতি মিনতি গাৰ্জেনক কাকুতি মিনতি কৰিব লাগিছিল দেউতা অফিচৰ পৰা সময়মতে আহি নাপালে আমি আকৌ

0: আমাকে সিনেমাখন মিছ কৰি মোক ফুলি যায়গৈ পিছদিনাখন আকৌ সোনকালে দেউতা আহ বুলি দহবাৰমান কৈ পেটা আগতে মোবাইলো নাছিল ন তেনেকৈ টেলিফোনো নাছিলে গতিকে যি পাইছো তাতে আনন্দিত যিবিলাক আমাৰ দিনৰ যুগ সেইটো ফঁহিয়াই যদি চাওঁ মধুৰ সময় আছিল যেনে অনুভৱ
1: হয় মধুৰ আছিল আত্মীয়তা তেতিয়া বহু বেছি আছিল
0: বহুত
1: কিন্তু এতিয়া যেন ক'ৰবাত আমি আগবাঢ়ি গৈছো কিন্তু ক'ৰবাত যেন সেইবিলাক আমাৰ হেৰাই গৈছে সেইটো নিশ্চয়
0: এতিয়া আমাৰ নতুন প্ৰজন্মক এতিয়া মোৰ নাতি ল'ৰাটো সিও ছবি কৰি আছে সিও ইটো সিটো কৰে নিজৰ পৰা মানে সিহঁতে এক্সপেৰিমেণ্টেল পৰীক্ষামূলক হিচাপে সিহঁতে গোটেইবিলাক চাই গতিকে মই সি যেতিয়া এই লাইনত কাম কৰি আছে তেতিয়া মই ভাবো অ ইয়াৰ দেখোন উলিয়াই টানিলে মোৰ তেজেই তাক টানিলে মোৰ ডাঙৰ ছোৱালীয়ে নাটক কৰে ভাল তাইও ছবি কৰে আৰু সৰু যোন ছোৱালী তাই নাচে তাইও অভিনয় কৰে গতিকে এইবিলাক পৰম্পৰা দেখি শুনি তেনেকুৱাকে তাহাঁতৰ মনতো চাগে প্ৰভাৱ বিস্তাৰ কৰিছো
1: হয় এতিয়া আচলতে নৱপ্ৰজন্ম আগুৱাই গৈছে বহু ক্ষেত্ৰত কাৰণ তেওঁলোকে এখন প্লেটফৰ্ম পাইছে অভিনয়ৰ যিখিনি সেইটো সময়ত হয়তো আপোনালোকে পাবলৈ বহুত কঠিন আছিল কিন্তু এতিয়া সহজলভ্যভাৱে তেওঁলোকে এখন প্লেটফৰ্ম পাইছে সেইটো এটা ভাল কথা ভাল কথা বাইদেউ বিভিন্ন কথা আপোনাৰ সৈতে পাতিছো আপুনি গীতৰ কথাও কৈছে আপুনি গানো গায় অকণমান গুণগুণাই দিব নেকি আমাৰ শ্ৰোতাসকলক নিশ্চয় শুনি ভাল পাব শ্ৰোতাসকলে

0: বাসে সুরে কালা রইতে না পারি, বাসির সুরে কালা রইতে না পারি। তুমি তো গোয়ালের নারী, গা ফিরিয়া সাও, গাও ফিরিয়া যাও, শাশুড়ি নানানির কাছে পালিয়ে নে যাও, কথাটা গোপন রাখো। খাই খোকসার পাত্রে গোলাম, খাই খোকসার পাত, চিনা নাই জানা নাই, ঠাট্টা মারিস কাকরে গোলাম, ঠাট্টা মারিস কা। এই তেনেকুৱা মানে গোৱালপৰীয়া লোকগীতবিলাক য'ত লোকসংগীতৰ তোমাৰ ভাৱ প্ৰকাশ কৰা হয়, তাত গোটেই মানে ছবিটো ভাহি উঠে। এইবিলাক গীত
1: সকলো চৰিত্ৰই সকলোৰে প্ৰিয়, অভিনেত্ৰী এগৰাকীৰ প্ৰিয় চৰিত্ৰ। কিন্তু আপোনাৰ সকলোতকৈ প্ৰিয় চৰিত্ৰ বুলি যদি মই সোধো, কোনটো চৰিত্ৰ কৰি আপুনি খুব ভাল?
0: প্ৰত্যেক চৰিত্ৰতে মই যেনেকৈ পাৰোঁ। মোক এনেকুৱাও হয় যে বাদাম ভাঙোতে চেতনা পাৰেই হৈ গ'ল, কিন্তু চিনেমাত হ'লেও বা পাৰে হৈ গ'ল, তেতিয়াও মই সেইটো ইমান সৰু চৰিত্ৰ নকৰোঁ সেই বুলি মই কেতিয়াও অভিমান কৰা নাই। চৰিত্ৰই মোৰ কাৰণে চাগে সেইটো চৰিত্ৰ এপ্ৰুভেল হয় সেইবুলিহে পৰিচালকে কিবা এটা ভাবিছে, ঠিক তেনেকুৱাকে মই ভাবোঁ। আৰু ৰেডিঅ'ত যে নাটকবিলাক আমি প্ৰায়ে শুনি থাকোঁ, কাণখন ট্ৰেঞ্জিষ্টৰটো কাণখনত থাকেই, একদম গুড মৰ্ণিঙৰ পৰা তোমাৰ বন্দনা অনুষ্ঠানৰ পৰা একেবাৰে শেষলৈকে ৰেডিঅ'টো বহুত প্ৰিয়, বৰ প্ৰিয়।
1: এতিয়া আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে অসমীয়া কৃষ্টি, সংস্কৃতি, ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত এগৰাকী শিল্পীৰ ভূমিকা কেনেকুৱা হোৱা উচিত?
0: বহুত বেছি। আমি কৰিব নোৱাৰা কাম একোৱেই নাই। মাউখে উঠিলে গুড়ি পৰুৱাৰো মৰণ নাই,
1: হয়
0: সেইটো কথা সত্য। আমি যদি মাৰ বান্ধি থিয় হওঁ কেলেই গোটেইবোৰ নাহিব? নতুন প্ৰজন্ময়ো আমাক সঁহাৰি জনাবলৈ বাধ্য কৰিব লাগিব যে আমাৰ কলা কৃষ্টি য'ত আমাৰ গোটেই সংস্কৃতিটো একদম জড়িত হৈ আছে, গোটেইবিলাক যেনেকৈ নিবিড়ভাৱে আমাৰ সম্পৰ্ক আছে, আমাৰ বায়ু পানী সকলো, আমাৰ স্বভাৱ চৰিত্ৰ সকলোৰে লগত মিলি আছে, আমিতো হঠাৎ চাহাব হৈ যাব নোৱাৰো নহয়, পাৰিম জানো? হয়তো মই চৰিত্ৰ কৰিছোঁ কোনোবা এটা, নহয় জানো? গতিকে সেই চৰিত্ৰটো কৰোঁতে কিমান লিমিটেশ্যন আছে, কিমান কৰিম সেইটো কথা আছে। ঠিক তেনেকৈ সেই সম্যক জ্ঞানখিনি আজিৰ প্ৰজন্ময়ো জানে, আৰু মই গতিকে নাভাবোঁ যে এতিয়াৰ ল'ৰা ছোৱালীয়ে ভাল কাম কৰি থকা নাই, কৰিছে, মোতকৈ তেওঁলোকৰ চিন্তাটো আৰু বেলেগ হ'ব, বিশদ হ'ব। সেই চৰিত্ৰৰ কাৰণে চেতনা বাইদেউ ভাল হ'ব। এই বাহনডাল ওলাই পেলাই যদি চোতাল সাৰি আছে ৰাতিপুৱা, মানুহজনে গোটেই জীৱন চক্ৰটো যদি এনেকৈ আৰম্ভ কৰোঁ বেয়া লাগিব নেকি? ঠিক তেনেকুৱাকৈ মই বেয়া নাপাওঁ।
1: খুব সুন্দৰ কথা আচলতে বাইদেউ কৈছে। আচলতে আমি শিল্পকৰ্মৰ জৰিয়তে সকলো ক্ষেত্ৰকে দাঙি ধৰিব পাৰোঁ, আমাৰ সমস্যা হওক বা আমাৰ কৃষ্টি সংস্কৃতি হওক, সকলো আমি

0: দাঙি ধৰিব পাৰোঁ। হয় বাইদেউ, আপুনি জীৱনত বিভিন্ন সন্মান বুটলিবলৈ সক্ষম হৈছে, এনে সন্মান যদি আমি কওঁ ৰহৰাণী সন্মান, খুব সুন্দৰ এটি সন্মান আপুনি পাইছে, কি ক'ব এই সন্দৰ্ভত?
1: ভাল লাগিছে, কোনেওতো জোৰকে আৰু এটা উপাধি দিবা বুলি নকয়, ৰহৰাণী সন্মানটো যেতিয়া দিছে তেতিয়া এখেত আছিলে, তাৰপিছত সেইকেইটা আৰু সিটোমৰ পৰা আজি পেপাৰত ডাঙৰকে ওলাইছে, ৰসম্ভৰী ৰসৰাণী উপাধি পাইছা তুমি, বৰ ভাল লাগিছে। মই নিজেই ভাল পাইছোঁ সেই সন্মানটো পাওঁতে, ৰসৰাণী মানে মই চোৱা আৰু দায়িত্ব বাঢ়িলে তেনেকুৱা, আইডিয়খন দি গৈ বঁটা পাওঁতে তেনেকুৱা লাগিছে মনত। তেখেতক মই নিজে গৈ ঘৰত দেখা কৰিছিলোঁ আৰু ভাল লাগিছিলে তেখেতো। ল'ৰাটোৱে যেতিয়া কৈছে, ভতিজা ল'ৰাই, এই মানুহগৰাকী খুব হোৱা, ও হয় নেকি, এনেকুৱাবিলাক
0: হাঁহিছিলে
1: হাঁহিছিলে, বৰ ফুটি পাইছে আৰু, কি কৰিছিলোঁ কি নাই সেইখিনি কথা ভাল লাগে।
0: যাত্ৰা আৰম্ভ কৰিলে অসমীয়া চলচ্চিত্ৰত মহিলাৰ যাত্ৰা,
1: কৈছানে, এতিয়া সদায় মনত পৰে এইবোৰ কথা।
2: আৰু এইখিনিতে আমি শ্ৰোতাসকলক ক'বলৈ বিচাৰিছোঁ যে অসমবাসীৰ বাবে এক সুখবৰ, এক গৌৰৱৰ কথা যে চেতনা বাইদেউক 2025 বৰ্ষৰ সংগীত নাটক অকাডেমীৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হৈছে। আৰু এই বঁটা ঘোষণাৰ পাছতেই চেতনা বাইদেউয়ে প্ৰথমবাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰত সাক্ষাৎকাৰ দিছে। বাইদেউ, আপোনাক অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ এইখিনিতে।
1: ধন্যবাদ
0: বাইদেউ, খুব সুন্দৰভাৱে আপুনি কথাবোৰ কৈ গৈছে। শেষত আপুনি আমাৰ শ্ৰোতাসকলক কি ক'ব বিচাৰিব?
1: মইতো স্বভাৱ শিল্পীয়ে কোৱা বা যিয়েই কোৱা, তোমালোকে আমাক মৰম কৰিলে, শিল্পীসকলক মৰম কৰিলে খুব ভাল পাওঁ, আমাক পাহৰি নগ'লে খুব ভাল পাওঁ, যে নাই এই মানুহগৰাকী আমি এতিয়াও মনত ৰাখিছোঁ, বা সৰু ল'ৰা ছোৱালী এটাই যদি মোক অ চেতনা আইতা এনেকৈ কৰি পেলাই যে মাতে, সেইটোত মই বৰ আনন্দিত হওঁ, কাৰণ মই আইতা হ'লেও তাৰ মনত যে মই চেতনা আইতা,
0: হয়,
1: সি যে মোক চিনি পালে,
0: সেইটোৱে ডাঙৰ
1: আনন্দিত।
0: সকলোৱে আপোনাক চিনি পায় আচলতে চেতনা বাইদেউ, আৰু সকলোৰে আপুনি বাইদেউ, মৰমৰ বাইদেউ, সকলোৱে চেতনা বাইদেউ বুলিয়ে আপোনাক সম্বোধন কৰে। সেই মৰম আপুনি পাইছে, সেয়া আপুনি আচলতে বুটলিব পাৰিছে, সকলোৰে মনত আপুনি স্থান পাইছে, অসমীয়া সকলো দৰ্শকেই হওক, যোনে আপোনাৰ বোলছবি চাইছে, শিশু হওক জ্যেষ্ঠ হওক, সকলোৱে আপোনাক ভাল পায়, আৰু সেয়াই আমি কামনা কৰিছোঁ, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আমি বিচাৰোঁ বাইদেউ আমাৰ মাজত এনেধৰণে হাঁহি ফূৰ্তি কৰি থাকক, কাৰণ এতিয়াও বাইদেউ সেই একে গাভৰু চেতনা বাইদেউজনীয়ে হৈ আছে, আৰু এনেকেই থাকক হাঁহি মুখে, আৰু আমাকো হঁহুৱাই থাকক আপুনি, সেয়ে আমি কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ বাইদেউ, আপুনি আমাক বহু সময় দিলে, আৰু আমাৰ শ্ৰোতাসকলে নিশ্চয় আজি আমাৰ এই অনুষ্ঠানটো শুনি ভাল পালে।
1: ধন্যবাদ
0: শ্ৰোতা, ইমান পৰে কথা পাতো আহক অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী, সকলোৰে মৰমৰ চেতনা দাসে। অনুষ্ঠানটি থলিতে বাণীবন্ধন কৰাৰ লগতে আগধৰি সম্পাদনা কৰিলে ৰুক্লি বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
2: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াবলৈ ওলাইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমেই শুনক হেপী নিউ ইয়াৰ বোলছবিৰ মনৱা লাগে শীৰ্ষক গীতটি। গীতটিত কণ্ঠদান কৰিছে শ্ৰেয়া ঘোষাল আৰু অৰিজিত সিঙে।

শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ ৱাগি বুলছবিৰ ছমছম শীৰ্ষক গীতটি। গীতটিত কণ্ঠদান কৰিছে মোনালী ঠাকুৰে।

মিডিয়াম ৱেভৰ 286.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ মেৰী আশিকি শীৰ্ষক গীতটি। বোলছবি হৈছে আশিকিটো আৰু শিল্পী হৈছে পলক মুচ্ছল আৰু অৰিজিত সিং।

শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো হিৰোপন্তি বোলছবিৰ মোহিত চৌহানৰ কণ্ঠত ৰব্বা শীৰ্ষক গীতটি।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো বাগী বোলছবিৰ সব তেৰা শীৰ্ষক গীতটি। গীতটিত কণ্ঠদান কৰিছে আৰমান মল্লিক আৰু শ্ৰদ্ধা কাপুৰে।

শ্ৰোতাসকল, হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানৰ শেষত শুনক আশিকী টু বোলছবিৰ চাহু মে ইয়া না শীৰ্ষক গীতটি। গীতটিত কণ্ঠদান কৰিছে পল্লক মুচ্ছল আৰু অৰিজিত সিঙে।

শ্রোতা, ইমানপরে হিন্দী বোলছবির গীতর অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুর। শ্রোতাসকল, এতিয়া আমার স্টুডিওর ঘড়ির সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ নিয়মীয়া অধিবেশনৰ ইমানতেই অন্ত পৰিল। কাইলৈ আমাৰ পুৱাৰ অধিবেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz, আৰু আমাৰ নিয়মীয়া অধিবেশন মুকলি কৰা হ'ব 5:25 এই একেই মিটাৰ আৰু একে বেণ্ডত। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল অম্লানজ্যোতি দত্ত, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু অংকুৰ ৰামচিয়াৰী। ট্ৰান্সমিটাৰৰ দায়িত্বত আছিল নিৰঞ্জন বড়ো। আনহাতে পৰিবহণ ব্যৱস্থাত আছিল নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়িকা কৰবী গগৈৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আজিলৈ মই ৰূপলী বৰা শইকীয়াই বিদায় মাগিছো। শুভৰাত্ৰি, জয় হিন্দ।